এয়া আকাশবাণী তেজপুৰ। আজি বুধবাৰ 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 19 তাৰিখ 2026 খ্ৰীষ্টাব্দৰ 5 আগষ্ট। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

অলিভাৰ গোল্ডস্মিথে কৈছিল, কেতিয়াও পতন বা স্খলন নোহোৱাৰ মাজত মানুহৰ কোনো গৌৰৱ নাই। গৌৰৱ হৈছে বাৰে বাৰে পৰিও উঠি থিয় হ'ব পৰাৰ মাজত।

0: Pakistan's hypocritical lecturing on human rights.
1: This so-called local election in Pakistan-occupied Kashmir is a complete farce. The real happening is that of public protests and wanton killings by Pakistani forces. Such hollow exercises cannot hide reality. Since June this year, at least 90 civilians have lost their lives in the continuing crackdown. Many more have been injured. As you have seen, the Pakistani establishment has answered public discontent with bullets, blackouts, intimidation and repression, and now seeks to manufacture legitimacy.
0: India, as chair of BRICS 2026, will host the third BRICS Culture Working Group meeting in Bhopal from today till August 6th. The Minister of Culture said that the meeting will bring together representatives from BRICS member states to advance cultural cooperation and build consensus on key areas ahead of the BRICS Culture Ministers meeting. Meanwhile, the 13th BRICS Education Ministers meeting and the third BRICS Senior Officials meeting will also be held from today till the 7th of this month in Bhubaneswar, Odisha. Education Ministry said that these meetings will bring together education ministers, senior officials and delegates from BRICS member countries. Reserve Bank of India will announce its bi-monthly monetary policy review today. RBI Governor Sanjay Malhotra will announce the latest repo rate decision in Mumbai at 10 a.m. Monetary Policy Committee, MPC, of the Central Bank began its three-day meeting on Monday. The policy decision comes at a crucial juncture amid persistent geopolitical tensions and a hawkish U.S. Federal Reserve. The RBI is expected to hold the core repo rate unchanged at 5.25%. Uttar Pradesh government will provide free travel in state roadways buses for women aged 60 years and above. In the first supplementary budget for the financial year 2026-27, a provision of rupees 100 crore has been made to reimburse the Uttar Pradesh State Road Transport Corporation for implementing this initiative. The Bharatiya Janata Party had promised this measure in its Lok Kalyan Sankalp Patra. This decision will provide financial relief to millions of senior women across the state, enabling them to travel for religious, social, family and health care related needs. And that is the end of this news bulletin.
2: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম এণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মুকুতামালা।
3: সাহিত্যিক শৰৎচন্দ্ৰ গোস্বামীয়ে কৰ্তব্য পালন নামৰ এটি প্ৰবন্ধত লিখিছিল, সন্তোষ লাভ কৰিবলৈ কৰ্তব্য পালন এটা প্ৰধান পথ। কৰ্তব্য পালন দেখাত কঠিন কাম, কিন্তু তাক অভ্যাস কৰিবলৈ আমি সাজু হ'লেই সি উজু হৈ পৰে। অভ্যাস কৰ্তব্য পালনৰ ডাঙৰ সহায়। অভ্যাসৰ বলত আমি নভবা নিচিন্তা কৰি বহুতো কাম কৰি যাওঁ। তাৰে পৰা আমাৰ আৰু লগতে আমাৰ পৰিয়ালৰ তথা আত্মীয় স্বজনৰো জীৱন যাত্ৰা বহুতো পৰিমাণে সহজ হৈ পৰে। তাৰ ফলত যিবোৰ কামত আমাৰ চিন্তাৰ আৰু বিবেচনাৰ আৱশ্যক, সেইবোৰ কামত আমি বিশেষ মনোযোগ দিবলৈ পাৰগ হওঁ। সহজ অভ্যাস গঠন কৰ্তব্য পালনৰ এটা উপায়। সহজ অভ্যাস গঠন কৰিবলৈ যথেষ্ট প্ৰয়াস পাব লাগে। সৰু কালৰে পৰা সহজ অভ্যাসৰ চৰ্চা কৰিব লাগে, কাৰণ অভ্যাসৰ প্ৰকৃতি পানীৰ দৰে। বান্ধ বান্ধি থ'লে পানী নাযায়, সামান্য ৰেখা এটা দাগ দি দিলে পানী অলপমান যায়। যিমানে পানী যায় তিমানে সেই দাগটো বহল আৰু দ হৈ গৈ থাকে। পাছলৈ সেই বাটেদি পানী অবাধে গৈ থাকে। টান বা অৰুচিকৰ কামো তদ্ৰূপ। এবাৰ কৰিলে পাছৰ বাৰলৈ সেই কাম কৰা সহজ হয়, শেষত সেই কাম অভ্যস্ত হয়। তাৰ বাবে কোনো চিন্তাৰ বা পৰিশ্ৰমৰ আৱশ্যক নকৰে। সহজ অভ্যাস এইদৰে আৰ্জিব লাগে। বেয়া অভ্যাসতো এই উপমা ৰজে। এতেকে বেয়াৰ ফালে প্ৰথম দাগটো কাটিলেই সাৱধান হ'বা।

0: তেতিয়াই তাক পূৰাই দিবা। হেলা সহজ অভ্যাস গঠনৰ শত্ৰু, এবাৰো হেলা নকৰিবা। ভাল অভ্যাস গঠনলৈ মন কৰি কোনো চলতে তাৰ ব্যতিক্ৰম হ'বলৈ নিদিবা। বেজি সোমাবলৈ বাট পালে সেই বাটেদি ক্ৰমে ক্ৰমে প্ৰকাণ্ড বৃক্ষও সোমাব। এতেকে বেজিৰ বাটতে বিন্ধাত বাধা দিবা। কৰ্তব্য পালনৰ আৰু এটা উপায় নিষ্ঠা। যি কাম কৰিব লাগে তাক নিষ্ঠাৰে কৰিব লাগিব এনে ভাব ল'বা। যিমান দুখ নহওক, শাৰীৰিক বা মানসিক, যিমান বিপদ নহওক, কৰিবলগীয়া কাম কৰিহে এৰিবা। ইয়াৰ বাবে মনৰ দৃঢ় বল লাগে, সিও অভ্যাসৰ দ্বাৰা পাব পাৰিবা। অনেক সৰু কথাত আমি কৰ্তব্যৰ পৰা পিছলি পৰোঁ। স্কুললৈ যাব লগা সময়ত বৰষুণ হ'লে স্কুললৈ নাযাওঁ। বজাৰ কৰিবলৈ যাব লাগে, আজি নকৰোঁ কালিলৈ কৰিম। চিঠি এখন লিখিব লাগে, মই নিলিখোঁ, মোৰ ভাইটোৱে লিখক। এনেবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ কৰ্তব্যও হেলাৰ উদাহৰণ। এনেবিলাক ক্ষুদ্ৰ হেলাই চৰিত্ৰ গঠনৰ বেৰাত বেজি সোমাবলৈ বাট দিয়ে। তেনে বাট নিদিবা। নিষ্ঠাই মনত বল দিব। কোনো বাধালৈ বাধা বুলি নগণিবলৈ চাবা। অৱশ্যে অসংখ্য বাধা পাবা, তেতিয়া তাক বিবেচনা কৰি অসংখ্য বুলি মানি ল'বা। কি কৰ্তব্য কি অকৰ্তব্য তাকো জানিব লাগে। তাৰ অৰ্থে উপদেশ বা শিকনিৰ তিমান আৱশ্যক নাই। আমাৰ সকলোৰে এটা সহজ বিবেচনা আছে, ইংৰাজীত কমন চেন্স বুলি কয়। আমাৰ সহজ বিবেচনা মতেই প্ৰায় প্ৰত্যেক ক্ষেত্ৰতে কৰ্তব্য আৰু অকৰ্তব্যৰ ভেদ বুজি পাওঁ। কোনো কোনো ক্ষেত্ৰত বিশেষ বিবেচনাৰ আৱশ্যক কৰিব। তেতিয়া বিজ্ঞ, বয়োজ্যেষ্ঠ আৰু বিশ্বাসী গুৰুজনক আৰু অন্তৰংগ বন্ধুজনক পৰামৰ্শ কৰিব পাৰি। তেতিয়াও কিন্তু নিজৰ বিবেচনাৰ ওপৰত বেছি কৰি নিৰ্ভৰ কৰিব লাগে। মুঠে সাৱধান হ'বা যেন নিজে নিজক ফাঁকি নিদিয়া, অৰ্থাৎ কষ্টকৰ, অসুবিধাজনক, হানিকাৰক ইত্যাদি ভাৱৰ দ্বাৰা অনুভাৱিত হৈ অকৰ্তব্যক কৰ্তব্য বা কৰ্তব্যক অকৰ্তব্য বুলি নাভাবা।
1: মুকুতামালা শুনিলে। আজিৰ মুকুতামালাৰ কথাংশ সাহিত্যিক শৰৎচন্দ্ৰ গোস্বামীৰ লেখনিৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনাবলৈ লোৱা হৈছে উস্তাদ বিছমিল্লা খাঁৰ চেহনাই বাদন, ৰাগ তৰী।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে ওস্তাদ বিসমিল্লা খাৰ চেনাই বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। এতিয়া শুনক অনুষ্ঠান পৰিচিতি।

নিশা 9:30 বজাত সাহিত্য চৰা অনুষ্ঠানত প্ৰতিভা ভাগৱতীৰ গল্প আৰু ডক্টৰ বিজয় শংকৰ বৰ্মনৰ কবিতা পাঠ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। দিনৰ 12:30 বজাত আইডিঅ'ৰ বুলনি অনুষ্ঠানত লগ পাওঁ আহক শিতানত চিকিৎসক, বিজ্ঞানী আৰু গৱেষক ডাক্তৰ সংগীতা গোস্বামীৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ নিভাৰাণী ৰায়ৰ। 9:20 বজাত প্ৰভাতী তৰংগ। আজিৰ বিষয় বানপীড়িত অঞ্চলত পুনৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপন। অনুষ্ঠানটি আগবঢ়াব সীমান্ত বাৰ্মাই। নিশা 8:02 বজাত ডক্টৰ প্ৰণৱজ্যোতি ডেকা ৰচিত নাট কালকুটৰ প্ৰথম খণ্ড, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। 1:50 বজাত ধনেশ্বৰ ৰয়ৰ কণ্ঠৰ লোকগীত। 7:30 বজাত স্মৃতিৰ দিনলিপি অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ডক্টৰ সূৰ্য দাসৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় খণ্ড, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। 6:55 বজাত জ্ঞান বিজ্ঞান। 7:00 আৰু 7:30 বজাত নিয়োগ বাতৰি। 7:15 বজাত আজি পুৱা। আগবঢ়াব

অঙ্কদীপ হালৈ, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। চাৰে আঠ বজাত গীতিমালিকাৰ শিল্পী কণিকা ভট্টাচাৰ্য, পুলক বেনাৰ্জী, ডলী ঘোষ, সমৰ হাজৰিকা আৰু ৰূপাঞ্জলী বৰুৱা। ন বাজি পোন্ধৰ মিনিটত জিলা ৰেহৰূপ। চাৰে দহ বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ। এঘাৰ বাজি পাঁচ মিনিটত পাৰাগমালা লাইভ। চাৰে এঘাৰ বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত জ্যোতি চিত্ৰবন সৃষ্টিৰ এক অনন্য যাত্ৰা শীৰ্ষক প্ৰামাণ্য আলেখ্য, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ বাৰ বাজি পোন্ধৰ মিনিটত শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। এক বাজি দহ মিনিট আৰু সন্ধিয়া সাত বাজি পঞ্চল্লিছ মিনিটত কণিকা ভট্টাচাৰ্যৰ কণ্ঠৰ আধুনিক গীত। এক বাজি কুৰি মিনিটত ৰমেশ চন্দ্ৰ কলিতা আৰু সংগীতবৃন্দৰ কণ্ঠৰ ওজাপালি। এক বাজি পঁয়ত্ৰিছ মিনিটত বাদ্য সংগীতৰ অনুষ্ঠানত নিকেতন দাসৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ। আঢ়ৈ বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান। তিনি বাজি পাঁচ মিনিটত অপূৰ্ব বেজবৰুৱাৰ কণ্ঠৰ আধুনিক গীত। তিনি বাজি পোন্ধৰ মিনিটত নেপালী অনুষ্ঠান, তিনি বাজি পঞ্চল্লিছ মিনিটত কাৰ্বি অনুষ্ঠান আৰু চাৰে চাৰি বজাত বড়ো অনুষ্ঠান। পাঁচ বাজি পঁচিছ মিনিটত গঞা মহিলাৰ অনুষ্ঠানত নলবাৰীৰ বালিলেচা গাঁৱত থিতাতে বাণীবদ্ধ কৰাই দিয়া অনুষ্ঠানত নমিতা শৰ্মাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কংকিতা ভৰদ্বাজৰ, প্ৰযোজনা উৎপল বৰাৰ। পাঁচ বাজি পঞ্চল্লিছ মিনিটত বিদ্যাৰ্থীৰ অনুষ্ঠানত দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান ভাষা শিক্ষাৰ পাঠ পোহৰৰ প্ৰতিফলন যুগুতাই আগবঢ়াব অংকুমণি বৰাই। বিয়লি ছয় বাজি দহ মিনিটত কৃষিজগত অনুষ্ঠানত মীন পালনত মাছ পোনাৰ গুণগত মানৰ গুৰুত্ব, এই সম্পৰ্কে এটি আলোচনাত ভাগ ল'ব অনুশ্ৰী দাস আৰু সাগৰিকা নাথে। আঁত ধৰিব ডক্টৰ পৰাগ শইকীয়াই, অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। ছয় বাজি চল্লিছ মিনিটত আৰু সাত বাজি পাঁচ মিনিটত বৃন্দ গান। সাত বাজি কুৰি মিনিটত আকৌ শুনোৱা হওক। সাত বাজি পঁয়ত্ৰিছ মিনিটত পূবালীৰ সুৰ অনুষ্ঠানত বিষ্ণুৰাম পাটৰৰ কণ্ঠৰ তিৱা গীত। চাৰে আঠ বজাত আধুনিক গীতৰ অনুষ্ঠান। নিশা ন বজাত চিত্ৰগীত। নিশা দহ বজাত অভিলেখাগাৰৰ পৰা অনুষ্ঠানত বিশিষ্ট অভিনেতা তছদ্দুক ইউছুফৰ জীৱনৰ বিষয়ে কিছু কথা যুগুতাই আগবঢ়াব ইন্দ্ৰজিৎ দাসে। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
3: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়ে টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: অসমত কৃষি বিজ্ঞান চৰ্চাৰ বুৰঞ্জী দ্বিতীয় খণ্ড। দ্বিতীয় মহাযুদ্ধ আৰু বংগদেশৰ দুৰ্ভিক্ষ এই দুটা কাৰকে অসমত এখন সুকীয়া কৃষি মহাবিদ্যালয় স্থাপনৰ গুৰুত্ব বঢ়াইছিল। ব্ৰিটিছ চৰকাৰে যুদ্ধোত্তৰ উন্নয়নমূলক আঁচনিৰ অধীনত স্কুল, কাৰিকৰী কলেজ, ৰাস্তা পদূলি সজা আদি কামবোৰত গুৰুত্ব প্ৰদান কৰিছিল। পিছলৈ ইয়াৰ অধীনত প্ৰস্তুত কৰা অধিক খাদ্যশস্য উৎপাদন নামৰ উপ আঁচনিখন সমগ্ৰ ভাৰতত প্ৰৱৰ্তন কৰাত অসমৰ তদন্তীনতন কৃষি সঞ্চালক লক্ষীকান্ত সন্দিকৈয়ে অসমত কৃষি মহাবিদ্যালয় এখন স্থাপনৰ যোগেদিহে আঁচনিখন ৰূপায়িত কৰা সম্ভৱ হ'ব বুলি ব্ৰিটিছ চৰকাৰক পৰামৰ্শ দিছিল। প্ৰাপ্ত তথ্য অনুসাৰে লক্ষীকান্ত সন্দিকৈয়ে 1939 চনতেই অসমত কৃষি শিক্ষাৰ গুৰুত্ব উপলব্ধি কৰি কৃষি মহাবিদ্যালয় এখন স্থাপনৰ বাবে চেষ্টা চলাইছিল। ইয়াৰ উপৰি কুলধৰ চলিহাৰ নেতৃত্বত অসমত কৃষি মহাবিদ্যালয় এখন স্থাপনৰ অৰ্থে ঘৰে ঘৰে গৈ দান বৰঙণি তোলাৰ কথাও গম পোৱা যায়। অৱশেষত সেই সোণালী দিন আহিল। স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ মন্ত্ৰীসভাই অসমত এখন কৃষি মহাবিদ্যালয় স্থাপনৰ অৰ্থে স্থান নিৰ্বাচন সমিতি এখন গঠন কৰি দিয়ে। স্থান নিৰ্বাচক মণ্ডলীয়ে যোৰহাটৰ সমীপৱৰ্তী বৰভেটাকেই কৃষি মহাবিদ্যালয় স্থাপনৰ বাবে উপযুক্ত বুলি বিবেচনা কৰে। সেই সময়ত ব্ৰিটিছ চৰকাৰে 1906 আৰু 1907 চনতে প্ৰতিষ্ঠা কৰা কুঁহিয়াৰ খেতি কৃষি মহাবিদ্যালয়ৰ বাবে নিৰ্বাচন কৰা ঠাইটুকুৰাৰ গাতে লাগি আছিল। তদুপৰি ইয়াত চৰকাৰে কৃষি ৰসায়ন আৰু অৰ্থ উদ্ভিদ বিভাগৰ অধীনত কুঁহিয়াৰ খেতিৰ পৰীক্ষামূলক ফাৰ্ম এখনো খুলিছিল। ইয়াৰ বাহিৰেও ইয়াত এটা শস্য প্ৰতিৰক্ষা বিভাগ আৰু এখন বুনিয়াদী কৃষি স্কুলো স্থাপন কৰিছিল। কৃষি মহাবিদ্যালয় স্থাপনৰ বাবে বৰভেটাই উপযুক্ত স্থান বুলি বিবেচিত হয়। স্থান নিৰ্বাচন হোৱাৰ পাছত 1948 চনৰ 16 আগষ্টৰ দিনা 30 জন ছাত্ৰ, 1 জন অধ্যাপক আৰু 9 জন বিভিন্ন বিষয়ৰ প্ৰবক্তাৰ সৈতে প্ৰথম অধ্যক্ষ ৰেভাৰেণ্ড বি এম পুহয়ে সৈনিক নিবাসত আনুষ্ঠানিকভাৱে অসমত কৃষি শিক্ষাৰ সূচনা কৰে। 1948 চনৰ 1 নৱেম্বৰত সেই সময়ৰ ৰাজ্যপাল আলী আকবৰ হায়দৰীয়ে মহাবিদ্যালয়খন উদ্বোধন কৰে। আৰম্ভণিতে শস্য বিজ্ঞান, উদ্ভিদ বিজ্ঞান, ৰসায়নবিদ্যা, পদাৰ্থবিদ্যা, পতংগবিদ্যা, জীৱবিদ্যা, পশু চিকিৎসা, পশুপালন আৰু ডায়েৰী, কৃষি অভিযান্ত্ৰিক শিক্ষা, গণিত, ইংৰাজী আৰু উপভাষা, চাহ, পৰিসংখ্যা বিজ্ঞান আৰু অৰ্থবিজ্ঞান বিষয়ত

শিক্ষা প্ৰদান কৰা হৈছিল। মহাবিদ্যালয়খন পূৰ্ণাংগ কৰি গঢ়ি তোলাত পৰৱৰ্তী অধ্যক্ষ ডক্টৰ মাধৱ চন্দ্ৰ দাসৰ অৱদান উল্লেখনীয় আছিল। শিক্ষা, গৱেষণা আৰু সম্প্ৰসাৰণৰ উপযুক্ত সমন্বয়ৰ সাধনেৰে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে 1969 চনত অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটত স্থাপন কৰা হয়। এই বিশ্ববিদ্যালয়ে আমেৰিকাৰ লেণ্ড গ্ৰাণ্ট কলেজ আৰু বিশ্ববিদ্যালয়ৰ অনুসৰণত ইয়াৰ আন্তঃগাঁথনিৰ লগতে প্ৰশাসনীয় আৰু শৈক্ষিক গাঁথনিও আন্তৰ্জাতিক উন্নয়ন সংস্থাৰ অৰ্থসাহায্যত গঢ়ি তোলে। পাছলৈ এই বিশ্ববিদ্যালয়ৰ অধীনত কৃষি আৰু পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় আৰু গ্ৰাহস্থ্য বিজ্ঞান মীন মহাবিদ্যালয় আদি স্থাপন হয়। ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ৰ অধীনত 1960 চনত উত্তৰ পূৰ্বাঞ্চল কৃষি অৰ্থনৈতিক গৱেষণা কেন্দ্ৰ যোৰহাটত স্থাপন কৰা হয়। আদিতেই অসম কৃষি মহাবিদ্যালয়ৰ সৈতে সংলগ্ন আছিল। পাছলৈ 1969 চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপন হোৱাত এই বিশ্ববিদ্যালয়ৰ অধীনলৈকে যায়। এই কেন্দ্ৰৰ মুখ্য লক্ষ্যসমূহ এনেধৰণৰ: গ্ৰাম্য অৰ্থনীতিৰ পৰিৱৰ্তনসমূহৰ নেৰানেপেৰা অধ্যয়ন কৰা, কৃষি অৰ্থনৈতিক সমস্যাসমূহৰ অস্থায়ী অনুসন্ধান কৰা, কৃষি অৰ্থনীতিৰ মৌলিক সমস্যাসমূহৰ অধ্যয়ন তথা গৱেষণা কৰা, উত্তৰ পূৰ্বাঞ্চলৰ সমূহ ৰাজ্য চৰকাৰ তথা ভাৰত চৰকাৰক পৰামৰ্শ যোগান ধৰা। প্ৰতিষ্ঠাকালৰে পৰা এই অনুষ্ঠানটোৱে উত্তৰ পূৰ্বাঞ্চলৰ কৃষি অৰ্থনীতিৰ বিভিন্ন দিশত গৱেষণা চলাই আহিছে।

0: জ্ঞান বিজ্ঞান অনুষ্ঠানটি যুগুতাই আগবঢ়ালে প্রবাল কুমার শর্মায়।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালি হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকন'লজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত BE, BTech বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 1,12,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকন'লজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। পাঞ্জাব নেশ্যনেল বেংক নামৰ প্ৰতিষ্ঠানত খালি হোৱা 545টা লোকেল বেংক অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pnb.bank.in। আবেদনৰ শেষ তাৰিখ 9 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালি হোৱা 6,777টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব।

0: এবছৰীয়া প্ৰশিক্ষণৰ কালছোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
3: পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি। শৰীৰৰ উপৰিও ই মনক নিকা কৰে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
4: এয়া আকাশবাণী। পুৱাৰ বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, অসমত বান প্ৰভাৱিত জিলাৰ সংখ্যা 10লৈ বৃদ্ধি হৈছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই আজি উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'ব। ভাৰতে পাকিস্তান অধিকৃত জম্মু কাশ্মীৰৰ তথাকথিত স্থানীয় নিৰ্বাচনক প্ৰহসন বুলি অভিহিত কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি পুৱা 10 বজাত দুমহীয়া মুদ্ৰানীতি সমীক্ষা ঘোষণা কৰিব। ভূপালত আজিৰে পৰা ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ সংস্কৃতি কাৰ্যগোটৰ তৃতীয়খন বৈঠক অনুষ্ঠিত হ'ব আৰু ভাৰতীয় ক্ৰিকেট দলটো শ্ৰীলংকাৰ বিৰুদ্ধে দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাত ভাগ লোৱাৰ উদ্দেশ্যে দেশখনত উপস্থিত হৈছে। এতিয়া শুনক বিতং বাতৰি। বিগত 24 ঘণ্টাত অসমৰ বিভিন্ন অঞ্চলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 10লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে। সম্প্ৰতি 10খন জিলা গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, কামৰূপ মহানগৰ, বিশ্বনাথ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ আছে। এই বানত 28টা ৰাজহ চক্ৰৰ 365খন গাঁৱৰ 15,342 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। একেদৰে 1,22,000ৰো অধিক লোক সম্প্ৰতি বান প্ৰভাৱিত হৈ আছে। কালি শিৱসাগৰ আৰু গোলাঘাট জিলাত 2টা মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 89লৈ বৃদ্ধি পাইছে। উজনি অসমৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত অহা 9 আগষ্টৰ পৰা ক্ষয় ক্ষতি জৰীপ কৰা হ'ব আৰু সংশ্লিষ্ট জিলাকেইখনৰ আয়ুক্তই সাহায্য লাভ কৰিবলগীয়া লোকৰ চূড়ান্ত তালিকা প্ৰস্তুত কৰিব। বান পৰিস্থিতি পৰ্যালোচনাৰ বাবে উজনি অসমলৈ যোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি দ্বিতীয় দিনা শিৱসাগৰত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ইতিমধ্যে 1,00,000 লোকৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। বান সাহায্যৰ প্ৰথম পৰ্যায়ত 15,000 টকাকৈ প্ৰদান কৰা হৈছে আৰু দ্বিতীয় পৰ্যায়ত 10 আগষ্টত 10,000 টকাকৈ বিতৰণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই আজি উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'ব। মন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে বানপীড়িতৰ সৈতে মত বিনিময় কৰিব। তেওঁ বান শিবিৰত থকা লোকসকলৰ অৱস্থাৰো বুজ ল'ব। তদুপৰি ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বান সাহায্য আৰু পুনৰ সংস্থাপন সন্দৰ্ভত আলোচনা কৰিব। ভাৰতে পাকিস্তান অধিকৃত জম্মু কাশ্মীৰৰ তথাকথিত স্থানীয় নিৰ্বাচনক সম্পূৰ্ণ প্ৰহসন বুলি অভিহিত কৰি কৈছে যে এনে কাৰ্যপন্থাই বাস্তৱক লুকুৱাব নোৱাৰে। নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত এই বিষয়ে সদৰি কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে প্ৰকৃত সত্য হৈছে ৰাজহুৱা প্ৰতিবাদ আৰু পাকিস্তানী বাহিনীৰ দ্বাৰা নিৰ্বিচাৰ হত্যাকাণ্ড। তেওঁ কয় যে চলিত বৰ্ষৰ জুনৰ পৰা অব্যাহত থকা অভিযানত কমেও 90জন সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাইছে। তেওঁ কয় যে পাকিস্তানে জনসাধাৰণৰ অসন্তুষ্টিৰ উত্তৰ গুলী, ব্লেকআউট, ভয় ভাবুকি আৰু দমনেৰে দিছে আৰু এতিয়া স্থূল নিৰ্বাচনী কচৰতৰ জৰিয়তে বৈধতা প্ৰতিপন্ন কৰিবলৈ বিচাৰিছে। তেওঁ লগতে কয় যে এই বিষয়বোৰত পাকিস্তানক জবাবদিহি কৰিব লাগিব।

0: আৰু মানৱ অধিকাৰ সন্দৰ্ভত পাকিস্তানৰ ভণ্ডামী ভৰা নীতিকথাৰ আঁৰৰ সত্য বিশ্বই বুজি পাব লাগিব।
1: This so-called local election in Pakistan occupied Kashmir is a complete farce. The real happening is that of public protests and wanton killings by Pakistani forces. Such hollow exercises cannot hide reality. Since June this year, at least 90 civilians have lost their lives in the continuing crackdown. Many more have been injured. As you have seen, the Pakistani establishment has answered public discontent with bullets, blackouts, intimidation and repression, and now seeks to manufacture legitimacy.
0: ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি দুমহীয়া মুদ্ৰানীতি সমীক্ষা ঘোষণা কৰিব। আৰ বি আইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই মুম্বাইৰ শেহতীয়া ৰেপ' ৰেট সম্পৰ্কীয় সিদ্ধান্ত পুৱা 10 বজাত সদৰি কৰিব। উল্লেখযোগ্য যে ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমিতিৰ তিনিদিনীয়া বৈঠক সোমবাৰে আৰম্ভ হয়। সাম্প্ৰতিক সময়ৰ ভূ ৰাজনৈতিক উত্তেজনা আৰু আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভৰ কঠোৰ মুদ্ৰানীতিৰ মাজতে এই নীতিগত সিদ্ধান্ত অত্যন্ত গুৰুত্বপূৰ্ণ সময়ত গ্ৰহণ কৰা হৈছে। আৰ বি আইয়ে কৰ ৰেপ' ৰেট অপৰিৱৰ্তিতভাৱে 5.25% থকাৰ সম্ভাৱনা আছে। অৰ্থাৎ ছজনীয়া মুদ্ৰানীতি সমিতিয়ে নিৰপেক্ষ স্থিতি অক্ষুণ্ণ ৰাখিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে ৰেপ' ৰেট হ'ল ভাৰতীয় ৰিজাৰ্ভ বেংকে বাণিজ্যিক বেংকক ঋণ দিয়াৰ সময়ত লোৱা সুতৰ মাচুল। ৰিজাৰ্ভ বেংকে সমীক্ষাত ভাৰতীয় অৰ্থনীতিক প্ৰভাৱান্বিত কৰিব পৰা মুদ্ৰাস্ফীতিৰ সংকট, খাৰুৱা তেলৰ মূল্য আৰু বিশ্বৰ ভূ ৰাজনৈতিক অনিশ্চয়তাৰ বিষয়ে উল্লেখ কৰাৰ সম্ভাৱনা আছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান অহা 16 আগষ্টৰ পৰা জনসাধাৰণৰ বাবে মুকলি কৰা হ'ব। ৰাষ্ট্ৰপতি ভৱনৰ বাৰ্ষিক গ্ৰীষ্মকালীন কাৰ্যসূচীৰ অংশ হিচাপে 15 ছেপ্টেম্বৰ পৰ্যন্ত এমাহৰ বাবে পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈ বিনামূলীয়াকৈ এই উদ্যান মুকলি ৰখা হ'ব। অৱশ্যে বিয়লি 5 বজাৰ পাছত উদ্যানখনত প্ৰৱেশ বন্ধ কৰি দিয়া হ'ব। এই সময়ছোৱাত প্ৰতি সোমবাৰে উদ্যান বন্ধ ৰখা হ'ব। ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰকাশিত বিবৃতি অনুসৰি 29 আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আৰু 5 ছেপ্টেম্বৰত শিক্ষক দিৱস উপলক্ষে এই দুটা দিনত ক্ৰমে ক্ৰীড়াবিদ আৰু শিক্ষকসকললৈ উদ্যানত বিশেষ প্ৰৱেশৰ সুবিধা প্ৰদান কৰা হ'ব। উদ্যানত প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে নৰ্থ এভিনিউ পথৰ সমীপত থকা 35 নম্বৰ দুৱাৰ ব্যৱহাৰ কৰিবলৈ জনসাধাৰণক বিবৃতিযোগে আহ্বান জনোৱা হৈছে। ৰাষ্ট্ৰপতি ভৱনৰ ৱেবছাইটৰ জৰিয়তে উদ্যান পৰিদৰ্শনৰ সময় আগতীয়াভাৱে পঞ্জীয়ন কৰিবলৈও জনসাধাৰণক আহ্বান জনোৱা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভূপালত আজিৰে পৰা ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ সংস্কৃতি কাৰ্যগোটৰ তৃতীয়খন বৈঠক অনুষ্ঠিত হ'ব। ব্ৰিক্ছ 2026ৰ অধ্যক্ষ হিচাপে ভাৰতে এই দুদিনীয়া বৈঠকৰ আয়োজন কৰিছে। সাংস্কৃতিক মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই বৈঠকত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ সদস্য ৰাষ্ট্ৰসমূহৰ প্ৰতিনিধিসকলক একত্ৰিত কৰি সাংস্কৃতিক সহযোগিতা অধিক শক্তিশালী কৰি তোলাৰ লগতে সদস্য ৰাষ্ট্ৰসমূহৰ সাংস্কৃতিক মন্ত্ৰীসকলৰ বৈঠকৰ পূৰ্বে গুৰুত্বপূৰ্ণ বিষয়সমূহত সহমত গঢ়ি তোলাৰ প্ৰয়াস কৰা হ'ব। বৈঠকত সৃষ্টিশীল অৰ্থনীতি, সাংস্কৃতিক আৰু সৃষ্টিশীল উদ্যোগ, কপিৰাইট আৰু কৃত্ৰিম বুদ্ধিমত্তা বিষয়ত বিশেষ আলোচনা কৰা হ'ব। সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষা আৰু সাংস্কৃতিক সম্পত্তি ঘূৰাই অনা তথা সংস্কৃতি, জলবায়ু আৰু বহনক্ষম উন্নয়ন বিষয় দুটায়ো আলোচনাত আগস্থান পাব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ব্ৰিক্ছৰ অধ্যক্ষতাৰ সময়ছোৱাত সাংস্কৃতিক সহযোগিতা শক্তিশালী কৰা আৰু সংস্কৃতিৰ জৰিয়তে সৰ্বাত্মক তথা বহনক্ষম বিকাশৰ পোষকতাৰ বাবে থকা ভাৰতৰ প্ৰতিশ্ৰুতিক এই বৈঠকে প্ৰতিফলিত কৰিব বুলি মন্ত্ৰালয়ে জানিবলৈ দিছে। ভাৰতে দেশৰ পতাকাযুক্ত বাণিজ্যিক জাহাজ MSV ফয়িজ নুৰি আলিয়াৰ ওপৰত কালি য়েমেনৰ উপকূলৰ সমীপত সংঘটিত আক্ৰমণৰ ঘটনাক গৰিহণা দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিযোগে কয় যে জাহাজখনত থকা 13 গৰাকী ভাৰতীয় নাগৰিকক সুকলমে উদ্ধাৰ কৰা হৈছে। ৰিয়াদত থকা ভাৰতীয় দূতাবাসে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু জাহাজখনৰ বাকী কৰ্মীসকলৰ সুৰক্ষা তথা নিৰাপত্তাৰ বাবে য়েমেনৰ কৰ্তৃপক্ষৰ সৈতে তৎপৰতাৰে কাম কৰি আছে বুলি বিবৃতিটোত প্ৰকাশ কৰা হৈছে। মন্ত্ৰালয়ে য়েমেনৰ কৰ্তৃপক্ষক তেওঁলোকৰ সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। অঞ্চলটোত বাণিজ্যিক জাহাজৰ ওপৰত নিয়মীয়াভাৱে হৈ থকা আক্ৰমণৰ ঘটনাসমূহ উদ্বেগজনক বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে কয় যে অঞ্চলটোত বাণিজ্যিক জাহাজসমূহক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ ঘটনা সমাপ্ত হোৱা উচিত। আন্তঃৰাষ্ট্ৰীয় সাগৰীয় পথেৰে জাহাজসমূহৰ মুক্ত তথা বাধাহীন যাত্ৰা যথাশীঘ্ৰে পুনৰ আৰম্ভ হোৱা উচিত বুলি মন্ত্ৰালয়ে বিবৃতিযোগে প্ৰকাশ কৰিছে। ইৰাণ আৰু ওমানৰ মাজত হৰ্মুজ প্ৰণালী সম্পৰ্কীয় আলোচনাই নতুন পৰ্যায়ত প্ৰৱেশ কৰিছে বুলি ইৰাণৰ এজন শীৰ্ষ বিষয়াই দেশখনৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰ সন্থাৰ প্ৰতিনিধিৰ আগত প্ৰকাশ কৰিছে। ইৰাণৰ চৰকাৰী টেলিভিছনে কালি প্ৰকাশ কৰা অনুসৰি হৰ্মুজ প্ৰণালীক লৈ ইৰাণ ওমানৰ আলোচনা অব্যাহত থকাটোৱে তেহৰাণৰ কূটনৈতিক সংযোগক প্ৰতীয়মান কৰে। বিষয়াগৰাকীয়ে কয় যে আমেৰিকাই হস্তক্ষেপ বন্ধ কৰিলে হৰ্মুজ প্ৰণালী সন্দৰ্ভত ওমানৰ সৈতে হোৱা বুজাবুজি সঠিক পৰ্যায়ত আছে। ইৰাণৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰ সন্থাৰ প্ৰতিনিধিগৰাকীয়ে জনোৱা মতে ইন্ধন সৰবৰাহৰ কৌশলগত সংকীৰ্ণ জলপথেৰে জাহাজৰ যাত্ৰা সুৰক্ষিত কৰাৰ বাবে

0: নতুন করিডর ব্যবহার বিষয়ত আলোচনা চলি আছে। পশ্চিম এশিয়া দ্রুতভাবে পরিবর্তিত পরিস্থিতির মাজতে এই কথা গুরুত্বপূর্ণ বিবেচিত হয়েছে। ভারতীয় ক্রিকেট দলটো শ্রীলঙ্কার বিরুদ্ধে দুখনিয়া টেস্ট ক্রিকেট শৃঙ্খলাত ভাগ লওয়ার উদ্দেশ্যে দেশখনত উপস্থিত হয়েছে। ভারতে টেস্ট শৃঙ্খলার পূর্বে অহা 7 আগস্টের কলম্বত এখন চারিদিনিয়া প্রস্তুতি খেলত অংশ লব। শৃঙ্খলার প্রথমখন খেল গালে আন্তঃরাষ্ট্রীয় ক্রিকেট স্টেডিয়ামত 15-19 আগস্টলৈ খেলোৱা হব। শৃঙ্খলার দ্বিতীয় তথা অন্তিমখন খেল সিংহলী স্পোর্ট ক্লাবর খেলপথারত 23-27 আগস্টলৈ খেলোৱা হব। ইংল্যান্ডৰ বিৰুদ্ধে সদ্যসমাপ্ত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাত হোৱা বাও আঁঠুৰ আঘাতৰ সমস্যাৰ পৰা সম্পূৰ্ণৰূপে উপশম নোহোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ তাৰকা খেলুৱৈ জসপ্ৰীত বুমৰাহক শ্ৰীলংকাৰ বিৰুদ্ধে হ'বলগীয়া শৃংখলাটোৰ পৰা আঁতৰাই ৰখা হৈছে। খেলুৱৈগৰাকীৰ স্থানত পুৰুষৰ নিৰ্বাচক কমিটীয়ে আকিব নবীক দলত স্থান দিছে। 2025-27 ICC বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ অংশ হিচাপে আয়োজিত এই শৃংখলাটোত শুভমন গিলে ভাৰতীয় দলৰ নেতৃত্ব বহন কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটা পুনৰ পঢ়ি দিছো। অসমৰ বান প্ৰভাৱিত জিলাৰ সংখ্যা 10লৈ বৃদ্ধি হৈছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই আজি উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'ব। ভাৰতে পাকিস্তান অধিকৃত জম্মু কাশ্মীৰৰ তথাকথিত স্থানীয় নিৰ্বাচনক প্ৰহসন বুলি অভিহিত কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি পুৱা 10 বজাত দুমহীয়া মুদ্ৰানীতি সমীক্ষা ঘোষণা কৰিব। ভূপালত আজিৰ পৰা ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ সংস্কৃতি কাৰ্যগোটৰ তৃতীয়খন বৈঠক অনুষ্ঠিত হ'ব আৰু ভাৰতীয় ক্ৰিকেট দলটো শ্ৰীলংকাৰ বিৰুদ্ধে দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাত ভাগ লোৱাৰ উদ্দেশ্যে দেশখনত উপস্থিত হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। এতিয়া শুনক আজি পুৱা, আগবঢ়াইছে শশাংকদীপ হালৈ, অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

টমাছ আলভা এডিছনে কৈছিল, এজন মানুহৰ যিমানেই প্ৰতিভা নাথাকক কিয়, যদি তেওঁ পৰিশ্ৰম নকৰে তেন্তে তেওঁৰ সেই সুপ্ত প্ৰতিভাই কেতিয়াও ভাল ফলাফল নিদিয়ে।

হৰ ঘৰ তিৰংগা হৈছে ভাৰত চৰকাৰৰ দ্বাৰা দেশৰ স্বাধীনতাৰ বাবে লোৱা এক বিশেষ অভিযান। দেশৰ গৌৰৱৰ প্ৰতীক জাতীয় পতাকাৰ উত্তোলনেৰে দেশবাসীৰ মনত দেশপ্ৰেম বৃদ্ধি আৰু জাতীয় পতাকাৰ সৈতে দেশবাসীৰ সম্পৰ্ক অধিক সুদৃঢ় কৰা আৰু স্বাধীনতা সংগ্ৰামীসকলক স্মৰণ কৰাই হৈছে হৰ ঘৰ তিৰংগাৰ মূল লক্ষ্য। ব্ৰিটিছৰ বিৰুদ্ধে দেশজুৰি সূচনা হোৱা স্বাধীনতা আন্দোলনত ভাৰতৰ আন আন প্ৰান্তৰ দৰে অসমৰো বহু যুৱক যুৱতী জঁপিয়াই পৰিছিল। দেশৰ স্বাৰ্থত এই স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি দেশপ্ৰেমৰ এক নজিৰ সৃষ্টি কৰিছিল বহু যুৱক যুৱতীয়ে। ব্ৰিটিছৰ বিৰুদ্ধে সূচনা হোৱা স্বাধীনতা সংগ্ৰামৰ এগৰাকী শক্তিশালী সেনানী হ'ল কুশল কোঁৱৰ। কুশল কোঁৱৰৰ আপোচবিহীন স্থিতি আৰু অফুৰন্ত সাহসে অসমত ভাৰত ত্যাগ আন্দোলনক এক নতুন গতি প্ৰদান কৰিছিল। তেওঁ হ'ল দেশপ্ৰেম, ত্যাগ আৰু সাহসৰ প্ৰতীক। দেশৰ বাবে কৰা আত্মবলিদানৰ বাবে কুশল কোঁৱৰৰ নাম ইতিহাসৰ পাতত সোণালী আখৰেৰে জিলিকি থাকিব।

0: আলাবৈ ৰণ হৈছে আহোম আৰু মোগল সেনাৰ মাজত হোৱা এখন অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ৰক্তক্ষয়ী যুদ্ধ। 1669 চনৰ 5 আগষ্ট তাৰিখে বৰ্তমান উত্তৰ গুৱাহাটীৰ ওচৰৰ পচৰীয়া দলৰ পথাৰ অঞ্চলৰ আলাবৈ পাহাৰৰ সমীপত এই ৰণ সংঘটিত হৈছিল। আলাবৈ ৰণ হৈছে আহোম আৰু মোগল সাম্ৰাজ্যৰ মাজত 1667 চনৰ পৰা আৰম্ভ হোৱা তৃতীয়লানি যুদ্ধৰ এক ঐতিহাসিক অংশ। আলাবৈ ৰণে সদায়ে অসমৰ ইতিহাসৰ পাতত বিখ্যাত ট্ৰাফেলগাৰ যুদ্ধৰ দৰেই অসমীয়া সেনাৰ সাহস আৰু বলিদানৰ কথা সোঁৱৰায়। আলাবৈ ৰণক সাধাৰণতে অসমৰ ইতিহাসৰ এক কলা অধ্যায় বুলি গণ্য কৰা হয়। এই যুদ্ধতে আহোম সেনাই বৰ কঠিন পৰিস্থিতিৰ মাজেৰে যুঁজ দিব লগা হৈছিল। যুদ্ধত অৱতীৰ্ণ হৈ একেদিনাই 10,000 অসমীয়া সেনাই মৃত্যুবৰণ কৰিব লগা হৈছিল। আলাবৈ ৰণৰ পৰাজয়ৰ পৰাই শিক্ষা লৈ লাচিত বৰফুকনে 1671 চনৰ শৰাইঘাটৰ যুদ্ধত অৱতীৰ্ণ হৈ মোগলক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল। আলাবৈ ৰণত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদলৈ আমি জনাইছো গভীৰ শ্ৰদ্ধাঞ্জলি।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: প্ৰিয় শ্ৰোতা, আজি গোপীনাথ বৰদলৈৰ স্মৃতি দিৱস। গোপীনাথ বৰদলৈ আছিল স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী। ৰাজনীতিৰ ক্ষেত্ৰত তেখেত মহাত্মা গান্ধীৰ অহিংস নীতিৰ সমৰ্থক আছিল। অসম আৰু অসমীয়াৰ প্ৰতি তেখেতৰ অৱদানৰ বাবে তেতিয়াৰ অসমৰ ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে তেখেতক লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰিছিল। 1890 চনৰ 6 জুনত নগাঁও জিলাৰ ৰহাত গোপীনাথ বৰদলৈৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল বুদ্ধেশ্বৰ বৰদলৈ আৰু মাতৃ প্ৰাণেশ্বৰী বৰদলৈ। স্কুলীয়া জীৱনত বৰদলৈয়ে ডবল প্ৰমোচন পোৱাৰ কাৰণে সৰুকালত তেওঁ হাইস্কুলৰ ওপৰ খাপত নামভৰ্তি কৰাৰ সুবিধা লাভ কৰিছিল। এনেদৰে প্ৰমোচন লাভ কৰি বৰদলৈয়ে 16 বছৰ পূৰ নৌ হওঁতেই এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হয়। কিন্তু কলিকতা বিশ্ববিদ্যালয়ৰ নিয়ম মতে 16 বছৰ পূৰ হলেহে এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগে। 1907 চনত কটন কলেজিয়েটৰ পৰা মেট্ৰিকুলেশ্যন পৰীক্ষাত উত্তীৰ্ণ হয় আৰু এই পৰীক্ষাত সুখ্যাতিৰে পাছ কৰাৰ উপৰিও তেখেতে চিত্ৰাংকন বিষয়ত বিশেষ নম্বৰ লাভ কৰিবলৈ সমৰ্থ হয়। তাৰ পিছত তেখেতে কটন কলেজত নামভৰ্তি কৰি 1909 চনত IA পৰীক্ষাত প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হয়। এণ্ট্ৰেন্স পৰীক্ষাৰ দৰে তেখেতে এই পৰীক্ষাতো বৃত্তি লাভ কৰিবলৈ সক্ষম হয় আৰু কলিকতাৰ স্কটিছ চাৰ্চ কলেজত নামভৰ্তি কৰে। গোপীনাথ বৰদলৈয়ে কলিকতাত পঢ়ি থাকোঁতেই পিতৃৰ মৃত্যু হয়। পিতৃৰ মৃত্যুত পৰিয়ালৰ আৰ্থিক অৱস্থাৰ প্ৰতি লক্ষ্য কৰি গুৱাহাটীলৈ উভতি আহে আৰু তৰুণৰাম ফুকনৰ অনুৰোধ ক্ৰমে তেখেতে সোণাৰাম হাইস্কুলৰ প্ৰধান শিক্ষকৰ অস্থায়ী পদত যোগদান কৰে। সেই সময়ছোৱাতে তেখেতে পুনৰ আইনৰ পৰীক্ষাত বহে আৰু উত্তীৰ্ণ হৈ প্ৰধান শিক্ষকৰ চাকৰি এৰি দি সত্যনাথ বৰা উকিলৰ অধীনত আৰ্টিকেল ক্লাৰ্ক ৰূপে ওকালতিত মনোযোগ দিয়ে। 1917 চনত গুৱাহাটীত তেখেতে ওকাল আৰম্ভ কৰে। ভাৰতৰ স্বাধীনতাৰ পিছত গোপীনাথ বৰদলৈয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ লগ লাগি এফালে চীন আৰু আনফালে পূব পাকিস্তানৰ পৰা অসমৰ সাৰ্বভৌমত্ব সুৰক্ষিত কৰিবলৈ সক্ষম হৈছিল। গোপীনাথ বৰদলৈৰ আশাসুধীয়া চেষ্টাতে গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী উচ্চ ন্যায়ালয়, অসম চিকিৎসা মহাবিদ্যালয়, অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়, বন প্ৰশিক্ষণ মহাবিদ্যালয়, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়, কামৰূপ একাডেমী, ভোলানাথ বৰুৱা মহাবিদ্যালয়, শৰণীয়া কস্তুৰবা আশ্ৰম, বকোৰ মৌমেন আশ্ৰম, অসম কৃষি বিশ্ববিদ্যালয়, আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়, কোঅপাৰেটিভ প্ৰশিক্ষণ মহাবিদ্যালয়, অসম ৰাজ্যিক সংগ্ৰহালয়, যোৰহাট কাৰিকৰী বিদ্যালয় আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান স্থাপন হয়। 1999 চনত তেওঁক মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ নাগৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হয়। সহজ সৰল জীৱন যাপন কৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈলৈ আমি জনাইছো গভীৰ শ্ৰদ্ধাঞ্জলি।
4: এক প্ৰকাৰ PM জয় অব গৰীবৰ জয় বন গৈ হে।

0: আয়ুষ্মান ভারত প্রধানমন্ত্রী জন আরোগ্য যোজনার অধীনত প্রায় 60 কোটি লোকে 5 লাখ টাকালৈকে বিনামূলীয়া চিকিৎসার অধিকার লাভ করেছে। এতিয়ালৈকে 12 কোটিরও অধিক লোকক বিনামূলীয়া চিকিৎসা প্রদান করা হয়েছে, যার ফলত দরিদ্র পরিয়ালৰ চিকিৎসার ব্যয় প্রায় 2 লাখ কোটি টাকা রাহি হয়েছে। আজিয়ে আয়ুষ্মান এপ ডাউনলোড করে আয়ুষ্মান কার্ড এখন বনাও। বিশদ বিবরণের 1455 নম্বরত ফোন করক।
1: প্রিয় শ্রোতা, আজি মহিম বৰাৰ স্মৃতি দিবস। ৰামধেনু যুগৰ অন্যতম শক্তিশালী কথাশিল্পী, একেধাৰে কবি, গল্পকাৰ, ঔপন্যাসিক, প্ৰবন্ধকাৰ, নাট্যকাৰ, জীৱনীকাৰ, অনুবাদক মহিম বৰাৰ জন্ম হৈছিল 1926 চনৰ 6 জুলাই তাৰিখে অবিভক্ত দৰং জিলাৰ ঘোপসাধাৰু চাহবাগিচাত। তেখেতৰ পিতৃৰ নাম আছিল ৰামতামুলী বংশৰ গজেন্দ্ৰনাথ বৰা আৰু মাতৃৰ নাম চন্দ্ৰকান্তি বৰা। নগাঁও জিলাৰ 1 নং হাতবৰ প্ৰাথমিক বিদ্যালয়ত আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰা মহিম বৰাই 1948 চনত কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। শিক্ষকতাক বৃত্তি হিচাপে লৈ কৰ্মজীৱন আৰম্ভ কৰা মহিম বৰাই 1954 চনত নগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক হিচাপে নিযুক্ত হয় আৰু নগাঁও মহাবিদ্যালয়ৰ পৰাই অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে 1987 চনত অৱসৰ গ্ৰহণ কৰে। শৈশৱৰ পৰা সাহিত্য চৰ্চাত মনোনিৱেশ কৰা মহিম বৰাই 7ম শ্ৰেণীত পঢ়ি থকাৰ সময়তে মলয়া নামৰ হাতে লিখা আলোচনী এখন প্ৰকাশ কৰি উলিয়াইছিল। মহিম বৰাৰ প্ৰকাশিত গল্প সংকলন সমূহ হল কাঠনিবাৰী ঘাট, দেহা গৰকা প্ৰেম, মই পিপিলি আৰু পূজা, বহুভুজী ত্ৰিভুজ, এখন নদীৰ মৃত্যু, ৰাতি ফুলা ফুল, বৰযাত্ৰী, মোৰ প্ৰিয় গল্প আদি অন্যতম। উপন্যাসিক হিচাপেও সমাদৃত মহিম বৰাৰ প্ৰকাশিত উপন্যাসসমূহ হল হেৰুৱা দিগন্তৰ মায়া, পুতলা ঘৰ, এধানি মাহীৰ হাঁহি আৰু বন্দুলি ফুলৰ ৰং। অসমীয়া নাট্য সাহিত্যৰ ক্ষেত্ৰখনলৈও বৰঙণি আগবঢ়োৱা মহিম বৰাৰ অনাতাঁৰ কেন্দ্ৰযোগে প্ৰচাৰিত নাটকসমূহ হল লাৰু গোপালৰ প্ৰেম, লাৰু গোপালৰ বিবাহ, লাৰু গোপালৰ ঘৰ সংসাৰ, পদুম কুঁৱৰী, নিৰ্মল ভকত, পঞ্চহৰ, গৰখীয়া ভীম, তিনিৰ তিনি গল আদি। গল্প, কবিতা, উপন্যাসৰ লগতে প্ৰবন্ধকাৰ হিচাপেও সমাদৃত মহিম বৰাৰ প্ৰবন্ধ সংকলন হৈছে চিন্তা বিচিত্ৰা আৰু সাহিত্য বিচিত্ৰা। ইয়াৰ উপৰিও মহিম বৰাই ৰচনা কৰা শিশু সাহিত্য হৈছে 32 পুতলাৰ সাধু, জোনমণিৰ হাঁহি আদি। মহিম বৰাই 1978 চনত গোলাঘাটত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ কবি সন্মিলনৰ সভাপতি পদ অলংকৃত কৰাৰ লগতে 1990 চনত অসম সাহিত্য সভাৰ ডুমডুমা অধিৱেশনৰ সভাপতিৰ আসন শুৱনি কৰিছিল। তেখেতে 1980 চনত ৰাতি ফুলা ফুল নামৰ গল্প সংকলনৰ বাবে অসম প্ৰকাশন পৰিষদৰ বঁটা, গল্প সমগ্ৰ মহিম বৰা গ্ৰন্থৰ বাবে 1996 চনত অসম সাহিত্য সভাৰ ছগনলাল জৈন বঁটা, 1998 চনত অসম উপত্যকা সাহিত্য বঁটা, এধানি মাহীৰ হাঁহি উপন্যাসৰ বাবে 2001 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। অসমীয়া সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ভাৰত চৰকাৰে মহিম বৰাক 2011 চনত পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰিছিল। ইয়াৰ উপৰিও মহিম বৰাই 2014 চনত অসম চৰকাৰৰ গণেশ গগৈ বঁটা লাভ কৰিছিল।

ইতিহাসৰ পাটলুটিয়ালে আমি পাওঁ অসমত প্ৰতি বছৰে 5 আগষ্টৰ দিনটো কৰ্মচাৰী দিৱস হিচাপে পালন কৰা হয়। বিখ্যাত ফৰাচী লেখক গিদা মোপাসাঁৰ জন্ম হৈছিল 1850 চনৰ আজিৰ তাৰিখত। প্ৰসিদ্ধ ভাৰতীয় কবি শিৱমংগল সিঙৰ জন্ম হৈছিল 1915 চনৰ আজিৰ তাৰিখত। আমেৰিকাৰ মহাকাশচাৰী নীল আৰ্মষ্ট্ৰঙৰ জন্ম হৈছিল 1930 চনৰ আজিৰ তাৰিখত। অসমৰ এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈৰ মৃত্যু হৈছিল 1998 চনৰ আজিৰ তাৰিখত। ভাৰতৰ এগৰাকী প্ৰখ্যাত ক্ৰিকেটাৰ লালা অমৰনাথৰ মৃত্যু হৈছিল 2000 চনৰ আজিৰ তাৰিখত।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰো আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: প্ৰিয় শ্ৰোতা, এতিয়া আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। শিৱসাগৰৰ বিভিন্ন স্থানত বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। অহা 9 আগষ্টৰ পৰা হ'ব স্থায়ী ক্ষয়ক্ষতিৰ জৰীপ। ক্ষতিগ্ৰস্তৰ তালিকাত এতিয়ালৈ অন্তৰ্ভুক্ত 1,00,000 লোক। বান পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ অসমত উপস্থিত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জগত প্ৰসাদ নাড্ডা। মাজ আকাশত এয়াৰ ইণ্ডিয়াৰ ফুকেটৰ পৰা দিল্লী অভিমুখী যাত্ৰীবাহী বিমানত প্ৰচণ্ড এয়াৰ টাৰ্বুলেন্স। প্ৰায় 300 ফুট তললৈ নামি আহিল বিমান। যাত্ৰী বিমানকৰ্মীসহ আহত 14 গৰাকী লোক। দেশৰ গ্ৰামাঞ্চলত দৰিদ্ৰ পৰিয়ালৰ জীৱিকা সুৰক্ষিত কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা বিকশিত ভাৰত গেৰাণ্টি ৰোজগাৰ আৰু আজীৱিকা মিছন আঁচনিৰ অধীনত অসমৰ বাবে 1,929.70 কোটি টকাৰ

হিমন্ত বিশ্ব শৰ্মাই অহা 9 আগষ্টৰ পৰা হ'ব স্থায়ী ক্ষয়ক্ষতিৰ জৰীপ। ক্ষতিগ্ৰস্তৰ তালিকাত এতিয়ালৈ অন্তৰ্ভুক্ত 1 লাখ লোক। বান পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ অসমত উপস্থিত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জগত প্ৰসাদ নাড্ডা। মাজ আকাশত এয়াৰ ইণ্ডিয়াৰ ফুকেটৰ পৰা দিল্লী অভিমুখী যাত্ৰীবাহী বিমানত প্ৰচণ্ড এয়াৰ টাৰ্বুলেঞ্চ, প্ৰায় 300 ফুট তললৈ নামি আহিল বিমান। যাত্ৰী বিমানকৰ্মীসহ আহত 14 গৰাকী লোক। দেশৰ গ্ৰামাঞ্চলত দৰিদ্ৰ পৰিয়ালৰ জীৱিকা সুৰক্ষিত কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা বিকশিত ভাৰত গেৰাণ্টী ৰোজগাৰ আৰু আজীৱিকা মিছন আঁচনিৰ অধীনত অসমৰ বাবে 1,929.70 কোটি টকাৰ অন্তৰ্বৰ্তীকালীন আবণ্টন অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ। শিক্ষা বিভাগৰ নতুন নিৰ্দেশনা। শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ এমাহৰ ভিতৰত গঠন হ'ব লাগিব বিদ্যালয় পৰিচালনা সমিতি। সমিতিৰ 75% সদস্য হ'ব লাগিব শিক্ষাৰ্থীৰ অভিভাৱক। শিক্ষাৰ্থীৰ সংখ্যা অনুসৰি ভিন ভিন হ'ব লাগিব পৰিচালনা সমিতিৰ সদস্য। এতিয়া আহিছোঁ খেলৰ বাতৰিলৈ। দুৰাণ কাপ ফুটবলত জামছেদপুৰৰ বিৰুদ্ধে FC দিল্লীৰ 2-0 গ'লৰ ব্যৱধানত জয়লাভ। সদৌ অসম মহিলা আন্তঃজিলা ফুটবল প্ৰতিযোগিতাত ডিব্ৰুগড় জিলাৰ বিৰুদ্ধে চূড়ান্ত খেলত কাৰ্বি আংলং জিলাৰ 2-0 গ'লৰ ব্যৱধানত বিজয়ী। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হ'ল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই শশাংকদীপ হালৈ অনুষ্ঠান সামৰিছোঁ। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটি শুনিলে প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: স্মৃতিৰ দিনলিপি। এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালকৰ দায়িত্ব বহন কৰি অৱসৰ লোৱা ডক্টৰ সূৰ্য দাসৰ সৈতে এলানি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। এয়া শুনক ডক্টৰ সূৰ্য দাসৰ স্মৃতিৰ দিনলিপিৰ তৃতীয় খণ্ড।
2: ডক্টৰ দাস ডাঙৰীয়া নমস্কাৰ।
3: নমস্কাৰ।
2: আপোনাৰ স্মৃতিৰ দিনলিপিৰ আজি এয়া তৃতীয় খণ্ড।
3: হয়।
2: আমি প্ৰথম দুটা খণ্ডত আপোনাৰ ডিব্ৰুগড়ৰ যি কৰ্মজীৱনৰ অভিজ্ঞতা বা তাৰ আপুনি যি দেখিলে ৰেডিঅ' সম্পৰ্কে সেইখিনি বিষয়ে শুনিলোঁ। তাত আপুনি বিশেষভাৱে এগৰাকী ঘোষক আৰু এগৰাকী প্ৰচাৰণ কাৰ্যনিৰ্বাহক এই হিচাপে সেই দায়িত্বত আছিল। ডিব্ৰুগড়ৰ পৰা 1983 চনত আপুনি শিলচৰলৈ গ'ল প্ৰচাৰণ কাৰ্যনিৰ্বাহকৰ পৰা
3: নিশ্চয়
2: সেইটো আপুনি ভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত আপুনি মৌখিক পৰীক্ষাত উত্তীৰ্ণ হ'ল। আপুনি শিলচৰলৈ গ'ল, শিলচৰত কিমান দিন থাকিলে?
3: তাৰ আগতে মই ডিব্ৰুগড় আৰু কিছু ক'বলগীয়া আছে। ডিব্ৰুগড়ত থাকোঁতে মই যেতিয়া প্ৰচাৰণ কাৰ্যবাহী হৈ আছিলোঁ তেতিয়া মই লিখা আৰম্ভ কৰিছোঁ ইয়াৰ আগ্ৰখণ্ডটোত। তেতিয়া মই দুখন সংগীতালেখ্য লিখিছিলোঁ। এখন আছিল চতাই পৰ্বতৰ পৰা শিৰিনুইতলৈ, কিছু অসমৰ সীমা সম্পৰ্কে কালিকা পুৰাণ যোগিনী তন্ত্ৰত থকা কথা, আৰু অসমৰ পৰ্বতভ্যাম সম্পত্তি সম্পৰ্কে বিহুগীত। এইখিনি সমল লৈ পেলাই চতাই পৰ্বতৰ পৰা শ্ৰীলৈ বুলি এখন সংগীতালেখ্য লিখিছিলোঁ। সেইখন পিছত ডিব্ৰুগড়ত প্ৰচাৰ হৈছিল, যেতিয়া প্ৰচাৰ হৈছিলে। আৰু এখন সংগীতালেখ্য লিখিছিলোঁ সোমলাৰ তাঁতশাল। আমাৰ অসমীয়া মানুহৰ যিটো মানে তাঁতশালৰ লগত অসমীয়া মহিলাৰ বা অসমীয়া পুৰুষ মহিলাসকলৰ যিটো ঘনিষ্ঠ সম্পৰ্ক, আৰু সেই তাঁতশালক কেন্দ্ৰ কৰি কেনেকৈ অসমীয়া সমাজখন বিৱৰ্তিত হৈছিলে সেইটো বিষয় লৈ একেবাৰে তাহানি কালৰ পৰা মই ব্ৰিটিছ অহালৈকে বিষয়টো লৈ পেলাই

0: মৰাৰ তাঁতশাল গাইকে তাঁতশাল সম্পৰ্কীয় বয়নশিল্প সম্পৰ্কীয় গীত মাতকে লৈ কৰিছিলোঁ আৰু সেই সংগীতালেখ্যখন 1980 চনত প্ৰচাৰ হৈছিল আৰু সংগীতালেখ্যখন বোধহয় প্ৰযোজনা কৰিছিলে কমল শৰ্মাই আৰু আমি নিজে বিহু দল মাতি আনি বিহুখিনি কেনেকৈ গাব লাগে যদিও আমি নামনি অসমৰ উজনি অসমৰ দৰে আমাৰ বিহু সম্পৰ্কে আমাৰ বিশেষ ধ্যান ধাৰণা বা জ্ঞান নাছিলে বিহু গীত সম্পৰ্কে নাচ সম্পৰ্কে তথাপি আমি সেই সময়ত শিকি পেলাই আমি বিহু গীতশিল্পীসকলক কেনেকৈ গাব লাগে দিছিলোঁ কমল শৰ্মাই প্ৰদৰ্শন কৰিছিলে তাৰপিছত স্ক্ৰিপ্টখন এটা গদ্যৰূপ নতুন বাহি বুলি গুৱাহাটীৰ পৰা ওলোৱা এখন আলোচনী প্ৰচাৰ হৈছিল সেই বহাগৰ বিহু সময় প্ৰচাৰ হোৱাৰ পিছত তেতিয়া আমাৰ দিল্লীত যিগৰাকী সঞ্চালক প্ৰধান আছিল তেখেতে উপজিল লক্ষী বৰুৱা তেখেত লখিমপুৰৰ ঘৰলৈ আহিছিল আৰু আমাৰ আকাশবাণী যুৱ কেন্দ্ৰলৈ গ'ল গৈ আমাৰ সকলো ষ্টাফক সকলো কৰ্মচাৰীক লগ পালে লগ পাই অন্যান্য কথা কোৱাৰ পিছত কেৱল কৈছে মই এখন সংগীতালক্ষ্য শুনিলোঁ ভাল লাগিল শুনি কোনে লিখিছে কোনে লিখিছে মই ভাবি কৈ যি কৈছোঁ ছাৰ ময়ে লিখিছোঁ ভাল হৈছে লিখাটো প্ৰদৰ্শনটো অলপ ভাল হ'ব লাগিছিল গতিকে সেইটো এটা মোৰ ডাঙৰ প্ৰাপ্তি তাৰপিছত ইতিমধ্যে আমাৰ সংঘ লোকসেৱা আয়োগে বা UPSCয়ে প্ৰগ্ৰেম এক্সিকিউটিভৰ কাৰণে এডভাৰটাইজ কৰিলে তাত আমি পৰীক্ষা দিবলৈ গ'লোঁ আৰু 1982 চনত আমাৰ পৰীক্ষা হৈছিল বোধহয় আৰু তাত মই উত্তীৰ্ণ হৈছিলোঁ আৰু কমল শৰ্মা মই এনেকৈ কেইবাগৰাকী হেৰি আপোনাৰ মৃণাল চৌধুৰী হৰেশ্বৰ লস্কৰ ইত্যাদি ইত্যাদি কেইবাগৰাকীও আৰু গুৱাহাটীৰ পৰা যিখিনি ছিলেকশ্যন পাইছিলে মানে গুৱাহাটী আমাৰ ষ্টাফৰ পৰা বা ষ্টাফৰ বাহিৰৰ পৰা যিখিনি ছিলেকশ্যন পাইছিলে তেওঁলোকক প্ৰথমতে এপইণ্টমেণ্ট ডিব্ৰুগড়লৈ পঠিয়ালে আমাৰ এপইণ্টমেণ্ট এটা নাহে নাহে আমি অধৈৰ্য হৈছিলোঁ আমাৰ একো নহ'বই নেকি পিছত 82 চনৰ শেষৰ ফালে আহিল এপইণ্টমেণ্ট লেটাৰ আহি পেলাই মোক 83 চনৰ ফেব্ৰুৱাৰী মাহত শিলচৰে যাবলৈ নিৰ্দেশ আহিল মোক কমল শৰ্মাই কৈছিল যে তোমাক গুৱাহাটীতে হ'ব দিয়া গুৱাহাটীতে হ'ব দিয়া ইত্যাদি ইত্যাদি আৰু শুনিছিলোঁ কোনোবাই মোক গুৱাহাটীতো বিচাৰিছিলে গুৱাহাটীৰ কথাও কৈছিলে কিন্তু মোৰ শিলচৰ ঢোল সেই এটা সেইবোৰ কথা বাৰু মোৰ প্ৰগ্ৰেমৰ লগত জড়িত নহয় যে বহুত দুৰ্যোগৰ মাজেৰে মই শিলচৰলৈ গৈছোঁ আৰু বহুত দুৰ্যোগৰ মাজে অসম আন্দোলনৰ ভৰপক সময় আৰু গোটেই ফেব্ৰুৱাৰী মাহটো জনতা কাৰ্ফিউ সেই জনতা কাৰ্ফিউৰ মাজেৰে আমি বস্তু বাহানি বান্ধি কমল শৰ্মাই মই এখন ট্ৰাকত বস্তুবোৰ লৈ আহিলোঁ মোৰ বস্তুখিনি মই তেতিয়া নমাই দিলোঁ মোৰ ভাইটোৰ লগত আহিছিলে আৰু সি অহাৰ কাৰণে গাড়ীখন অহাৰ কাৰণে সি ছাত্ৰ সন্থাৰ নেতা আছিলে গাড়ীখনৰ কোনো হানি বিঘিনি নোহোৱাকৈ গুৱাহাটী পাইছিলহি আমি আছিলোঁ আছাম মিলত গতিকে এই যোনটো যাত্ৰা এটা মৃত্যুশীতল পৰিৱেশ সমগ্ৰ অসম ডিব্ৰুগড়ৰ পৰা একেবাৰে গুৱাহাটীলৈকে আমি যাত্ৰা কৰিছোঁ ৰাস্তাত এটা মানুহ নাই ৰাস্তাত এটা গৰু দেখিবলৈ নাই এখন গাড়ী নাই এটা ভয়ংকৰ পৰিৱেশ অসম আন্দোলনৰ সেই যিটো পৰিৱেশ সেই পৰিৱেশৰ মাজেৰে মই ঘৰ পালোহি তেতেলিয়াত তেতেলিগুৰিত তাৰপিছত তাতে কেইদিনমান থাকি মই আকৌ শিলচৰলৈ গ'লোঁ
1: শিলচৰত আপুনি প্ৰথম অনুষ্ঠান কাৰ্যবাহী হিচাপে যোগ দিলে তাত যিটো প্ৰচাৰণ মাধ্যম সেই মাধ্যমটো হৈছে বাংলা ভাষা হয় তাত গৈ কি সুবিধা হ'ল অসুবিধা হ'ল সেইটো মোৰ পিছৰ প্ৰশ্ন তাৰ আগৰ প্ৰশ্নটো হৈছে এই যে আপুনি প্ৰচাৰণ কাৰ্যবাহীৰ পৰা অনুষ্ঠান কাৰ্যবাহী হ'ল মোক কওক আপুনি কি মূলধন লৈ অনুষ্ঠান কাৰ্যবাহীৰ এই দায়িত্বটো আৰম্ভ কৰিলে
0: নহয় ইতিমধ্যে মই প্ৰচাৰণ কাৰ্যবাহী হৈ থাকোঁতেই মই আগতেই কৈছোঁ যে মই বিভিন্ন অনুষ্ঠানৰ লগত জড়িত হৈছিলোঁ বিশেষকৈ স্পকেন ৰাজ্যৰ মই চিডিউল কৰিছিলোঁ তাৰপিছত বিজ্ঞান অনুষ্ঠানৰ চিডিউল কৰিছিলোঁ চিডিউল কেনেকৈ কৰিব লাগে কেনেকৈ বিষয় সংগ্ৰহ কৰিব লাগে এইটো এটা নিৰন্তৰ প্ৰচেষ্টা এইটো এদিনৰ কাম নহয় পিছত মই দেখিছোঁ মোৰ লগৰীয়াসকলে কয় এই মই চিডিউলখন কৰি মোক দুটামান ছাবজেক্ট দিবিচোন মই বোলো এইটো কথা নহয় প্ৰত্যেকখন বাতৰি কাকত পঢ়া আলোচনী পঢ়া তেতিয়া আকাশবাণী ওলায় আকৌ গুৱাহাটী প্ৰগ্ৰেমবোৰ আমি ডিব্ৰুগড়ত পাওঁ সেইবোৰ সকলোবোৰ চালি জাৰি পঢ়ি শুনি মই নিজে এখন চিডিউলখন তৈয়াৰ কৰোঁ আৰু মই সাহিত্য ছাত্ৰ হিচাপে সাহিত্যৰ লগত এটা সম্পৰ্ক আছিলে গতিকে সেইজনৰ কামবোৰ কৰিছিলোঁ গতিকে এজন প্ৰগ্ৰেম এক্সিকিউটিভ বা অনুষ্ঠান কাৰ্যবাহী বিষয়াই কৰিবলগীয়া কামবোৰ ইতিমধ্যে মই কৰি অভিজ্ঞ হৈ গৈছোঁ গতিকে মোৰ এটা চিন্তা কৰাৰ ভয় কৰাৰ কোনো কাৰণ নাই কাৰণ এখন চিডিউল কৰিবলৈ গ'লে প্ৰত্যেকটো কথিকা তাৰ স্কোপ লিখিব লাগে কি কি লাগিব তাত টকাজনে বা কথিকা লেখাজনে কি ক'ব লাগিব এই সকলো লিখি মেলি যেতিয়া মই চিডিউল কেনেকৈ কৰিব লাগে কেনেকৈ কণ্ট্ৰিবিউচন কৰিব

0: লাগে, 3 মাহ আগতে কণ্টেক্ট ইছ্যু কৰিব লাগে, ৰিপ্লেচিট পাব লাগিব, এই সকলোবোৰ মই জানি গৈছিলোঁ। গতিকে শিলচৰলৈকে মোৰ কোনো অসুবিধা হোৱা নাছিলে, একমাত্ৰ ভাষাটোৰ বাহিৰে। ভাষাটো মই ইতিমধ্যে ডিব্ৰুগড়ত মই বহুতো অনুষ্ঠানত ভাগ লৈছোঁ, ঘোষক হিচাপে, ট্ৰেঞ্চলেশ্যন এক্সিকিউটিভ হিচাপে বা প্ৰচাৰণ কাৰ্যবাহী হিচাপে মই সকলো কৰি গৈছোঁ। গতিকে মই কোনো চিন্তা কৰা নাছিলোঁ। গতিকে তাত গৈ পোৱাৰ পিছত এটা ঠিক বিৰোধী পৰিৱেশ এটা কিছুমান সন্মুখীন হৈছিলোঁ। কিন্তু মই মোৰ কামেৰে মই ভাবোঁ মই সকলোৰে হৃদয় জিনিছিলোঁ, কোনে মোক বেয়া পোৱা নাছিলে। আৰু তেতিয়া মই বিশেষকৈ মই বিশেষ নহয়, মোক ডিমাছা, মণিপুৰী, ট্ৰেন্সপৰ্ট এইকেইটা ছেকশ্যনে চাবলৈ দিছিলে। গতিকে মই মণিপুৰী প্ৰগ্ৰেমৰ চিডিউল কৰোঁ, ডিমাছা প্ৰগ্ৰেমৰ চিডিউল কৰোঁ, চিডিউলবোৰ কেন্দ্ৰীয় সঞ্চালক দিওঁ, তেখেতে এপ্ৰুভ কৰে, বুজে, দিল্লীলৈ পঠিয়ায়। আৰু বাকী এনহাচাৰকেইজনে মই ইংৰাজীত কথিকাবোৰ হেৰিবোৰ শিৰোনামাবোৰ দিওঁ, তেওঁলোকে নিজৰ ভাষাত কৰি লয়। তাৰপিছত এই অতি এটা মানে আমাৰ পেক্সসকলে সকলোৱে বেয়া পোৱা কাম হ'ল ট্ৰেন্সপৰ্টটো, অতি এটা আমনিদায়ক ছেকশ্যন ট্ৰেন্সপৰ্ট চাওঁ। আৰু তাৰ লগে লগে এদিন মালাকাৰ ষ্টেচন ডিৰেক্টৰ তেখেতে মাতনি ক'লে আপুনি নিউজ ৰিল কৰিব লাগিব।
1: নিউজ ৰিল
0: তে সেই নিউজ ৰিলৰ কাৰণে মই বিভিন্ন সময়ত মই তালৈ বিভিন্ন জেগালে গৈছিলোঁ, সেইবোৰ ৰেকৰ্ডিং কৰি লৈ আহোঁ লগতে এনাউন্সাৰ দাই। আৰু মই আকৌ বাংলা ভাষাতেই স্ক্ৰিপ্টখন কৈ যাওঁ, তেওঁ লিখে, লিখি পেলাই প্ৰেজেণ্টেশ্যন কৰে, নিউজ ৰিলটো কৰে। তে এনেকৈ মই শিলচৰত 3 বছৰ থাকিলোঁ। 3 বছৰ থাকি 1986 চনত মোক ইয়ালৈ ট্ৰেঞ্চফাৰ কৰিলে। আচ্ছা, সেই শিলচৰত থাকোঁতেই তেতিয়া এবাৰ এখন এইটো কি ZPCC বুলি কয়, ZPCC হৈছিলে। আৰু ZPCC আমি সকলোৱে খাতি আমি সেইখন এখন সফল কৰি তুলিছিলোঁ। তেতিয়া নায়াৰ আছিলে আৰু মই কিবাকে নায়াৰৰ চকুত পৰিছিলোঁ।
1: নায়াৰ মানে আমাৰ কেন্দ্ৰীয় সঞ্চালক
0: কে নায়াৰ, তেখেত DDG আছিলে।
1: DDG
0: আছিলে কে নায়াৰ, তেখেতৰ চকুত পৰিছিলোঁ। তাৰপিছত তেখেতে মোক মাতনি কৈছিল, তুমি আৰু ইয়াত কিমান দিন থাকা? মই বোলো ছাৰ মই থাকিব বিচৰা নাই, মই গুৱাহাটীলৈ যাব বিচাৰোঁ। কৈছে তেখেতে তুমি গুৱাহাটী যাব নালাগে, তুমি ইটানগৰ যাব লাগিব। মই তোমাক ইটানগৰ ৰাজা বনাওঁগা, তেনেকৈ কৈছিলে। তাৰপিছত সেই সময়ত তাত লুৎফুৰ ৰহমান গৈছিলে, ডিব্ৰুগড়ৰ কেন্দ্ৰ সহকাৰী কেন্দ্ৰ কেন্দ্ৰীয় সঞ্চালক, মোৰ মনত নাই এতিয়া, লুৎফুৰ ৰহমান ডিব্ৰুগড় প্ৰগ্ৰেম হেড। তাৰপিছত শিলচৰ গৈছিলে ইয়াৰ পৰা। আৰু তেখেতসকলৰ মাজত টনা আজোৰা লাগিছিলে বুলি মই শুনিছিলোঁ, যে মোক লুৎফুৰ ৰহমানে ডিব্ৰুগড়ত বিচাৰিছিলে আৰু শিলচৰে আকৌ ইয়াতে বিচাৰিলে। শেষত মই গুৱাহাটীলৈ মোৰ বদলি হৈ আহিলোঁ 1986 চনৰ জুলাই মাহত।
1: মই আপোনাক প্ৰথমতে যিটো কথা কৰিছিলোঁ, আপুনিতো শ্বেডিউলৰ কথা ক'লে বা কি ধৰণে আপুনি বিষয়বস্তু বাছনি কৰিব লাগে এই কথাবিলাক ক'লে, কিন্তু মই জনাত মই ভবাটো যে আপুনি কিছু অধ্যয়ন পুষ্ট মানুহ, ৰেডিঅ'ৰ অন্তৰ আকাশবাণীৰ বিষয়বস্তু কি, আকাশবাণীৰ প্ৰচাৰণৰ উদ্দেশ্য কি, সেইটো সম্পৰ্কত আপুনি খুব আপোনাৰ কিছু চৰ্চা কৰিছিলে, আপুনি জানিবলৈ চেষ্টা কৰিছিলে আৰু বেলেগকো এই বিষয়ে অন্যকো সতীৰ্থসকলক আপুনি সেই বিষয়ত আলোচনা কৰিছিল তেখেতসকলৰ সৈতে। গতিকে মই যে সুধিছিলোঁ, 7 বছৰৰ পিছত যেতিয়া ডিব্ৰুগড়ৰ পৰা আপুনি এগৰাকী চেঞ্চৰলৈকে বদলি হৈ গ'ল, এগৰাকী অনুষ্ঠান কাৰ্যবাহী হয়, তেতিয়া আপোনাৰ সমল ৰেডিঅ'ৰ অনুষ্ঠান ভিত্তিটো কি, ৰেডিঅ'ৰ প্ৰচাৰণৰ মূল ধাৰণাটো কি, ৰেডিঅ'ৰ দৰ্শক শ্ৰোতা আৰু ৰেডিঅ'ৰ যিসকলে প্ৰচাৰণ কৰিব উপস্থাপক তেওঁলোকৰ মাজৰ সম্পৰ্কটো কি, এই সম্পৰ্কটোৰ মূল দৰ্শনটো কি, এইবিলাক কথা আপুনি খুব ভালকৈ এইবিলাক অধ্যয়ন কৰিছিল বুলি জানো। সেয়েহে মই সুধিছিলোঁ যে আপুনি ৰেডিঅ'নো কি বস্তু, আকাশবাণীনো কি বস্তু, সেই সম্পৰ্কত আপোনাৰ যিটো ধাৰণা, সেই ধাৰণাটো কোনটো পৰ্যায়ত আছিলে, সেইটো কথাহে জানিব বিচাৰিছিলোঁ।
0: আকাশবাণীয়ে ৰেডিঅ'ই অনুষ্ঠান প্ৰচাৰ কৰে আৰু সেই অনুষ্ঠান ৰেডিঅ' শ্ৰোতাই গ্ৰহণ কৰিব লাগিব। অনুষ্ঠান খুব ভাল হ'ব লাগিব, সি কথিকাই হওক, কবিতা পাঠেই হওক, শ্ৰোতাই শুনি ভাল পাব লাগিব, শ্ৰোতাৰ মনোজ্ঞায়ী হ'ব লাগিব। শ্ৰোতাহঁতৰ এটাই অস্ত্ৰ আছে, ভাল লাগিল শুনিলে, বেয়া লাগিল চুইচ অফ। গতিকে চুইচ অফকৈ আমাৰ ক'ব কৰিবলগীয়া একো নাই, সেই এটা কথা। গতিকে অনুষ্ঠান ভাল কৰিবই লাগিব। আৰু ডিব্ৰুগড় মোৰ শ্ৰোতাসকলৰ লগত মোৰ এটা প্ৰত্যক্ষ সম্পৰ্ক আছিলে, অনুষ্ঠান ভাল পাইছে বেয়া পাইছে চিঠি আহিছিলে, লগ পাইছিলে মানুহে, গতিকে বিভিন্ন ধৰণে শ্ৰোতাৰ লগত সম্পৰ্ক হৈছিলে। গতিকে শ্ৰোতাই কি বিচাৰে বা আমি কি দিয়া উচিত, এটা কথা ঠিক যে শ্ৰোতাই বিশ্বাসটোকে দিলে নহ'ব, আমি শ্ৰোতাসকলৰ তেওঁলোকৰ যিটো মানটো উন্নত কৰিব লাগিব। কেৱল তেওঁলোকে বিশ্বাসবস্তু দিলেই নহ'ব, তেওঁলোকে বহুতে হয়তো কিছু সস্তীয়া বস্তু বিচাৰে, কিন্তু আকাশবাণীয়ে সস্তীয়া বস্তু দিব নোৱাৰে। তেওঁলোকৰ যিটো মানদণ্ড, তেওঁলোকৰ লিষ্টিং যিটো মান,

0: প্ৰগ্ৰেমৰ মান আমি ভাল বস্তু দিব লাগিব। যেনেকৈ শংকৰদেৱে যেতিয়া ধৰ্মচাৰ কৰিছিলে, তেখেতে এই নাটকৰ মাজেৰে বা বৰগীতৰ মাজেৰে তেখেতে কৃষ্ণ ভক্তি প্ৰচাৰ কৰিছিলে। আমিও ৰেডিঅ'ৰ বিভিন্ন প্ৰগ্ৰেমৰ মাধ্যমেৰে আমি আমাৰ যিটো ৰেডিঅ'ৰ যিটো মূল উদ্দেশ্য ইনফৰ্মেশ্যন, এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্ট, এই সকলোখিনি কৰিব লাগিব। আৰু সেইটো মই তেতিয়া বুজিছিলোঁ যে শ্ৰোতাক আমি ভাল বস্তু দিব লাগিব, তেওঁলোকে বিচৰা বস্তু দিলেই নহ'ব, তেওঁলোকে প্ৰশংসা কৰিলে আমি ফুলি উঠিলে নহ'ব। বহুতেই প্ৰশংসা কৰে কিন্তু প্ৰশংসাটো আমাৰ শেষ নহয়। এই ধৰণৰ ধাৰণালৈ মই গৈছিলোঁ, তেনেধৰণৰ ধাৰণাৰে মোৰ জন্ম হৈছিলে। গতিকে আমি আমাৰ ৰেডিঅ' তেতিয়া ঘাইকে শতকৰা 70% আমি সংগীত প্ৰচাৰ কৰোঁ, এণ্টাৰটেইনমেণ্ট। বাকী যিবোৰ আমাৰ বিজ্ঞান আলোচনী অনুষ্ঠান, কৃষি জগত বা আমাৰ আকাশবাণী গুৱাহাটীৰ যিটো বিদ্যাৰ্থী অনুষ্ঠান, এইবোৰ আমি শৈক্ষিক বিষয়ে প্ৰচাৰ কৰোঁ। এইবোৰ আমি আকৰ্ষণীয়কৈ কৰিব লাগিব যাতে শ্ৰোতাই আমনি নাপায়, আনন্দৰ মাজতে কিবা শিকিব পাৰে। আৰু যদি আমি শিকাব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ কেৱল মানে মনোৰঞ্জন কৰিতো আমাৰ একো নহ'ব,
1: সেইটো আমাৰ ব্যৰ্থতা হ'ব,
0: সেইটো আমাৰ ব্যৰ্থতা হ'ব।
1: কিন্তু আপুনি যিকেইখন সংগীতালেখ্যৰ কথা ক'লে বা লেখ্যৰ কথা ক'লে বা যিবিলাক বিষয়ৰ কথিকা আদি আপুনি কেইবাটাও বিষয় ইয়াত মোক কৈছিল, বিশেষকৈ বিহুগীতত পৰ্বত ভৈয়ামৰ সম্প্ৰীতি, তাৰোপৰি অসমীয়া জনজীৱনৰ গাঁথনিগত কথাবিলাক লৈ, এই ধৰণৰ কথাবিলাকেদি মই দেখিছিলোঁ যে আপুনি এটা দিশলৈকে হেঁচুকি হেঁচুকি লৈ যাব খুজিছে। এইটো সকলোৱে নিজা ধৰণে কৰিব। এজন বিজ্ঞানৰ ছাত্ৰ হিচাপে মই বিজ্ঞান বিষয়ক আলোচনাবিলাক মোৰ ধৰণে কৰিব বিচাৰিম, আপুনি অসমীয়া ভাষাৰ ছাত্ৰ, অসমীয়া অকণ জাতীয় ইতিহাসৰ ছাত্ৰ আপুনি, গতিকে আপুনি সেইধৰণে বিচাৰিছে। গতিকে তাত মই যিটো দেখিছিলোঁ সেইকাৰণে প্ৰশ্নটো কৰিছিলোঁ যে আপোনাৰ নিজস্বভাৱে ব্যক্তিগতভাৱে আপুনি অনুষ্ঠানৰ পৰিকল্পনাবিলাক কৰোঁতে অসমীয়া জনজীৱনৰ, যেনেকৈ ভূপেন হাজৰিকাই বহুত গীতত কৰিছে, জনজীৱনৰ সৰু সৰু সূক্ষ্ম দিশবিলাকক টুকুৰিয়াই কথা কোৱাৰ আপোনাৰ এটা অভ্যাস মই দেখিছিলোঁ। ন, এইটো এটা আপোনাৰ চাৰিত্ৰিক বৈশিষ্ট্য হৈছিল সৰু সৰু কথাবিলাক লৈ, অৰ্থাৎ অসমীয়া জীৱনৰ যিবিলাক কথা মানুহে সাধাৰণতে নাচায়। গতিকে মই মোৰ দৃষ্টিত আপুনি সেইধৰণে এটা ব্যক্তিত্ব, এজন অনুষ্ঠান বিষয়া হিচাপে সেই ব্যক্তিত্বটো আপুনি বিকাশ তুলিছিল ডিব্ৰুগড়তেই। বিহুগীতটো আহিছিল বোধকৰ ডিব্ৰুগড়ৰ প্ৰভাৱ, তাৰপিছত সেইখিনি মূলধন লৈ আপুনি ওলাই আহিল, আকাশবাণী শিলচৰত গ'ল, তাৰপৰা আপুনি আকাশবাণী গুৱাহাটী পালেহি। আকাশবাণী গুৱাহাটীত আহি আপুনি কি কৰিলে সেই কথাটো আমি চতুৰ্থ খণ্ডত পাতিম, কিন্তু আমি শিলচৰৰ কথাখিনি এইখিনিতে সামৰিছোঁ। চতুৰ্থ খণ্ডত আমি যেতিয়া আলোচনা কৰিম তেতিয়া আকাশবাণী গুৱাহাটীত আপোনাৰ বহুত দীঘলীয়া জীৱন এটা গৈছে, আৰু আপোনাৰ ঠিক কৰ্মজীৱনৰ সবাতোকৈ দীঘলীয়া অংশটোৱে হৈছে আপোনাৰ অনুষ্ঠান কাৰ্যনিৰ্বাহক হিচাপে, আমি গতিকে তাত পাতিবলগীয়া কথা আছে। আজি এতিয়া গীতৰ কথালৈ আহিছোঁ, আমি সামৰণিত গীতটিৰ কথা আপুনি প্ৰস্তাৱটো দিয়ক, কি গীত শুনিম?
0: এই যে যিটো বিচিত্ৰা বুলি প্ৰগ্ৰেম কৰিছিলোঁ ডিব্ৰুগড়ত, সেই অনুষ্ঠানটো কৰোঁতে আমি বিভিন্ন জনজাতীয় সমাজৰ কথা থকা, বিভিন্ন জাতি জনজাতিৰ কথা থকা কিছু গীতো প্ৰচাৰ কৰিছিলোঁ অসমীয়া ভাষাটোত, অসমীয়া ভাষাৰ গীত। আৰু তেনেধৰণৰ এটা অতি সুন্দৰ গীত হ'ল ভূপেন হাজৰিকাৰ শ্ৰিয়াঙৰে গালং ৰোহিত এখামতি, ওৱান চুৱে মুক্তি মাতিছে। আৰু এটা কথা, ডিব্ৰুগড়ৰ পৰা অৰুণাচলৰ কেইবাটাও ভাষাত, উপভাষাত অনুষ্ঠান প্ৰচাৰ হৈছিল, গতিকে মই সেই গীতটোকে শুনিব বিচাৰিছোঁ।
1: ঠিক আছে, শ্ৰিয়াঙৰে গালং আমি সেই গীতটি শুনো, আৰু সেই গীতটিৰে আজিৰ এই তৃতীয় খণ্ডৰ সামৰণি মাৰিছোঁ। আজিলৈ ধন্যবাদ, নমস্কাৰ।

0: স্মৃতিৰ দিনলিপি। অনুষ্ঠানটিত ইমান পৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালকৰ দায়িত্ব বহন কৰি অৱসৰ লোৱা ডক্টৰ সূৰ্যদাসৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। ডক্টৰ সূৰ্যদাসৰ স্মৃতিৰ দিনলিপিৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
1: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
2: ভিডিঅ' লাইক কৰিলে পইচা পাম, ইমান সহজ।
3: অচিনাকি লিংকত ক্লিক নকৰিব। RBI কয়
4: জানি ৰক, সতৰ্ক হৈ ৰক।

আজি নিশা 9:30 বজাত সাহিত্য চোৰা অনুষ্ঠানত প্ৰতিভা ভাগৱতীৰ গল্প আৰু ডক্টৰ বিজয় শংকৰ বৰ্মনৰ কবিতা পাঠ শুনিবলৈ পাব। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। ৯:20 বজাত প্ৰভাতী তৰংগ। আজিৰ বিষয় বানপীড়িত অঞ্চলৰ পুনৰুদ্ধাৰ আৰু পুনৰ সংস্থাপন। অনুষ্ঠানটি আগবঢ়াব সীমান্ত বাৰ্মাই। নিশা 8:02 বজাত ডক্টৰ প্ৰণৱজ্যোতি ডেকা ৰচিত নাট কালকুটৰ প্ৰথম খণ্ড, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, পুৱাৰ বাতৰিৰ সৈতে মই সমুজ্জ্বল ভৰদ্বাজ। বিগত 24 ঘণ্টাত অসমৰ বিভিন্ন অঞ্চলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 10লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে। সম্প্ৰতি 10খন জিলা গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ আছে। এই বানত 28টা ৰাজহ চক্ৰৰ 365খন গাঁৱৰ 15,342 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। একেদৰে 1,22,000ৰ অধিক লোক সম্প্ৰতি বান প্ৰভাৱিত হৈ আছে। কালি শিৱসাগৰ আৰু গোলাঘাট জিলাত 2টা মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 89লৈ বৃদ্ধি পাইছে। উজনি অসমৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত অহা 9 আগষ্টৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হ'ব আৰু সংশ্লিষ্ট জিলাকেইখনৰ আয়ুক্তই সাহায্য লাভ কৰিবলগীয়া লোকৰ চূড়ান্ত তালিকা প্ৰস্তুত কৰিব। বান পৰিস্থিতি পৰ্যালোচনাৰ বাবে উজনি অসমলৈ যোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি 2য় দিনা শিৱসাগৰত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ইতিমধ্যে 1,00,000 লোকৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। বান সাহায্যৰ প্ৰথম পৰ্যায়ত 15,000 টকাকৈ প্ৰদান কৰা হৈছে আৰু 2য় পৰ্যায়ত 10 আগষ্টত 10,000 টকাকৈ বিতৰণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। পঞ্চায়তৰ গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই কালি গোলাঘাট জিলাৰ বোকাখাটৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে ধনশিৰি নৈৰ মথাউৰি প্ৰত্যক্ষ কৰে। তেওঁ বিভাগীয় অভিযন্তাসকলক শীঘ্ৰে মথাউৰি মেৰামতি কৰিবলৈ নিৰ্দেশ দিয়ে। এই সন্দৰ্ভত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
2: এতিয়া টেকনিকেল মানুহৰ কথা হ'ল যে তেনেকে কৰিলে আজি যিটো শংকা কৰিছে স্থানীয় ৰাইজে বা যি এটা ভয় হৈছে বা যেনেকুৱা এটা অৱস্থা দেখা গৈছে এইটো নহ'লে যাই কি নহওক সেইটো হোৱা কথাটো হৈ গ'ল। এতিয়া যাতে মথাউৰিটো নাভাগে আৰু ভাগিলেতো বিস্তীৰ্ণ এলেকা বহুতখিনি গাঁও সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হ'ব। মই আহিছোঁ আৰু এইকেইদিন মই নাছিলোঁ যদিও বানপানীত বহুত ক্ষতি হৈছে, ক্ষতিগ্ৰস্ত হৈছে। আমি অলপ ঘূৰা ফুৰা কৰি আছিলোঁ, আজি আহিছোঁ। আজি আহি স্থানীয় ৰাইজৰ লগতো কথা বতৰা পাতিছোঁ। স্থানীয় ৰাইজৰ মনত শংকা কেউ যোৱা নাই। পৰহি ৰাতি খুবেই চিন্তিত হৈছিলে, মই সেইকাৰণে উজাগৰি আছোঁ ৰাতিটো।
1: উজনি অসমৰ বান পৰিস্থিতি বুজ লোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী JP নাড্ডা কালি অসমত উপস্থিত হয়। ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত অৱতৰণ কৰাৰ পাছত মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে তেওঁক আদৰণি জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে বানপীড়িতৰ সৈতে মত বিনিময় কৰিব। তেওঁ বান শিবিৰত থকা লোকসকলৰ অৱস্থাৰো বুজ ল'ব। তদুপৰি ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বান সাহায্য আৰু পুনৰ সংস্থাপন সন্দৰ্ভত আলোচনা কৰিব। মন্ত্ৰীগৰাকীয়ে কাইলৈ নাগালেণ্ডৰ মন জিলালৈ গৈ তাত বান পৰিস্থিতি পৰিদৰ্শন কৰাৰ লগতে বানপীড়িত ৰাইজক সাক্ষাৎ কৰিব। ইয়াৰ পাছতে তেওঁ ডিব্ৰুগড়লৈ উভতি আহি ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হ'ব। পৰহিলৈ মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশলৈ গৈ ৰাজ্যখনত আকস্মিক বান আৰু ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বিস্তৰ ক্ষতিৰ বুজ ল'ব। তেওঁ ইটানগৰত অৰুণাচল প্ৰদেশ চৰকাৰৰ শীৰ্ষ বিষয়াৰ সৈতে আলোচনাত মিলিত হ'ব। শেহতীয়া বানত ক্ষতিগ্ৰস্ত উজনি অসমৰ কেইবাখনো জিলাৰ শিক্ষাৰ্থীৰ শৈক্ষিক স্বাৰ্থ সুৰক্ষিত কৰাৰ লক্ষ্যৰে কালি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটে বিদ্যালয়খনৰ উপাচাৰ্যক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে।

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰা হৈছে ৰণুমী ফুকনৰ কণ্ঠৰ এটি গীতেৰে। গীতৰ কথা তফজ্জুল আলীৰ, প্ৰযোজনা কিশোৰ দাসৰ।

তফজুল আলীৰ গীতৰ কথাৰে ৰুণুমী ফুকনৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনক তফজুল আলীৰ ৰচনাৰে আন এটি গীত পুলক বেনাৰ্জীৰ কণ্ঠত, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: পুলক বেনাৰ্জীৰ কণ্ঠৰ গীতটি শুনিলে গীতৰ কথা আছিল তফজ্জুল আলীৰ।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰৰ শিল্পী ডলি ঘোষ, গীতিকাৰ তফজ্জুল আলী।

সমৰ হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল হেমন্ত দত্ত। গীতিমালিকা অনুষ্ঠানৰ শেষত শুনাবলৈ লোৱা হৈছে গীতাঞ্জলি মহন্তৰ কথা আৰু পিটাৰ জোচেফৰ প্ৰযোজনাৰে ৰূপাঞ্জলি বৰুৱাৰ কণ্ঠৰ এটি গীত।

গীতাঞ্জলি মহন্তৰ কথাৰে ৰূপাঞ্জলি বৰুৱাৰ কণ্ঠৰ গীতটি শুনিলে। গীতিমালিকা সুগম সংগীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

0: মানুহৰ শৰীৰটো বিকৃত কৰে নেকি?
1: দান কৰা অংগসমূহ অস্ত্ৰোপচাৰৰ দ্বাৰা উলিয়াই আনি আন এজন ব্যক্তিৰ দেহত সংৰোপণ কৰা হয়। জীৱিত ব্যক্তিৰ ওপৰত কৰা অস্ত্ৰোপচাৰৰ দৰেই এই ছিদ্ৰবোৰ চিলাই দিয়া হয়। গতিকে অংগদানে শৰীৰটো বিকৃত নকৰে। অংগদানক লৈ আমাৰ মনত এনেকুৱা ধৰণৰ বহুতো প্ৰশ্নৰ উদয় হয় আৰু ই স্বাভাৱিক। প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক আৰু মুকলি মনেৰে অংগদানৰ বাবে আগবাঢ়ি আহক। ভাৰতবৰ্ষত অংগ প্ৰতিস্থাপনৰ তালিকাত 3 লাখৰো অধিক ৰোগী এতিয়াও অপেক্ষাৰত। প্ৰয়োজনীয় অংগৰ অভাৱত দৈনিক প্ৰায়ে 20 জনকৈ লোকৰ মৃত্যু হয়। আপোনাৰ অংগদানে 8 জন লোকৰ জীৱন ৰক্ষা কৰিব পাৰে। আহক, অংগদান কৰক। গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিটেলত অৱস্থিত আঞ্চলিক অংগ আৰু কলা সংৰোপণ সংস্থা ৰোটো গুৱাহাটীৰ দ্বাৰা প্ৰচাৰিত।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ আজি উজনি অসমৰ বান পৰিস্থিতি পৰিদৰ্শন, ৰাজ্যৰ সাম্প্ৰতিক বানত 89 লোকৰ প্ৰাণহানি, ধাৰাষাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত সৃষ্টি হোৱা বান পৰিস্থিতি নিয়ন্ত্ৰণ সন্দৰ্ভত মন্ত্ৰী কৌশিক ৰায়ৰ উচ্চ পৰ্যায়ৰ বৈঠক, ভাৰতৰত্ন সন্মানেৰে বিভূষিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 76 পুণ্যতিথি ৰাজ্যজুৰি লোককল্যাণ দিৱস হিচাপে পালন, আলাবৈ ৰণৰ স্মৃতি দিৱস উপলক্ষে আজি 10,000 বীৰ সেনানীলৈ শ্ৰদ্ধা নিবেদন আৰু শ্ৰীলংকাৰ বিৰুদ্ধে দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাত ভাগ লোৱাৰ বাবে ভাৰতীয় ক্ৰিকেট দল দেশখনত উপস্থিত। বিগত 24 অসমৰ বিভিন্ন অঞ্চলত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 10 বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাবিত হৈছে। সম্প্ৰতি 10 জিলা গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈ আছে। এই বানত 28 ৰাজহচক্ৰৰ 365 গাঁৱৰ 15,342 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। একেদৰে 1,22,000 অধিক লোক সম্প্ৰতি বান প্ৰভাৱিত হৈ আছে। কালি শিৱসাগৰ আৰু গোলাঘাট জিলাত দুটা মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 89 বৃদ্ধি পাইছে। উজনি অসমৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত অহা 9 পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হ'ব আৰু সংশ্লিষ্ট জিলাকেইখনৰ আয়ুক্তই সাহায্য লাভ কৰিবলগীয়া লোকৰ চূড়ান্ত তালিকা প্ৰস্তুত কৰিব। বান পৰিস্থিতি পৰ্যালোচনাৰ বাবে উজনি অসমলৈ যোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি শিৱসাগৰত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ইতিমধ্যে 1,00,000 লোকৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। বান সাহায্যৰ প্ৰথম পৰ্যায়ত 15,000 টকাকৈ প্ৰদান কৰা হৈছে আৰু দ্বিতীয় পৰ্যায়ত 10 10,000 টকাকৈ বিতৰণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। শিৱসাগৰ নগৰত জমা হৈ থকা পানী উচ্চ ক্ষমতাসম্পন্ন পাম্প ব্যৱহাৰ কৰি নিষ্কাশন কৰাৰ লগতে নতুনকৈ নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় ঘাইপথত পৰ্যাপ্ত নলা নৰ্দমা ব্যৱস্থা নথকাৰ ফলত পানী ওলাই যাব নোৱাৰাৰ বিষয়টো ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ দৃষ্টিগোচৰ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে নগৰখনত আবদ্ধ পানীখিনি উলিয়াই দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভৱিষ্যতে স্থায়ীভাৱে বান সমস্যা সমাধান সন্দৰ্ভত পৰিকল্পনা যুগুত কৰা হ'ব।
2: আমি সকলোৱে জানো যে যমুনাৰ পানী দৰিকালৈকে যায়, দৰিকাৰ পৰা ব্ৰহ্মপুত্ৰলৈকে যায়। ব্ৰহ্মপুত্ৰৰ পানী ওপৰত উফন্দি থকাৰ কাৰণে দৰিকাৰ পানী যাব পৰা নাই, তাৰ ফলত যমুনাৰ পানীখিনিও দৰিকালৈ যাব পৰা নাই। কেনেকৈ পাম্প আদি ইউজ কৰি আমি পানীটো সোনকালে পঠাব পাৰোঁ আমি চেষ্টা কৰিম আৰু ভৱিষ্যতে কি স্থায়ী সমস্যা সমাধান হ'ব তাৰ বিষয়ে আমি আলাপ আলোচনা কৰিম। যেনেকুৱা বিদ্যালয় ক্ষতি হৈছে আমি নতুনকৈ ঠিক ঠাক কৰি দিম। ওচৰৰ য'ত বৰ্তমান 2 স্কুল একেলগে ক্লাব কৰি আৰম্ভ কৰিব লাগিব যেতিয়ালৈকে পানীখিনি ওলাই নাযায়। বহুতখিনি এৰিয়াৰ পৰা অলৰেডি পানী ওলাই গৈছে, গতিকে তাতটো খুলিব পাৰিব। য'ত পানী আছে তাত আমি কিবা বিকল্প ব্যৱস্থা চিন্তা কৰিব লাগিব।
1: শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই যোৱা 19 পৰা শিৱসাগৰত বাহৰ পাতি বান ক্ষতিগ্ৰস্ত লোকসকলক উদ্ধাৰ আৰু সাহায্য অভিযানৰ তদাৰক কৰি আছে। কালি মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী মন্ত্ৰী কেশৱ মহন্ত, পীযুষ হাজৰিকা আৰু সুশান্ত বৰগোহাঁইৰ সৈতে জিলাখনৰ পানবেচাত বান পৰিস্থিতিৰ বুজ লয়। ইপিনে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই কালি গোলাঘাট জিলাৰ বোকাখাটৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে ধনশিৰি নৈৰ মথাউৰি প্ৰত্যক্ষ কৰে। তেওঁ বিভাগীয় অভিযন্তাসকলক শীঘ্ৰে মথাউৰি মেৰামতি কৰিবলৈ নিৰ্দেশ দিয়ে। এই সন্দৰ্ভত সাংবাদিকৰ আগত
3: টেকনিকেল মানুহৰ কথা হ'ল যে তেনেকে কৰিলে আজি যিটো শংকা কৰিছে স্থানীয় ৰাইজে বা যেনেকুৱা এটা অৱস্থা দেখা গৈছে এইটো নহ'লে এতিয়া যাতে মথাউৰিটো নাভাগে আৰু ভাগিলেতো বিস্তীৰ্ণ এলেকা বহুতখিনি গাঁও সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হ'ব। স্থানীয় ৰাইজৰ লগতো কথা বতৰা পাতিছোঁ, স্থানীয় ৰাইজৰ মনত শংকা কেও যোৱা নাই। ইয়াত আমাৰ প্ৰশাসনৰ মানুহ, ৱাটাৰ ৰিচোৰ্চৰ মানুহ তেওঁলোকে থাকিলে, তেওঁলোকে কৈছে যে পানী পূৰ্বতেও কমিছে, নেপো পানী দিয়াৰ হেৰি দিয়াৰ ফলত আৰু অন্যান্য এনেও বাঢ়িল, ব্ৰহ্মপুত্ৰ বাঢ়িলে।
1: উজনি অসমৰ বান পৰিস্থিতি

0: বুজ লোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা কালি অসমত উপস্থিত হয়। ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত অৱতৰণ কৰাৰ পাছত মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে তেওঁক আদৰণি জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে বানপীড়িতৰ সৈতে মত বিনিময় কৰিব। তেওঁ বান শিবিৰত আশ্ৰয় শিবিৰত থকা লোকসকলৰ অৱস্থাৰো বুজ ল'ব। তদুপৰি ৰাজ্য চৰকাৰ জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বান সাহায্য আৰু পুনৰ সংস্থাপন সন্দৰ্ভত আলোচনা কৰিব। মন্ত্ৰীগৰাকীয়ে কাইলৈ নাগালেণ্ডৰ মন জিলালৈ গৈ তাত বান পৰিস্থিতি পৰিদৰ্শন কৰাৰ লগতে বানপীড়িত ৰাইজক সাক্ষাৎ কৰিব। ইয়াৰ পাছতে তেওঁ ডিব্ৰুগড়লৈ উভতি আহি ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হ'ব। পৰহিলৈ মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশলৈ গৈ ৰাজ্যখনত আকস্মিক বান আৰু ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বিস্তৰ ক্ষতিৰ বুজ ল'ব। তেওঁ ইটানগৰত অৰুণাচল প্ৰদেশ চৰকাৰৰ শীৰ্ষ বিষয়াৰ সৈতেও আলোচনাত মিলিত হ'ব। গুৱাহাটীত যোৱা নিশা অহা ধাৰাষাৰ বৰষুণৰ ফলত মহানগৰৰ ঠায়ে ঠায়ে কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ ফলত জনসাধাৰণ যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে। বৰষুণৰ মাজতে খানাপাৰাত পথৰ ওপৰতে প্ৰকাণ্ড গছ বাগৰি পৰাত অসম লোকসেৱা আয়োগৰ কাৰ্যালয়ৰ সন্মুখৰ পথছোৱা আৰু জি এছ ৰোডৰ মাজত যাতায়াত ব্যাহত হোৱাৰ লগতে গছপুৰি বৈদ্যুতিক তাঁৰ ছিগি যোৱাত অঞ্চলটোৰে বিদ্যুৎ সেৱা বন্ধ হৈ পৰে। ঘটনাস্থলীত অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ দল উপস্থিত হৈ নিশাৰ ভাগত পথৰ পৰা গছ আঁতৰাই পথছোৱা মুকলি কৰে। গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা বান পৰিস্থিতি সন্দৰ্ভত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কালি বিভাগীয় শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত বিভাগৰ আয়ুক্ত সচিব, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত, লোক নিৰ্মাণ পথ বিভাগৰ আয়ুক্ত আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়াসকল উপস্থিত থাকে। বৈঠকত মন্ত্ৰীগৰাকীয়ে পূৰ্বৰ পৰ্যালোচনা বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে বান প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা মূল্যায়ন কৰে। গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা ছুপাৰ চাকাৰ যন্ত্ৰৰ ফলপ্ৰসূ ব্যৱহাৰ, ৰাষ্ট্ৰীয় ঘাইপথৰ কালভাৰ্টসমূহৰ পুনৰ নিৰ্মাণ, নলা নৰ্দমা পৰিষ্কাৰকৰণ আৰু বৰষুণৰ পানী নিষ্কাশন ব্যৱস্থা অধিক কাৰ্যক্ষম কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিভাগসমূহক প্ৰতিবছৰে বাৰিষাৰ আগতে মহানগৰীখনৰ নলা নৰ্দমা বিজ্ঞানসন্মতভাৱে পৰিষ্কাৰ আৰু ৰক্ষণাবেক্ষণ কৰিবলৈ নিশ্চিত পৰিকল্পনা যুগুত কৰাৰ নিৰ্দেশ দিয়ে। তেওঁ সংশ্লিষ্ট সকলো বিভাগ আৰু সংস্থাক সমন্বয় ৰক্ষা কৰি কাম কৰি যাবলৈ আহ্বান জনায়। যোৰহাট আৱৰ্ত ভৱনত যোৱা নিশা শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৰ সভাপতিত্বত হোৱা পৰ্যালোচনা বৈঠকত জিলাখনৰ বিদ্যালয়সমূহত বানৰ ফলত হোৱা ক্ষয় ক্ষতি মূল্যায়ন কৰা হয়। শিক্ষা বিভাগৰ বিষয়াসকলৰ সৈতে হোৱা এই বৈঠকত মন্ত্ৰী ডাঃ পেগুৱে জিলাখনৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ কৰ্তৃপক্ষক তথ্যভিত্তিক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। এই প্ৰতিবেদনৰ ভিত্তিত বিদ্যালয়সমূহৰ পুনৰুদ্ধাৰৰ কাম কাজ ক্ষিপ্ৰতাৰে কৰা হ'ব। এই সন্দৰ্ভত শিক্ষামন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
1: জিলাখনৰ প্ৰায় 1232খন বিদ্যালয়, তাৰ ভিতৰত 545খন বিদ্যালয় ক্ষতিগ্ৰস্ত হৈছে আৰু বিদ্যালয়সমূহৰ ক্ষতিগ্ৰস্ত হোৱাৰ তাৰ মাত্ৰা বা পৰিমাণ বেলেগ বেলেগ। এই গোটেইখিনি প্ৰতিবেদন লোৱাৰ পাছত বিদ্যালয়সমূহৰ কাৰণে, ছাত্ৰ ছাত্ৰীৰ কাৰণে পাঠ্যপুথি ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। যি ইউনিফৰ্মৰ কাৰণে যি পইচা, সেই পইচা আমাৰ বিদ্যালয়সমূহৰ যি SMC কমিটিলৈ হস্তান্তৰ কৰা হৈছে। মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহৰ প্ৰাৰম্ভিক ৰেষ্টৰেশ্যনৰ কাৰণে 2,00,000 টকা দিব। ডিষ্ট্ৰিক্ট এছেছমেণ্ট কৰা হৈছে যে পুনৰ বিদ্যালয়সমূহত পাঠদান কৰিব পৰাকৈ সকলো আন্তঃগাঁথনিৰ ব্যৱস্থা, আচবাব, এইখিনি ৰেষ্টৰ কৰাৰ কাৰণে আমি স্কুল স্পেচিফিক ৰিপৰ্ট বিচাৰিছোঁ।
0: ভাৰত ৰত্ন সন্মানেৰে বিভূষিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 76 সংখ্যক পুণ্যতিথি আজি ৰাজ্যজুৰি লোককল্যাণ দিৱস হিচাপে পালন কৰা হৈছে। 2022 বৰ্ষৰ পৰা ৰাজ্য চৰকাৰৰ উদ্যোগত এই দিনটো লোককল্যাণ দিৱস হিচাপে পালন কৰি অহা হৈছে। এই উপলক্ষে চৰকাৰে ৰাজ্যখনৰ অৰাজপত্ৰিত কৰ্মচাৰীসকলৰ উৎকৃষ্ট সেৱাৰ বাবে ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ প্ৰদান কৰে। ইয়াৰ লগতে ভালেসংখ্যক বিষয়ালৈ প্ৰশাসন ব্যৱস্থাত দেখুওৱা পাৰদৰ্শিতাৰ বাবে কৰ্মশ্ৰী বঁটাও আগবঢ়োৱা হয়। আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষা গৃহত বিয়লি 3 বজাত আয়োজিত অনুষ্ঠানত বঁটাসমূহ প্ৰদান কৰা হ'ব। ৰাজ্যৰ বিভিন্ন জিলাত আজি লোককল্যাণ দিৱস উপলক্ষে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ স্মৃতিত শ্ৰদ্ধা জনাই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত কয় যে বৰদলৈৰ নিষ্ঠা আৰু ৰাজ্যখনৰ কল্যাণৰ প্ৰতি উৎসৰ্গিত মনোভাৱৰ বাবে এই ভূখণ্ডৰ অখণ্ডতা ৰক্ষা কৰাটো সম্ভৱ হৈ উঠিছিল। তেওঁৰ সাহস আৰু দেশপ্ৰেমক প্ৰতিটো প্ৰজন্মই স্মৰণ কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰদলৈৰ পুণ্যতিথি উপলক্ষে দিয়া বাৰ্তাত কয় যে দেশৰ স্বাধীনতা আন্দোলন তথা অস্তিত্ব ৰক্ষাৰ সন্ধিক্ষণত এইগৰাকী মহান জননেতাৰ ভূমিকাক অসমবাসীয়ে সদায় শ্ৰদ্ধাৰে স্মৰণ কৰিব। আজি আলাবৈ ৰণৰ স্মৃতি দিৱস। 1669 চনৰ আজিৰ দিনটোতে আহোম আৰু মোগল সেনাৰ মাজত উত্তৰ গুৱাহাটীৰ সমীপৰ আলাবৈত এই যুদ্ধ সংঘটিত হৈছিল। ইতিহাসৰ পাতত

0: অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হোৱা আলাবৈ ৰণত অসমৰ 10,000 সেনাই মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। অসমীয়া সেনাৰ বীৰত্ব আৰু ত্যাগক সোঁৱৰণ কৰি প্ৰতিবছৰে আজিৰ এই দিনটোতে আলাবৈ ৰণৰ স্মৃতি দিৱস পালন কৰি অহা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই দিৱস উপলক্ষে 10,000 বীৰ অসমীয়া সেনানীলৈ শ্ৰদ্ধা নিবেদন কৰিছে। তেওঁ কয় যে ৰাজ্য চৰকাৰে 10,000 শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই আলাবৈ স্মৃতিসৌধ নিৰ্মাণৰ পদক্ষেপ লৈছে আৰু এই কাম পূৰ্ণগতিত চলি আছে। অহা 10 আগষ্টৰ পৰা ৰাজ্যৰ 33,000 সুলভ মূল্যৰ দোকানৰ জৰিয়তে হিতাধিকাৰীসকলৰ মাজত ৰাজসাহায্যযুক্ত মচুৰি দাইল আৰু চেনি বিতৰণৰ শুভাৰম্ভ কৰা হ'ব। খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কালি অন্ন সেৱা যোজনাৰ অধীনত এই সামগ্ৰীসমূহ নিৰ্ধাৰিত সময়ত প্ৰদানৰ ব্যৱস্থা পৰ্যালোচনা কৰে। দিছপুৰত অনুষ্ঠিত এখন বৈঠকত মন্ত্ৰীগৰাকীয়ে সামগ্ৰীসমূহ নিৰ্দিষ্ট সময়ত যথাস্থানত যোগান ধৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। এই বৈঠকত শিৱসাগৰ জিলাৰ বান পৰিস্থিতি সন্দৰ্ভতো আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে অসম ৰাজ্যিক পণ্যাগাৰ নিগমৰ উদ্যোগত খাদ্য সামগ্ৰী সংৰক্ষণ কৰাটো সম্ভৱ নোহোৱাৰ বাবে ভাৰতীয় খাদ্য নিগমৰ শিৱসাগৰস্থিত গুদামৰ স্থান ব্যৱহাৰ কৰাৰ নিৰ্দেশ দিয়ে। তদুপৰি পৰিবহন, মজুতকৰণ আৰু বিতৰণ ব্যৱস্থাৰ কোনোধৰণৰ বিঘিনি নোহোৱাকৈ সম্পন্ন কৰিবলৈ তেওঁ পৰামৰ্শ দিয়ে। ওদালগুৰি জিলাৰ ডিমাকুচি থানাৰ অন্তৰ্গত শুক্লাইত কালি বিয়লি সংঘটিত এটা পথ দুৰ্ঘটনাত এজন যুৱক নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। চাহপাত কঢ়িয়াই নিয়া বাহনৰ সৈতে মটৰ চাইকেলৰ মুখামুখিকৈ খুন্দা লগাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। দুৰ্ঘটনাত নিহত যুৱকজন ডিব্ৰুগড়ৰ সুনীল দাস আৰু আহত যুৱকজন নালাপাৰাৰ ৰক্তিম কলিতা বুলি জানিব পৰা গৈছে। ভাৰতীয় ক্ৰিকেট দল শ্ৰীলংকাৰ বিৰুদ্ধে দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাত ভাগ লোৱাৰ উদ্দেশ্যে দেশখনত উপস্থিত হৈছে। ভাৰতে টেষ্ট শৃংখলাৰ পূৰ্বে অহা 7 আগষ্টৰ পৰা কলম্বোত এখন 4-দিনীয়া প্ৰস্তুতি খেলত অংশ ল'ব। শৃংখলাৰ প্ৰথমখন খেল গালে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত 15-19 আগষ্টলৈ খেলোৱা হ'ব। শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল সিংহলী স্পৰ্টছ ক্লাবৰ খেলপথাৰত 23-27 আগষ্টলৈ অনুষ্ঠিত হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্তিতা নিডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়কেইখন বাতৰি কাকতেই উজনি অসমৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ লগতে পৰিস্থিতিৰ বুজ লোৱাৰ বাবে মুখ্যমন্ত্ৰী উজনি অসম ভ্ৰমণৰ বাতৰি প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। বান সমস্যা সমাধানৰ বাবে বৈজ্ঞানিক অধ্যয়নৰ প্ৰয়োজন বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। বৰষুণৰ বাবে গুৱাহাটী পুনৰ কৃত্ৰিম বানৰ কবলত পৰাৰ বাতৰিটোকো কাকতখনে প্ৰথম পৃষ্ঠাত ঠাই দিছে। দৈনিক জনভূমি কাকতে বানৰ খবৰৰ লগতে নগাঁৱৰ চি আৰ পি এফ কেম্পত দুগৰাকী জোৱানক সতীৰ্থ জোৱানে হত্যা কৰি পাছত আত্মহত্যা কৰাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। এই একেটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰকাশ কৰিছে। কাকতখনে লগতে উজনিৰ সাম্প্ৰতিক বানৰ বাতৰিটো শিৱসাগৰত পুনৰ জলবন্দী হেজাৰ হেজাৰ লোক শিৰোনামেৰে প্ৰকাশ কৰিছে। নাগালেণ্ডত চলি থকা খনন কাৰ্য অসমে বন্ধ কৰিব নোৱাৰে বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক দি আছাম ট্ৰিবিউন কাকতে মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে অৰুণাচল প্ৰদেশত হোৱা বৰষুণৰ বাবে নিপকৈ এৰি দিয়া অতিৰিক্ত পানীৰ ফলত লখিমপুৰ, ধেমাজি আৰু তিনিচুকীয়াত বানৰ সতৰ্কতা জাৰি কৰাৰ বাতৰিটো প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে মুখ্যমন্ত্ৰীৰ উজনি অসম ভ্ৰমণৰ বাতৰিৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ আজি উজনি অসম ভ্ৰমণৰ খবৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বান সাহায্যক লৈ ৰাজনীতি নকৰিবলৈ আলফা স্বাধীনে আহ্বান জনোৱাৰ এটা বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ইপিনে অসমতো চি জে পিৰ সদস্যভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বিষয়ে ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা গুৰুত্বপূৰ্ণ বাতৰি হিচাপে দৈনিক অগ্ৰদূত কাকতে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে উজনি অসমৰ ভ্ৰমণৰ মাজতে মুখ্যমন্ত্ৰীয়ে বানত মৃত লোকৰ আত্মীয়লৈ 5,00,000 টকাকৈ আগবঢ়োৱাৰ বাতৰিটো প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
0: তাৰকা টেনিছ খেলুৱৈ তথা অলিম্পিক চেম্পিয়ন ছেৰেনা উইলিয়ামছ আৰু ভেনাছ উইলিয়ামছে চলিত বৰ্ষৰ চিনচিনাটি অপেন প্ৰতিযোগিতাৰ মহিলাৰ ডাবলছত ৱাইল্ড কাৰ্ড লাভ কৰিছে। প্ৰতিযোগিতাখন অহা 11-23 আগষ্টলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ অহিঅত অনুষ্ঠিত হ'ব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ আজি উজনি অসমৰ বান পৰিস্থিতি পৰিদৰ্শন। ৰাজ্যৰ সাম্প্ৰতিক বানত 89 গৰাকী লোকৰ প্ৰাণহানি। ধাৰাষাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত সৃষ্টি হোৱা বান পৰিস্থিতি নিয়ন্ত্ৰণ সন্দৰ্ভত মন্ত্ৰী কৌশিক ৰায়ৰ উচ্চ পৰ্যায়ৰ বৈঠক। ভাৰত ৰত্ন সন্মানেৰে বিভূষিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ 76 সংখ্যক পুণ্যতিথি। ৰাজ্যজুৰি লোককল্যাণ দিৱস হিচাপে পালন। আলাবৈ ৰণৰ স্মৃতি দিৱস উপলক্ষে আজি 10,000 বীৰ সেনানীলৈ শ্ৰদ্ধা নিবেদন। আৰু শ্ৰীলংকাৰ বিৰুদ্ধে

খনীয়া টেষ্ট ক্ৰিকেট শৃংখলাত ভাগ লোৱাৰ বাবে ভাৰতীয় ক্ৰিকেট দল দেশখনত উপস্থিত। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি আপোনালোকলৈ আগবঢ়াইছো শ্ৰীভূমি জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে শ্ৰীভূমিৰ পৰা আমাৰ সংবাদদাতা জাকাৰিয়া ৰহমান। সমগ্ৰ ৰাজ্যৰ লগতে শ্ৰীভূমি জিলাতো 2 আগষ্টৰ পৰা আৰম্ভ হৈছে লোকপিলৰ স্বগণনা প্ৰক্ৰিয়া। এই কাৰ্যসূচী 16 আগষ্টলৈকে চলিব। এই উপলক্ষে শ্ৰীভূমি জিলা আয়ুক্তই সকলো বিভাগীয় বিষয়াৰ সৈতে এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে, যাতে জিলাখনত স্বগণনা সফলভাৱে ৰূপায়ণ কৰিব পৰা যায়। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতাই।
2: এই সন্দৰ্ভত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত সকলো বিভাগীয় বিষয়া আৰু কৰ্মচাৰীক sesensus.gov.in পৰ্টেলৰ জৰিয়তে সগণনা সম্পন্ন কৰাৰ বাবে আহ্বান জনোৱা হয়। জিলা আয়ুক্তই প্ৰতিটো বিভাগে নিজৰ কৰ্মচাৰী আৰু সাধাৰণ জনসাধাৰণকো এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ উৎসাহ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সগণনা সম্পন্ন কৰাৰ পিছত লাভ কৰা ছেল্ফ ইনুমাৰেশ্যন ID সযতনে সংৰক্ষণ কৰি ৰাখিবলৈ পৰামৰ্শ দিয়া হয়, কিয়নো 17 আগষ্টৰ পৰা জনগণনাৰ ইনুমাৰেটৰসকলে ঘৰে ঘৰে গৈ এই ID জৰিয়তে নাগৰিকে দাখিল কৰা তথ্যসমূহ মিলাই চাই হাউচ লিষ্টিং পৰ্যায়ৰ কাম সম্পন্ন কৰিব। বৈঠকত স্পষ্ট কৰি দিয়া হয় যে স্বগণনাৰ বাবে কোনো ধৰণৰ নথিপত্ৰ জমা দিয়াৰ প্ৰয়োজন নাই, কেৱল পৰ্টেলত লগ ইন কৰি ধাপে ধাপে বিচৰা তত্ত্ব পূৰণ কৰিলেই হ'ব। ইফালে শ্ৰীভূমি জিলাৰ ADC তথা জনগণনাৰ নডেল বিষয়া এল খিংতেই কয় যে জিলা আয়ুক্ত কাৰ্যালয়ত সহায়ৰ বাবে এটা টেকনিকেল টীম নিয়োগ কৰা হৈছে। কোনো অসুবিধা হলে সেই টেকনিকেল টীমৰ সৈতে যোগাযোগ কৰিব পাৰিব। লগতে জনসাধাৰণৰ হেল্পলাইন নম্বৰ 1855তো সহায় কৰিব পাৰিব।
1: মাতৃ আৰু শিশুৰ স্বাস্থ্য সুৰক্ষা লগতে মাতৃদুগ্ধৰ উপকাৰিতাৰ বিষয়ে জনসচেতনতা বৃদ্ধি কৰাৰ লক্ষ্যৰে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত বিশ্ব স্তনপান সপ্তাহৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতাই।
2: অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডক্টৰ মতীন্দ্ৰ সূত্ৰধৰে কয় যে মাতৃদুগ্ধই নৱজাতকৰ বাবে সৰ্বোত্তম আৰু পূৰ্ণাংগ আহাৰ। ইয়াৰ ফলত শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়, সুস্থ বৃদ্ধি আৰু বিকাশ নিশ্চিত হয় আৰু শিশু মৃত্যুৰ হাৰ হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ সকলো স্বাস্থ্যকৰ্মীক, গৰ্ভৱতী মহিলা আৰু নতুন মাতৃসকলক সন্তান জন্মৰ 1 ঘণ্টাৰ ভিতৰত স্তনপান আৰম্ভ কৰা, জন্মৰ পিছত প্ৰথম 6 মাহ কেৱল মাতৃদুগ্ধ খোৱা আৰু তাৰ পিছত উপযুক্ত পৰিপূৰক আহাৰৰ সৈতে 2 বছৰ বা তাতকৈ অধিক সময় স্তনপান অব্যাহত ৰাখিবলৈ নিয়মিত পৰামৰ্শ আগবঢ়োৱাৰ আহ্বান জনায়। আয়ুষ বিভাগৰ নডেল বিষয়া ডক্টৰ জামাল আহমেদ চৌধুৰীয়ে সফল স্তন্যপান নিশ্চিত কৰিবলৈ পৰিয়াল, স্বাস্থ্যকৰ্মী আৰু সমাজৰ সমন্বিত সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত আৱাসী, আশাকৰ্মী, প্ৰশিক্ষণাৰ্থী, চিকিৎসক, নাৰ্ছ আৰু বহু স্বাস্থ্যকৰ্মী অংশগ্ৰহণ কৰে।
1: সমগ্ৰ ৰাজ্যৰ লগতে শ্ৰীভূমি জিলাৰ 108টা স্থানতো ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি অৰুণোদয় 3.0 শুভাৰম্ভ কৰা হয়। এই আঁচনিৰ জৰিয়তে জিলাখনৰ 1,17,804 গৰাকী হিতাধিকাৰীয়ে প্ৰতিমাহে

0: 1,250 টকাকৈ আৰ্থিক সহায় লাভ কৰিব। এই বিষয়ে আমাক জনাইছে আমাৰ সংবাদদাতা জাকাৰিয়া ৰহমানে।
1: জিলাখনৰ মুখ্য অনুষ্ঠান শ্ৰীভূমি চহৰৰ জিলা গ্ৰন্থাগাৰ ভৱনত অনুষ্ঠিত হয়। জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদীৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা, গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী তথা শ্ৰীভূমি জিলাৰ অভিভাৱক মন্ত্ৰী কৌশিক ৰায়। বিশেষ অতিথি হিচাপে উপস্থিত থাকে জনস্বাস্থ্য কাৰিকৰী আৰু বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল। অনুষ্ঠানত গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত ৰাজ্যিক কৰ্মসূচীৰ পোনপটীয়া সম্প্ৰচাৰ প্ৰচাৰ কৰা হয়। আদৰণি বাহনত জিলা আয়ুক্তই কয় যে অৰুণোদয় আঁচনিৰ আৰ্থিক সহায়ে বহু দৰিদ্ৰ মহিলাৰ জীৱনলৈ নতুন আহাৰ সঞ্চাৰ কৰিছে। মন্ত্ৰী কৃষ্ণেন্দু পালে বাহনত অৰুণোদয় আঁচনিয়ে দিব্যাংগ, ৰোগাগ্ৰস্ত ব্যক্তি আৰু আৰ্থিকভাৱে দুৰ্বল মহিলাসকলক আগবঢ়োৱাৰ সহায়ৰ বিষয়ে আলোকপাত কৰে।
0: জিলাৰ ৰেহৰূপৰ পৰা আজি আমি বিদায় লৈছো। কাইলৈ আপোনালোকক লগ পাম আন এখন জিলাৰ সৈতে। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি শ্ৰীভূমি জিলাৰ ৰেহৰূপ শুনিলে। আমাৰ সৈতে আছিল শ্ৰীভূমিৰ সাংবাদিক জাকাৰিয়া ৰহমান। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত।
1: হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: অংগদানে মানুহৰ শৰীৰটো বিকৃত কৰে নেকি?
1: দান কৰা অংগসমূহ অস্ত্ৰোপচাৰৰ দ্বাৰা উলিয়াই আনি আন এজন ব্যক্তিৰ দেহত সংৰোপণ কৰা হয়। জীৱিত ব্যক্তিৰ ওপৰত কৰা অস্ত্ৰোপচাৰৰ দৰেই এই ছিদ্ৰবোৰ চিলাই দিয়া হয়। গতিকে অংগদানে শৰীৰটো বিকৃত নকৰে। অংগদানক লৈ আমাৰ মনত এনেকুৱা ধৰণৰ বহুতো প্ৰশ্নৰ উদয় হয় আৰু ই স্বাভাৱিক। প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক আৰু মুকলি মনেৰে অংগদানৰ বাবে আগবাঢ়ি আহক। ভাৰতবৰ্ষত অংগ প্ৰতিস্থাপনৰ তালিকাত 3 লাখৰো অধিক ৰোগী এতিয়াও অপেক্ষাৰত। প্ৰয়োজনীয় অংগৰ অভাৱত দৈনিক প্ৰায়ে 20 জনকৈ লোকৰ মৃত্যু হয়। আপোনাৰ অংগদানে 8 জন লোকৰ জীৱন ৰক্ষা কৰিব পাৰে। আহক, অংগ দান কৰক। গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিটেলত অৱস্থিত আঞ্চলিক অংগ আৰু কলা সংৰোপণ সংস্থা ৰত্ন গুৱাহাটীৰ দ্বাৰা প্ৰচাৰিত।
2: গলিয়ে গলিয়ে গ্ৰন্থ শুনা যাওঁ, প্ৰতিটো ঘৰে নিজ গণনা কৰক, আমি লিখিম ভৱিষ্যতৰ ন অধ্যায়, আমাৰ লোকপিয়ন, আমাৰ বিকাশ।
3: লোকপিয়নৰ প্ৰথম পৰ্যায়ত গৃহ তালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক, নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
4: নিবেদন কৰা হৈছে প্ৰভাতী তৰংগ। আজিৰ বিষয়, বানপীড়িত অঞ্চলত পুনৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপন। অনুষ্ঠানটি আগবঢ়াইছে সীমান্ত বাৰ্মায়।

সুপ্রভাত আদৰৰ শ্রোতা, প্রভাতী তৰংগৰ এটা অতি গুৰুত্বপূৰ্ণ খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ। আদৰৰ শ্রোতা, গুৰুত্বপূৰ্ণ খণ্ড, কিয়নো আমাৰ কহিকা অনামিকা বৰদলৈ বৰুৱাই ইতিমধ্যে কৈছে যে বানপীড়িত অঞ্চলত পুনৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপন আজিৰ বিষয়, আৰু এই মুহূৰ্তত অসমৰ প্ৰতিগৰাকী মানুহৰ মনত উদয় হোৱা, অনবৰতে চলি থকা এটাই কথা, উজনিৰ যি চাৰিখন জিলা বানত অতি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে, সেইকেইখনৰ মানুহখিনি কেনেদৰে সকাহ দিব পৰা যায়, কেনেদৰে সহায়ৰ হাত আগবঢ়াব পৰা যায়। ইতিমধ্যেই মানুহ ওলাই আহিছে, উজনি নামনি একাকাৰ হৈছে, অসমৰ কথা বাদেই দেশৰ বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন লোক, দল, সংগঠন নিজাববীয়াকৈ আহি তাত সহায়ৰ হাত আগবঢ়াই আছে, কাম কৰি আছে, আৰু ৰাইজেও যিমান পাৰি নিজৰ হাত উজাৰি এই বানত সহায়ৰ হাত আগবঢ়াইছে। গতিকে আমি পোনপ্ৰথমে আটাইকেই আমি আন্তৰিক এই কামৰ বাবে শুভেচ্ছা যাচিছোঁ, যাতে আমি সফল হ'ব পাৰোঁ, সকলোৱে মিলি, সমগ্ৰ অসমবাসী মিলি, ভাৰতবাসী মিলি, যি আহি আমাক সহায় কৰিছে আমি সঁচাকৈ কৃতজ্ঞ। আৰু এই কথাবিলাক আগত ৰাখি আজি বিষয় ৰাখিছোঁ আমাৰ বানপীড়িত অঞ্চলত পুনৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপন। তাত ৰাজ্য চৰকাৰ জড়িত হৈ আছে, ক্ষিপ্ৰতাৰে কাম কৰি আছে, জিলা প্ৰশাসনে কাম কৰি আছে, লগতে অন্যান্য যিবিলাক কওঁ আমি এন জি অ', নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন, বা আমি ছেল্ফ হেল্প গ্ৰুপ আছে, বা অন্যান্য গ্ৰুপ, হয়তো তেওঁলোকে সদায় কাম কৰি নাথাকে, কিন্তু এতিয়া দল বান্ধি গৈ গৈ তাত কাম কৰিছে, আমি তেনেকুৱা জানো। ব্যক্তিগত প্ৰচেষ্টাটো লোক গৈছে, তাত কাম কৰি আছে, অকণমান যদি সহায়ৰ হাত আগবঢ়াব পাৰে তাকেই চেষ্টা কৰিছে। গতিকে এটা উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে। কিন্তু যিটো পুনৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপন, হয়তো আমি এতিয়া সাহাৰ্য প্ৰদান কৰিছোঁ, অতি প্ৰয়োজনীয় বিষয়, কিন্তু পুনৰ উদ্ধাৰৰ কথা আপুনি দেখিছে, ঘৰ বাৰী উৰি গৈছে। এইবাৰ বান অকণমান বেলেগ ধৰণৰ হৈছে, আগৰ নিচিনা ৰাস্তা ঘাট বা দলঙে অকল উৰি যোৱা নাই, এইবাৰ একো এখন ঘৰ ধ্বংস হৈ গৈছে, তাত প্ৰাণনাশ হৈছে প্ৰায় এশৰো ওচৰা ওচৰি সংখ্যা চাগে হ'ব, হয়তো এই সংখ্যা সঠিককৈ পাছত নিৰূপণ হ'ব কিমান হয়গৈ। এতিয়াও তাৰ জৰীপ চলি আছে, একোখন ঘৰ পলসে পুতি পেলাইছে, বালি বোকাই পুতি পেলাইছে। গতিকে এই সময়ত আমাৰ আটাইৰে মনকষ্ট হৈছে, যেনে কৈছোঁ সমগ্ৰ অসমবাসীৰ। গতিকে সেয়ে আজি বিষয় ৰাখিছোঁ, চাৰিগৰাকীকৈ ব্যক্তি যি শিৱসাগৰ জিলাত, চৰাইদেউ জিলাত কাম কৰি আছে, তেনে ব্যক্তি সেই ফিল্ডত আছে, সেই ব্যক্তিক আজি আমি অনুষ্ঠানত ফোনযোগে যোগাযোগ কৰিম। এই প্ৰথমগৰাকী ব্যক্তি ৰণন্ময় ভৰদ্বাজ, তেখেত হৈছে অতিৰিক্ত জিলা আয়ুক্ত শিৱসাগৰ, পৰিস্থিতি নিজে তেখেতে আছে, সেই কাম কৰি আছে তাতে। গতিকে তেখেতৰ পৰা পোনপটীয়াকৈ জানিম ফোনযোগে যে কেনেধৰণৰ পৰিস্থিতি হৈছে, কেনেধৰণৰ উদ্ধাৰৰ কাম চলি আছে। আমাৰ সৈতে সংযুক্ত হ'ব স্বেচ্ছাসেৱী সংগঠন এটিৰ প্ৰমুখ অৰ্চনা বৰঠাকুৰ, তেখেতো সেই জিলাসমূহত কাম কৰি আছে। লগতে আন এটা আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংগঠনৰ সদস্য নয়নজ্যোতি ভূঞা, তেখেত আমাৰ সৈতে ফোনযোগে সংযোগ হ'ব। আন এটি আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংগঠনৰ সদস্য আনন্দ প্ৰকাশ কানু, তেখেত আমাৰ সৈতে সংযোগ হ'ব। এই ব্যক্তিসকল তাত ফিল্ডত কাম কৰে, অসংখ্য ব্যক্তিয়ে কাম কৰি আছে, হয়তো সকলোকে সামৰাটো সম্ভৱ নহয় বুলি এটাই জ্ঞাত। এই চাৰিগৰাকী ব্যক্তিৰ পৰা আমি পোনপটীয়াকৈ কেনেধৰণৰ কাম হৈছে, কি হ'বলগীয়া আছে, আৰু অনাগত সময়ত কি কি হ'ব এই বিষয়ে, বা হ'ব হোৱাৰ প্ৰয়োজন সেই বিষয়ে আমি জানিম, জানিবলৈ চেষ্টা কৰিম। মই আমাৰ শ্ৰোতাক এইখিনিতে আগ্ৰহ কৰিছোঁ, আপোনালোকে সকলোৱে সহায়ৰ হাত আগবঢ়াইছে আমি জানো। আমাৰ ফেচবুক পেজত এই অনুষ্ঠান লাইভ হৈ আছে আৰু

বুঢ়া গোহাঁই এই কামত আছে, তেখেতে পোনপটীয়াকৈ আপোনাক দেখাইছে, আপুনি বাৰ্তা দিব পাৰে আপোনালোকৰ অঞ্চলৰ পৰা কেনেধৰণৰ সাহাৰ্য প্ৰদান কৰা হৈছে, সহায়ৰ হাত আগবঢ়োৱা হৈছে, আপোনালোকে দিছে নেকি, নিজে তাত আগভাগ লৈছে বা নিজে তাত কণ্ট্ৰিবিউট কৰিছে, এনেকুৱা ধৰণৰ কথা বতৰা লিখি পঠিয়াব পাৰে, সকলোকে উৎসাহিত কৰিব, আমি ভাগ বতৰা কৰি লওঁ। আমাৰ যিটো AIৰ গুৱাহাটী অফিচিয়েল ফেচবুক পেজ, তাত আপোনালোকে দিব পাৰে। আদৰৰ শ্ৰোতা, আমি পৰ্যায়ক্ৰমে আগবাঢ়ি গৈ থাকিম। আমি যিহেতু সুৰীয়া যাত্ৰা সদায় কওঁ, এটি গীতেৰে আৰম্ভ কৰিছোঁ, তাৰ পাছত আমি ৰণন্ময় ভৰদ্বাজ ADC শিৱসাগৰ জিলা, তেখেতক ফোনযোগে যোগাযোগ কৰিবলৈ চেষ্টা কৰিম। শুনি থাকিম।

বাঢ়ি গৈ থাকিম। আমি যিহেতু সুৰীয়া যাত্ৰা সদায় কওঁ, এটি গীতেৰে আৰম্ভ কৰিছোঁ, তাৰ পাছত আমি ৰণন্ময় ভৰদ্বাজ ADC শিৱসাগৰ জিলা, তেখেতক ফোনযোগে যোগাযোগ কৰিবলৈ চেষ্টা কৰিম। শুনি থাকিব প্ৰভাতী তৰংগৰ অতি গুৰুত্বপূৰ্ণ খণ্ড, বানপীড়িত অঞ্চলত পুনৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপন।

আৰু শ্ৰোতা, আমি ইতিমধ্যে ঘোষণা কৰিছিলোঁ যে আমাৰ সৈতে ফোনযোগে সংযোগ হ'ব শিৱসাগৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত ৰণন্ময় ভৰতদাস ডাঙৰীয়া। ভৰতদাস ডাঙৰীয়া, স্বাগতম জনাইছোঁ এই গুৰুত্বপূৰ্ণ মুহূৰ্ত। আপোনালোক খুব ব্যস্ত আছে জানিছোঁ, তাৰ মাজতে অকণমান সময় লৈছোঁ। কেনেধৰণৰ পুনৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ কাম তাত চলি আছে? অতি ব্যাপক হাৰত হৈছে এইবাৰ বানপানী, অকণমান প্ৰলয়টো বেলেগ হৈছে, আমি সকলোৱে দেখি আছোঁ সংবাদ মাধ্যমৰ জৰিয়তে। গতিকে আপোনালোকে জিলা প্ৰশাসনৰ ফালৰ পৰা কেনেধৰণৰ কাম কৰি আছে? হয় ভৰতদাস ডাঙৰীয়া, শুনিছেনে নিশ্চয় আমাক? হেল্ল' ভৰতদাস ডাঙৰীয়া, শুনিছেনে আমাক বাৰু আপুনি? হেল্ল' আদৰৰ শ্ৰোতা, আমি হয়তো তেখেতক ভালদৰে সংযোগ কৰিব পৰা নাই, আমি পাছত পুনৰ চেষ্টা কৰিম। অকণমান গীতটি আমি শুনাব খুজিছোঁ, তাৰ মাজত আমি চেষ্টা কৰোঁ তেখেতক কেনেদৰে আমি যোগাযোগ কৰিব পাৰোঁ, এবাৰ পুনৰ চেষ্টা কৰিম।

0: চিৰ হ'ব দে কাল ৰূপ ধৰি গাতনো বাৰে বাৰে খেদিছ।
1: আদৰ শ্ৰোতা, পুনৰ আমি স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে ঘোষণা কৰিছোঁ যে শিৱসাগৰ জিলাৰ অতিৰিক্ত আয়ুক্ত ইয়াতে আমাৰ সৈতে ফোন যোগে সংযোগ হৈছে, ৰণনময় ভৰদ্বাজ ডাঙৰীয়া। ভৰদ্বাজ ডাঙৰীয়া, স্বাগতম জনাইছোঁ। অতি এইবাৰ যিটো কথা কৈছে গীতত, এইমাত্ৰ কৈছে কাল ৰূপ ধৰিছে বানে, এইবাৰ অকণমান যেন বেলেগ, এইবাৰ আপোনালোকৰ যিটো চেলেঞ্জ হৈছে সন্মুখত, গোটেই ঘৰ বাৰী পুতি পেলাইছে, এতিয়া ধৰক সাহাৰ্য অভিযান চলি আছে, কিন্তু পুনৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপন ডাঙৰ চেলেঞ্জ হ'ব যেন আমাৰ অনুমান হৈছে। ইতিমধ্যে আপোনাৰ দিন ৰাতি আপোনাৰ কাম কৰি আছে আৰু আমাৰ যি খবৰ, আপুনি অফিচতে শুই আছে কেইবা নিশাও, গতিকে এই বিষয়ে জনাওকচোন কেনেধৰণৰ কাম চলি আছে তাত।
2: হয়, নিশ্চয়কৈ। প্ৰথমতে মই ধন্যবাদ জনাব বিচাৰিছোঁ অল ইণ্ডিয়া ৰেডিঅ'ক আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা আজি এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিবলৈ সুযোগ দিয়াৰ বাবে। যি শিৱসাগৰ জিলাত প্ৰলয়ংকাৰী বানপানী আমি দেখিছিলোঁ যোৱা 19 জুলাইৰ পৰা, আমি প্ৰথম অৱস্থাত প্ৰথম আমাৰ পদক্ষেপ হিচাপে NDRF SDRF জোৱানসকলে অতি কমেও 25,000 লোকক আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু এই সমগ্ৰ উদ্ধাৰ প্ৰক্ৰিয়া তদাৰক কৰিছিলে আমাৰ জিলাৰ অভিভাৱক মন্ত্ৰী শ্ৰীযুত বিমল বৰা ডাঙৰীয়া আৰু আমাৰ স্থানীয় মন্ত্ৰী সুশান্ত বৰগোহাঁই ডাঙৰীয়া। আৰু আপোনালোকে দেখিছেই যে বিগত 3 দিন ধৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সমগ্ৰ প্ৰক্ৰিয়া ইয়াত তদাৰক কৰিছে। গতিকে আমাৰ উদ্ধাৰ অভিযান ইতিমধ্যে সমাপ্ত হৈছে। তাৰ পিছৰ যি প্ৰক্ৰিয়া ৰিলিফ বা ৰিহেবিলিটেশ্যনৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা কৰি আছো আৰু আমি এটা বস্তু নিশ্চিত কৰিবলৈ চেষ্টা কৰিছো যে প্ৰত্যেকজন ব্যক্তিয়ে যাতে খাদ্য সামগ্ৰী বা স্বাস্থ্যজনিত যি ৰোগ প্ৰতিৰোধৰ বাবে যিখিনি সামগ্ৰী লাগে সেইখিনি তেওঁলোকে সকলোৰে হাততে উপলব্ধ হয়। আৰু পোষ্ট ফ্লাড যিখিনি বেমাৰৰ কথা আহে সেই ক্ষেত্ৰত আমি স্বাস্থ্য বিভাগৰ ফালৰ পৰা তৎপৰতাৰে কাম কৰি আহিছো আৰু যিসমূহ বান অধ্যুষিত এলেকা আছে তাত আমি 6 তাৰিখৰ পৰা 9 তাৰিখলৈ আমি কিছু স্বাস্থ্য শিবিৰ আমি আয়োজন কৰিছো, য'ত চিকিৎসা মহাবিদ্যালয়ৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয়ৰ পৰা বিশেষজ্ঞ চিকিৎসকসকলে এই কেম্পসমূহত অংশগ্ৰহণ কৰিব। কিন্তু তাতোকৈ যি প্ৰয়োজনীয়, আপুনি কোৱাৰ দৰে আজিৰ দিনত যি প্ৰশ্নবোধক আহিছে যে পুনৰ সংস্থাপন কেনেদৰে কৰা হ'ব, ৰিহেবিলিটেশ্যন কেনেকৈ কৰা হ'ব, এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰা অনুসৰি আমি 15,000 টকাকৈ যিসকল ফ্লাড এফেক্টেড ফেমিলিজ আছে তেখেতসকলৰ বেংক একাউণ্টত ইতিমধ্যেই 40,000 যি পৰিয়াল আছে তেখেতসকলক ইতিমধ্যে DBT যোগে একাউণ্টত ট্ৰেঞ্চফাৰ কৰা হৈছে। এনাডাৰ 10,000 আৰু 10,000 টকা বাই মানে 10 আগষ্টৰ ভিতৰত আমি তেখেতসকলক প্ৰদান কৰিম এক অন্তৰ্বৰ্তীকালীন সাহাৰ্য হিচাপে, যাতে তেখেতসকল নিজৰ ঘৰলৈ ঘূৰি যাবৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ ক্ৰয় কৰিব পাৰে। লগতে যিখিনি ঘৰ পলসেৰে ভৰি পৰিছে সেইখিনিসমূহ এইসমূহ চাফা কৰিবৰ কাৰণে যথেষ্ট অৰ্থৰ প্ৰয়োজন হয়। গতিকে সাময়িক সকাহ দিবৰ বাবে অন্তৰ্বৰ্তীকালীন এক সাহাৰ্য যি ঘোষণা কৰিছিলে ইতিমধ্যে বেংক একাউণ্টত প্ৰেৰণ কৰা হৈছে। কিন্তু তাতোকৈ মূল কথাটো হ'ব যে যিখিনি পাৰ্মানেণ্ট ডেমেজ হৈ থাকিলে, যিসকলৰ ঘৰ নোহোৱা হৈ গ'ল, যিসকলৰ গৰু ছাগলী মানে উটুৱাই লৈ গ'ল, সেইসকলক কেনেকৈ পুনৰ সংস্থাপিত কৰা হ'ব, যি আমাৰ আটাইতকৈ যি ভয়ংকৰ মানে প্ৰভাৱিত কৰা যি অঞ্চল নেপালী খুটি, সেই গাঁওখন সম্পূৰ্ণভাৱে নিশ্চিহ্ন হৈ গ'ল। তাত এটাও ঘৰ আজিৰ তাৰিখত যদি চাব যায় থাকিব পৰা অৱস্থাত তাত এটা ঘৰো নাই। গতিকে সেইসমূহ লোকক আমি অন্য এটা কোনো স্থানত আমি টেম্পৰাৰীভাৱে হ'লেও যেতিয়ালৈ পুনৰ ঘূৰি যাব পৰা অৱস্থা নহয় তেখেতসকলক অন্য স্থানত সংস্থাপিত কৰিবৰ বাবে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ আৰু চৰকাৰেও এই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিছে। আমি 9 আগষ্ট তাৰিখৰ পৰা যিসমূহ ঘৰৰ পাৰ্মানেণ্ট ডেমেজ হ'ল বা পাৰ্চিয়েলি ডেমেজ হ'ল তেখেতসকলৰ আমি এপ বেছ এটা অনলাইন চাৰ্ভে কৰা হ'ব। আমাৰ যিসকল চাৰ্ভেৰ টীম থাকিব সেই এলেকাসমূহত যাব আৰু গৈ যি ক্ষয় ক্ষতিৰ যি পৰিমাণ আছে সেই পৰিমাণ আমাৰ চৰকাৰক অৱগত কৰিব আৰু 20 আগষ্টৰ ভিতৰত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া অনুসৰি 20 আগষ্টৰ ভিতৰত আমি তেখেতসকলক কমপ্লিট, যিসকলৰ ঘৰ নোহোৱা হৈ গ'ল তেখেতসকলক আমি 1,20,000 টকাকৈ, যিসকল পকা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে তেখেতসকলক 6,500 টকাকৈ, যিসকলৰ কেঁচা ঘৰ ক্ষতিগ্ৰস্ত হ'ল আংশিকভাৱে তেখেতসকলক 4,000 টকাকৈ আৰু প্ৰত্যেকটো মৃত জন্তুৰ বাবদ 7,500 টকাকৈ প্ৰদান কৰাৰ বাবে চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে। তদুপৰি যিসকল লোকে দুৰ্ভাগ্যজনকভাৱে মৃত্যু সাৱটি ল'লে তেখেতসকলৰ যি ক্ষতিপূৰণ আমি

মলি মেলিছা হিৰ হিৰ হব দেকাল ৰূপ ধৰিলো কাকনো বাৰে বাৰে খেদিছ হিৰ হিৰ হব দেকাল ৰূপ ধৰিলো কাকনো বাৰে বাৰে খেদিছ লুই তৰ বলিয়াবা তই কলৈ নুধাপলি মেলিছ লুই তৰ বলিয়াবা তই কলৈ নুধাপলি মেলিছ হিৰ হিৰ হব দেকাল ৰূপ ধৰিলো কাকনো বাৰে বাৰে খেদিছ হিৰ হিৰ হব দেকাল ৰূপ ধৰিলো কাকনো বাৰে বাৰে।

0: মৃত্যুৰামী ক্ষতিপূৰণ দিয়াটো অসম্ভৱ কথা। তথাপিও সাময়িক সকাহ দিবলৈ পূৰ্বতে নিৰ্ধাৰণ কৰা 4 লাখ টকা নিৰ্ধাৰণ কৰা হৈছিলে, কিন্তু এতিয়া মুখ্যমন্ত্ৰী হাৰ্যবসীৰ পৰা আৰু 5 লাখ টকা যোগ কৰি মুঠ 9 লাখকৈ টকাকৈ প্ৰত্যেকটো মৃতকৰ পৰিয়ালক দিয়াৰ ইতিমধ্যে ব্যৱস্থা কৰা হৈছে। আৰু আজিৰ তাৰিখত আমি 35 গৰাকী তেনেকুৱা পৰিয়ালক আমি দিবলৈ সক্ষম হৈছো। যদিও আমাৰ এতিয়া মৃতকৰ সংখ্যা শিৱসাগৰ জিলাত 50 অতিক্ৰম কৰিলে, গতিকে আমি সমূহ পৰিয়ালকে, সমূহ ব্যক্তি, মৃতকৰ ব্যক্তিকে আমি এই সুবিধাটো অহা দুদিনৰ ভিতৰত আমি সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিছো। তাৰোপৰি আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা যথেষ্ট সংখ্যক স্বেচ্ছাসেৱী সংগঠন আহিছে, NGO আহিছে, বিভিন্ন ৰাইজ, হাজাৰ হাজাৰ ৰাইজে তেখেতসকলে যিমান পাৰি অৰিহণা যোগাইছে। আৰু আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা আমি সকলোকে আন্তৰিকতাৰে ধন্যবাদ জনাইছো, যাতে আমাৰ এই ৰিহেবিলিটেশ্যন প্ৰচেছত তেওঁলোকেও সহায় আগবঢ়ায়।
1: হয়, এতিয়া ডাঙৰ প্ৰশ্ন, আপুনি ধৰক যিখিনি চৰকাৰে কৰিছে বা আপোনাৰ প্ৰশাসনে কৰিছে আৰু কৰিবলৈ যথেষ্ট গুৰু দায়িত্ব আহি পৰিছে আপোনাৰ শিৱসাগৰ জিলা প্ৰশাসনৰ ওপৰত, কিয়নো এই ঘৰসমূহ চাফা কৰিলে, যিটো আমি দেখিছোঁ ধৰক সংবাদ মাধ্যমৰ জৰিয়তে, পলহে পুতি পেলাইছে, 1 ফুটৰ পৰা 2 ফুটলৈকে এতিয়াও বোকা, পলহ বা বালি আছে। যথেষ্ট সংখ্যক আপোনালোকৰ কৰ্মচাৰীৰ বা মেন পাৱাৰ বুলি যাক কয় সেইটো প্ৰয়োজন হ'ব, গতিকে এইখিনি কেনেদৰে পূৰোৱাৰ কাৰণে ৰোডমেপ যদি কওঁ, কেনেদৰে আপোনালোকে পৰিকল্পনা কৰিছে?
0: আমাৰ প্ৰত্যেকখন গাঁও পঞ্চায়তৰ ভিত্তিত যিসকল লোকৰ ঘৰত পলস জমা হৈছে বা তেখেতসকলক পুনৰ সংস্থাপন কৰিবৰ বাবে যিমান সংখ্যক প্ৰত্যেকটো ৱাৰ্ড ভিত্তিত আমি ভাগ কৰা কিছুমান এলেকা চিহ্নিত কৰিছো। আৰু সেই সময়ত সেই ৱাৰ্ডসমূহত আমাৰ পৰা, জিলা প্ৰশাসনৰ ফালৰ পৰা নিয়োগ কৰা যিসকল শ্ৰমিক থাকিব, সেই শ্ৰমিকসকলে গৈ পাৰ্যমান তেওঁলোকক সহায় কৰি, আৰু যিসকলৰ ঘৰত বিশেষকৈ পুৰুষ সদস্য নাই, তেখেতসকলক অগ্ৰাধিকাৰ দি তেখেতসকলৰ ঘৰসমূহ পৰিষ্কাৰ কৰাৰ পদক্ষেপ প্ৰথমতে গ্ৰহণ কৰা হ'ব।
1: আৰু এতিয়া আপুনি আৰম্ভণিতে উনুকিয়াইছিলে যে ধৰক এতিয়া মহামাৰীৰ এটা প্ৰশ্ন আহি পৰিছে, আজি খবৰৰ কাগজত পাইছোঁ যে তেনেলোক ইতিমধ্যে ঢুকাইছেও, যে বেমাৰৰ শিবিৰত আছিলে, তাৰপিছত মানুহগৰাকী অসুস্থ হ'ল, তাৰপিছত ঢুকাই থাকিলে, এনেকুৱা কথা, হয়তো আৰু এনেকুৱা ঘটনা নহওক, তাৰ বাবে কেনেধৰণৰ স্বাস্থ্যৰ দিশটো পৰ্যবেক্ষণ কৰা হৈছে, চাফ চিকুণতাৰ যিটো দিশ আছে তাক পৰ্যবেক্ষণ কৰা হৈছে, বা এই ক্ষেত্ৰত কি কৰা হৈছে বাৰু?
0: আমি এই ক্ষেত্ৰত আমি জনসচেতনতা বৃদ্ধি কৰিবৰ বাবে বিশেষকৈ আঁঠুৱাৰ ব্যৱহাৰ বা হেলোজেন টেবলেট দি পানী পৰিষ্কাৰ কৰি সেৱন কৰা, আৰু এই ক্ষেত্ৰত ল'বলগীয়া সাৱধানতাৰ বিষয়ে আমি ইতিমধ্যে কাম হাতত লৈছো, আৰু প্ৰত্যেক গাঁও ভিত্তিত তাৰ মাইকিং কৰা হৈছে। আৰু যিসমূহৰ পৰা খবৰ আহিছে যে এই গাঁওখনত হয়তো জ্বৰৰ প্ৰাদুৰ্ভাৱ বাঢ়িছে বা ডায়েৰিয়াৰ প্ৰাদুৰ্ভাৱ বাঢ়িছে, সেই গাঁওসমূহত স্পেচিয়েল কেয়াৰ দিয়া হৈছে। লগতে ফগিঙৰ যি ব্যৱস্থা, মহৰ পৰা হবলগীয়া ৰোগৰ প্ৰতিৰোধৰ বাবে ফগিঙৰ যি ব্যৱস্থা, এই ফগিঙৰ ব্যৱস্থা কৰা হৈছে। আৰু তাৎক্ষণিকভাৱে যাতে আমি ৰোগীক চিকিৎসালয়লৈ স্থানান্তৰ কৰিবৰ বাবে যিখিনি ব্যৱস্থা ল'ব লাগে আমি ইতিমধ্যে হাতত লৈছো। প্ৰত্যেকখন গাঁৱতে এতিয়া মেডিকেল হেল্থ কেম্পৰ ব্যৱস্থা কৰা হৈছে, তাৰ কাৰণে বিভিন্ন জিলাৰ পৰা চিকিৎসকসমূহ আহি ইয়াত উপস্থিত হৈছেহি। গতিকে ৰোগীসমূহৰ যি আমি সাৱধানতা ল'ব লাগে বা তেখেতসকলৰ যি চিকিৎসাৰ বাবে দৰৱৰ প্ৰয়োজন হয়, প্ৰত্যেকখন গাঁৱতে সেইটো উপলব্ধ কৰোৱা হৈছে। আৰু পৰৱৰ্তী সময়ত আমি যি মই ইতিমধ্যে কৈছিলোঁ যে মেগা হেল্থ কেম্প আমি অৰ্গেনাইজ কৰিছো, গতিকে সেইসমূহ মেগা হেল্থ কেম্প বা জনসচেতনতা যি কাৰ্যসূচী, আৰু লগতে আমাৰ হেলোজেন টেবলেট যি আমি বিতৰণ কৰি আছো, খোৱা পানীৰ যি বিতৰণ কৰি আছো, এইসমূহৰ পৰা আমি ভাবিছো যে কোনো ধৰণৰ মহামাৰী বা তেনেকুৱা প্ৰাদুৰ্ভাৱৰ পৰা আমি বাচি থাকিব পাৰিম।
1: হয়, আপোনাৰ বহুত সময় নলওঁ, আপুনি খুব ব্যস্ত আছে, তাত মুখ্যমন্ত্রী মহোদয় আছিলে যোৱা 3 দিন ধৰি আপুনি কলে, লগতে অন্যান্য কেন্দ্রীয় মন্ত্রী আজিৰ তাত পৰিভ্ৰমণ হ'ব, জেপি নড্ডা ডাঙৰীয়া অহা কথা আছে, আজি তাত পৰিভ্ৰমণ কৰিব, গতিকে আপুনি অধিক ব্যস্ত। এই মুহূৰ্তত বানাক্রান্ত লোকলৈ কিবা আহ্বান জনা, শিৱসাগৰৰ যিখিনি বানাক্রান্ত লোক আছে আপোনাৰ ফালৰ পৰা বা প্ৰশাসনৰ ফালৰ পৰা কিবা আহ্বান থাকিব নেকি?
0: আমাৰ ফালৰ পৰা এটাই কাটৰ অনুৰোধ যে আপোনালোকে কোনো কাৰণত দূষিত পানী সেৱন নকৰিব। আমাৰ ফালৰ পৰা পৰ্যাপ্ত পানী, খোৱা পানীৰ পৰিমাণ যোগান ধৰা হৈছে। যদিহে তেনেকুৱা ঘৰত কোনোবা ফিল্টাৰ ব্যৱহাৰ কৰি আছে, এতিয়াও যাতে হেলোজেন টেবলেট ব্যৱহাৰ নকৰাকৈ বা পৰিষ্কাৰ উতলাই পানী যাতে নুতলোৱাকৈ যাতে কোনেও পানী নাখায় প্ৰথম কথা সেইটো। দ্বিতীয়তে জ্বৰ বা যিকোনো ৰোগৰ লক্ষণ দেখা মাত্ৰকে নিকটৱৰ্তী যি স্বাস্থ্য কেন্দ্ৰ থাকিব বা চিভিল হস্পিটেল থাকিব তাত আহি আপোনালোকে খবৰ দিব। আৰু আমি এটা বস্তু বাধ্যতামূলক কৰিছো যে জ্বৰ হোৱা মাত্ৰকে আমি তেখেতৰ পৰীক্ষা, গতিকে সেইখিনিত যাতে ৰাইজৰ পৰা আমি সহযোগ লাভ কৰোঁ, সেইটোৱে মই মোৰ ফালৰ পৰা আহ্বান জনাম।
1: অশেষ ধন্যবাদ ৰণন্ময় ভৰদ্বাজ ডাঙৰীয়া, এইখিনি সময় দিলে ব্যস্ততাপূৰ্ণ সূচীৰ পৰা, আৰু যদি পাছত সময় হয় আমি নিশ্চয় যোগাযোগ কৰিম। অশেষ ধন্যবাদ আপোনাক, আৰু আপোনালোকৰ কাৰণে শুভেচ্ছা থাকিলে।

0: আন্তৰিকতাৰে কৃতজ্ঞতা জনাইছোঁ আপোনাৰ কামৰ।
1: ধন্যবাদ,
0: অশেষ ধন্যবাদ। আদৰ শ্ৰোতা, সেয়া আছিল অতিৰিক্ত জিলা আয়ুক্ত শিৱসাগৰ জিলাৰ ৰণনময় ভৰদ্বাজ। সুন্দৰকৈ সকলো কথা আমাক বিৱৰি ক'লে, কেনেধৰণৰ কাম তাত চলি আছে, গতিকে আমি অকণমান অৱগত হৈছোঁ। অতি গুৰুত্বপূৰ্ণ কাম, এই সময়ত সকলোৱে হাত তাত আমি আগবঢ়াব লাগিব, সহায়ৰ হাত আমি দিব লাগিব, কাৰণ এইবাৰ অকণমান যিটো পৰিস্থিতি তাত বেলেগ হৈছে আপোনালোকক আটাইয়ে জ্ঞাত। ইতিমধ্যে আপোনালোকৰ বাৰ্তাসমূহ আহিবলৈ আৰম্ভ কৰিছোঁ, আমি বাৰ্তা ল'ম, কিন্তু তাৰ আগতে এটি গীত শুনাব খুজিছোঁ। তাৰ পাছত আমাৰ অৰ্চনা বৰঠাকুৰ স্বেচ্ছাসেৱী সংগঠন এটিৰ প্ৰমুখ, তেখেতক যোগাযোগ কৰিম। শিৱসাগৰ জিলাতে যোৱা কেইবাদিন ধৰি কেম্প কৰি আছে, তাতে কাম কৰি আছে, এটা ছোৱালীৰ দল তাত গৈছে তেখেতৰ নেতৃত্বত, যে কেনেধৰণৰনো কাম হৈ আছে তেখেতৰ পৰা পোনপটীয়াকৈ জানিম। শুনি থাকিব প্ৰভাতী তৰংগৰ এই গুৰুত্বপূৰ্ণ খণ্ড, বানপীড়িত অঞ্চলত পুনৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপন।

0: শ্ৰোতা পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক। আমাৰ আজি প্ৰভাতী তৰংগৰ অতি গুৰুত্বপূৰ্ণ খণ্ড বানপীড়িত অঞ্চলত পুনৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপন। আমি ইতিমধ্যে কৈছিলোঁ যে আমাৰ সৈতে সংযোগ হ'ব শিৱসাগৰৰ পৰা স্বেচ্ছাসেৱী সংগঠন এটিৰ প্ৰমুখ অৰ্চনা বৰঠাকুৰ, আজি কেইবাদিন ধৰি তাত কাম কৰি আছে। বৰঠাকুৰ ডাঙৰীয়ানী, প্ৰথমতে আপোনাৰ কৃতজ্ঞতা জনাইছোঁ। অশেষ কষ্ট কৰি আমি জানো কেইবাদিন ধৰি শিৱসাগৰ চৰাইদেউ জিলাত আপোনালোকে ঘূৰি আছে, এটা মহিলাৰ দল আপোনাৰ সৈতে আছে, তাত কাম কৰি আছে, গতিকে সেই পৰিস্থিতি দেখিছে যেতিয়া আমি কথা পাতিছিলোঁ কালি। আপুনি কৈছে, অকণমান জনাওকচোন কেনে ধৰণৰ কাম আপোনালোকৰ ফালৰ পৰা চলি আছে, আমাৰ ৰাইজক অলপ অৱগত কৰাওক।
1: ধন্যবাদ জনাইছো। আসলে যোৱা 21 তারিখের পর আমি এই শিৱসাগৰ জিলাতে আমি আছো, কারণ যেতিয়া বান পরিস্থিতি দেখিছিল সেইখিনি সময়ত আসলে ইমান ভয়াবহতাক আমি উপলব্ধি করব পৰা নাছিলো। কিন্তু আমি যেতিয়া দেখিছো যে পরিস্থিতি কিবা এনেকুৱা হৈছে, লগে লগে আমি আহিবলৈ যত্ন করো। এখন তেনেকে আহিছিলো তিয়কৰ বাঁহবাৰী নামৰ ঠাইখনৰ পৰা আমি সাহায্য অভিযান আৰম্ভ কৰিছিলো। কিন্তু এইবাৰ যিটো পরিস্থিতি দেখিছো ইয়াতকে মৰ্মান্তিক পরিস্থিতি আসলে আগতে কেতিয়াও দেখা নাই। মানে মানুহে বানপানীত কেৱল

0: ঘরখনে হেরুয়া নাই, তাৰমানে সেই ঘরখনৰ প্রত্যেকটো বস্তুক তেওঁলোকে হেরুয়াই পেলাইছে। আৰু মানুহৰ জীৱনটো যদিও বাচিছে, মানুহৰ এইটো এটা এনেকুৱা এটা অৱস্থা আছে, আমি যেতিয়া গৈ পাওঁ তেওঁলোকৰ মানসিক যিটো অৱস্থা হৈ পৰিছে যে এটা এটা বস্তু গোটাবলৈ তেওঁলোকে গোটেই জীৱনটো লগাইছিল, সেই সকলো শেষ হৈ থাকিলে। ল'ৰা ছোৱালীৰ শিক্ষাৰ বাটত কি হব, তেওঁলোকৰ জীৱিকা কি হব, জীৱিকা হিচাপে যদি কাৰোবাৰ গৰু দুজনীমান আছিলে, কাৰোবাৰ গাহৰি আছিলে বা অন্যান্য পশুধন যিয়ে নহওক, সকলো শেষ হৈ গ'ল।
1: উপাৰ্জনৰ যিটো ৰাস্তা আছিলে সেয়া নোহোৱা হৈ গৈছে। এতিয়া পুনৰ উদ্ধাৰ, খেতি পথাৰখন পুনৰ উদ্ধাৰ, বা ধৰক আপোনাৰ ঘৰটো পুনৰ উদ্ধাৰ, বোকা পলহ বালিৰে পুতি পেলাইছে, বা তাত পুনৰ সংস্থাপন যিটো, তাত কেনেধৰণে কাম কৰাৰ প্ৰয়োজন আছে, যিহেতু আপুনি ধৰক এই এনেকুৱা ধৰণৰ কামবিলাকত জড়িত হৈ থাকে, কি কৰাৰ প্ৰয়োজনীয়তা আছে তাত?
0: আমি আসলতে এতিয়া আজি তিন দিন ধরে আমি রেস্টোরেশনৰ আপুনি যেটো প্রসঙ্গ আনিছে, অতি গুরুত্বপূর্ণ প্রসঙ্গ, আমি সেই কামটোত লাগি আছো। এইখিনিতে মই এগৰাকী আমি যিটো ঘর প্রথম পর্যায়ত ললো প্রিয় বন্ধুয়ে বর্ণালী বৰুৱা, অসমৰ এগৰাকী অতি বিশিষ্ট সাংবাদিক, তেখেতৰ গৃহস্থ মহেন্দ্ৰ দুৱৰা, তেখেতো এগৰাকী বিশিষ্ট সাংবাদিক আছিলে, কিন্তু তেওঁলোকে শেহতীয়াকৈ ছাগলী পালনক উন্নতভাবে ছাগলী পালন করব লৈছিল সারিঙৰ দুৱৰা গাঁৱত ঘর। এইবাৰ বান গোটেইখিনি তছনছ হৈ গল, গোটেইখিনি হেরুয়ালে। গতিকে আমি কালিৰ পৰা সেই ঘৰখনৰ মেৰামতিৰ কাম বা ঘৰখনৰ কৰিবলগীয়া কাম আছে, আমি সেই গোটেই কামখিনি কৰি আছো। তাৰ লগতে তেখেতৰ অন্যান্য যিখিনি যিমানখিনি গৃহৰ এতিয়া ধৰি লওক তেওঁলোকৰ ঘৰত একাঠো বোকা, সেই বোকাখিনি সমান কৰাৰ পিছত তাত এতিয়া ফ্লোর কৰাৰ পৰা আৰম্ভ কৰি অন্যান্য দুৱাৰ খিৰিকী একো নোহোৱা হৈ থাকিলে, সেই গোটেই কামখিনি আমি কৰি আছো। আৰু চাৰিহতে আৰু এটা ঘৰৰ কাম আমাৰ কাইলৈৰ পৰা আৰম্ভ হ'ব। মই এই কথাটো এইকাৰণেই গুৰুত্বপূৰ্ণ বুলি ভাবো যে মানুহৰ জীৱনত বহুত কষ্ট কৰি মানুহে ঘৰ এখন সাজে, আৰু এই যে ৰিলিফৰ ধৰি লওক বস্তুখিনি, চাউল দাইল জাতীয় এই গোটেই বস্তুখিনি বহুত প্ৰয়োজনীয়, কিন্তু মানুহে যদি এখন থাকিবলৈ এখন নিৰাপদ এটা আশ্ৰয় নাপায়, মানুহে বস্তু ক'ত থ'ব, মানুহ নিজে ক'ত শান্তিৰে টোপনি যাব, সেইকাৰণে আমি আমাৰ সাধ্য অনুসৰি সেই কামটো গুৰুত্ব দিছো। আৰু আমাৰ এই কামটো এদিন দুদিনৰ কাৰণে নহয়, এইটো এটা দীঘলীয়া প্ৰচেষ্টা। মই সকলোকে সেই অনুৰোধটো জনাম, এটা দিনৰ ভিতৰত এখন ঘৰ সাজি দিয়া প্ৰক্ৰিয়াটোতকে আপোনালোকে অকমান যত্ন কৰি, তেওঁলোকৰ মানুহখিনি খুব ট্ৰমাত আছে, আকৌ যদি এনেকুৱা এটা অৱস্থা হয় যে সাজি দিয়া ঘৰখন আকৌ, কাৰণ ইয়াত সঘনাই বৰষুণ এতিয়াও হৈ আছে, যিকোনো পৰিস্থিতি হব পাৰে, অকমান কষ্ট কৰি যদি মানুহখিনিৰ কাৰণে তেনে যিসকলে পাৰে সেই যত্নটো কৰাটো বহুত দৰকাৰ, কাৰণ লাখ লাখ মানুহ গৃহহীন হৈছে এই পৰিস্থিতিটোত। ইমান বেছি মানুহে সকলোখিনি হেৰুৱাইছে যে আপোনাক হয়তো হিচাপটো কোনে উলিয়াবও নোৱাৰে, ধন হানি হৈছে, জন হানি হৈছে, সকলোৰে ঘৰ গুচি গৈছে। এই প্ৰক্ৰিয়াটোত এটা কালেক্টিভ যদি এটা প্ৰচেষ্টা নাথাকে, এটা সামূহিক যদি প্ৰচেষ্টা নাথাকে, তেতিয়াহলে কিন্তু এই গোটেই ঠাইখন আমি অনাগত সময়ত, যিহেতু কিছুমান পৰিস্থিতি লাহে লাহে হৈ থাকে, মানুহৰ যিটো ট্ৰমা হৈছে, মানুহৰ যিটো এনেকুৱা হৈছে মানে এই মৰি যোৱাই ভাল আছিলে, একো নাথাকিলে, এই কথাটো কিন্তু বানাক্ৰান্তৰ মুখত আমি শুনিছো যে বাইদেউ জীৱনটো বাচিনো কি হল, একোৱেই নাথাকিলে, একোৱেই নাবাচিল,
1: অতি অতি দুখ লগা, অতি বেদনাদায়ক কথা হৈছে।
0: সেই কথা গুৰুত্ব দিয়া খুব জৰুৰী।
1: আমি জিলা প্ৰশাসনৰ সৈতেও কথা পাতিছিলোঁ, অতিৰিক্ত জিলা আয়ুক্ত শিৱসাগৰ, আৰু তেখেতে কৈছে বিভিন্ন স্বেচ্ছাসেৱী সংগঠনে তেখেতসকলৰ সৈতে লগ লাগি কাম কৰি আছে, জিলা প্ৰশাসনে দিন ৰাতি কাম কৰি আছে, আমি জানো অৱগত। গতিকে কেনেধৰণৰ সহায় সহযোগিতা লাভ কৰিছে, বা কেনেদৰে আপোনালোকে কাম কৰি আছে প্ৰশাসনৰ সৈতে এই ক্ষেত্ৰখনত পুনৰ উদ্ধাৰৰ বাবে? হেল্ল'
0: প্ৰশাসনৰ ক্ষেত্ৰত আমি
1: কেনেধৰণে স্বেচ্ছাসেৱী, হয় শুনি আছো, স্বেচ্ছাসেৱী সংগঠনে নিশ্চয় কেইবাটাও তাত স্বেচ্ছাসেৱী সংগঠন আহিছে, অকল অসমৰ নহয় অসমৰ বাহিৰৰ পৰাও আহিছে, তাত কাম কৰি আছে, গতিকে কেনেধৰণে সহায়ৰ হাত আগবঢ়াইছে এই স্বেচ্ছাসেৱী সংগঠনসমূহে, এইটো জানিব খুজিছো।
0: স্বেচ্ছাসেৱী সংগঠনৰ সহায় সঁচা কথা কবলৈ এই গোটেই ৰাইজখনক কিন্তু প্ৰথমে স্বেচ্ছাসেৱী সংগঠনসমূহেহে তুলি ধৰিলে। প্ৰথম পৰ্যায়ৰ যিটো অৱস্থা আছিল সেইখিনি সময়ত মানে প্ৰত্যেকেই আহি ইয়াত সহায়ৰ হাত

0: হৈছে অসম নহয় অসমৰ বাহিৰৰ পৰা আমি দেখিছোঁ, সকলোৱে দেখিয়ে আছে, আৰু আমাৰ নিজৰ ক্ষেত্ৰতো দেখিছো, পৃথিৱীৰ চুকে কোণে থকা অসমীয়াই কিন্তু এইখিনি সময়ত একেলগ হৈছে। আৰু প্ৰত্যেকটো স্বেচ্ছাসেৱী সংগঠনে আৰম্ভণিৰ ফেজটো চম্ভালি ললে, আৰু প্ৰশাসনৰ ক্ষেত্ৰতো আমি সংযুক্ত হৈছো যিসকলৰ সৈতে, বিশেষকে ৰণন্ময় ভৰদ্বাজ শিৱসাগৰৰ ক্ষেত্ৰত, মই তেখেতৰ নামটো এইকাৰণে লৈছো, সেই মানুহজনে নিজে অফিচতে থাকিয়েই লৈছে, মানে দিন ৰাতি কাম কৰি আছে আৰু আমাকো যথেষ্ট গাইড
1: কৰিছে,
0: অতি কৃতজ্ঞ। নিজৰ ঘৰ হেৰুৱাইছে সাংবাদিকে, তাৰ পিছতো কিন্তু আমাক কৈছে যে বাইদেউ এইখন গাঁৱৰ মানুহখিনি একেবাৰে একো পোৱা নাই, সেই কথাটো আমি খুব ভাল, আমি খুব গভীৰভাৱে অনুভৱ কৰিছো। তেওঁলোকে আমাক সহায় কৰিছে, স্থানীয় মানুহৰ পৰাও আমি যথেষ্ট পজিটিভ ছাপোৰ্ট পাইছো, আৰু আমাৰ ক্ষেত্ৰত কি হৈছে, আমি অতি যিখিনি ঠাইলে মানুহ যোৱা নাই, কালিও মই এগৰাকী ছোৱালীৰ কথা কবলৈ ভাল পাম, তেওঁৰ নাম ঋষিতা, তেওঁ বেলিমুখীয়া জাপিখজীয়া গাঁৱৰ ছোৱালী, নামটি নদীখনৰ সিটো পাৰে, ছঘৰ মাত্ৰ মানুহ, এনেকুৱা যদি এখন ভঙা দলঙেৰে পাৰ হৈ যাব লাগে, যিটো কাৰণে সাহায্য সামগ্ৰী তেওঁৰ ওচৰলৈ যোৱাই নাছিলে, যেতিয়া পিন্ধিবলৈ একো কাপোৰ নোহোৱা অৱস্থা এটা তেওঁলোক ৰাস্তালৈ ওলাই আহিছিল, তেতিয়া দুই এটা পাইছিলে, তাৰপিছত পশুধন আছে তাত, আকৌ বাঘ খুব উপদ্ৰৱ, তেওঁলোকৰ পশুধনবিলাক ৰক্ষা কৰিবৰ কাৰণেও তেওঁলোক আকৌ গাঁৱলৈ উভতি গৈ এতিয়া তেওঁলোকৰ নাজল মাথন অৱস্থা, ছয় ঘৰ মানুহে হাজিৰা কামৰ এই বানপানীত, সেই মানুহবিলাককো শেষ কৰি পেলাইছে যি এনেকুৱা কামৰ ওপৰত জীৱনটো জীয়াই আছিল। আমি সেই ঠাইলৈ গৈ কালি যেতিয়া বয়বস্তুখিনি দিছো, তাত হয়তো ছঘৰ মানুহৰ মাজত এটাই টিউবেল আছিলে, সেই টিউবেলটো দিনৰ পিছত দিন পানীৰ তলত থাকি শেষ হৈ গ'ল, মানে নচলে এতিয়া। সেই মানুহখিনি খোৱা পানীৰ যিটো সংকটত ভুগিছে, মানে লেতেৰা পানী খাই থাকিবলগীয়া অৱস্থা এটা হৈছে। গতিকে এইবিলাক এটা এটা সৰু সৰু ঠাইৰ উদাহৰণ, আমি সেই ঠাইবিলাকলৈ যাবলৈ যত্ন কৰিছো, আৰু আমাৰ উদ্দেশ্যটো এটা, আমি হয়তো আমি যদি নোৱাৰো ঘৰখনৰ কাৰণে প্ৰয়োজনীয় টিনপাতখিনি দিবলৈ আমি যত্ন কৰিছো, যদি টিনপাতখিনি মানে তেওঁলোকৰ দুই এখন টিনপাত ঠিক ঠাক হৈ আছে, আমি অন্ততঃ বাঁহখিনি দিবলৈ যত্ন কৰিছো, এই ধৰণেৰে আমি এটা কালি এটা মানে প্ৰচেষ্টা হাতত লৈছো, যাতে মানুহবিলাক আৰু সকলোকে, ডাঙৰ কথাটো কি জানেনে, মানুহক এইখিনি সময়ত মানুহৰ সেই আশ্বাসটো প্ৰয়োজন যে আমি আছো, যিয়ে নহওক আমি আছো, এতিয়া এই ঢৌটো, সাহায্যৰ ঢৌটো হয়তো আৰু হয়তো থাকিব, এতিয়া বাহিৰৰ অনুষ্ঠান কিছুমানেও আহি ইয়াত কাম কৰাৰ এটা প্ৰসংগ আহিছে, কিন্তু এই ঢৌটো যেতিয়া গুচি যাব, তাৰ পিছৰ পৰ্যায়টোত মানুহখিনি কি হব, প্ৰিয় বন্ধুৰ প্ৰচেষ্টাটো সঁচাই সেই পৰ্যায়ত আছে যে এই মানুহখিনিৰ কাষত আমি দীঘলীয়া সময়ৰ কাৰণে থাকো, আমি বিচাৰি উলিয়াওঁ যে আচলতে কোনখিনি মানুহক আটাইতকৈ বেছি সহায়ৰ দৰকাৰ, সেই জৰীপটো আমি কৰি আছো, আমি প্ৰেক্টিকেলি ফিল্ডত গৈ সেই কামখিনি কৰিবলৈ যত্ন কৰিছো, আৰু দীঘলীয়া সময়ৰ কাৰণে থাকিম, শিৱসাগৰখন আগৰ শিৱসাগৰ হৈ উঠিবলৈ মানুহৰ বেছিক যিখিনি প্ৰয়োজনীয়তা আছে সেইখিনি ক্ষেত্ৰত আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব, আৰু মই সকলোকে সেই অনুৰোধটো কৰিম যে এতিয়া ৰেষ্টৰেশ্যনৰ বিষয়টোত কিন্তু আমি সকলোৱে মন দিয়াটো খুব প্ৰয়োজনীয় হৈ পৰিছে, চৰকাৰ প্ৰশাসনে নিশ্চয় কাম কৰিব, কিন্তু এই যে খুব বেছি ডকুমেণ্টেশ্যনৰ এটা প্ৰক্ৰিয়া থাকে নহয়, বহুত মানুহৰতো বহুত কাগজ পত্ৰ গুচি গ'ল, ইমান সহজ সৰল মানুহ, তেওঁলোকে যে নিজৰ আধাৰ কাৰ্ড পান কাৰ্ড আকৌ উলিয়াই আকৌ চৰকাৰী এৰিয়াৰ কাৰণে তেওঁলোকে এপ্লাই কৰিব কিবা কৰিব, সেই পৰিৱেশটো নাই, সেই এৱাৰনেছটোৰ কাৰণেও কিন্তু এইখিনি সময়ত সচেতন স্বেচ্ছাসেৱী সংগঠন হওক বা মানুহৰ বহুত প্ৰয়োজন আছে, মানুহখিনিক সেই গাইডেঞ্চটো দিয়াৰ দৰকাৰ যে আপোনাৰ একো, এনেকুৱা মানুহো মই পাইছো, বাইদেউ আমিতো একো নাপাওঁ, আমাৰ চব কাগজ পত্ৰ গুচি গ'ল নহয়, আমি বুজাব লগা হৈছে দাদা এইখিনি এইখিনি কৰিলে আপোনাৰ কাগজ পত্ৰখিনি ওলাব, বা এইখিনি এইখিনি কৰক প্ৰশাসনৰ ওচৰত গ'লে আপোনাৰ এইখিনি এইখিনি, এই বিষয়বিলাকত আমাক
1: প্ৰশাসনেও অকণমান শিথিল কৰিব বুলি ইতিমধ্যে কৈছে, কাগজ পত্ৰৰ কামবিলাক ইমান হয়তো তেওঁলোকে টানকৈ নধৰে, শিথিল কৰা হ'ব বুলি কৈছে, গতিকে নিশ্চয় হয় আপোনালোকৰ এই কামৰ আমি প্ৰশংসা কৰিছোঁ, আৰু এই সময়ত নিশ্চয় আমি যি মৰেল ছাপোৰ্ট বুলি কয় সেয়া আমাৰ তৰফৰ পৰা আছে, এনেদৰে কামখিনি কৰি থাকক যিমান পৰালৈকে, আৰু ৰাইজে নিশ্চয় হাত উজান দিব, সহায় কৰিব সকলোকে, আপোনালোককো লগতে চৰকাৰখনক, জিলা প্ৰশাসনক, যাতে কামখিনি সুচাৰুৰূপে হয়, আপুনি কৈছে দীঘলীয়া কাম, আৰু আপোনাৰ বৰ ডাঙৰ টীম নহয়, এটা সৰু টীমে আপোনালোকে কাম কৰি আছে, গতিকে

0: আপোনালোকৰো স্বাস্থ্যৰ আপোনালোকে বুজ ল'ব সেই অঞ্চলবিলাকত, তাৰে কামনা কৰি পাছত যদি এনেকুৱা আলোচনা হয় নিশ্চয় আমি যোগাযোগ কৰিম আপোনাৰ। এইখিনি জানি ভাল লাগিলে।
1: আন্তৰিক ধন্যবাদ আপোনালোকৰ প্ৰচেষ্টাৰে, সকলোৱে আকাশবাণীৰ এই প্ৰচেষ্টাৰো শলাগ লৈছো, শ্ৰোতাসকলে উপলব্ধি কৰিব পাৰিব। আৰু যিসকলে ভাবিছে মোৰ সংগঠন নাই মই নোৱাৰিম নেকি, এভৰি ইণ্ডিভিজুৱেল প্ৰত্যেকগৰাকী ব্যক্তিয়ে এই মুহূৰ্তত সহযোগিতাৰ হাতখন আগবঢ়াব পাৰে, অন্তত এজন মানুহক সহায় কৰাও এইখিনি সময়ত বহুত গুৰুত্বপূৰ্ণ।
0: হয় নিশ্চয় ঠিক কথা কৈছে, আমি নিজে যি পাৰোঁ সেয়া কৰিলেও বহুতখিনি কামত আহিব, আপুনি এই কথাটো কৈছে হয় ব্যক্তিগতভাৱে। অশেষ ধন্যবাদ আপোনাক, আৰু পুনৰবাৰ আপোনালৈ আমি শুভেচ্ছা যাচিছোঁ। আৰু শ্ৰোতা, সেয়া আছিল অৰ্চনা বৰঠাকুৰ, এটি স্বেচ্ছাসেৱী সংগঠনৰ প্ৰমুখ। তেখেতে কেনেধৰণৰ কাম কৰি আছে আপোনালোকে নিশ্চয় শুনিলে তেখেতৰ মুখৰ পৰা। আৰু আদৰৰ শ্ৰোতা, আমি গীত এটি শুনাব খুজিছোঁ। আমি কৈছোঁ আন এটি আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংগঠন, তাৰ এগৰাকী সদস্য নয়নজ্যোতি ভূঞা, তেখেতো শিৱসাগৰত থাকি লৈছে, কাম কৰি আছে, আমি জানো, কথা পাতিছোঁ। তেখেতক আমি ফোনযোগে লৈ আনিবলৈ চেষ্টা কৰিম। গীত এটি শুনাইছোঁ।

আদৰৰ শ্ৰোতা, পুনৰ স্বাগতম জনাইছো আপোনালোকক আমাৰ আজিৰ এই প্ৰভাতী তৰংগ ৰেডিঅ'ত। গুৰুত্বপূৰ্ণ খণ্ড, বানপীড়িত অঞ্চলত পুনৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপন। আৰু ইতিমধ্যে আমি কৈছিলোঁ যে এটা আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংগঠনৰ এগৰাকী সক্ৰিয় কৰ্মী নয়নজ্যোতি ভূঞা সেই থানত কাম স্থায়ীত কাম কৰি আছে, এগৰাকী অসমৰ সাংবাদিক তেখেত। এই ক্ষেত্ৰত আপুনি প্ৰত্যক্ষভাৱে এই যি পৰিস্থিতি দেখিছে, এইবাৰ অভাৱনীয় পৰিস্থিতি হৈছে শিৱসাগৰ চৰাইদেউ জিলাত। এনেকুৱা বান হয়তো আগতে অসমৰ মানুহে দেখা নাই, এই ক্ষতি আপুনি দেখিছে, কাম কৰি আছে। কেনেধৰণৰ এতিয়া পুনৰ সংস্থাপনৰ কথাটো যদি কোৱা

0: আমি এইটো একচন এইটো এটা ইনিচিয়েটিভ লৈছো যে আমি অকমান ইয়াৰ যিটো বোকা যিখিনি আমি দেখাত পলস বুলি কৈছো,
1: কিন্তু
0: পলস নহয়, এইটো এটা sedimentation, এইটো এটা ডাষ্ট। যদি এইটো মিনাৰেলছৰ ডাষ্ট হয় তেতিয়া ইয়াত খেতি হোৱাত অসুবিধা হ'ব। মই ভাবো এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে এটা খুব ভাল ৰোল প্লে কৰিব পাৰে ইয়াতে, যে আমি আমি কিন্তু ব্যক্তিগত হয় বা অৰ্গেনাইজেচনেলি আমি সেই সেই বালিখিনি আনি টেষ্ট কৰাৰ ব্যৱস্থা কৰিছো। আমি সেইটো টেষ্ট কৰি পঠিয়াম এতিয়া গুৱাহাটীলৈ, কালেকশ্যন কৰিছো বিভিন্ন চেণ্টাৰৰ পৰা। দেখা যাওক কি হয়, যদি এইটো হয় খেতি বাতি যদি কৰিব পৰা এইটো ছেডিমেণ্টেশ্যন হয় তেতিয়া ঠিক আছে বাৰু, মানুহে সৰিয়হ কৰিব ইয়াৰ পিছতে, সেইধৰণে ৰিহেবিলিট কৰিব লাগিব মানুহখিনি। কোনোটো দীৰ্ঘকাললৈ ৰিলিফ দি থাকিব নোৱাৰিব, সেইটো নিয়মো নহয়। গতিকে ঘৰ আৰু খেতি মানে শেল্টাৰ আৰু ফুড ছিকিউৰিটি এই দুটা ইছ্যু কেন্দ্ৰতে বহুত ক্ৰিটিকেল হৈ আছে। আমি সেই পৰ্যায়লৈ মানুহবিলাক সোমাবই পৰা নাই এতিয়ালৈকে, আমি জাষ্ট ইমিডিয়েট ৰেছপন্সটোৱে চলি আছে। গতিকে ভাবিছো যে যদি হেৰি হয়, আমি যদি চবে অকল চাইণ্টিফিকেলি বস্তুটো এটা এপ্ৰোচ থাকে, তেতিয়াহ'লে ভাবো যে এইটো অকণমান সকলোৱে লগ লাগি কৰিব লগা কাম।
1: আপোনালোকৰ যিটো আন্তঃৰাষ্ট্ৰীয় সংস্থা যাৰ ফালৰ পৰা এই কামখিনি আপোনালোকে কৰি আছে, যে পোষ্ট ফ্লাড মিটিগেশ্যন এছেছমেণ্ট আপুনি কৰি আছে তাত, এই কথাখিনি, এই যিখিনি তথ্য মানে পাব, এতিয়া কৈছে যে সেই পলস বা সেই মাটিখিনি আপোনাৰ পৰীক্ষাৰ বাবে পঠিয়াব, তাক জিলা প্ৰশাসন বা চৰকাৰৰ সৈতে কেনেদৰে তাক ভাগ বতৰা, এই যিটো তথ্য আহিব সেই কেনেদৰে সহযোগ কৰিব, বা এতিয়ালৈকে জিলা প্ৰশাসনৰ সৈতে কেনেদৰে কাম কৰিছে আপোনাৰ সংস্থাটোৱে?
0: আমি আচলতে আমি আইএজিৰ মেম্বাৰ, ইণ্টাৰ এজেঞ্চি গ্ৰুপ, এটা এটা মানে এটা প্লেটফৰ্ম হয় মানে ডিজাষ্টাৰ মেনেজমেণ্টৰ ক্ষেত্ৰত, আৰু ইণ্টাৰ এজেঞ্চি গ্ৰুপটোৱে ASDMA আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট যিটো অথৰিটি আছে তেওঁলোকৰ লগত লগ লাগি কাম কৰে। আমি সেইদৰে গোটেই কথাটোৰ লগত আমি সংযুক্ত হৈ আছো। গতিকে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক আমি যি ধৰণে সহায় কৰিব লাগে য'ত পাৰে আমি ট্ৰাই কৰিছো কৰিবৰ কাৰণে, আৰু ASDMAৰ আমাৰ এজেঞ্চিৰ পৰা তাতে এজন মানুহ আছেই, ফুল টাইম বহি আছে গুৱাহাটী অফিচতে হওক, আৰু ডিষ্ট্ৰিক্ট লেভেলৰ যিটো ISG আছে তেওঁলোকেও আমাৰ কোঅৰ্ডিনেশ্যন ৰাখিছে লোকেল ডেপুটি কমিশনাৰৰ লগত, কি কৰিব লাগে তেখেতৰ লগত আমি কথা পাতি আছো, আৰু তেনেকে সদ্যহতে কমিউনিকেশ্যনটোৱে মেইন কথা এইবিলাক ক্ষেত্ৰত, কমিউনিকেশ্যনটো কেনেকে যাতে গেপ ৰৈ নাযায়, আৰু আমি সেইধৰণে কাম কৰিব চেষ্টা কৰিছো। আমাৰ একচন এইড ইণ্ডিয়া ব্ৰাঞ্চে ইয়াত সহযোগিতা আগবঢ়াইছে, যিহেতু একচন এইডৰ এটা পুৰণা অনুষ্ঠান, প্ৰায় 55 ইয়াৰ্ছৰ এটা ডিজাষ্টাৰ ৰেছপন্সত আমাৰ এক্সপিৰিয়েঞ্চ আছিলে, আৰু সেইধৰণৰ আমি কিছুমান টুলছ ইউজ কৰিছো যে কি কৰিব পাৰি এই ধৰণৰ ফ্লাডৰ ক্ষেত্ৰত কি হ'ব পাৰে। আমি কিছুমান কমিউনিটি ৱাইজ মোষ্ট মাৰ্জিনেলাইজ গ্ৰুপবিলাক কি আছে ইয়াত আমি আমি চাবলৈ চেষ্টা কৰিছো, যে টি ট্ৰাইব আছে ইয়াতে কিছুমান অৰ্গেনাইজ কিছৰী কিছুমান কমিউনিটি মোষ্ট মাৰ্জিনেলাইজ, তেওঁলোক নদীত দিখৌ নদীৰ পাৰতে থাকে, জিঅ'গ্ৰাফিকেলি লোকেট কৰা মাইগ্ৰেশ্যন কিছৰী কি কয় শিমলুগুৰিৰ পৰা একেবাৰে সোণাৰীলৈ এই অঞ্চলটো, লাকুৱাৰ অঞ্চলটো বেছি এফেক্টেড, এইখিনি গোটেই এক্সট্ৰিট টাইপ বুলি কয় যাক, কয় যিয়ে বাগানত কাম কৰা শেষ কৰি আহি অলপ ছেটল কৰে কিছুমান জেগাত, তেওঁলোক এফেক্টেড হৈছে, তেওঁলোক অকমান অলপ লো লেন এৰিয়াটো থাকে। গতিকে কালিও আমি কথা পাতিছো মানুহখিনিৰ লগত, তেওঁলোকে যদিও টি ট্ৰাইব তেওঁলোকে বেলেগ বেলেগ কাম কৰে, কোনোবাই ড্ৰাইভাৰ কৰে, কোনোবাই ডমেষ্টিক ৱৰ্কাৰ, এনেকুৱা ধৰণৰ ইচ্যু আছে, তেওঁলোক মোষ্ট মাৰ্জিনেলাইজ, কিন্তু তেওঁলোকে হাজিৰা আজি পোৱা নাই 10 দিন, সেইটো তেওঁলোকৰ কাৰণে ক্ৰাইচিছ হৈছে। গতিকে এইধৰণে কেনেকে গভৰ্ণমেণ্টে কেনেকে আগবাঢ়ি আহে, চিভিল ছচাইটি কেনেকে আগবাঢ়ি আহে, এটা কথা ঠিক আছে সীমান্ত, এইবাৰ এটা কথা স্পষ্ট হৈছে যে আমি অকমান ইমোশ্যনেল হৈছো, আৰু আমাৰ ছচাইটিখন যে কিছু পৰিমাণে হ'লে এটা ভাইব্ৰেঞ্চি আছে, কাৰণ ভাইব্ৰেণ্ট ছচাইটি, সেইটো কথা স্পষ্ট হৈছে,
1: এটা পজিটিভ ছাইড, এই ধৰক দুৰ্যোগৰ মাজৰ এটা যদি চাবলৈ এটা ধনাত্মক দিশ, সেইটো যিটো কথা কৈছে আপুনি, হয়, এজ এ চচাইটি, এজ এ কমিউনিটি, আমি যিটো অসমীয়া এটা গোটেইখিনি লগ লৈ কাম কৰাৰ এটা মানসিকতা,
0: ক্ৰিয়া
1: হৈছো একেলগে, হয় হয়, অতি
0: এবাৰ এটা ভাইব্ৰেন্সিটো এটা খুব ডাঙৰ কথা কৈছে, হ'ব লাহে লাহে, মই ভাবিছো যে আশাবাদী যে লাহে লাহে সব ছেটল হ'ব, কেৱল মই এটাই সংশয় যে ছেকেণ্ড হিটটো যদি আহি যায় কিন্তু অকমান দিগদাৰ হ'ব, তাৰ কাৰণে আমি
1: দীৰ্ঘকালীন এটা অভিজ্ঞতা আছে সাংবাদিকতাৰ, আমি সেইটো কথা জানো, গতিকে আমি এটা অনুমান আপুনি কৰিছে বা তেনেধৰণৰ পৰিস্থিতি আপুনি দেখিবলৈ পাইছে। এতিয়া আপুনি কৈছে ধৰক পুনৰ সংস্থাপন বা খেতি এই দুটা দিশ, খাদ্য ফুড ছিকিউৰিটি কথাটো অতি অকণমান ব্যাপক বা দীঘলীয়া এটা প্ৰক্ৰিয়া হ'ব, ইমিডিয়েট কি প্ৰয়োজন আছে, এতিয়া যে কয় ইমিডিয়েট আমাৰ এটা কৰিবলগীয়া আছে, তেতিয়া কি কৰিবলগীয়া আছে?
0: ইমিডিয়েট আমি ডাঙৰ ৰিকনষ্ট্ৰাকশ্যনৰ ফালে

0: পৰা হোৱা নাই, তাৰ কাৰণে ফাণ্ড এলোকেশ্যন কথা থাকিব। কিন্তু কিছুমান কালিও মই দেখিছো যে লাকৰ ফালে বা আপোনাৰ ভিতৰৰ দুই এখন গাঁৱত কিছু সৰু সৰু কথাৰ কাৰণে তেওঁ ঘৰখনে যাব পৰা নাই, যেনে দলংখন ভাঙি গল, সৰু দলং এখন আছিলে ভাঙি গল, এতিয়া বাঁহৰ হলেও সেই দলং কেইখন কৰি দিব লাগে। চৰকাৰে হয়তো পঞ্চায়ত লেভেলত সেই ইণ্টাৰভেনশ্যন আনিব পাৰে, এক নম্বৰ। এইটো কৰাৰ কাৰণে গভৰ্ণমেণ্টৰ বৰ সুন্দৰ প্ৰভিজন আছে, যিটো আগতে আমি এম জি এন ৰেগা বুলি কৈছিলো, আজিকালি ডিবিজি ৰামজি বুলি কওঁ আমি সেইটো প্ৰজেক্টক। তাৰে লগত সেই মানুহখিনিয়ে যদি ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টে যদি মানুহক যদি কানেক্ট কৰে যে বিবি ৰামজীৰ লগত তেওঁলোকে ৱেষ্টটো পালে পাৰ ডে, আৰু ঘৰৰ যি গাঁওখনৰ বা চুবুৰীটো যিবিলাক সৰু সৰু মেৰামতিৰ কাম, ধৰক বাঁহৰ দলংখনৰ কাৰণে যাব নোৱাৰে আৰু দহ দিন নালাগে, তেওঁলোকৰ গোটেই ভাৰ্নেবিলিটিটো বাঢ়ি যাব, বাচ্চাবিলাকৰ বেছি অসুখ বিসুখ হ'ব, গতিকে সেইটো কৰি দিব লাগে। এক নম্বৰ, সৰু সৰু ৰিকনষ্ট্ৰাকশ্যন বিলাক, সৰু সৰু সৰু কনষ্ট্ৰাকশ্যনৰ কামবিলাক কৰি দিব লাগে, আৰু শিশু আৰু যিখিনি টিনেজ তেওঁলোকৰ স্বাস্থ্যৰ যত্নটো বেছিকেলি তেওঁলোকেতো খুব বেছি ভাৰ্নেবল।
1: মহিলাখিনি
0: আছে, চাব লাগে, আৰু যিহেতু চাৰিওফালে গোন্ধ এটা ওলাই আছে, জীৱ জন্তু মৰিছে, সেইবিলাকৰ কাৰণে এইটো কৰিব লাগে। তিনি নম্বৰ আৰু এটা কথা আছে, যিটো হাৰত মানুহে ৰিলিফৰ নামৰ ভিতৰলৈ প্লাষ্টিক লৈ গৈছে, মই পৰহি মিটিঙতো কৈছো, বিভিন্ন মানে প্লেটফৰ্মতে কথাটো চেষ্টা কৰিছো, যে প্লাষ্টিক খিনি কেনেকে প্ৰথম আমি ডিছকাৰেজ কৰিব লাগে অকমান, যে প্লাষ্টিক যিমান পাৰি কম আনক। আৰু খানাটোতো আনিবই লাগিব, চাউল দালিৰ ক্ষেত্ৰত বস্তা বা প্লাষ্টিক আহিবই, বা পানী বটলবিলাক আহিব, এইবিলাক কেনেকে ছেগ্ৰিগেট কৰি এটা জেগাত লক কৰি পঞ্চায়তে ৰোল প্লে কৰিব পাৰে, আৰু সেইটো ইয়াৰ পৰা উলিয়াই দিব লাগে। কাৰণ ভাল এটা এনভাইৰনমেণ্টেল মানে এটা খুব ভাল পৰিৱেশৰ ঠাই এটা আমি প্লাষ্টিকেৰে কিন্তু আৰু নষ্ট কৰিব ওলাইছো। আৰু তিনি নম্বৰ কথা, যেতিয়া যিহেতু এই এৰিয়াবিলাকত গ্ৰীণ গ্ৰাছটো এতিয়া হোৱা নাই, যিখিনি গৰু ম'হ আছে তাতে, ছাগলী আছে, সেইবিলাকে প্লাষ্টিক খাব, য'ত ত'ত পৰি থকা প্লাষ্টিক বিলাক খালে সেইবিলাক আৰু সেই যিখিনি বাচিছে সেইখিনিও মৰিব, তাৰমানে সেইটোৱে সংশয় হৈছে। গতিকে ইমিডিয়েটলি প্লাষ্টিক খিনি আঁতৰাব লাগে, ৰিলিফ অনা মানুহক প্লাষ্টিকটো ডিছকাৰেজ কৰিব লাগে, যিসকলে আনিছে তেওঁলোকে লগত যাতে বটল কিটা বা কিবা কিবি যিখিনি পাৰি লৈ যাব লাগে, ইয়াৰ পৰা ইয়াত ৰাখি থব নালাগে।
1: অশেষ ধন্যবাদ নৰঞ্জিত ভূঞা, বেছি সময় নলওঁ, আপোনাৰ কাম কৰি আছে, এইকেইদিন ব্যস্ত আছে, গতিকে এইখিনি জনোৱাৰ বাবে ধন্যবাদ, আৰু আপোনাৰ শুভকামনা থাকিলে, শুভেচ্ছা থাকিলে, এনেদৰে সকলো লগ লৈ কাম কৰি নিশ্চয় আমাৰ ৰাইজখন বাচিব।
0: ধন্যবাদ,
1: অশেষ ধন্যবাদ। আৰু শ্ৰোতাহে আছিল নৰঞ্জিত ভূঞা, এগৰাকী জ্যেষ্ঠ সাংবাদিক, এই ৰাজ্যখনৰ লগতে তেখেত এটা স্বেচ্ছাসেৱী সংগঠন, আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংগঠনত কৰ্মৰত হৈ আছে বৰ্তমান সময়ত, আৰু এই মুহূৰ্তত শিৱসাগৰত কাম কৰি আছে। আৰু শ্ৰোতা গীতটি শুনাইছোঁ, তাৰপাছত আমাৰ চতুৰ্থগৰাকী যি আজি সমল ব্যক্তি বুলি কৈছোঁ, তেখেতক আমি ফোনযোগে লৈ আনো চেষ্টা কৰি, আনন্দ প্ৰকাশ কানু, তেখেতো এগৰাকী আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংগঠনৰ, যিটো সকলোৱে জানে সেই সংগঠনটোৰ তেখেত এগৰাকী সদস্য, এই ক্ষেত্ৰখনত বহু বছৰ ধৰি কাম কৰি আছে, ডিজাষ্টাৰৰ সৈতে তেখেত বহুত বছৰ ধৰি কাম কৰি আছে, তেখেতৰ মত জানিবলৈ আমি চেষ্টা কৰিম। শুনি থাকিব প্ৰভাতী তৰংগৰ এটি গুৰুত্বপূৰ্ণ খণ্ড, বান পীড়িত অঞ্চলত পুনৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপন।

0: আৰু শ্ৰোতা পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ প্ৰভাতী তৰংগৰ এতিয়া গুৰুত্বপূৰ্ণ খণ্ডৰ। ইতিমধ্যে আমি ঘোষণা কৰিছোঁ যে আমাৰ সৈতে ফোনযোগে সংযোগ হৈছে আনহাতে আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংগঠনৰ এগৰাকী অতি সক্ৰিয় সদস্য আনন্দ প্ৰকাশ কানু ডাঙৰীয়া, আৰু তেখেতৰ এই ডিজাষ্টাৰ যে ৰিস্ক মেনেজমেণ্ট তাৰ সৈতে অতি জড়িত, কেইবা বছৰ ধৰি কাম কৰি আছে। আপোনাক আজি আমাৰ এই অনুষ্ঠানত স্বাগতম জনাইছোঁ কানু ডাঙৰীয়া। কেনেধৰণৰ তাত আপোনালোকে সমস্যাৰ সন্মুখীন হৈছে বা কি ধৰণৰ পৰিস্থিতি দেখিছে, কেনেদৰে মোকাবিলাৰ যিবিলাক কৰাৰ কাম চলি আছে, অকণমান আমাৰ শ্ৰোতাৰ কেইটাৰ্থে জনাওকচোন।
1: ধন্যবাদ সীমান্তদা মোক যুক্ত কৰিবৰ কাৰণে। ইতিমধ্যে সকলোৱে আমাৰ শিৱসাগৰ বা চৰাইদেউৰ পৰা যিখিনি ভিজুৱেলছ আহিছে সকলোৱে দেখিছে, আৰু বিশেষকে আমাৰ অসমৰ বাহিৰৰ সকলোৱে দেখিছে যে এইবাৰ বানপানীটো প্ৰত্যেক বছৰৰ নিচিনা বানপানী নহয়। মোৰ নিজৰে অভিজ্ঞতা, যোৱা 15-20 বছৰত ভাৰত বা ভাৰতৰ বাহিৰত বিভিন্ন ঠাইত বানপানী বা তেনেধৰণৰ দুৰ্যোগত যোৱাৰ, কিন্তু এনেধৰণৰ ডিভাষ্টেশ্যন মই নিজেও দেখি পোৱা নাই। এণ্ড ডেফিনেটলি এইটো এটা খুব এটা ডাঙৰ দুৰ্যোগ আমি মোকাবিলা কৰি আছো সকলোৱে মিলি, জিলা প্ৰশাসন, অসম চৰকাৰ, আমাৰ যিমান কেইটা অসমৰ লোকেল শিৱসাগৰৰ যিবিলাক আমাৰ নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন আছে, বিভিন্ন জিলাৰ পৰা অহা মানুহ, সকলোৱে মিলি এটা খুব ডাঙৰ দুৰ্যোগৰ মোকাবিলা কৰি আছো। এইটো আজি যিটো পৰিস্থিতি আছে, এই পৰিস্থিতি মোকাবিলা কৰিবৰ কাৰণে এই যুঁজটো চলি থাকিব, আৰু গভৰ্ণমেণ্টৰ ফালৰ পৰা গোটেইখিনি প্ৰচেষ্টা চলাই যোৱা হৈছে, আৰু প্ৰয়োজন হয় যে আমি একত্ৰিতভাৱে কেনেকে কোঅৰ্ডিনেটেড এটা একচন ফ্ৰম ৰেছপঞ্চ টু ৰিকভাৰীলৈ লৈ যাব পাৰোঁ, তাৰ কাৰণে প্ৰচেষ্টা চলি আছে। আমি ইতিমধ্যে দেখা পাইছোঁ যে ফ্ৰম আ ইমিডিয়েট ৰিলিফ পইণ্ট অফ ভিউ, গভৰ্ণমেণ্টৰ ফালৰ পৰা হওক, নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন বিলাকৰ ফালৰ পৰা হওক, ইভেন মানুহে এজ ইণ্ডিভিজুৱেলছ, এজ গ্ৰুপ তেখেতলোকে থিয় দিছে, সকাহ পাইছে মানুহ আমাৰ ইয়াত যিবিলাকে এফেক্টেড হৈছে। কিন্তু তাৰ ভিতৰতো এতিয়া বহুত নীডছ, বহুতখিনি কাম কৰিবলগীয়া আছে যিখিনি আমি একেলগে মিলি কৰিব লাগিব।
0: হয়, এতিয়া যিটো সংস্থাৰ সৈতে আপুনি জড়িত হৈছে, বিশেষকৈ সেইটো ধৰক শিশু আৰু মহিলাৰ সৈতে জড়িত হৈ থাকে, তেওঁলোকৰ স্বাস্থ্যৰ কথাটো জড়িত হৈ থাকে, আপোনাৰ কাম কৰি থাকে, আৰু বানপীড়িত যেতিয়া বানপীড়িত অঞ্চলত শিশু আৰু মহিলাসকল আটাইতকৈ ভালনেৰেবল হয়, তেওঁলোক আক্ৰান্ত হয় অতি সোনকালে, গতিকে এই বিষয়ে কেনেধৰণৰ তেওঁলোকৰ স্বাস্থ্যৰ দিশটো বা যিটো হাইজিনৰ কথাটো আছে সেই কেম্পসমূহত বা বান য'ত আক্ৰান্ত অঞ্চল আছে তাত কেনেদৰে আপোনালোকৰ সংস্থাটোৱে কাম কৰি আছে হাইজিন মেইনটেইন কৰাত আৰু শিশু আৰু মহিলাৰ স্বাস্থ্যৰ ৰক্ষাৰ ক্ষেত্ৰত?
1: মই যিহেতু ইউনাইটেড নেশ্যনছ চিলড্ৰেন ফাণ্ডৰ লগত যুক্ত আছো, আমাৰ এটা দীঘল এটা প্ৰগ্ৰামিং আছে উইথ আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি। বানপানী অহাৰ আগতে আমি বহুতখিনি কাম ছাপোৰ্ট কৰোঁ উইথ আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি, মেইনলি টেকনিকেল ইন নেচাৰ, যাৰ কাৰণে বহুতখিনি আমাৰ ধৰক গাইডলাইন বা এছঅপি পইণ্ট অফ ভিউৰ পৰা বা কেপাচিটি পইণ্ট অফ ভিউৰ পৰা বহুতখিনি কাম আগতীয়াকে হৈছিল, যাৰ পৰিণতি হিচাপে আমি দেখা পাইছো যে কেম্পবিলাকত এটা শিশু অমলা ঘৰ বা চাইল্ড ফ্ৰেণ্ডলি স্পেচ ক্ৰিয়েট কৰিছে আমাৰ WCD এডুকেশ্যন ডিপাৰ্টমেণ্টে মিলি। তাৰ লগতে কেম্পবিলাকত আমাৰ এটা গাইডলাইন আছে যিটো গভৰ্ণমেণ্টে নটিফাই কৰা, এচিয়ৰ মিনিমাম ফেচিলিটিজ এণ্ড ছাৰ্ভিচেছ, তাৰ মতে বিভিন্ন ধৰণৰ প্ৰচেষ্টা চলাই যোৱা হৈছে। শিশু অমলা ঘৰটো এনেকুৱা এটা ব্যৱস্থা য'ত কেম্পত থকা সকলো শিশুক একত্ৰিত কৰি তেওঁলোকৰ এজ হিচাপত, কিন্তু তেওঁলোকে যোনটো লেভেলত পৰে, 3-6 হয় বা 6-11 হলে তেওঁলোকে এডুকেশ্যনৰ গ্ৰুপ হিচাপত তেওঁলোকক এংগেজ কৰা হয়। তাত বিভিন্ন ধৰণৰ প্ৰথমত খেল ধেমালি, লাহে লাহে খেল ধেমালিৰ পৰা নন ফৰ্মেল এডুকেশ্যন, তাৰ পৰা লাহে লাহে ফৰ্মেল এডুকেশ্যন ছাপৰ্টৰ ব্যৱস্থা দিয়া, তাতে যদি VHSND বা বিভিন্ন ধৰণৰ হাইজিন তেনেকুৱা ধৰণৰ আলোচনা কৰা, VHSND যিখিনি এক্টিভিটি তাত এইখিনি কৰা। তাৰ লগতে আমি তাত এটা বস্তু আমাৰ অসমত খুব বেছি ইউনিক, এইটো হ'ল প্ৰত্যেকটো শিশু অমলা ঘৰত এটা ব্ৰেষ্ট ফিডিং স্পেচ ছেপাৰেটলি ক্ৰিয়েট কৰা হয়। তাত আঙনোৱাৰী কৰ্মী, ANM, আশা বাইদেউসকলে মিলি যিখিনি আমাৰ লেক্টেটিং মাদাৰ্ছ আছে তেওঁলোকক এনকাৰেজ কৰে, চ' দেট ইফ দে আৰ ইন আ ক্ৰাউডেড স্পেচ, তেওঁলোকৰ কিবাকে শিশুসকলৰ যিটো মাতৃদুগ্ধ পান কৰাৰ যিটো প্ৰৱণতা সেইটো কম।

0: না যায়, তার কারণে একটা ফেসিলিটেটিভ এনভায়রনমেন্ট থাকে। বিভিন্ন ধরনের আইসি বা এসবিসি মেটেরিয়াল জড়িয়তে আমাৰ মানুহসকলৰ ইমান ডিফিকাল্ট সময়ৰ মাজতো যেন বিশেষ ব্যৱস্থাখিনি, যেনেকে খোৱা পানী কেনেকে বিশুদ্ধকে খাব, থকাৰ সময়ত কেম্পৰ হাইজিনৰ শ্বিডিউলটো কি হ'ব, কেনেকে থাকিব লাগিব। আমি যদি বেছি দিনৰ পৰা আছো, যেতিয়া 10 দিন এতিয়া হৈ গ'ল বহুতকেইটা কেম্পত, তাত এটা অৰ্গেনাইজ চিষ্টেম আমি কেনেকে ক্ৰিয়েট কৰিব পাৰো চ' দেট তাত কোনো ধৰণৰ বিপদ আপদ বা বেমাৰৰ প্ৰাদুৰ্ভাৱ নহয়, এইখিনিৰ ওপৰত কাম কৰা হৈছে। আমি ইয়াত 3টা ডিষ্ট্ৰিক্টত আমাৰ 6-7 জনকে টীম আছে। আমি কেম্পে কেম্পে গৈ আছো, গৈ পেলাই যিখিনি আমাৰ এছিয়ৰ্ড মিনিমাম ফেচিলিটি গাইডলাইন মতে যিখিনি হ'ব লাগে তাৰ মতে আমি এটা এনালিচিছ কৰি পেলাই কেম্পৰ ছাৰ্ভিচ ইম্প্ৰুভমেণ্ট প্লেন বনাবৰ কাৰণে এডমিনিষ্ট্ৰেশ্যনক সহায় কৰি আছো। লগতে আমি এইটো এটা ব্যৱস্থা গ্ৰহণ কৰিছো যে আমি কেনেকে সকলো NGO যিবিলাক কাম কৰি আছে তেওঁলোকৰ মাজত এটা সমন্বয় স্থাপিত কৰি আমি ৰাজ্য মানে যিটো জিলা প্ৰশাসনৰ লগত এটা কোঅৰ্ডিনেটেড একচনৰ এটা পাথৱে আমি ক্ৰিয়েট কৰিব পাৰো, তাৰ ওপৰতো আমি কাম কৰি আছো। এইখিনি আমি জিলা প্ৰশাসনৰ লগত বহি জিলা প্ৰশাসনৰ থ্ৰুতে যিবিলাক বিভিন্ন বিভাগ আছে যিবিলাক শিশুৰ কাৰণে কাম কৰে তেওঁলোকৰ লগত মিলি কৰি আছো কামখিনি।
1: হয়, কানু ডাঙৰীয়া, আপুনি এটা কথা উল্লেখ কৰিছে যে প্ৰধানকৈ অংগনবাদী কেন্দ্ৰ বা যিবিলাক আপোনাৰ প্ৰাইমাৰী স্কুল আছে সেই ঠাইবিলাকত আপোনালোকে ফ'কাছ কৰিছে, কিয়নো সেই ঠাইবিলাক পলসে বালিয়ে পুতি পেলাইছে, গতিকে তাত কেনেদৰেনো আপুনি কৈছে খোৱা পানীৰ কথাটো, যোগান ধৰাৰ কথা, এই দিশত কেনেধৰণৰ ব্যৱস্থা লৈছে এই তাৎক্ষণিকভাৱে ইমিডিয়েট কি কি ব্যৱস্থা লৈছে এইবিলাক অংগনবাদী কেন্দ্ৰ, স্কুল, ছাৰ প্ৰেমাইছেছ চাফা কৰাৰ পৰা হাইজিন মেইনটেইন কৰালৈকে?
0: হয়, আমি দেখা পাইছো ইতিমধ্যে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ফ্ৰম ডে ওৱান তেখেতে বাৰে বাৰে এম্ফেচাইজ কৰি আছে, তেখেতৰ প্ৰত্যেকটো নিৰ্দেশনাত শিশু এটা চেণ্টাৰ বা কেন্দ্ৰবিন্দু হিচাপত আমি দেখা পাইছো। প্ৰথমৰ পৰাই এইখিনি ভাৱনা চিন্তা আছিলে যে আমাৰ শিশুসকলৰ যিটো নৰ্মেল, বেক টু নৰ্মেল লাইফত আনিবৰ কাৰণে যিটো অৱদান আছে আংগনবাড়ী কেন্দ্ৰ বা স্কুলৰ, তাক আমি কেনেকে প্ৰায়ৰিটাইজ কৰিব পাৰোঁ, যাৰ ফলত আমি আজি দেখা পাইছো যে খুব প্ৰায়ৰিটি হিচাপত স্কুলবিলাকক, আংগনবাড়ীবিলাকক ডিচিল্ড কৰা মানে বেক টু নৰ্মেল কৰিবৰ কাৰণে এটা প্ৰচেষ্টা চলি আছে। তাৰ কাৰণে SOP ৰেডি কৰা হৈছে যে এটা হাইজিন পদ্ধতি অৱলম্বন কৰি পেলাই কেনেকে আমি বেক টু নৰ্মেল হৈ স্কুলত আহিব পাৰিম, এইটো প্ৰচেষ্টা চলি আছে। যুদ্ধকালীন তৎপৰতাৰে এডমিনিষ্ট্ৰেশ্যন বা বিভাগখিনিয়ে প্ৰচেষ্টা চলাই আছে, বিভিন্ন বেচৰকাৰী সংগঠনো তেওঁলোকে এইটো কাৰ্যসূচী আমি দেখিছো যে সহায়তা আগবঢ়াই দিছে। আৰু এইখিনি যিহেতু মানে এটা, মই যেনেকে কলো, এইটো এটা আনপ্ৰেচিডেণ্টেড ডিজাষ্টাৰ আছিল, স্কেলটো বহুত হিউজ, হয়তো আমাৰ অলপ সময় লাগিব, কিন্তু আমি প্ৰচেষ্টা চলাই যাব লাগিব যিমান সোনকালে পাৰো শিশুসকল যিমান সোনকালে এইবিলাক গতিবিধিৰ লগত, আমাৰ আংগনবাড়ী কেন্দ্ৰই হওক বা স্কুলৰ লগত হওক, যুক্ত হ'ব, ইমানে তেওঁলোকে লাহে লাহে চাইক'চ'চিয়েলি নৰ্মেলি কানেক্ট কৰিব পাৰিব। যিমান দিন আমি তেওঁলোকে আঁতৰাই থাকিব এনেকুৱা ধৰণৰ পৰিস্থিতিত, কেম্পৰ নিচিনা পৰিস্থিতিত, ডিভাষ্টেশ্যনৰ মাজতে যদি তেওঁলোকৰ চিন্তাধাৰা থাকে, সেইটো তেওঁলোকৰ কাৰণে খুব মানে এটা দীৰ্ঘকালীন এটা হেৰি হ'ব পাৰে। তাৰ কাৰণে চৰকাৰে, আমাৰ ডিষ্ট্ৰিক্ট জিলা প্ৰশাসনে আৰু সকলোৱে মিলি এটা বহুত মানে এইটো বস্তু সবতকৈ বেছি ভাল লগা যে ইমান ডিভাষ্টেশ্যন হোৱাৰ পিছতো আমি শিশুসকলক এটা কেন্দ্ৰ হিচাপত ৰাখিছো, মানে এজ গভৰ্ণমেণ্ট, এজ পিপল, যাৰ কাৰণে আমি দেখিছো যে বিভিন্নখিনি ব্যৱস্থা এতিয়া হৈ আছে। গভৰ্ণমেণ্টে ওৱান বাই ওৱানকে বিভিন্ন ধৰণৰ প্ৰচেষ্টা, আমাৰ টেক্সট বুকে হওক বা বিভিন্ন ধৰণৰ ইউনিফৰ্ম যোগান দিয়া বা কেছ এচিষ্টেণ্ট দিয়া বা স্কুল বেক টু নৰ্মেল কৰা যিবিলাক প্ৰচেষ্টা চলি আছে, এইটো চলি থাকিব, সময় লাগিব, কিন্তু আমি এইটো ভাবিব লাগিব যে আমি যেতিয়া এতিয়া অলপ আপুনি যেনেকে কৈছে ৰিকভাৰীটো এটা প্ৰচেছ হয়, প্ৰচেছটোত আমি ভাবিব লাগিব যে কেনেকে আমি এই বস্তুটো মনত ৰাখি, যিটো ইম্পেক্ট মনত ৰাখি পেলাই আমি আকৌ নৰ্মেল গতিবিধিলে আগবাঢ়ি যাওঁ। যিবিলাক স্পেচিয়েল নীড ওলাই আহিব শিশুসকলৰ, যিটো অভিজ্ঞতা তেওঁলোকে এতিয়া ইতিমধ্যে কৰি গৈছে, তেওঁলোকক কেনেকে আমি বিশেষকে ছাপৰ্ট দিব পাৰোঁ এইকেইটা ডিষ্ট্ৰিক্টত যিকেইটা বহুত বেছি এফেক্টেড হৈছে, এইটো চাব লাগিব থ্ৰু স্কুল, থ্ৰু আংগনবাড়ী চেণ্টাৰ, চ' দেট তেওঁলোকৰ এই যে অভিজ্ঞতাটো, এই এক্সপিৰিয়েঞ্চটো লং টাৰ্ম কিবা এটা ফুটপ্ৰিণ্ট ক্ৰিয়েট নকৰে।
1: হয় হয়, আৰু আমি আপোনাৰ পৰা যিটো জানিছোঁ যে এনেকুৱা ধৰণৰ পৰিস্থিতিত সকলোৱে লগ লৈ কাম কৰি আছে সেই অঞ্চলত, আপোনাৰ দীঘলীয়া অভিজ্ঞতা আছে, তো এনেকুৱা ধৰণৰ এতিয়া যে পুনৰ সংস্থাপন, যিটো ৰেষ্টৰেশ্যন এণ্ড ৰিহেবিলিটেশ্যন, ৰেষ্টৰেশ্যন পাৰ্টটো বাৰু অকণমান হৈ গ'ল, কিন্তু ৰিহেবিলিটেশ্যনৰ কথাটো ডাঙৰ চিন্তাৰ কাৰণ হৈছে। আপুনিতো তেনেকুৱা কৈছে দেশৰ বিভিন্ন ঠাইতো দেখিছে, এইবাৰ অকণমান বেলেগ অসমৰ যিটো ডিভাষ্টেশ্যন হৈছে, গতিকে ধৰক কিমানমান সময়ৰ প্ৰয়োজন হ'ব বা কিমান কষ্ট কৰিব লাগিব এই ক্ষেত্ৰত কিবা আপোনাৰ এছেছমেণ্ট কৰিছে নেকি বাৰু?
0: এতিয়া আমাৰ জেনেৰেলি এনেকে পৰ্যায়ত এটা প্ৰচেষ্টা হাতত লোৱা হয় যিটো পষ্ট ডিজাষ্টাৰ

0: আমি যেতিয়া এইটোক ৰিবিল্ড কৰিম, ইন হোৱাট মেনাৰ উই শুড ৰিবিল্ড সো দেট অহা বানপানী যদি এনেকুৱা হয় ইট ইজ লেছ এফেক্টেড। আৰু এই প্ৰিন্সিপলটো কৰিবৰ কাৰণে মই ভাবোঁ যে এইটোত অলপ সময়ৰ প্ৰয়োজন হ'ব। আমি যিমানকেইটা ডাঙৰ দুৰ্যোগৰ অভিজ্ঞতা দেখিছো যিবিলাকত যিমান বেছি ইম্পেক্ট পৰিছে সেইবিলাক ৰিবিল্ড কৰোঁতে হয়তো অলপ সময় লাগিব, বাট এই সময়টো এতিয়া নিৰ্ধাৰণ কৰাটো বহুত ডিফিকাল্ট। ইট উইল বি এচাৰ্টেইন অনলি আফটাৰ দ্য পষ্ট ডিজাষ্টাৰ নিড এছেছমেণ্ট ইজ ডান। সেইটো হোৱাৰ পিছত আমি ইণ্ডিভিজুৱেল প্লেন পাব পাৰিম ফৰ স্পেচিফিক ডিপাৰ্টমেণ্টছ যে কেনেকে কি উপায়ত কি ষ্ট্ৰেটেজি অৱলম্বন কৰি অভাৰঅল ৰিকভাৰী ৰিকনষ্ট্ৰাকশ্যনটো হ'ব। বা তাত মই যেনেকৈ কৈ গ'লো যে সবতকৈ ইম্পৰ্টেণ্ট বস্তু যে ৰাচ কৰিব প্ৰয়োজন নাই, আমি ভাবিব লাগিব যে আমি বিল্ড বেক বেটাৰটো কেনেকৈ ইণ্টিগ্ৰেট কৰোঁ। কাৰণ এইটো এটা ন ডাউট এইটো এটা ডাঙৰ দুৰ্যোগ হৈছে, বাট এভৰি ডিজাষ্টাৰ অলছ' ব্ৰিংছ অপৰচুনিটি যে আমি মানে অতীতত হোৱা ভুলবিলাক কেনেকে আমি কালেক্ট কৰিব পাৰিম, বা অতীতত থকা যিবিলাক স্পৰ্শকাতৰতা আছিল এইবিলাক আমি কেনেকে কালেক্ট কৰি পেলাই এটা ভাল এটা ভৱিষ্যত আমি নিৰ্মাণ কৰিব পাৰিম। এই ৰিকনষ্ট্ৰাকশ্যন বা ৰিহেবিলিটেশ্যন প্ৰচেছত সেই বস্তুটো আমি মনত ৰাখি পেলাইহে আগবাঢ়িব লাগিব।
1: অশেষ ধন্যবাদ আনন্দ প্ৰকাশ কানু ডাঙৰীয়া, আপুনি ব্যস্ত আছে, কাম কৰি আছে, আপোনাৰ এইখিনি কথাই নিশ্চয় আমাক অন্তত তাত পৰিস্থিতি বুজাত সহায় কৰিছে আৰু হয়তো সকলো মিলি কাম কৰাত সহায় কৰিব। বিভিন্ন এজেঞ্চি মিলি কাম কৰে যেনেদৰে কৰি আছে বৰ্তমানে চৰকাৰ, জিলা প্ৰশাসন, বিভিন্ন স্বেচ্ছাসেৱী সংগঠন বা দল সংগঠন বা ব্যক্তিগত প্ৰচেষ্টাটো কাম চলি আছে। আপোনালোকক শুভেচ্ছা জাচিছোঁ, ইমান কষ্ট কৰি কাম কৰি আছে, এনেদৰে নিজৰ কৰ্মৰে সকলোকে অনুপ্ৰাণিত কৰি থাকিব। অশেষ ধন্যবাদ আমাৰ অনুষ্ঠানত ভাগ লোৱাৰ বাবে কানু ডাঙৰীয়া।
0: ধন্যবাদ সীমান্ত ধৰ্মন্ত।
1: আৰু শ্ৰোতা, সেয়া আছিল আনন্দ প্ৰকাশ কানু ডাঙৰীয়া, এটা আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংগঠন যিমান তেখেতে কৈছে তাৰ এগৰাকী অতি সক্ৰিয় কৰ্মী, তাত লাগি আছে ইমান দিন ধৰি, তেখেতক আমি অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু শ্ৰোতা, নিৰ্ধাৰিত সময় আমাৰ ইতিমধ্যে শেষ হৈছে, এটি গীতেৰে সামৰিছোঁ, দিয়া মোক দিয়া ঘূৰাই দিয়া এনেকুৱা ধৰণৰ এটি গীত, হয়তো এই প্ৰসংগৰ সৈতে আমাৰ মিলি থাকিব। জুবিন গাৰ্গৰ কণ্ঠত আৰু ভৱেন্দ্ৰনাথ শইকীয়া চাৰি লিখা এটি সুন্দৰ গীতেৰে বিদায় ল'ব খুজিছোঁ, কিন্তু বিদায় লোৱাৰ আগতে ধন্যবাদ জ্ঞাপন কৰিব লাগিব ডিম্পুল বুঢ়াগোহাঁই, এই অনুষ্ঠান পোনপটীয়াকৈ লাইভ কৰিছে, যদিও আজি নেটৱৰ্কৰ অকণমান অসুবিধা হৈছে, তাৰ মাজত তেখেতে এইখিনি কৰিছে। লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ অনামিকা বৰদলৈ বৰুৱা আৰু জ্যোতি হাজৰিকা, আমাৰ ঘোষিকা, এই অনুষ্ঠান চলোৱাত সহায় কৰাৰ বাবে, গীতসমূহ তেখেতসকলে নিৰ্বাচন কৰি দিয়াৰ বাবে। এই গীতটিৰে আজি ইমানতে সকলো বন্যাক্ৰান্তৰ আমি আশু আৰোগ্য কামনা কৰিছোঁ, সোনকালে তেখেতসকলে নিজৰ ঘৰলৈ যাতে উভতি যাব পাৰে তাৰেই কামনা কৰিছোঁ, আৰু সকলোৱে পুনৰবাৰ আমাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ, আহক আমি সকলোৱে মিলি এইসকল লোকৰ সৈতে থিয় দিওঁ, যি পাৰোঁ যি কিঞ্চিত পাৰোঁ সহায়ৰ হাত আগবঢ়াওঁ। ইতিমধ্যে ৰাইজে কৰিছে, গোটেই অসমখনেই কৰিছে, গতিকে আকৌ যিখিনি পৰা যায় আমি কৰোঁ। আহক, অশেষ ধন্যবাদ, আজি বিদায় মাগিছোঁ, নমস্কাৰ।

প্ৰভাতী তৰংগ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ।

0: অসমত উপস্থিত হয়। ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত অৱতৰণ কৰাৰ পাছত মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে তেওঁক আদৰণি জনায়। শ্ৰীনাড্ডাই এই ভ্ৰমণকালত ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বান সাহায্য আৰু পুনৰ সংস্থাপন সন্দৰ্ভত আলোচনা কৰিব। মন্ত্ৰীগৰাকীয়ে নাগালেণ্ডৰ মন জিলালৈ গৈ তাত বান পৰিস্থিতিৰ পৰিদৰ্শন কৰাৰ লগতে বানপীড়িত ৰাইজক সাক্ষাৎ কৰিব। ইয়াৰ পাছতে তেওঁ ডিব্ৰুগড়লৈ উভতি আহি ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হ'ব। পৰহিলৈ মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশলৈ গৈ ৰাজ্যখনত আকস্মিক বান আৰু ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বিস্তৰ ক্ষতিৰ বুজ ল'ব। তেওঁ ইটানগৰত অৰুণাচল প্ৰদেশ চৰকাৰৰ শীৰ্ষ বিষয়াৰ সৈতেও আলোচনাত মিলিত হ'ব। বিগত 24 ঘণ্টাত অসমৰ বিভিন্ন অঞ্চলত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 10লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে। সম্প্ৰতি 10খন জিলা ক্ৰমে গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ আছে। এই বানত 28টা ৰাজহচক্ৰৰ 365খন গাঁৱৰ 15,342 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। একেদৰে 1,22,000ৰো অধিক লোক সম্প্ৰতি বান প্ৰভাৱিত হৈ আছে। কালি শিৱসাগৰ আৰু গোলাঘাট জিলাত 2টা মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 89লৈ বৃদ্ধি পাইছে। উজনি অসমৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত অহা 9 আগষ্টৰ পৰা ক্ষয় ক্ষতি জৰীপ কৰা হ'ব আৰু সংশ্লিষ্ট জিলাকেইখনৰ আয়ুক্তই সাহায্য লাভ কৰিবলগীয়া লোকৰ চূড়ান্ত তালিকা প্ৰস্তুত কৰিব। বান পৰিস্থিতি পৰ্যালোচনাৰ বাবে উজনি অসমলৈ যোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি দ্বিতীয় দিনা শিৱসাগৰত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে নগৰখনত আবদ্ধ পানীখিনি উলিয়াই দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভৱিষ্যতে স্থায়ীভাৱে বান সমস্যা সমাধান সন্দৰ্ভত পৰিকল্পনা যুগুত কৰা হ'ব।
1: আমি সকলোৱে জানো যে যমুনাৰ পানী দৰিকালৈকে যায়, দৰিকাৰ পৰা ব্ৰহ্মপুত্ৰলৈকে যায়। ব্ৰহ্মপুত্ৰৰ পানী ওপৰত উফন্দি থকাৰ কাৰণে দৰিকাৰ পানী যাব পৰা নাই, তাৰ ফলত যমুনাৰ পানীখিনিও দৰিকালৈ যাব পৰা নাই। কেনেকে পাম্প আদি ইউজ কৰি আমি পানীটো সোনকালে পঠাব পাৰোঁ আমি চেষ্টা কৰিম, আৰু ভৱিষ্যতে কি স্থায়ী সমস্যা সমাধান হ'ব তাৰ বিষয়ে আমি আলাপ আলোচনা কৰিম।
0: ভাৰতৰত্ন সন্মানেৰে বিভূষিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 76 সংখ্যক পুণ্যতিথি আজি ৰাজ্যজুৰি লোক কল্যাণ দিৱস হিচাপে পালন কৰা হৈছে। 2022 বৰ্ষৰ পৰা ৰাজ্য চৰকাৰৰ উদ্যোগত এই দিনটো লোক কল্যাণ দিৱস হিচাপে পালন কৰি অহা হৈছে। এই উপলক্ষে চৰকাৰে ৰাজ্যখনৰ অৰাজপত্ৰিত কৰ্মচাৰীসকলৰ উৎকৃষ্ট সেৱাৰ বাবে ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ প্ৰদান কৰে। ইয়াৰ লগতে ভালেসংখ্যক বিষয়ালৈ প্ৰশাসন ব্যৱস্থাত দেখুওৱা পাৰদৰ্শিতাৰ বাবে কৰ্মশ্ৰী বঁটাও আগবঢ়োৱা হয়। আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত বিয়লি 3 বজাত আয়োজিত অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ'ব। ৰাজ্যৰ বিভিন্ন জিলাত আজি লোক কল্যাণ দিৱস উপলক্ষে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ স্মৃতিত শ্ৰদ্ধা জনাই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত কয় যে বৰদলৈ নিষ্ঠা আৰু ৰাজ্যখনৰ কল্যাণৰ প্ৰতি উৎসৰ্গিত মনোভাৱৰ বাবে এই ভূখণ্ডৰ অখণ্ডতা ৰক্ষা কৰা সম্ভৱ হৈ উঠিছিল। তেওঁৰ সাহস আৰু দেশপ্ৰেমক প্ৰতিটো প্ৰজন্মই স্মৰণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰদলৈৰ পুণ্যতিথি উপলক্ষে দিয়া বাৰ্তাত কয় যে দেশৰ স্বাধীনতা আন্দোলন তথা অস্তিত্ব ৰক্ষাৰ সন্ধিক্ষণত এইগৰাকী মহান জননেতাৰ ভূমিকাক অসমবাসীয়ে সদায় শ্ৰদ্ধাৰে স্মৰণ কৰিব। ডিব্ৰুগড়ৰ ডঃ ৰোহিণীকান্ত বৰুৱা আইন মহাবিদ্যালয়ে চলিত শিক্ষাবৰ্ষৰ বাবে মেধাৱী আৰু আৰ্থিকভাৱে পিছপৰা শিক্ষাৰ্থীসকলৰ বাবে শ্যামজীৰ আশীৰ্বাদ আৰু সহযোগ শীৰ্ষক 2টা শিক্ষাবৃত্তি প্ৰদানৰ ঘোষণা কৰিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ে কেট 2026 উত্তীৰ্ণ হৈ মহাবিদ্যালয়খনৰ 5 বছৰীয়া পাঠ্যক্ৰমত অধ্যয়নৰ বাবে ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে এই বৃত্তিৰ বাবে আবেদন কৰিব পাৰিব। আবেদন দাখিলৰ অন্তিম দিন অহা 10 আগষ্ট। সবিশেষ তথ্যৰ বাবে 03732320909435761611 এই 2টা যোগাযোগ নম্বৰত যোগাযোগ কৰিব পাৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 12:05 শুনিবলৈ পাব।
2: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টছত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাই আমাৰ অনুষ্ঠানসমূহ নিউজ অন এয়াৰ মোবাইল এপযোগেও শুনিব পাৰে। এতিয়া আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত লভিতা ডেকা, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, ধীৰাজ বৈশ্য, পম্পা ঝন, আনোৱাৰ আলী।

0: যুববাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিৎ প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ এখনি প্ৰামাণ্য আলেখ্য জ্যোতিচিত্ৰবন, সৃষ্টিৰ এক অনন্য যাত্ৰা।
1: অসমৰ সংস্কৃতি, সাহিত্য, সংগীত আৰু অভিনয় কলাৰ ইতিহাসত এক উজ্জ্বল নাম জ্যোতিপ্ৰসাদ আগৰৱালা। তেওঁৰ সপোন, তেওঁৰ দৃষ্টিভংগী আৰু শিল্প সাধনাৰ এক জীৱন্ত স্মৃতি হৈছে জ্যোতিচিত্ৰবন।

0: কাষত এক উজ্জ্বল নাম জ্যোতিপ্ৰসাদ আগৰৱালা। তেওঁৰ সপোন, তেওঁৰ দৃষ্টিভংগী আৰু শিল্প সাধনাৰ এক জীৱন্ত স্মৃতি হৈছে জ্যোতিচিত্ৰবন। জ্যোতিচিত্ৰবন কেৱল এটি ষ্টুডিঅ' নহয়, অসমৰ চলচ্চিত্ৰ আন্দোলনৰ এক শক্তিশালী ভেটি য'ত অসংখ্য সপোনে বাস্তৱৰ ৰূপ লাভ কৰিছে।
1: 1935 চনত জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল অসমৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ কথাছবি জয়মতী। এই ছবিখনে অসমীয়া চলচ্চিত্ৰৰ নতুন যুগৰ সূচনা কৰিছিল। সেই মহান শিল্পীগৰাকীৰ স্মৃতি অম্লান কৰি ৰাখিবলৈ আৰু অসমত চলচ্চিত্ৰ নিৰ্মাণৰ সুবিধাৰ্থে অসম চৰকাৰে গুৱাহাটীৰ কাহিলীপাৰাত স্থাপন কৰে জ্যোতিচিত্ৰবন।
0: এই জ্যোতিচিত্ৰবনৰে আৰম্ভণি, প্ৰতিষ্ঠা আৰু আঁৰৰ কিছু কাহিনী জ্যোতিচিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰ দেৱে আমাক এনেদৰে জনায়।
2: অসমীয়া চলচ্চিত্ৰ জগতক এক সুন্দৰ ৰূপলৈ পৰিৱৰ্তিত কৰাৰ প্ৰয়াসেৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে জ্যোতিচিত্ৰবনৰ দৰে এটা ফিল্ম ষ্টুডিঅ' আৰু তেখেত যেতিয়া বিধায়ক হৈ আছিলে এইটো তেখেতে বিচাৰিছিলে। দুটা সাংস্কৃতিক জগতৰ খুব সুন্দৰ প্ৰতিষ্ঠান, আমাৰ ৰবীন্দ্ৰ ভৱন আৰু জ্যোতিচিত্ৰবন, এই দুটা তেখেতৰে এটা প্ৰস্তাৱ আছিলে আৰু সেই মৰ্মেই অসমীয়া চলচ্চিত্ৰ জগতখনক আগুৱাই নিবৰ কাৰণে জ্যোতিচিত্ৰবনৰ প্ৰতিষ্ঠা হয়। আচলতে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ যি সপোন, সেই সপোনৰ যিটো ষ্টুডিঅ' আছিলে সেইটো আছিলে গহপুৰৰ। প্ৰথমতে তেওঁ প্ৰতিষ্ঠা কৰিছিলে, সেই ষ্টুডিঅ'ৰ নাম আছিলে চিত্ৰবন। পৰৱৰ্তী সময়ত সেই চিত্ৰবনৰ নামটোৰ আগত স্বনামধন্য শিল্পী ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱে জ্যোতি শব্দটো লগাই পেলাই ইয়াত জ্যোতিচিত্ৰবন নামাকৰণে নামাকৃত কৰিবৰ কাৰণে উপদেশ দিছিলে আৰু সেই মৰ্মে জ্যোতিচিত্ৰবন ৰখা হ'ল। আৰু মই ভাবোঁ যে অসমীয়া চলচ্চিত্ৰ জগতখনক জ্যোতিচিত্ৰবনৰ যি অৱদান, সেই অৱদান আমি নিশ্চিতভাৱে শলাগ ল'ব লাগিব।
1: এখন চলচ্চিত্ৰ কেৱল অভিনেতা অভিনেত্ৰীৰে সম্পূৰ্ণ নহয়, ইয়াৰ আঁৰত থাকে বহুজন মানুহৰ পৰিশ্ৰম। জানোচোন আহক জ্যোতিচিত্ৰবনৰ সৈতে অধ্যক্ষ বিদ্যাসাগৰৰ যাত্ৰাটোৰ বিষয়ে।
2: জ্যোতিচিত্ৰবন বুলি ক'লে আমাৰ মাজত এটা বেলেগ অনুভৱ আছিলে, শিহৰণ আছিলে। আমি যিহেতু গান গোৱা মানুহ, জ্যোতিচিত্ৰবনত এটা গান ভিডিঅ' বা ৰেকৰ্ডিং কৰিবলৈ বিচৰাটো আমাৰ কাৰণে বহুত ডাঙৰ কথা। আমি খুব মানে যে জ্যোতিচিত্ৰবনত যাম, তেনেকুৱা এটা আমাৰ কিউৰিয়াচিটি আছিলে। আৰু জ্যোতিচিত্ৰবন যিহেতু আমাৰ সকলোৰে প্ৰাণৰ এটা অনুষ্ঠান, গতিকে জ্যোতিচিত্ৰবনক আমি সকলোৱে ভাল পাওঁ। কিন্তু জ্যোতিচিত্ৰবনৰ লগত মই এনেকৈ যে জ্যোতিচিত্ৰবনৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিম সেই কথাটো মই ভবা নাছিলোঁ কোনোদিনে। কিন্তু যেই নহওক, মোৰ সৌভাগ্য যে মই আজি ইমান এটা পবিত্ৰ অনুষ্ঠানত মই অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছোঁ আৰু যিমানখিনি পাৰিছোঁ সুচাৰুৰূপে নিয়াৰিকৈ কাম কৰিবলৈ প্ৰয়াস কৰিছোঁ।
0: চলচ্চিত্ৰৰ আত্মা হৈছে সংগীত। এটা দৃশ্যৰ অনুভূতি, আবেগ, উত্তেজনা বা নীৰৱতাৰ গভীৰতাক সঠিকভাৱে দৰ্শকৰ ওচৰলৈ লৈ যোৱাত সংগীতৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। সেই দিশৰ পৰাই জ্যোতিচিত্ৰবনত সংগীত ব্যৱস্থাপনাক বিশেষ গুৰুত্ব দিয়া হয়। জ্যোতিচিত্ৰবনত চলচ্চিত্ৰ, তথ্যচিত্ৰ, টেলিফিল্ম, বিজ্ঞাপন, সংগীত ভিডিঅ' আদি বিভিন্ন প্ৰকল্পৰ বাবে সংগীত পৰিকল্পনা আৰু শব্দ ব্যৱস্থাপনাৰ সুবিধা উপলব্ধ। ইয়াত সংগীত পৰিচালক, গায়ক গায়িকা, বাদ্যযন্ত্ৰী, শব্দ অভিযন্তা আৰু আন কাৰিকৰী কৰ্মীসকলে একেলগে কাম কৰি চলচ্চিত্ৰ বা অনুষ্ঠানৰ প্ৰয়োজন অনুসৰি সংগীত সৃষ্টি আৰু ৰেকৰ্ডিং সম্পন্ন কৰে। জ্যোতিচিত্ৰবনৰ সংগীত ব্যৱস্থাপনাই কেৱল চলচ্চিত্ৰ নিৰ্মাণতেই সীমাবদ্ধ নহয়, অসমৰ লোকসংগীত, আধুনিক সংগীত, সাংস্কৃতিক অনুষ্ঠান, তথ্যচিত্ৰ আৰু সৃষ্টিশীল অডিঅ' প্ৰকল্প সংৰক্ষণ আৰু বিকাশতো ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। ইয়াৰ জৰিয়তে অসমৰ বহু শিল্পী, সংগীত পৰিচালক আৰু শব্দ কাৰিকৰীসকলে নিজৰ প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিছে। প্ৰযুক্তিৰ দ্ৰুত বিকাশৰ লগে লগে ডিজিটেল অডিঅ' ৰেকৰ্ডিং, কম্পিউটাৰ ভিত্তিক সংগীত সম্পাদনা আৰু উন্নত শব্দ প্ৰযুক্তিৰ ব্যৱহাৰে জ্যোতিচিত্ৰবনৰ সংগীত ব্যৱস্থাপনাক অধিক আধুনিক আৰু সময় উপযোগী কৰি তুলিছে। ফলস্বৰূপে ইয়াত নিৰ্মিত সংগীত আৰু শব্দৰ মান ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৈতে প্ৰতিযোগিতা কৰিব পৰা হৈছে।

মই বিজয় কুমাৰ নাথ। ইয়াত এতিয়া মই এডিশ্যনেল চিফ চাউণ্ড ইঞ্জিনিয়াৰ হিচাপে কাম কৰি আছোঁ। মই চাকৰি জইন কৰিছিলোঁ 2002 আগষ্ট, তো তেতিয়াৰ পৰা কাম কৰি আছিলোঁ। আৰু মই মনো ফৰ্মেটৰ পৰাই মই কাম কৰা, মানে ডাবিং, চাউণ্ড ডিজাইন আৰু মিক্সিং। তো এতিয়া এট প্ৰেজেণ্টলি আমি এতিয়া ইয়াতে জ্যোতি চিত্ৰবনত আমাৰ ফেচিলিটিছখিনি অকণমান কৈ দিছোঁ। আমাৰ আছে ডাবিঙৰ সুবিধাখিনি আছে, তাৰপাছত 5.1 মিক্সিং সুবিধাখিনি, আৰু আপোনাৰ লগতে ষ্টিৰিঅ' মিক্সটো। ষ্টিৰিঅ' মিক্সটো আজিকালি খুব কম চলে, এতিয়াতো আপোনাৰ 5.1 মিক্সিংটোৱে মানে অসমত এতিয়া চলি আছে। আমাৰ ইয়াতে যদিও ডলবি ছিষ্টেমটো অহা নাই মানে অসমত, কিন্তু আমাৰ ছেটআপবোৰ এনেকৈ এতিয়া ৰেডি কৰা আছে যাতে গোটেইখিনি আপগ্ৰেড কৰিব পাৰোঁ। তো এতিয়া আমাৰ ইয়াতে সুবিধা বুলি ক'ব গ'লে ডাবিঙৰ ফুল ফেচিলিটিখিনি আছে, আৰু মেক্সিমাম কমাৰ্চিয়েল যিমানকেইখন এতিয়ালৈকে মানে বহুতখিনি, এই লাষ্ট আপোনাৰ ৰত্নাকৰৰ পৰা বা আগৰখিনিতো আছে, মই নকওঁ বাৰু, লেটেষ্ট আপোনাৰ এইটো ছেটআপত, নতুন ছেটআপটোত শ্ৰী ৰঘুপতিৰ পৰা যিমানকেইখন গৈছে, মানে বিদুৰ ভাই, শ্ৰী ৰঘুপতি, এতিয়া লাষ্ট চুপা চুপিখন গ'ল, ককা দেউতা নাতি হেতি গ'ল, গোটেইবোৰ ডাবিং ইয়াতে ময়ে কৰা এইবোৰ। তো সেইখিনি হ'ল ডাবিঙৰ কথাখিনি। কিবা এটা অসুবিধাবশতঃ আমি চাউণ্ড ডিজাইনৰ চেপ্টাৰটো এতিয়া ক্লোজ কৰিছোঁ, আমি আগলৈকে আমি আকৌ আৰম্ভ কৰিম, সেইটো কৰি আছিলোঁ এটা সময়লৈকে, আজি দুবছৰ আগলৈকে, এতিয়া সেইটো বন্ধ কৰিছোঁ অকণমান টেকনিকেল প্ৰব্লেমৰ কাৰণে। আৰু 5.1 ছেটআপটো এইটো দেখিছে আপোনালোকে, এইটো মানে নেশ্যনেল ষ্টেণ্ডাৰ্ড, মানে ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড আৰু। তো কাম এতিয়ালৈকে আৰম্ভ হোৱা নাই, কিন্তু আমাৰ এই আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ পূজাৰ পৰা ইয়াতে ফুল ফ্লেজেডলি কাম আৰম্ভ হ'ব। আধুনিক প্ৰযুক্তি বুলি ক'ব গ'লে এতিয়া গোটেইখিনিটো এতিয়া আজিকালি চব ডিজিটেলাইজে হৈ গৈছে ন, চ' সেই গোটেইখিনি ফেচিলিটি আছে। আমি এতিয়া ডাবিঙত নিয়েণ্ডো ছফ্টৱেৰ ইউজ কৰি আছোঁ, উইথ এনালগ মিক্সাৰ আৰু জেনেলেক স্পীকাৰ, মানে যিখিনি এতিয়া মানে যিখিনি চলি আছে এট প্ৰেজেণ্ট আমাৰ সেইখিনি ইকুইপমেণ্টছ আছে। আৰু আমাৰ যিহেতুকে গভৰ্ণমেণ্ট এটা ষ্টুডিঅ' হয় ন, চ' আমাৰ ইকুইপমেণ্টছখিনিৰ লগত কম্পেয়াৰ কৰোঁ মানে বেলেগ অসমৰখিনিৰ বাকী তুলনাত এইখিনি আমি এতিয়া ওপৰতে আছোঁ, তাৰমানে মানে ইকুইপমেণ্টৰ ফালৰ পৰাই হওক বা মেন পাৱাৰৰ ফালৰ পৰাই হওক। এতিয়া চিনেমা যিকেইখন আমি কৰি আছোঁ, কমাৰ্চিয়েলে হওক বা এয়াই হওক, এতিয়া মই আজি এখন এতিয়া পঠিয়াই দিছোঁ, এখন ৰাভা চিনেমা, এখন পঠিয়াব কম্পিটিশ্যনত। তো আৰু বাকী এতিয়া আপুনি এই ছেটআপটো দেখিছেই, গোটেই কৃষ্টি প্ৰজেক্টৰ, কৃষ্টি চাৰণ স্পীকাৰ, এইবোৰ এভিডৰ ইয়াতে মানে ছাৰ্ফেচ কণ্ট্ৰল, মেক মেচিন, আপোনাৰ প্ৰটুল ছফ্টৱেৰ, একদম আপগ্ৰেড ভাৰ্চন গোটেইখিনি আছে। তাৰমানে একদম কমকৈ ক'ব গ'লে, বেলেগ ক'ব নালাগে, তাতে গম পাব আপোনালোকে, এতিয়া আমাৰ যিখিনি ছফিষ্টিকেটেড ইকুইপমেণ্টছ, মানে যিখিনি মানে ধৰি লওক কেইদুটা আমাৰ যিখিনি পইচা ইনভেষ্টমেণ্ট, আমি গভৰ্ণমেণ্টে কৰাটো, চ' ডেফিনেটলি কোনো ডাউট নাই তাতে বহুত কষ্টলি হয়। আচলতে আমাৰ এতিয়া ধৰি লওক আমি এতিয়া ডাবিঙেই কৰি আছোঁ, ডাবিঙত আমি পাৱাৰ আমাৰ দুটা ছিষ্টেমত কৰি আছোঁ, পাৱাৰ আৱাৰ 700 আৰু শ্বিফ্ট মানে 3 hours শ্বিফ্ট আছে, তাতে 1500, মানে 500 পৰে। এতিয়া ঘটনাটো হ'ল, যিহেতুকে গভৰ্ণমেণ্ট ষ্টুডিঅ', সেইটো হিচাপত আমি আচলতে 1000, য'ত মই 700 কৈ আছোঁ তাতে 1200 মিনিমাম হ'ব লাগে। চ' অৰিহণা বুলি কওঁতে মানে মই এটা এক্সাম্পল দিছোঁ, তো অৰিহণা বুলি ক'ব লগা হ'লে এই যে আমি 500 বা 600 পাৰ আৱাৰ কমত কৰি আছোঁ, একমাত্ৰ কৰি আছোঁ আমাৰ ফিল্ম ইণ্ডাষ্ট্ৰিটোৰ কাৰণে কৰি আছোঁ, আৰু সেইটো মোৰ কথা নহয়, আমাৰ জ্যোতি চিত্ৰবন যেতিয়া জন্ম হৈছিল সেইটোৱে পাৰ্পজতে, যাতে অসমৰ প্ৰডিউচাৰ্ছ, ডাইৰেক্টৰ বা ফিল্ম মেকাৰ যোনেই হওক, মানে তেওঁলোকক এইখিনি আৰ্থিকভাৱে মানে যাতে জ্যোতি চিত্ৰবনে মানে অসম চৰকাৰৰ ফালৰ পৰা যাতে সকাহ দিব পাৰে।

0: প্ৰযুক্তিৰ এক অপূৰ্ব সমন্বয় হৈছে জ্যোতিচিত্ৰবন। বিশাল সেউজীয়া পৰিৱেশ, বিভিন্ন ধৰণৰ চিত্ৰগ্ৰহণ উপযোগী স্থান আৰু সুন্দৰ পৰিকল্পনাই ইয়াক এক বিশেষ মৰ্যাদা প্ৰদান কৰিছে। চহৰৰ কোলাহলৰ মাজতো ইয়াৰ শান্ত পৰিৱেশে সৃষ্টিশীল চিন্তা আৰু শিল্পচৰ্চাৰ বাবে অনুকূল বাতাবৰণ গঢ়ি তোলে। জ্যোতিচিত্ৰবন কেৱল ছবি নিৰ্মাণৰে স্থান নহয়, বহু সময়ত বিভিন্ন পৰিচালনা, অভিনয়, সম্পাদনা, কেমেৰা, শব্দগ্ৰহণ আদি বিষয়ত কৰ্মশালা আৰু প্ৰশিক্ষণৰো আয়োজন কৰে। নৱপ্ৰজন্মৰ বহু শিল্পীয়ে ইয়াৰ জৰিয়তে নিজৰ প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিছে।
1: নতুন প্ৰজন্মক আমি সদায় এপ্ৰিচিয়েট কৰি আহিছোঁ আৰু খুব ব্ৰিলিয়েণ্ট, খুব টেলেণ্টেড আৰু ফিল্ম ইণ্ডাষ্ট্ৰীৰ বিষয়ে জনা, ষ্টাডি কৰা ভাল ভাল ল'ৰা ছোৱালী আছে। আমি সদায় সেইটোক সদায় এপ্ৰিচিয়েট কৰিছোঁ, সদায় গুৰুত্ব দিওঁ।

কিন্তু এটা চৰকাৰী ব্যৱস্থা আছে ইয়াত, আমাৰ যিসকল ইয়াত কৰ্মচাৰী আছে তেওঁলোকৰ, মানে মই জীৱিকাৰ কথাটো কৈ আছোঁ, মই এইটো প্ৰসংগ বেলেগত আনিম, যে ইয়াত আমাৰ টেকনিচিয়ান যথেষ্ট আমাৰ প্ৰয়োজন হয়। এতিয়া আমাৰ মানুহ কিছু পৰিমাণে কমিছেও, গতিকে সেই পোষ্টখিনি আমি ল'বৰ কাৰণে আমি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীক আমি নিশ্চিতভাৱে ইয়াত সুযোগ দিয়াটো আমাৰ নিতান্ত প্ৰয়োজনীয়। দ্বিতীয় কথা হ'ল কি, ৱৰ্কশ্বপবিলাক যিবিলাক হয় সেইবিলাক জানিবৰ কাৰণে আমাৰ যিটো ৱেবছাইট আছে জ্যোতিষচিত্ৰখন, সেইটোত আমি বিভিন্ন ইনফৰ্মেশ্যনবিলাক থাকে, তাতে আমাৰ গম পায়। আৰু দ্বিতীয়তে আমাৰ ইয়াতেই জ্যোতিষচিত্ৰখনৰ ইয়াতে মজিয়াতে জন্মগ্ৰহণ কৰা যিখন আমাৰ ভূপেন হাজৰিকা ৰিজনেল টেলিভিশ্যন ইনষ্টিটিউট যিখন আছে, সেই ইনষ্টিটিউটখন ইয়াতে জন্ম হৈছিলে আৰু ইয়াৰ পৰাই বহুত ল'ৰা ছোৱালী জন্ম হৈছে। আজি বম্বেত প্ৰতিষ্ঠিত চাউণ্ড ডিজাইনাৰ প্ৰীতম পৰা আদি কৰি দেৱজিৎ চাংমাই ইয়াতে পঢ়ি যোৱা, গতিকে ভাল ভাল ল'ৰা ছোৱালী ইয়াৰ পৰা আমাৰ প্ৰডাক্ট হৈছে। মই ভাবোঁ যে এটা সময়ত সেই ল'ৰা ছোৱালী, যিখিনি ভাল ল'ৰা ছোৱালী আছে, তেওঁলোকে জ্যোতিষচিত্ৰখনত কৰ্মৰত হ'ব পাৰিব আৰু বিভিন্ন বিষয়ত যিবিলাক ৱৰ্কশ্বপ হয় তেওঁলোকে আহি অংশগ্ৰহণ কৰিব পাৰে। তাৰ উপৰিও যদি কোনোবাই স্পেচিয়েলি কেমেৰা, এক্টিং, লাইট, ডাইৰেকশ্যন ইত্যাদি সম্পৰ্কে পঢ়িব বিচাৰে, তেতিয়াহ'লে যিখন চৰকাৰৰ কণাজৈকা ৰিজনেল টেলিভিশ্যন ইনষ্টিটিউট আছে চাংচাৰীত, তাত গৈ তেখেতসকলে পঢ়িব পাৰিব। আগতে চিনেমাৰ যিবিলাক চাউণ্ড ডিজাইন আছিলে সেইবিলাক এটা নৰ্মেল ষ্টেৰিঅ' ছিষ্টেমত হৈছিলে, এতিয়া গোটেই ব্যৱস্থাটোক তাক 5.1 বা 5.7 ডলভি যাক কোৱা হয়, এই গোটেই ছিষ্টেমটো এটা মডাৰ্ণ টেকন'লজি য'ত মানুহে চাই ভাল পায়। আজি চাপ'জ মোৰ ৰাইট ছাইডে কোনোবাই ফায়াৰিং কৰিছে, গুলিটো মোৰ ৰাইট কাণৰ পৰাই চাউণ্ডটো আহিব লাগিব। মোৰ বেক ছাইডে কোনোবাই এটেক কৰিছে, মই শুনি থাকোঁতে মই গম পাম যে মোক বেক ছাইডে এটেক কৰিছে। সেই যিটো টেকন'লজি, সেই টেকন'লজিটো জ্যোতিষচিত্ৰখনত বৰ্তমান আছে। আৰু যিখিনি আমাৰ কালাৰ কাৰেকশ্যনৰ যিখিনি ব্যৱস্থা থাকে, এখন চিনেমা যদি আমি ভাবিছোঁ যে ৰাতিপুৱাৰ এটা ব্ৰিজৰ শ্বট আমি ল'লোঁ, ব্ৰিজৰ শ্বটটো আমি তাক ৰাতিপুৱাও কৰি দিব পাৰোঁ, সেই ব্ৰিজৰ শ্বটটো ছেম শ্বটটো আমি ইভিনিঙো কৰি দিব পাৰোঁ। যিখিনি টেকন'লজি, সেই গোটেই টেকন'লজিখিনি ইয়াত আছে। কিন্তু মই আহ্বান জনাম যে সকলো প্ৰযোজক, পৰিচালক সকলো আহক, কাৰণ জ্যোতিষচিত্ৰখন অনুষ্ঠানটো, মই ইয়াত বহি আছোঁ, এইটো মোৰ অনুষ্ঠান নহয়, সকলোৰে, আমাৰ প্ৰাণৰ অনুষ্ঠান। গতিকে প্ৰযোজকসকল আহিলে ইয়াত নিশ্চিতভাৱে কাম কৰাৰ আমি সুবিধা ব্যৱস্থা যিহেতু আছে পাব আৰু অনুষ্ঠানটো চলি থাকিব। আমাৰ এনুৱেলি এটা ডেভেলপমেণ্টৰ কাৰণে গভৰ্মেণ্টৰ ফালৰ পৰা আমাক এটা ফাণ্ডিং কৰা হয়। আৰু ডাঙৰ কথাটো হৈছে যে ইয়াত যিবিলাক এতিয়া এডমিনিষ্ট্ৰেটিভ বিল্ডিংটোৱেই হওক, আমাৰ এটা অডিটৰিয়াম যিটো ৰেভিনিউ জেনেৰেট হয় সেইটোৱেই হওক, বা আমাৰ এখন ডাঙৰ ফ্ল'ৰ যিখনত আমাৰ শ্বুটিঙৰ ছেটবিলাক বনোৱা হয়, এইখিনি আচলতে অলমষ্ট 69 মানতেই কনষ্ট্ৰাকশ্যন কৰা। গতিকে সেইখিনি বস্তুখিনি মেইনটেনেঞ্চ কৰিব লাগে, প্লাছ তাৰ উপৰিও আমি নতুন নতুন কিছুমান প্ৰজেক্ট ল'বলগীয়া হয়। সেইখিনি ডেভেলপমেণ্টৰ কাৰণ, ডেভেলপমেণ্টৰ যিখিনি পইচা আহে, সুদক্ষ দূৰদৰ্শী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জ্যোতিষচিত্ৰখনৰ যাতে আৰু উজ্জীৱিত হৈ থাকে, তাৰ যাতে নিজস্ব এটা ৰেভিনিউ ভাল জেনেৰেট হয়, তাৰ কাৰণে মই এটা আহ্বান জনাইছিলোঁ যে মোক, আমাক জ্যোতিষচিত্ৰখনত এটা ভাল, সুন্দৰ, অত্যাধুনিক এটা অডিটৰিয়াম লাগে। গতিকে আমাৰ এটি কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, প্ৰায় 1000 আসনযুক্ত এটা অডিটৰিয়াম, প্ৰায় 54 কোটি টকাৰ ব্যয় সাপেক্ষে আমাৰ এইটো চলি আছে। গতিকে সেইটো ইমান এটা হিউজ এমাউণ্ট পাৰ্টিকুলাৰ এটা প্ৰজেক্টৰ কাৰণে আজিলৈকে দিয়া তেনেকুৱা ৰেকৰ্ড নাই, এইটোৱে প্ৰথম দিছে। গতিকে আমি তেনেকুৱা ধৰণৰ কামবিলাক কৰি আছোঁ যাতে আমাৰ ৰেভিনিউটো আমি নিজে জেনেৰেট কৰিব পাৰোঁ আৰু ৰেভিনিউৰ দ্বাৰা আমি যাতে আকৌ বেলেগ এটা প্ৰজেক্টৰ কাম কৰিব

0: জ্যোতিচিত্ৰবনৰ প্ৰতিটো সফল সৃষ্টিৰ আঁৰত থাকে এক বিশাল দল। কেমেৰাৰ সন্মুখত দেখা পোৱা শিল্পীসকলৰ লগতে কেমেৰাৰ আঁৰত নীৰৱে কাম কৰি থকা বহু কাৰিকৰী কৰ্মীৰ অক্লান্ত পৰিশ্ৰম, দক্ষতা আৰু সৃষ্টিশীলতাই এখন চলচ্চিত্ৰ পূৰ্ণতা প্ৰদান কৰে। এতিয়া আমি জানোচোন আহক জ্যোতিচিত্ৰবনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা কাৰিকৰী কৰ্মীৰ সৈতে। তেওঁলোকৰ মুখৰ পৰা জানিবলৈ চেষ্টা কৰিম এই প্ৰতিষ্ঠানৰ সৈতে তেওঁলোকৰ যাত্ৰা কেনে, কাম কৰাৰ অভিজ্ঞতা কেনেকুৱা আৰু জ্যোতিচিত্ৰবনে অসমৰ চলচ্চিত্ৰ জগতলৈ কেনেধৰণৰ অৱদান আগবঢ়াইছে।
1: নমস্কাৰ,

0: নমস্কাৰ, মই বিতুমণি গোস্বামী ক'লোঁ জ্যোতিচিত্ৰবনৰ। আপোনালোকে নিশ্চয় অৱগত যে জ্যোতিচিত্ৰবন উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ চৰকাৰী চলচ্চিত্ৰ অনুষ্ঠান আৰু ভাৰতবৰ্ষৰ প্ৰথম এইটো চলচ্চিত্ৰ অনুষ্ঠান চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত। 68 প্ৰতিষ্ঠা হৈছিল। আৰু ইয়াত আপোনালোকে জানে যে এখন চিনেমা কৰিবলৈ হ'লে জ্যোতিচিত্ৰবনৰ পৰাই আপোনালোকে সকলো বস্তু পাব পাৰে। ইয়াত যেনেকৈ কেমেৰা হওক, লাইট হওক, বাকী আপোনাৰ এডিটিং ছেটআপ, ছাউণ্ডৰ কাম ইয়াত কৰিব পাৰে। আপুনি শ্বুটিং ফ্লোৰ কিছুমান আছে, শ্বুটিং স্পট আছে আমাৰ, তাৰপিছত এডিটিং কৰিব পাৰে, ডলবি ছাউণ্ডৰ কাম কৰিব পাৰে, গোটেইখিনি আপুনি কালাৰ গ্ৰেডিঙৰ কামো ইয়াত কৰিব পাৰে। এখন চিনেমাৰ কাৰণে যি যি কৰিব লাগে সম্পূৰ্ণ ছেটআপ আছে। গতিকে আপোনালোকে আহিব পাৰে। আৰু ইয়াতে আমাৰ যিহেতু চৰকাৰী আৰু এই অনুষ্ঠানটো জন্ম হৈছিলে অসমীয়া চলচ্চিত্ৰ জগতক বা অসমীয়া প্ৰডিউচাৰ ডাইৰেক্টৰসকলক সুবিধা হোৱাকৈ বা কম খৰচত যাতে এখন অসমীয়া চিনেমা কৰিব পাৰি, অসমীয়া চলচ্চিত্ৰক উদগনি যোগোৱাৰ কাৰণেই এই জ্যোতিচিত্ৰখন প্ৰতিষ্ঠা হৈছিলে। গতিকে সকলোৱে আহক, এই সুবিধাখিনি গ্ৰহণ কৰক। আৰু নতুন নতুন ল'ৰা ছোৱালীবিলাকো আহে। আমাৰ ইয়াত এটা আৰ্কাইভ আছে, আপোনালোকে দেখিছে আৰ্কাইভত আমাৰ আৰম্ভণিৰ পৰা যিমান আমাৰ ইকুইপমেণ্টছ আছে সেইখিনি আমি সংৰক্ষিত কৰি ৰাখিছোঁ। সেইখিনিৰ পৰা আমাৰ বিভিন্ন কলেজ হওক, ইউনিভাৰ্চিটিৰ পৰা আহে, মাছ কমিউনিকেশ্যনৰ ল'ৰা ছোৱালীবিলাক আহে, তেওঁলোকে ষ্টাডি কৰে এইবিলাকৰ ওপৰত। গতিকে আৰম্ভণিৰ পৰাই কেনেকৈ চেঞ্জ হৈছে, এনালগ ছিষ্টেমৰ পৰা প্ৰথমতে ছাউণ্ডৰ 2 ট্ৰেক আহিল, 4 ট্ৰেক আহিল, 8 ট্ৰেক আহিল, 24 ট্ৰেক আহিল, তাৰপিছত ডিজিটেলাইজ হৈ গ'ল, গোটেইখিনি ইকুইপমেণ্টছ আমাৰ ইয়াত আছে। কেমেৰাবিলাকো তেনেকৈ চেঞ্জ হৈ গ'ল, প্ৰায় 10 বছৰৰ পৰা আপোনাৰ ৰিলৰ কামবিলাক উঠি গৈছে, এতিয়া সম্পূৰ্ণ ডিজিটেলাইজ হৈছে। গতিকে আমাৰ ইয়াত গোটেইখিনি বস্তু আছে, আৰু যদি আহে প্ৰেক্টিকেলি চাব পাৰে। আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে যিটো মেড ইন জাৰ্মানৰ পৰা যিটো মেচিন আনিছিলে, তেনেকুৱা এটা হুবহু মেচিন আমাৰ ইয়াতো আছে, যিটো আমি এডিটিং কৰিব পাৰোঁ। আমাৰ সেইটো তেজপুৰত আছে, তাত সংৰক্ষণ আছে, আৰু আমাৰ ইয়াতো সেই ধৰণৰ মেচিন আছে। আৰু এতিয়া বৰ্তমান যিখিনি আমাৰ ইকুইপমেণ্ট আছে, এতিয়া কেমেৰাটোৱে আপোনালোকে গম পাইছে যে প্ৰায় 3 কোটি টকা দামৰ কেমেৰা, সেইটো ভাৰতবৰ্ষত 6টামানহে আছে তেনেকুৱা ধৰণৰ কেমেৰা। আৰু আমাৰ ছাউণ্ডৰো তেনেকৈ, আৰু ইয়াৰ পৰা বহুখিনি চিনেমা কৰিবলৈ নেশ্যনেল এৱাৰ্ড পাইছে, ইণ্টাৰনেশ্যনেল লেভেলতো যাবলৈ সক্ষম হৈছে আমাৰ ইয়াৰ পৰা। গতিকে এইখিনি আৰু বহু কথা আছে। এতিয়া আমি ইয়াৰ দ্বাৰাই সকলোকে অনুৰোধ কৰোঁ, আহক।
1: জ্যোতি চিত্ৰবনে অসমৰ চলচ্চিত্ৰ জগতৰ বিকাশত এক অবিস্মৰণীয় অৱদান আগবঢ়াই আহিছে। ৰূপগড় জ্যোতিপ্ৰসাদ আগৰৱালাৰ আদৰ্শ আৰু সৃষ্টিশীল দৰ্শনক ভিত্তি কৰি গঢ়ি উঠা এই প্ৰতিষ্ঠানটোৱে কেৱল এখন চলচ্চিত্ৰ ষ্টুডিঅ' হিচাপেই নহয়, অসমৰ শিল্প, সংস্কৃতি, সাহিত্য, ভাষা আৰু ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰৰ এক শক্তিশালী মাধ্যম হিচাপেও নিজৰ পৰিচয় গঢ়ি তুলিছে। চলচ্চিত্ৰ, তথ্যচিত্ৰ, চমু ছবি, টেলিভিশ্যন অনুষ্ঠান, সংগীত, অডিঅ' আৰু অন্যান্য অডিঅ' ভিজুৱেল সৃষ্টি ইয়াৰ জৰিয়তে এক নতুন গতি লাভ কৰিছে। একে সময়তে নতুন চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা, চিত্ৰগ্ৰহণকাৰী আৰু কাৰিকৰী কৰ্মীসকলক সৃষ্টিশীল পৰিৱেশ আৰু প্ৰয়োজনীয় সুবিধা প্ৰদান কৰি জ্যোতিচিত্ৰবনে অসমৰ চলচ্চিত্ৰ জগতলৈ এক নতুন প্ৰজন্মৰ বাট কঢ়িয়াই আনিছে। এতিয়া আমি জানোচোন আহক জ্যোতিচিত্ৰবনৰ সৈতে জড়িত এগৰাকী ব্যক্তিৰ পৰা জ্যোতিচিত্ৰবনৰ সৈতে তেওঁৰ কৰ্মজীৱনৰ অভিজ্ঞতাৰ বিষয়ে।
2: নমস্কাৰ, মোৰ নাম ৰাজীৱ দত্ত, মই পৰিচালক হিচাপে বৰ্তমান কাম কৰি আছোঁ আৰু দূৰদৰ্শনৰ ইন হাউচৰ প্ৰগ্ৰেমবোৰৰ সৈতেও জড়িত হৈ আছোঁ। জ্যোতিচিত্ৰবনৰ কথা ক'বলৈ গ'লে মই জ্যোতিচিত্ৰবনৰ লগত জড়িত শিৱপ্ৰসাদ ঠাকুৰ ছাৰৰ লগত কাম কৰাৰ দিনৰ পৰাই, আৰু মই যেতিয়া শিৱপ্ৰসাদ ঠাকুৰ ছাৰৰ লগত কাম কৰিছিলোঁ তেতিয়া মই সহকাৰী পৰিচালক হিচাপে অস্তৰাগ বুলি এখন আমি চিনেমা কৰিছিলোঁ, আৰু সেই চিনেমাখনৰ জৰিয়তে জ্যোতিচিত্ৰবনৰ সকলো সা সৰঞ্জাম আমি ব্যৱহাৰ কৰিছিলোঁ আৰু 16 কেমেৰাটো আমি লৈছিলোঁ আৰু

তেতিয়াৰ পৰা আজিলৈকে মই জ্যোতিষীদলৰ লগত জড়িত হৈ আছোঁ। আৰু কিছুদিনৰ আগতে আমি কেন্দ্ৰীয় বিদ্যালয় খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰসকল ছাত্ৰ ছাত্ৰীসকলে লগ হৈ 60-70 জনমান ছাত্ৰ ছাত্ৰীয়ে লগ হৈ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ পৰা গীতটো আমি তাতে চিত্ৰগ্ৰহণ কৰিছিলোঁ জ্যোতিষীদলৰ প্ৰথম হলটোত। আৰু বহুত বছৰৰ পৰা জ্যোতিষীদলৰ লগত মই জড়িত হৈ আছোঁ। আৰু জ্যোতিষীদলৰ লগত জড়িত হোৱাৰ প্ৰথম মোৰ পৰিচালনাৰ ছবি আছিলে দ্য ফেচ। আমি সেই দ্য ফেচখন আমি জ্যোতিষীদলতে আমি চিত্ৰগ্ৰহণ কৰিছিলোঁ বহুতো দৃশ্য। আৰু তাৰ পাছতে মই সহকাৰী পৰিচালক হিচাপে মৰীচিকা আৰু আহি আছে বুলি এখন ছবিটো মই ছবিৰ সমূহ দৃশ্যগ্ৰহণ আমি জ্যোতিষীদলৰ লগত জ্যোতিষীদলতে কৰিছিলোঁ। কাৰণ চিনেমাখনৰ আধা সংখ্যক চিনসমূহ চিনেমাৰ লগত জড়িত হোৱাৰ কাৰণে আমি জ্যোতিষীদলৰ চৌহদতে আমি চিত্ৰগ্ৰহণ কৰিছিলোঁ। আৰু মোৰ এটা কথা ভাল লাগে, মোৰ অলপ ঘৰুৱা নিচিনা বৰ্তমান সময়ত জ্যোতিষীদলৰ চেয়াৰমেন চাহাব বিদ্যাসাগৰ দা আৰু বাকীসমূহ যিখিনি কৰ্মচাৰী আছে তাতে সকলোৰ লগতে মোৰ অলপ বন্ধুত্বমূলক ব্যৱহাৰ, গতিকে কাম কৰিলে ঘৰৰ নিচিনা লাগে। আৰু বেলেগৰ কথা নাজানো, মোৰ বিশেষকৈ লাগে। আৰু বিশেষকৈ ধৰক আমি তাৰ ষ্টুডিঅ'সমূহৰ বস্তুসমূহ যদি ব্যৱহাৰ কৰোঁ, যেনে আমি মই ৰিচেণ্ট আৰু এখন টেকনিকেল ডাইৰেক্টৰ হিচাপে কাম কৰিছিলোঁ, ডাইৰেক্টৰ ডক্টৰ জয় বৰা সূৰ্যবিহীন ৰাতিপুৱা, বৰ্তমান সময়ত আমাৰ এই ছবিখন মিক্সিঙত আছে। আমি জ্যোতিষীদলৰ কেমেৰাটো লৈছিলোঁ আৰু চব বস্তুখিনি জ্যোতিষীদলৰ পৰাই লৈছিলোঁ। কিন্তু ধৰক আমি যেতিয়া বুকিং কৰোঁ, ধৰক আমি প্ৰথম 20 দিনৰ কাৰণে কেমেৰাটো বুক কৰাৰ পাছত আমাৰ লগত ইমান এটা আন্তৰিকতা হৈ গৈছে, একচুৱেলি মোৰ লগত ইমান এটা আন্তৰিকতা হৈ গৈছে। আৰু 5 দিন বেছিকৈ ব্যৱহাৰ হ'লেও হয়তো আকৌ ফৰ্ম পূৰাবগৈ লাগে, তেতিয়াহে আকৌ দিয়ে, এক্সচেঞ্জ কৰে। তো সেই অনুপাতে আমাৰ প্ৰতি তেওঁলোকৰ এটা দায়িত্বও আছে। ধৰক আমি তেনেকৈ যেনেকৈ তেওঁলোকৰ সম্পদসমূহ আমি ব্যৱহাৰ কৰোঁ, সেই তেনেকৈ আমি সুচাৰুৰূপে আমি ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰোঁ। গতিকে সেই ক্ষেত্ৰত ষ্টুডিঅ'ৰ আমাৰ ভাল, মানে সেই কাইলৈ আকৌ কৈ দিব, কাইলৈ কেমেৰাটো বুক কৰিব দিয়ে, আমি আকৌ তেনেকৈ বুক কৰোঁ। ধৰক আৰু জ্যোতিষীদলৰ এডিটিং কক্ষটো ডাবিং কৰিছোঁ, এডিটিং আৰু শ্বুটিঙৰ সকলো সা সৰঞ্জামে উপযোগী। গতিকে সুদূৰ ভৱিষ্যতত যাতে অসমীয়া উদ্যোগটোক জ্যোতিষীদলে আৰু বিশ্ব দৰবাৰলৈ লৈ যাব পাৰে, তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। জ্যোতিষীদলৰ সকলো সা সৰঞ্জামে বৰ্তমান সময়ত অসমীয়া ছবি জগতৰ কাৰণে উপযোগী। বিশেষভাৱে জ্যোতিষীদলৰ যিটো 5.1 ছাউণ্ডৰ যিটো ব্যৱস্থা চেয়াৰমেন চাহাবে এতিয়া বৰ্তমান সময়ত কৰিছে, এইটো সঁচাকৈ অসমীয়া ছবি জগতৰ কাৰণে বেছি উপযোগী। গতিকে বাহিৰত গৈ নকৰিলেও 5.1 মিক্সিংটো ইয়াতে কৰিব পাৰিব। আৰু বিশেষকৈ কালাৰৰ কাৰণেও মেচিনটো বহুত আপডেট। গতিকে সকলো মানুহে জ্যোতিষীদলতে, আপুনি যদি আজিৰ সময়ত এখন ছবি জ্যোতিষীদলত সোমায়, গতিকে কমপ্লিট ছবিখন ৰাইজৰ বাবে তাতে কৰি উলিয়াই লৈ যাব পৰা এটা ব্যৱস্থা আছে। গতিকে বৰ্তমান সময়ত বাহিৰৰ পৰাও জ্যোতিষীদলৰ কেমেৰা, জ্যোতিষীদলৰ ফ্লোৰ, জ্যোতিষীদলৰ এডিটিং, জ্যোতিষীদলৰ কালাৰ, জ্যোতিষীদলৰ মিক্সিং ডাবিং সকলো ব্যৱহাৰ কৰি আহিছে। গতিকে সুদূৰ অনাগত দিনত অসমীয়া ছবিৰ বাবে এইটো এটা আৰু ভাল অনুষ্ঠান হৈ উঠিব। গতিকে সময়ৰ লগত খাপ খুৱাই জ্যোতিষীদলে অসমীয়া ছবিৰ কাৰণে আৰু বহুত অৰিহণা যোগাব। চিত্ৰগ্ৰহণৰ সময়ত জ্যোতিষীদলত কটোৱা বহুতো স্মৃতি মনত আছে। যেনেকে জ্যোতিষীদলত বোলে বাঘ ওলায়, তেতিয়া আমি জ্যোতিষীদলত পিঠু বুলি এখন নাটক আমি চিত্ৰগ্ৰহণ কৰি জ্যোতিষীদলৰ ফ্লৰতে চিত্ৰগ্ৰহণ কৰি তাতে এডিটিং কৰিছিলোঁ আৰু 20 দিনমান তাতে এডিটিং কৰিছিলোঁ। এডিটিং কৰি যেতিয়া শেষত আমি বাঘ চাবৰ কাৰণে ৰখিও থাকোঁ, আৰু তেনেকুৱা স্মৃতি বহুত আছে। বাৰিষাৰে বৰষুণে বুলি এটা দিকচুৰ গীত আমি তাতে চিত্ৰগ্ৰহণ কৰিছিলোঁ জ্যোতিষীদলৰ ফ্লৰত। গানটো একচুৱেলি বৰষুণৰ ওপৰত আছিল, গোটেই ৰাতিটো আমি বৰষুণেৰে উদয় শংকৰে কৰিয়গ্ৰাফ কৰিছিল। গতিকে সেই তেনেকুৱা

স্মৃতি বহুত আছে, বিশেষকে মোৰ সদায় মনত থাকিব সেই বাঘ চাবলৈ যোৱাটো, বাঘ চাবলৈ ৰোৱাটো। আৰু সময়ত ধৰক এতিয়া কঁঠালৰ ছিজন, এতিয়া জ্যোতি চিত্ৰবনত যেতিয়া আপুনি কাম কৰে তেতিয়া কঁঠাল খাবলৈ পাব, তেনেকুৱা বহুত মধুৰ স্মৃতি আছে। গতিকে জ্যোতি চিত্ৰবনটো সঁচাকে ক'বলৈ গ'লে অসমীয়া ছবি জগতৰ এটা মেৰুদণ্ড স্বৰূপ।

0: এখন চলচ্চিত্র কেবল বিনোদন নহয়, ই এখন সমাজৰ ইতিহাস, সংস্কৃতি, অনুভৱ আৰু সপোনৰ প্ৰতিফলন। সেই সপোনবোৰক বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰত জ্যোতি চিত্ৰবনৰ অৱদান অনস্বীকাৰ্য। জ্যোতিপ্ৰসাদ আগৰৱালাৰ আদৰ্শ আৰু সৃষ্টিশীলতাৰ জ্যোতিৰ বুকুত লৈ আজিও এই চিত্ৰবনে আগুৱাই লৈ গৈছে অসমৰ চলচ্চিত্ৰৰ গৌৰৱময় যাত্ৰা। সময় সলনি হৈছে, প্ৰযুক্তিও সলনি হৈছে, কিন্তু শিল্পৰ ভাষা আৰু সৃষ্টিৰ স্পৃহা আজিও একেই। সেই স্পৃহাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত জ্যোতি চিত্ৰবনৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব। ভৱিষ্যতৰ নতুন প্ৰজন্মৰ হাতত সৃষ্টিৰ ধাৰা তুলি দি অসমৰ চলচ্চিত্ৰ, সংস্কৃতি আৰু সৃষ্টিশীলতাক জাতীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ আগুৱাই নিয়াৰ শক্তিশালী মাধ্যম হিচাপে জ্যোতি চিত্ৰবন অধিক সমৃদ্ধ হওক, এয়াই আমাৰ আন্তৰিক কামনা।
1: জ্যোতি চিত্ৰবন সৃষ্টিৰ এক অনন্য যাত্ৰা, প্ৰামাণ্য আলেখ্য শুনি শুনিলে যুগুতাই আগবঢ়ালে শ্ৰুতি ডেকা আৰু শাশ্বতী তালুকদাৰে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: মহন্ত উপস্থিত থাকে। বান পরিস্থিতি পরিদর্শন করে জে পি নাড্ডায় কয় যে প্রধানমন্ত্রী নরেন্দ্র মোদীর নির্দেশ মর্মে বান ক্ষতিগ্রস্ত রাইজর ওসরলে আহিছে। কেন্দ্রীয় সরকারে ক্ষতিগ্রস্ত লোকসকলক ক্ষতিপূরণ দিয়ার ক্ষেত্রে কোনো কারণতে আপোষ নকৰে বুলি তেও কয়। তদুপরি বানত ক্ষতি হওয়া সম্পত্তি বাসগৃহ আদি পুনৰ প্রদানের ব্যবস্থা করার লগতে ভয়াবহ ক্ষতির সম্মুখীন হওয়া লোকসকলক সংস্থাপনের ব্যবস্থা করা হব বলে তেও উল্লেখ করে।
1: यहाँ नेपाली कोठी में आने का मौका मिला। मुख्यमंत्री जी के साथ मैं देख रहा हूँ कि कितना नुकसान ये बाढ़ के कारण, फ्लड के कारण, जो मौन के तरफ से जो नदी आ रही है उसके माध्यम से यहाँ गांव के गांव तकलीफ में पड़ गए, बहुत ज़्यादा नुकसान हुआ है। इस दुख भरी घड़ी में हम सब आपके साथ हैं, भारत सरकार आपके साथ है। माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी ने मुझे यहाँ जायजा लेने के लिए भेजा है। मैं इतना जरूर कहना चाहता हूँ कि मुख्यमंत्री जी ने रिलीफ का काम जो बसाव के दृष्टि से आवश्यक है उसके लिए बहुत तत्परता से और प्रोएक्टिव होकर समय को ध्यान में रखते हुए पूरी तीव्र गति से यहाँ राहत पहुँचाने का काम किया है। आर्थिक दृष्टि से ये भी प्रदेश सरकार के संसाधन लगा रहे हैं, लेकिन केंद्र की तरफ से भी कोई कमी नहीं रहेगी, इस बात का मैं आपको विश्वास दिलाता हूँ।
0: মুখ্যমন্ত্রী ডক্টর শর্মায় কয় যে বানৰ বিভীষিকা সন্দৰ্ভত শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰা হ'ব। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী নাড্ডাই চাক্ষুষ অভিজ্ঞতা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক অৱগত কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।
2: আজি আমাৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী নাড্ডা ডাঙৰীয়াই এই গোটেই অঞ্চলটো নিজ চকুৰে চাইছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেখেতক পঠিয়াইছে আৰু তেখেতে নিজ চকুৰে বানাকান্ত ৰাইজৰ দুৰ্দশা দেখিছে। আৰু মই নিশ্চিত যে তেখেতে প্ৰধানমন্ত্ৰী গোটেই কথাখিনি ক'ব আৰু আমি এই দুৰ্ভগীয়া ৰাইজক সহায় কৰিব পাৰিম।
0: ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী কালি সন্ধিয়া অসমত উপস্থিত হয়। ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত অৱতৰণ কৰাৰ পাছত মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে তেওঁক আদৰণি জনায়। শ্ৰীনাড্ডাই এই ভ্ৰমণকালত ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বান সাহায্য আৰু পুনৰ সংস্থাপন সন্দৰ্ভত আলোচনা কৰিব। মন্ত্ৰীগৰাকীয়ে নাগালেণ্ডৰ মন জিলালৈ গৈ তাত বান পৰিস্থিতি পৰিদৰ্শন কৰাৰ লগতে বানপীড়িত ৰাইজক সাক্ষাৎ কৰিব। ইয়াৰ পাছতে তেওঁ ডিব্ৰুগড়লৈ উভতি আহি ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হ'ব। পৰহিলৈ মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশলৈ গৈ ৰাজ্যখনত আকস্মিক বান আৰু ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বিস্তৰ ক্ষতিৰ বুজ ল'ব। তেওঁ ইটানগৰত অৰুণাচল প্ৰদেশ চৰকাৰৰ শীৰ্ষ বিষয়াৰ সৈতেও আলোচনাত মিলিত হ'ব। বিগত চৌবিশ ঘণ্টাত অসমৰ বিভিন্ন অঞ্চলত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ দহলৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে। সম্প্ৰতি দহখন জিলাৰ গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ আছে। এই বানত আঠাইছটা ৰাজহ চক্ৰৰ 365খন গাঁৱৰ 15,342 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। একেদৰে 1,22,000ৰো অধিক লোক সম্প্ৰতি বান প্ৰভাৱিত হৈ আছে। কালি শিৱসাগৰ আৰু গোলাঘাট জিলাত দুটা মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 89লৈ বৃদ্ধি পাইছে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে কালি নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰি স্বাস্থ্যসেৱাৰ বিভিন্ন দিশৰ বুজ লয়। তেওঁ চিকিৎসালয়খনৰ বহিঃ বিভাগ, প্ৰসূতি আৰু স্ত্ৰীৰোগ বিভাগ, শিশুৰোগ বিভাগকে ধৰি কেইবাটাও বিভাগৰ আন্তঃগাঁথনি, চিকিৎসা সা সুবিধা আৰু চিকিৎসাৰ মান পৰ্যালোচনা কৰে। ইয়াৰ পাছতে তেওঁ এখন বৈঠকত মিলিত হয়। এই বৈঠকত নলবাৰী জিলা স্বাস্থ্য বিভাগৰ স্বাস্থ্য সূচক, বিভিন্ন ৰাষ্ট্ৰীয় স্বাস্থ্য কাৰ্যসূচীৰ অগ্ৰগতি আৰু স্বাস্থ্য ব্যৱস্থাপনা সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। চিকিৎসকসকলৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে চিকিৎসা ব্যৱস্থা অধিক ফলপ্ৰসূ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই বৈঠকত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, বিধায়ক নাৰায়ণ ডেকা, স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব ডঃ পি অশোক বাবুকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। শ্রোতাসকলে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ভাৰতৰত্ন সন্মানেৰে বিভূষিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 76 পুণ্যতিথি আজি ৰাজ্যজুৰি লোককল্যাণ দিৱস হিচাপে পালন কৰা হৈছে। 2022 বৰ্ষৰ পৰা ৰাজ্য চৰকাৰৰ উদ্যোগত এই দিনটো লোককল্যাণ দিৱস হিচাপে পালন কৰি অহা হৈছে। এই উপলক্ষে চৰকাৰে ৰাজ্যখনৰ অৰাজপত্ৰিত কৰ্মচাৰীসকলৰ উৎকৃষ্ট সেৱাৰ বাবে ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ প্ৰদান কৰে। ইয়াৰ লগতে ভালেসংখ্যক বিষয়ালৈ প্ৰশাসন ব্যৱস্থা দেখুওৱা

0: দৰ্শিতাৰ বাবে কৰ্মশ্ৰী বঁটাও আগবঢ়োৱা হয়। আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত বিয়লি 3 বজাত আয়োজিত অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ'ব। ৰাজ্যৰ বিভিন্ন জিলাত আজি লোককল্যাণ দিৱস উপলক্ষে লোকপ্ৰিয় গোপীনাথ বৰদলৈ স্মৃতিত শ্ৰদ্ধা জনাই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত কয় যে বৰদলৈয়ে নিষ্ঠা আৰু ৰাজ্যখনৰ কল্যাণৰ প্ৰতি উৎসৰ্গিত মনোভাৱৰ বাবে এই ভূখণ্ডৰ অখণ্ডতা ৰক্ষা কৰা সম্ভৱ হৈ উঠিছিল। তেওঁৰ সাহস আৰু দেশপ্ৰেমৰ প্ৰতিটো প্ৰজন্মই স্মৰণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰদলৈৰ পুণ্যতিথি উপলক্ষে দিয়া বাৰ্তাত কয় যে দেশৰ স্বাধীনতা আন্দোলন তথা অস্তিত্ব ৰক্ষাৰ সন্ধিক্ষণত এগৰাকী মহান জননেতাৰ ভূমিকাক অসমবাসীয়ে সদায় শ্ৰদ্ধাৰে স্মৰণ কৰিব। আজি আলাবৈ ৰণৰ স্মৃতি দিৱস। 1669 চনৰ আজিৰ দিনটোতে আহোম আৰু মোগল সেনাৰ মাজত উত্তৰ গুৱাহাটীৰ সমীপৰ আলাবৈত এই যুদ্ধ সংঘটিত হৈছিল। ইতিহাসৰ পাতত অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হোৱা আলাবৈ ৰণত অসমৰ 10,000 সেনাই মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। অসমীয়া সেনাৰ বীৰত্ব আৰু ত্যাগক সোঁৱৰণ কৰি প্ৰতি বছৰে আজিৰ এই দিনটোতে আলাবৈ ৰণস্মৃতি দিৱস পালন কৰি অহা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই দিৱস উপলক্ষে 10,000 বীৰ অসমীয়া সেনানীলৈ শ্ৰদ্ধা নিবেদন কৰিছে। তেওঁ কয় যে ৰাজ্য চৰকাৰে 10,000 শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই আলাবৈ স্মৃতিসৌধ নিৰ্মাণৰ পদক্ষেপ লৈছে আৰু এই কাম পূৰ্ণগতিত চলি আছে। বিহাৰৰ ইটাভাটাত নিৰ্যাতনৰ বলি হোৱা ধুবুৰীৰ 7 গৰাকী নাবালিকাক নিজ ঘৰলৈ ঘূৰাই অনাৰ লগতে পক্সো আইনৰ অধীনত অভিযুক্ত ইটাভাটাৰ মালিকক গ্ৰেপ্তাৰ কৰা হয়। উল্লেখযোগ্য যে বিহাৰৰ এটা ইটাভাটাত কাম কৰিবলৈ গৈ শাৰীৰিক নিৰ্যাতনৰ বলি হোৱা ধুবুৰী জিলাৰ 7 গৰাকী নাবালিকাক কালি বিহাৰ আৰক্ষীয়ে ধুবুৰীলৈ আনি আইনগত প্ৰক্ৰিয়াৰ মাজেৰে ধুবুৰী শিশু কল্যাণ সমিতিক চমজাই দিয়ে। জিলাখনৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ 47 জন লোকৰ ভিতৰত বিহাৰৰ চাহৰাজা চহৰৰ ধামচাইনি অঞ্চলৰ ষ্টাৰমাৰ্কা ইটাভাটালৈ জীৱিকাৰ সন্ধানত যোৱা লোকসকলৰ ভিতৰত কেইবাটিও শিশু আৰু কিশোৰী আছিল। অভিযোগ অনুসৰি ইটাভাটাৰ স্বত্বাধিকাৰী মহম্মদ অবেশ কাৰ্ণী আৰু তেওঁৰ সহযোগীসকলে শ্ৰমিকসকলক অবৈধভাৱে আবদ্ধ কৰি ৰাখি মজুৰি নিদিয়াকৈ কামত খটুৱাইছিল আৰু লগতে 7 গৰাকী নাবালিকাক শাৰীৰিক নিৰ্যাতনো চলাইছিল। এই ঘটনাৰ পাছত কেইবাজনো শ্ৰমিকে ইটাভাটাটোৰ পৰা পলায়ন কৰি আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰোৱাত আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰে। গুৱাহাটীৰ অগ্ৰণী সংস্থা নাৰী সাৰস্বত মঞ্চৰ উদ্যোগত অহা 9 আগষ্টত সপোন মাধুৰী দত্ত সোঁৱৰণী ছাত্ৰীৰ একক অভিনয় প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। সদৌ অসমভিত্তিত হ'বলগীয়া এই প্ৰতিযোগিতা 16 বছৰৰ পৰা 24 বছৰ বয়সৰ ছাত্ৰীৰ বাবে মুকলি থাকিব। লতাশিলৰ বিষ্ণু নিৰ্মলা ভৱনত হ'বলগীয়া এই প্ৰতিযোগিতাৰ পঞ্জীয়ন আজি নিশা 12 বজালৈ মুকলি থাকিব। বিজয়ী প্ৰথম 3 গৰাকী প্ৰতিযোগীক নগদ ধনেৰে পুৰস্কৃত কৰাৰ লগতে আন 1 গৰাকী প্ৰতিযোগীক বিচাৰকৰ বিশেষ পুৰস্কাৰেৰে সন্মানিত কৰা হ'ব। প্ৰতিযোগীসকলে প্ৰতিযোগিতাৰ সবিশেষ জানিবলৈ 600018-7661 আৰু 99572-15730 নম্বৰত যোগাযোগ কৰিব পাৰিব। দৰং আৰক্ষীয়ে অভিযান চলাই কালি সন্ধিয়া 2 জন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰে। মঙলদৈ থানাৰ অন্তৰ্গত 2 নম্বৰ বেজপাৰাত নগৰবাসী দিশৰ পৰা আহি থকা এখন বাহনত অভিযান চলাই নিচাযুক্ত সামগ্ৰীৰ লগতে নগদ 2 লাখ টকা, কেইবাটাও মোবাইল, গাড়ীৰ পঞ্জীয়ন নম্বৰ প্লেট আৰু অন্যান্য সা সামগ্ৰী উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে হবিবৰ ৰহমান, ইউছুফ আলী আৰু সঞ্জীৱ কলিতা নামৰ 3জন লোকক আটক কৰে। অধিক তথ্যৰ বাবে আটকাধীন লোককেইজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বান পৰিস্থিতি জোৰা মৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণে সাহায্য আগবঢ়াব বুলি শিৱসাগৰৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ প্ৰকাশ। বানৰ বিভীষিকা সন্দৰ্ভত শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 76 সংখ্যক পুণ্যতিথি আজি ৰাজ্যজুৰি লোককল্যাণ দিৱস হিচাপে পালন। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 730 কিলোহাৰ্টছ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিবলৈ লৈছো কল্পতৰু।

অনুষ্ঠানৰ আৰম্ভণিতেই শুনাবলৈ লৈছোঁ অনিন্দিতা পালৰ কণ্ঠৰ এটি গীত। গীতটি দীনবন্ধু চিনেমাৰ পৰা লোৱা হৈছে। গীতটি শুনিবৰ বাবে আমালৈ অনুৰোধ কৰিছে নগাঁৱৰ পৰা গৌতম, নীলু, কমল, ভাস্কৰ আৰু সুৰভিয়ে।

0: নাই আমাদ লোকপিয়ন আমাদ বিকাশ।
1: লোকপিয়নৰ প্ৰথম পৰ্যায়ত গৃহ তালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ন 2027 আমাৰ লোকপিয়ন আমাৰ বিকাশ।
2: শ্ৰোতাসকলে কল্পতৰু শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।

এবাৰ শুনক অহেতুক চিনেমাৰ এটি গীত। গীতটি গাইছে জুবিন গাৰ্গে। গীতটি শুনিবৰ বাবে আমালৈ অনুৰোধ কৰিছে ডেৰগাঁৱৰ পৰা লুনা, মাইনা, বিজু, প্ৰদীপ আৰু পিংকিয়ে, আৰু গুৱাহাটীৰ পৰা ববী, মিতুল, সুমি, ৰাজা, বাবু আৰু জিন্তিয়ে।

শ্রোতাসকলে শুনি আছে কল্পতরু। অনুষ্ঠানত এবাৰ শুনক মঞ্জ্যোৎস্না মহন্তৰ কণ্ঠৰীতি গীত। গীতটি শুনিবৰ বাবে অনুৰোধ কৰিছে নলবাৰীৰ পৰা সাগৰ, পাপু, লাটু আৰু বকুৰ পৰা উৎপল, সীমান্ত আৰু বিকিয়ে।

মঞ্জুৎস্না মহন্তৰ কণ্ঠৰ এই গীতটিৰে সামৰা হ'ল আজিৰ কল্পতৰু। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আইডিউৰ বুলনি।

নিভাই মুকলি কৰিছোঁ আজিৰ বুলনি। শ্ৰোতাসকল, বুলনিত আজি আপোনালোকৰ বাবে লৈ আহিছোঁ লগ পাওঁ আহক শিতান্তি। এই শিতানত আজি আপোনালোকে এনে এগৰাকী বিদুষী অসমীয়া মহিলাক লগ পাব যিগৰাকীয়ে আমেৰিকাৰ শীৰ্ষ 1% চিকিৎসকৰ মাজত স্থান লাভ কৰিছে। কৰ্কট ৰোগৰ চিকিৎসা, শিক্ষাদান আৰু আলোসন্ধানী গৱেষণাৰ জৰিয়তে বিশ্বৰ চিকিৎসা জগতত উজ্বলি উঠা এইগৰাকী অসমীয়া চিকিৎসক বিজ্ঞানী ডাক্তৰ সংগীতা গোস্বামী। এগৰাকী গৱেষক চিকিৎসক বিজ্ঞানী হিচাপে তেওঁ কৰা গৱেষণাক প্ৰত্যক্ষভাৱে ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা কামত বিশেষভাৱে গুৰুত্ব দিছে ডাক্তৰ গোস্বামীয়ে। তেওঁৰ নেতৃত্বত চলি থকা গৱেষণাই কৰ্কট ৰোগৰ ইমিউনোথেৰাপী, এপিজেনেটিক্স আৰু কৰ্কটকোষৰ জিনীয় বিশ্লেষণেৰে চিকিৎসাৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। ইমিউনোথেৰাপীৰ সহায়ত কেনেকৈ ৰোগীৰ শৰীৰৰ নিজস্ব ৰোগ প্ৰতিৰোধ ক্ষমতাক সক্ৰিয় কৰি কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিবলৈ সক্ষম কৰি তুলিব পাৰি, সেই বিষয়ত ডাঃ সংগীতা গোস্বামীৰ গৱেষণা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষভাৱে সমাদৃত হৈছে।

কৰ্কটকোষৰ জিনীয় বিশ্লেষণেৰে চিকিৎসাৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। ইমিউনোথেৰাপীৰ সহায়ত কেনেকৈ ৰোগীৰ শৰীৰৰ নিজস্ব ৰোগ প্ৰতিৰোধ ক্ষমতাক সক্ৰিয় কৰি কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিবলৈ সক্ষম কৰি তুলিব পাৰি, সেই বিষয়ত ডাঃ সংগীতা গোস্বামীৰ গৱেষণা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষভাৱে সমাদৃত হৈছে। ডাঃ গোস্বামীৰ গৱেষণাই উদ্ভাৱন কৰা নতুন চিকিৎসা পদ্ধতি আৰু ইমিউনোথেৰাপী কৌশল ইতিমধ্যে ক্লিনিকেল ট্ৰায়েল পৰ্যায়ত উপনীত হৈছে। বৈজ্ঞানিক অৱদানৰ স্বীকৃতিস্বৰূপে এইগৰাকী অসম কন্যাক জেমছ পি এলিছন প্ৰতিষ্ঠানৰ ইনেগুৰেল মেম্বাৰ হিচাপেও নিৰ্বাচন কৰা হৈছে। চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনত উদ্ভাৱনৰ দিশত দেখুওৱা অসাধাৰণ অৱদানৰ বাবে তেওঁ প্ৰখ্যাত ফেকাল্টি স্কুলাৰ বঁটাও লাভ কৰিছে। বিশ্বৰ অন্যতম শ্ৰেষ্ঠ কৰ্কট চিকিৎসা প্ৰতিষ্ঠান আমেৰিকা যুক্তৰাষ্ট্ৰৰ এম ডি এণ্ডাৰছন কেন্সাৰ চেণ্টাৰত চিকিৎসা গৱেষণা আৰু অধ্যাপনা কৰি থকা ডাঃ সংগীতা গোস্বামীৰ জন্ম হৈছিল গুৱাহাটীৰ ভৰলুমুখত। তেওঁৰ পিতৃ অমৰেশ গোস্বামী, মাতৃ মিনি গোস্বামী প্ৰতিভা, মেধা আৰু অধ্যৱসায়ৰ জৰিয়তে বিশ্বৰ চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনত নিজকে সুপ্ৰতিষ্ঠিত কৰি অসম আৰু অসমীয়াক গৌৰৱান্বিত কৰা ডাঃ সংগীতা গোস্বামী বাইদেউৰ সৈতে ফোনযোগে কৰা বাৰ্তালাপৰ সম্পাদিত ৰূপ আজি আমি আপোনালোকৰ বাবে লৈ আহিছো। সম্প্ৰতি আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ বাসিন্দা ডাঃ সংগীতা গোস্বামী বাইদেউৰ ব্যক্তিগত আৰু পেছাগত দিশৰ লগতে কৰ্কট ৰোগৰ চিকিৎসা সম্পৰ্কীয় কথাৰে এয়া আজিৰ লগ পাওঁ আহক।

0: বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। চিকিৎসা বিজ্ঞানৰ বৈজ্ঞানিক উদ্ভাৱন আৰু কৰ্কট ৰোগৰ গৱেষণাৰ ক্ষেত্ৰখনলৈ আপুনি আগবঢ়োৱা অৱদানে ইতিমধ্যেই সমগ্ৰ বিশ্বতে স্বীকৃতি লাভ কৰিছে। কৰ্কট ৰোগৰ চিকিৎসাৰ দিশত আপোনাৰ নেতৃত্বত হোৱা আলোকসন্ধানী গৱেষণাৰ যি যাত্ৰা, সেই বিষয়ে কিছু কথা আপোনাৰ মুখেৰে আমি জানিবলৈ ইচ্ছুক। কৰ্কট ৰোগ সম্পৰ্কীয় কথা বতৰা পতাৰ পূৰ্বে আপোনাৰ নিজৰ বিষয়ে কিছু কথা জানিবলৈ বিচাৰিছোঁ। কওকচোন, ভৰলুমুখৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছলৈ আপোনাৰ যাত্ৰা কেনেকৈ আৰম্ভ হৈছিল?
1: প্ৰথমতে আন্তৰিক ধন্যবাদ এই সাক্ষাৎকাৰটোৰ কাৰণে। দেশে বিদেশে বহুতবোৰে সাক্ষাৎকাৰ দি থকা যায়, কিন্তু এনেকে অসমীয়াত সাক্ষাৎকাৰ এটা দিব পৰাটো সদায় মোৰ কাৰণে এটা বিশেষ অনুভৱ। চিকিৎসা বিজ্ঞান বা কৰ্কট ৰোগৰ গৱেষণাৰ কথা যিটো সুধিছা, মই ভাবোঁ সেইটো সেই সৰুৰে পৰাই বিজ্ঞানৰ প্ৰতি এটা স্বাভাৱিক কৌতূহল আছিলে। আৰু ইয়াৰ আঁৰত মোৰ ককা দেউতা হৰিশ গোস্বামী, তেখেত কটন কলেজৰ প্ৰিন্সিপাল আছিলে, কেমিষ্ট্ৰি বিভাগৰ প্ৰফেচাৰ আছিলে। ককাৰ এটা ডাঙৰ প্ৰভাৱ আছে যেন মই পাওঁ, কাৰণ সৰুৰে পৰাই দেখিছিলোঁ, শিকিছিলোঁ যে বিজ্ঞানটো অকল কিতাপত পঢ়া নহয়, বিজ্ঞান মানে সদায় প্ৰশ্ন কৰা, নতুনকৈ চিন্তা কৰা বা উত্তৰ বিচাৰি যোৱা। সেই কৌতূহলটো ৰাখিবলৈকে ককা এটা এনকাৰেজমেণ্ট এটা কৰিছিলে সৰুৰ পৰা। হয়তো সেই কৌতূহলটোৱে আজি মোক এই পথলৈ লৈ গৈছে। আৰু এই যাত্ৰাত মোৰ মা দেউতাৰ অৱদান সৰ্বাধিক বুলি মই কওঁ। তেওঁলোকে সদায় এটা ডাঙৰ সপোন এটা দেখিবলৈকে শিকাইছিলে, কেতিয়াও কোৱা নাছিলে যে এইটো নোৱাৰিবা, বৰঞ্চ সদায় বিশ্বাস কৰিছিলে যে মনত যদি দৃঢ় ইচ্ছা আছে বা নিষ্ঠাৰে কাম কৰিব পৰা, কষ্ট কৰিব পৰা, তেনেহ'লে যিকোনো জেগাতে যিকোনো বিষয়তে নিজৰ এটা পৰিচয় গঢ়ি তোলাটো সম্ভৱ। আৰু সেই বস্তুটো মা দেউতাৰ পৰা শিকি আহিছিলোঁ আৰু সেইদৰেই আগবাঢ়ি গৈছোঁ। তাৰপিছত মই যেতিয়া গুৱাহাটী মেডিকেল কলেজত পঢ়া শুনা কৰি থাকোঁতে MBBSৰ সময়ত প্ৰতিদিনে অসংখ্য ৰোগীৰ সংস্পৰ্শলৈ আহিছিলোঁ। এতিয়া এটা উপলব্ধি এটা কৰিছিলোঁ যে চিকিৎসাটো কেৱল আজিৰ ৰোগীক সুস্থ কৰাৰ বিষয় নহয়, কাইলৈ ৰোগীৰ বাবে বা উন্নত চিকিৎসা সৃষ্টি কৰাটো সমানে গুৰুত্বপূৰ্ণ। এই উপলব্ধিটোৱে মোক গৱেষণাৰ পথলৈ লৈ গ'ল। এতিয়া সকলোৱে PG এণ্ট্ৰেন্সৰ কাৰণে প্ৰিপেয়াৰ কৰি আছিলে, সেইখিনি সময়তে মই কেনে গৱেষণাৰ পথলৈ যাব পাৰোঁ সেই বিষয়ে মই অলপমান ভবা গুণা কৰিলোঁ। আৰু তেতিয়াই মই দিল্লী CSIR ইনষ্টিটিউট, তাত ইনষ্টিটিউট অফ জিনমিক এণ্ড ইণ্টিগ্ৰেটিভ বায়'লজি বুলি, তাতে এটা সুযোগ এটা পালোঁ। সেইটোৱে মোৰ গৱেষণাৰ প্ৰতি থকা যিটো ইণ্টাৰেষ্ট সেইটো দৃঢ় কৰিলে। আৰু সেই দৃঢ়তাৰেই আগবাঢ়ি গ'লোঁ আমেৰিকালৈ।

0: আহিলোঁ এখন তাতে এটা নতুন দেশ, নতুন পৰিৱেশ। ডেফিনেটলি সহজ নাছিলে, কিন্তু মোৰ এটা সপোন আছিলে এজন ফিজিচিয়ান চাইণ্টিষ্ট হোৱাৰ, অৰ্থাৎ এনে এজন চিকিৎসক যিয়ে অকল ৰোগীৰ চিকিৎসা নকৰে, তেওঁ গৱেষণাৰ জৰিয়তে নতুন চিকিৎসাৰ আৱিষ্কাৰো কৰে। গতিকে এজন ফিজিচিয়ান চাইণ্টিষ্ট হোৱাৰ সেই সপোনটোলৈ আহিলোঁ। দীঘলীয়া যাত্ৰা, আৰু আমাক ক'ব লাগিব যে দীঘলীয়া যাত্ৰাত মোৰ স্বামী পাৰ্থ প্ৰতিম শৰ্মা, তেখেত এজন ইঞ্জিনিয়াৰ, তেওঁৰো সমৰ্থনো অমূল্য। কাৰণ এই চিকিৎসা গৱেষণা দুয়োটাকে অত্যন্ত এটা দাবীদাৰ পেচা দুয়োটাই। এই দীঘলীয়া সময় লেবৰেটৰীত, চিকিৎসালয়ত বা ভ্ৰমণত যেতিয়া কটাবলগীয়া হয়, সেই সকলোবোৰৰ মাজত তেওঁ সদায় মোক এটা উৎসাহ দি আহিছে, বিশ্বাস ৰাখিছে মোৰ ওপৰত, প্ৰতিটো সিদ্ধান্তত সাহসেৰে থিয় দিছে। এতিয়া যেতিয়া পিছলৈ ঘূৰি চাওঁ, অনুভৱ কৰোঁ যে এই যাত্ৰাটো কেৱল অকল মোৰেই নাছিলে, ভৰলুমুখৰ পৰা হিউষ্টনলৈকে আমেৰিকা টেক্সাছলৈ অকল মোৰেই যাত্ৰা নাছিলে, এইটো প্ৰতিটো পদক্ষেপত মোৰ পৰিয়াল, মোৰ শিক্ষক, সহকৰ্মী বা ৰোগী সকলো জড়িত হৈ আছে, আৰু তেওঁলোকৰ বিশ্বাস আৰু সমৰ্থন অবিহনে মই আজি এই ঠাইত আহিব চাগে নোৱাৰিলো হয়। গতিকে সেই মোৰ যাত্ৰা থুলমূলকৈ ভৰলুমুখৰ পৰা আমেৰিকালৈকে।
1: হয়, আপোনাৰ স্কুলীয়া শিক্ষা গ্ৰহণ ক'ত হৈছিল? শৈশৱ কৈশোৰৰ সময়ছোৱাৰ কথা অকণমান কওকচোন।
2: মোৰ স্কুলীয়া জীৱনটো অসমৰ বিভিন্ন ঠাইতে কটাইছো। মোৰ দেউতা অসম চৰকাৰ PWD গৰ্ভপ্তানী বিভাগৰ অভিযন্তা আছিলে, পিছলৈ গৈ এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ হিচাপে তেওঁ অৱসৰ গ্ৰহণ কৰিছিলে। চ' তেওঁ চাকৰি সূত্ৰে ট্ৰান্সফাৰেবল জব, গতিকে বেলেগ বেলেগ জেগাত দেউতাৰ পোষ্টিং হৈছিলে, গতিকে আমিও সেই সৰুৰ পৰা বেলেগ বেলেগ জেগা চাবলৈ পাইছো অসমৰ। গতিকে মোৰ স্কুলীয়া জীৱনৰ আৰম্ভণি হৈছিলে নগাঁৱত, একচুৱেলি লিটল ষ্টাৰ স্কুলত। 2.5 বছৰ বয়সতে মায়ে নাম লগাই দিছিলে। সৰুতে বুলি খুব কথা কৈছিলো, প্ৰশ্ন সুধি থাকিছিলো, গতিকে সোনকালে সেই 2.5 বছৰ বয়সতে স্কুলত নাম লগাই দিছিলে। অলপ অলপ মনত পৰে এতিয়া, খুব ধুনীয়া টিচাৰজনী আছিলে। তাতে 1-2 বছৰ কৰাৰ পিছত দেউতাৰ আকৌ ট্ৰান্সফাৰ হৈ বঙাইগাঁৱলৈ গ'লো, আমাৰ সেই BRPL কমপ্লেক্সত। তাতে ড্ৰিম ফ্লাৱাৰ স্কুলত মোৰ প্ৰাথমিক শিক্ষাটো আৰম্ভ হৈছিলে। তাতে পঢ়ি পিছত গুৱাহাটীলৈ ঘূৰি আহোঁ। তাৰপিছত মই মেট্ৰিক পাছ কৰিছোঁ গুৱাহাটী TC স্কুলৰ পৰা। তাৰপিছত কটন কলেজত 11-12 কৰিলোঁ। ডেফিনেটলি কটন কলেজৰ সময় চোৱা এটা বিৰাট এটা ধুনীয়া সময় এটা, সেইটো এটা কটাইছোঁ। সেই বন্ধু বান্ধৱ এতিয়াও আছে কটন কলেজৰ পৰা কোৱা বা মেডিকেল কলেজৰ কোৱা, গুৱাহাটী মেডিকেল কলেজত MBBS কৰিলোঁ। গতিকে সেই শৈশৱ কৈশোৰ যিটো কৈছোঁ, এটা ধুনীয়া পৰিৱেশতে ডাঙৰ হ'লোঁ। দুটা পিনে আমাৰ এক্সটেণ্ডেড ফেমিলি আছিলে, গতিকে গৰম বন্ধ বুলিলে মামাৰ ঘৰত যোৱা, আইতাৰ লগত ফুৰিব যোৱা, গতিকে তেনেকে শিপাডাল গুৱাহাটীত খুবেই ডাঠিকৈ এতিয়ালৈকে আছে।
1: কটন কলেজ আৰু গুৱাহাটী মেডিকেল কলেজত অধ্যয়নৰ পাছত দিল্লীত গৱেষণা, তাৰপাছত আমেৰিকালৈ ৰাওনা হ'ল নহয় জানো?
2: সেই গুৱাহাটী মেডিকেল কলেজত পাছ কৰাৰ পিছতে মই তাতে ইণ্টাৰ্ণশ্বিপ কৰি 1 বছৰ কাম কৰি দিল্লীলৈকে যাওঁ। সেইখিনি সময়ত একচুৱেলি GMC পৰা যেতিয়া গুৱাহাটী মেডিকেল কলেজত পঢ়ি আছিলোঁ, এই ফাইনেল MBBSৰ সেইখিনি সময়তে এটা উপলব্ধি এটা হৈছিলে যে চিকিৎসা আৰু গৱেষণা একেটা মুদ্ৰাৰে দুটা পিঠি। গৱেষণাৰ প্ৰতি, মেডিকেল ৰিচাৰ্চৰ প্ৰতি ইণ্টাৰেষ্ট এটা আহিছিলে। 1 বছৰ দিল্লীত কাম কৰিছিলোঁ, এটা সুযোগ পাইছিলোঁ CSIR ইনষ্টিটিউটত তাত কাম কৰা 1 বছৰ। সেইটোত মোৰ গৱেষণাৰ প্ৰতি থকা ইণ্টাৰেষ্টটো বাঢ়িলে। তেতিয়া মই এটা ডিচিশ্যন ললোঁ যে মই PhDটো কৰি লওঁ। সেইকাৰণে মই আমেৰিকাৰ বেলেগ বেলেগ ইউনিভাৰ্চিটিত এপ্লাই কৰিলোঁ। সেইখিনি সময়ত মই বেইলৰ কলেজ অফ মেডিচিন বুলি এখন প্ৰিমিয়াৰ ইনষ্টিটিউট এখন হিউষ্টন টেক্সাছত, তাতে মই ফুল স্কলাৰশ্বিপ পালোঁ PhD কৰিবলৈ ইমিউনলজিত। আৰু সেইটোৰ কাৰণে মই আমেৰিকালৈ ৰাওনা হ'লোঁ। তাতে মই PhDটো মই কৰিছিলোঁ ডক্টৰ ডেভিড কৰি এণ্ড ডক্টৰ ফেৰা খৰাডমণ্ডৰ মেণ্টৰশ্বিপত। সেই PhD শেষ কৰি মই গ'লোঁ ইউনিভাৰ্চিটি অফ পিটছবাৰ্গ মেডিকেল চেণ্টাৰ মোৰ ইণ্টাৰনেল মেডিচিনৰ ৰেচিডেঞ্চি কৰিবলৈকে। সেইটো তোমাৰ MD মেডিচিন বুলি কয়। মই তাতে গ'লোঁ, তাতে ইণ্টাৰনেল মেডিচিনত ৰেচিডেঞ্চি কৰিলোঁ। ৰেচিডেঞ্চি শেষ কৰি মই কৰিলোঁ তোমাৰ মেডিকেল অনকলজিত ফেলোশ্বিপ MD এণ্ডাৰচন কেঞ্চাৰ চেণ্টাৰৰ পৰা। এই যিটো মেডিকেল অনকলজি ফেলোশ্বিপ আমি আমেৰিকাত কওঁ, সেইটো আমাৰ ইণ্ডিয়াত DM বুলি কয় ডক্টরেট অফ মেডিসিন।

0: এণ্ডাৰছন আমেৰিকাৰ ৱৰ্ল্ড নাম্বাৰ ওৱান কেঞ্চাৰ ইনষ্টিটিউট, গতিকে মোৰ এইটো সৌভাগ্য এটা আছিলে যে তাতে মই এটা সুযোগ পালোঁ থ্ৰু দিছ কম্পিটিটিভ ইণ্টাৰভিউ প্ৰচেছ এণ্ড এণ্ট্ৰেঞ্চ তাতে মেডিকেল ফেলোশ্বিপটো কৰিবলৈ। তাৰপিছত মই তাতেই ফেকাল্টি হিচাপে জইন কৰিলোঁ। গতিকে সেই গুৱাহাটী মেডিকেল কলেজৰ পৰা আহি ৰিচাৰ্চ কৰি পি এইচ ডিটো কৰি তাৰপিছত আমেৰিকাত ইমান বছৰ আছোঁ, আজি দুটা দশকেই হ'ব হ'ল আৰু।
1: হয়, কৰ্কট ৰোগৰ গৱেষণা ক্ষেত্ৰখনত কেতিয়াৰ পৰা জড়িত হ'ল আপুনি? আপোনাৰ কৰ্কট সম্পৰ্কীয় গৱেষণাৰ বিষয়ে আমাৰ শ্ৰোতাসকলক সৰলকৈ কওকচোন বাইদেউ।
0: মোৰ গৱেষণাৰ মূল কেন্দ্ৰবিন্দু প্ৰায় আজি দুই দশকেই কেঞ্চাৰৰ ওপৰতে মই কাম কৰি আহিছোঁ। মই এম ডি এণ্ডাৰছনত ফেলো হিচাপে জইন কৰা বা পি এইচ ডি সময়তো ইমিউনলজিত কেনেকৈ মানে তোমাৰ ইমিউন চেলছবিলাকে কাম কৰে সেইবোৰৰ বিষয়ে মই গৱেষণা কৰিছোঁ। মোৰ যিটো ইমিউনলজি পি এইচ ডি বা মোৰ যিটো এক্সপাৰ্টিজ আছিলে, আৰু মই যেতিয়া ইণ্টাৰনেল মেডিচিন ৰেচিডেঞ্চি কৰি আছিলোঁ তেতিয়া প্ৰথম ইমিউনথেৰাপিটো এপ্ৰুভ হৈছিলে 2012ত। প্ৰথম ইমিউনথেৰাপিটো মেলানোমা নামৰ এটা স্কিন কেঞ্চাৰত এপ্ৰুভ হৈছিলে। সেইটো বিষয়ে মই খুব আকৰ্ষিত হৈছিলোঁ কাৰণ সেইটো এটা এটা একদম নতুন পদ্ধতি আছিলে আমি কেনেকৈ কৰ্কট ৰোগ ট্ৰিট কৰোঁ। কাৰণ তাৰ আগতে সদায় কিমোথেৰাপি, ৰেডিয়েশ্যন থেৰাপি বা চাৰ্জাৰি কটাই আমি কৰিছিলোঁ মোষ্টলি। কিন্তু এইটো এটা প্ৰথম নতুন এটা আমি দেখিছিলোঁ যে আমি আমাৰ শৰীৰৰ ইমিউন চিষ্টেমটোক আমি ইউজ কৰিব পাৰোঁ কেঞ্চাৰৰ বিৰুদ্ধে যুঁজিবলৈকে। এইটোৱে মোক খুব আকৰ্ষিত কৰিছিলে আৰু তাৰ পৰাই মই সেই গৱেষণাৰ আৰম্ভণি কৰিলোঁ। কাৰণ এজন চিকিৎসক হিচাপে মই যেতিয়া কেঞ্চাৰ পেচেণ্ট চাওঁ কিছুমান বস্তু লক্ষ্য কৰা যায় যে এই ইমিউনথেৰাপি যিটোৱে বহুত পেচেণ্টক খুব দীঘলীয়া ৰেছপঞ্চ দিব পাৰে কাৰণ ইয়াতে তুমি বডীৰ নিজৰ ইমিউন চিষ্টেমটোকে শিকাই দিছা যে কেনেকৈ কেঞ্চাৰৰ এগেইনষ্টে যুঁজিব লাগে। কিন্তু তাৰে তুমি যেতিয়া ট্ৰিট কৰা ৰোগীক দেখা যায় যে কিছুমান কৰ্কট ৰোগ যেনে মেলানোমা, লাং কেঞ্চাৰ বা কিডনি কেঞ্চাৰ, ব্লাডাৰ কেঞ্চাৰ সেইবিলাকত ধুনীয়াকৈ ৰেছপণ্ড কৰে। কিন্তু কিছুমান এনেকুৱা কৰ্কট ৰোগ আছে যে পেংক্ৰিয়াছৰ কেঞ্চাৰ, জি বি এম যিটো ব্ৰেইন টিউমাৰ, সেইবিলাক কেঞ্চাৰত এইটোৱে কাম নকৰে। তদুপৰি যিবিলাকত কাম কৰে কিছুমান ৰোগীয়ে খুব ধুনীয়া ফলাফল পায় কিন্তু কিছুমানৰ ক্ষেত্ৰত সেই ফলাফল সম্পূৰ্ণ বেলেগ। গতিকে কিয় কিছুমানে অসাধাৰণ এটা ৰেছপণ্ড পায় আনহাতে কিছুমানে নাপায়, সেই কিয় প্ৰশ্নটোৱেই মোৰ গৱেষণাৰ আৰম্ভণি আছিলে। আৰু মই সদায় বিশ্বাস কৰোঁ যে আমি প্ৰতিজন ৰোগীৰ পৰা শিকোঁ যে আমি যদি ভালকৈ লক্ষ্য কৰোঁ প্ৰতিজন ৰোগীৰ পৰা কিয় প্ৰশ্নটোত উত্তৰটো থাকে, কিন্তু সেই উত্তৰটো পাবলৈকে আমি আৰু গৱেষণা কৰিব লাগে। গতিকে সেই বেঞ্চ টু বেডচাইড, বেডচাইড টু বেঞ্চ মানে আমি ৰোগী চালোঁ, ৰোগীৰ পৰা কেনেকৈ গৱেষণা কৰিলোঁ, সেই গৱেষণাৰ পৰা আৰু কেনে আমি নতুন প্ৰশ্ন উত্তৰ যিটো আমাৰ ৰোগীৰ বাবে ভাল হ'ব, সেইটোৱেই মোৰ কৰ্কট ৰোগৰ গৱেষণাৰ কেন্দ্ৰবিন্দু হিচাপে চলি আছে।
1: বাইদেউ, আপোনাৰ গৱেষণা আৰু চিকিৎসাই হাজাৰ হাজাৰ কৰ্কট ৰোগীৰ জীৱনলৈ আশাৰ সঞ্চাৰ কৰিছে। আনকি অত্যন্ত জটিল আৰু শেষ পৰ্যায়ত উপনীত হোৱা কৰ্কট ৰোগীয়েও আপোনাৰ চিকিৎসাত সুস্থ জীৱনলৈ উভতি আহিবলৈ সক্ষম হৈছে। এয়া কিদৰে সম্ভৱ হৈছে বাৰু আমাৰ শ্ৰোতাসকলে জানিবলৈ পালে নিশ্চয় সুখী হ'ব।
0: মই বাৰু এটা সৰলকৈ উদাহৰণ এটা দিবলৈ চেষ্টা কৰোঁ।
1: হয়,
0: তাৰমানে কি হয়, আমাৰ শৰীৰত এটা অত্যন্ত শক্তিশালী সুৰক্ষা ব্যৱস্থা আছে যিটোক আমি ইমিউন চিষ্টেম বুলি কওঁ। এই সাধাৰণতে ধৰা এই ভাইৰাছ, বেক্টেৰিয়া এইবোৰ যিটো ইনফেকশ্যন হয় আমি যে তাৰ পৰা ভাল হ'ব পাৰোঁ। কিয় ভাল হ'ব পাৰোঁ? কাৰণ সেই ইমিউন চিষ্টেমটোৱে প্ৰতিটো এবনৰ্মেল অস্বাভাৱিক যিবোৰ চেলছ থাকে সেইবিলাকক চিনাক্ত কৰি ধ্বংস কৰি দিব পাৰে। এইটো অনবৰতে এতিয়া যেতিয়া আমি কথা পাতি আছোঁ এতিয়া সেই সুৰক্ষা ব্যৱস্থাটো চলিয়ে আছে, অনবৰত চলি থাকে। সেইকাৰণেই মানুহৰ আমি ইমান বেমাৰত নপৰোঁ কাৰণ সেই সুৰক্ষা ব্যৱস্থাটো থকা কাৰণে। এটা বস্তু কি হয়, আমাৰ প্ৰত্যেকজন মানুহৰ লাইফ টাইমত চবেই কেঞ্চাৰ চেলছ ডেভেলপ কৰে কিন্তু এই সুৰক্ষা ব্যৱস্থাটো ইমিউন চিষ্টেমবিলাকে সেই এবনৰ্মেল চেলছবোৰ ধ্বংস কৰি দিয়ে আৰু সেইকাৰণে চবৰে কেঞ্চাৰ নহয়। আৰু কেঞ্চাৰটোনো কি বাৰু, এইটো বডীৰ নিজৰ যিবোৰ কোষ চেল থাকে সেইবিলাকেই যেতিয়া কিছুমান ভুল কৰে

0: মিউটেশ্যনছ হয়, এৰৰ কিছুমান কৰে, তেতিয়া সেইটো কেঞ্চাৰলৈকে পৰিৱৰ্তন হয়। আৰু কেতিয়াবা কি হয়, এই ইমিউন ছিষ্টেমটোৱে কিছুমান কেঞ্চাৰ চেল ধ্বংস কৰিব নোৱাৰে, কাৰণ এইবিলাকে কিছুমান পদ্ধতি উলিয়াই লয় যে সিহঁতে নিজকে লুকুৱাই ৰাখিব শিকি যায়, কেনেকৈ ইমিউন ছিষ্টেমে সিহঁতক চিনিব নোৱাৰে। গতিকে মোৰ গৱেষণাৰ এটা মূল উদ্দেশ্য হৈছে কেনেকৈ মই লুকাই থকা কেঞ্চাৰ চেলবিলাকক পুনৰ ইমিউন ছিষ্টেমটোলৈ দেখুৱাই দিওঁ, যাতে শৰীৰৰ নিজৰ কেঞ্চাৰ ইমিউন ছিষ্টেমটোৱে নিজৰ বিৰুদ্ধে যুঁজিব পাৰে। আৰু যেতিয়া এটা বস্তু শিকাই দিয়া যায়, সেইটো কৰিলে অনবৰতে ট্ৰিটমেণ্ট কৰিব নালাগে, এবাৰ শিকাই দিয়াৰ পিছতে শৰীৰে নিজেই সেই বস্তুটো টেক কেয়াৰ কৰিব পাৰে। গতিকে সেইটোৰ বিষয়ে মই গৱেষণা কৰোঁ যে লুকাই থকা কোষবিলাকক কেনেকৈ আকৌ ইমিউন ছিষ্টেমটোৱে দেখিব পাৰে, যাতে সিহঁতে সেই কেঞ্চাৰ চেলবিলাকক ধ্বংস কৰি দিব পাৰে। মই যিটো অলপ আগতে ক'লোঁ যে ইমিউনোথেৰাপিত কিছুমান ৰোগীয়ে অসাধাৰণ ফল লাভ কৰিছে, যে একদম এডভান্স ষ্টেজতো সম্পূৰ্ণভাৱে ৰোগ আমি নিৰাময় কৰিব পাৰিছোঁ, কিন্তু সেইটো এতিয়াও খুব এটা কম শতাংশ হৈ আছে, আৰু বেছিভাগ মানুহেই সেইটো সেই অসাধাৰণ সফলতাটো লাভ কৰা নাই। গতিকে মই যিটো কৈছোঁ যে মই গৱেষণা কৰোঁ যে কিয় সেইটো কিয় অসাধাৰণ ফলাফল লাভ কৰা নাই, এই দুয়োজন ৰোগীৰ মাজত কি ডিফাৰেঞ্চ আছে যিটো আমি বুজি পাওঁ, আৰু যাতে সেই লুকাই থকা চেলছবিলাকক উলিয়াই আনিব পাৰোঁ। যদি আমি এই প্ৰশ্নটো উত্তৰ পাওঁ, তেন্তে ভৱিষ্যতে প্ৰতিজন ৰোগীৰ বাবে এটা আমি ব্যক্তিগতভাৱে উপযুক্ত এটা চিকিৎসা এটা আমি বাছি ল'ব পাৰিম। গতিকে সেই বিষয়েই মই গৱেষণা কৰি আহিছোঁ, আৰু মোৰ গৱেষণাৰ পৰা বহুত মই ক্লিনিকেল ট্ৰায়েলো ষ্টাৰ্ট কৰিছোঁ। সেই ক্লিনিকেল ট্ৰায়েলবিলাকে যাতে আধুনিক চিকিৎসাই আৰু আমি নতুন পদ্ধতি উলিয়াব পাৰোঁ, যিবোৰে ফলাফল পোৱা নাই আমি ভবা মতে, সেই ফলাফলটো আমি চেঞ্জ কৰিব পাৰোঁ। থুলমূলকৈ ক'বলৈকে গৱেষণা কৰি আছোঁ, লগতে ক্লিনিকেল ট্ৰায়েল কৰি আছোঁ, যাতে মোৰ সেই ক্লিনিকেল ট্ৰায়েলবিলাকৰ পৰা ৰোগীবিলাকৰ এটা সুবিধা হয়। গতিকে মোৰ তিনিটা স্তৰতে কাম কৰি আছোঁ। মই কৰ্কট ৰোগী চাওঁ, সেই কৰ্কট ৰোগী গৱেষণা কৰোঁ, আৰু গৱেষণাৰ পৰা ওলোৱা বস্তুবোৰ আমি ক্লিনিকেল ট্ৰায়েলছলৈ আনিবলৈ চেষ্টা কৰোঁ, যাতে তাৰ পৰা আমি আৰু ৰোগীক উপকৃত কৰিব পাৰোঁ।
1: হয়, কৰ্কট মানে সমাজৰ অনেকৰ মনত এতিয়াও এক অভিশাপ, কৰ্কট এক দুৰাৰোগ্য ব্যাধি বুলিয়ে অভিহিত। সঠিক সময়ত সঠিক চিকিৎসাই কৰ্কট ৰোগীকো যে নতুন জীৱন দিব পাৰে, সেই কথা আজিও অনেক মানুহে নাজানে। এই ক্ষেত্ৰত আপুনি কি ক'ব?
0: এইটো এটা জানা, মই এই ধাৰণাটো সলনি কৰিব বিচাৰোঁ।
1: হয়,
0: আৰু সেই বিষয়ে বহুত মই লিখা মেলাও কৰিছোঁ। মই ৰিচেণ্টলি আসাম ট্ৰিবিউন বা বেলেগ বেলেগ পেপাৰতো লিখিছোঁ যে কেঞ্চাৰ কোনো অভিশাপ নহয়, এইটো এটা বেলেগ ৰোগৰ দৰেই এটা ৰোগ, ইয়াৰ চিকিৎসাটো দীঘলীয়া হয় বা ডিফিকাল্ট হয়, সেইবোৰ আছে, কিন্তু এইটো দুৰাৰোগ্য ৰোগ নহয়। বহুত ক্ষেত্ৰত আমি আজি 2-3 দশকে বহুত উন্নতি কৰিছোঁ এই কেঞ্চাৰৰ কৰ্কট ৰোগৰ ট্ৰিটমেণ্টত, গতিকে সেইটোক মই অভিশাপ হিচাপে মানুহে ভবাটো নিবিচাৰোঁ। কিন্তু মই মানুহক কি বিচাৰোঁ যে তেওঁলোক সজাগ হ'ব লাগে, কাৰণ কৰ্কট ৰোগটো খুবেই বাঢ়ি আহিছে ৱৰ্ল্ড ৱাইড, আৰু ভাৰতত আৰু স্পেচিয়েলি অসম বা নৰ্থ ইষ্টত কৰ্কট ৰোগটো খুবেই বাঢ়ি আহিছে। সেইকাৰণে আমি সজাগ হ'ব লাগে যে কিবোৰ চিম্পটমছ, কেনেকুৱা ধৰণৰ, আমি ডক্টৰৰ তাতে সোনকালে যাব লাগে, ৰেগুলাৰলি আমাৰ চেক কৰিব লাগে, যাতে আমি কিবা এটা যদি হৈছে বডিত এনেকুৱা এটা বেমাৰৰ লক্ষণ দেখা দিছে, সোনকালে বস্তুবোৰ আমি ট্ৰিট কৰিব পাৰোঁ। কাৰণ কেঞ্চাৰ কি হয়, বেলেগ বেলেগ ষ্টেজ থাকে, আগতীয়া যেতিয়া ষ্টেজ এটা ধৰা পৰে তেতিয়া কিয়ৰ, যিটো সম্পূৰ্ণৰূপে আমি ৰোগটো নিৰাময় কৰিব পাৰোঁ, সেইটোৰ চান্সেছ খুব হাই থাকে। গতিকে সোনকালে ধৰা পৰোৱাটো খুবেই ইম্পৰ্টেণ্ট হয়, যাতে এই অসুখটো এই আমি কিয়ৰ কৰি দিব পাৰোঁ। আজিকালি বহুত সংখ্যক পেচেণ্টেই কিয়ৰ হৈ যায় আৰু এটা একদম সুস্থ জীৱন কটাব পাৰে তাৰপিছত, আৰু সেই বিষয়ে মই বহুত লিখা মেলা কৰিছোঁ। কিন্তু মই এইটোও ক'ব খোজোঁ যে কিছুমান মানুহৰ এই বেমাৰটো

0: পৰাপৰটো খুব এডভান্স ষ্টেজ হৈ যায় ষ্টেজ ফ'ৰ, সেইটোত কিউৰ ৰেটটো কম আগৰ ষ্টেজতকৈ, কিন্তু তথাপিতো আজিকালি নতুন যিবোৰ দৰৱ ওলাইছে, পদ্ধতি ওলাইছে, সেইদি আমি এইটো বহু দিনলৈকে ট্ৰিট কৰিব পাৰোঁ, ইটছ ভেৰি ট্ৰিটেবল। গতিকে মই ক'ব খুজিছোঁ যে কোনেও যাতে এইটোক এটা অভিশাপ বুলি নলয়, কিন্তু মনত ৰাখিব লাগে যে ৰোগটো যদি সোনকালে ধৰা পৰে চিকিৎসাৰ সফলতাৰ সম্ভাৱনা বহুত বেছি হয়, আৰু গতিকে ভয় নকৰিব কিন্তু পলমো নকৰিব, নিয়মীয়া স্বাস্থ্য চিকিৎসাটো কৰা বা লক্ষণ দেখিলে সোনকালে চিকিৎসকৰ ওচৰলৈ যোৱাটো খুবেই ইম্পৰ্টেণ্ট।
1: হয়,
0: আৰু এই বিষয়ে প্ৰয়োজন হয় সাহস, মৰম আৰু সমৰ্থন, অকল ৰোগীৰ পৰা নহয়, তেওঁৰ পৰিয়াল, চিকিৎসক, আৰু এই বিষয়ে এটা ডিছকাশ্যন হোৱাটো ইম্পৰ্টেণ্ট, মানে যাতে মানুহে কনফিডেণ্ট ফিল কৰে যে সোনকালে ডক্টৰৰ তাতে যাবলৈকে বা বস্তুবোৰ লুকুৱাই নাৰাখিবলৈ। গতিকে সেই বিষয়ে মই খুব ক্লোজ টু হাৰ্ট এই টপিকটো মোৰ কাৰণে, যাতে মানুহবিলাকে পজিটিভলি এই ডায়েগনচিছটো লৈ আগবাঢ়িব পাৰে, নতুন ট্ৰিটমেণ্টখিনি লাভ কৰি সোনকালে সফল চিকিৎসা এটা পায়।
1: হয়, এগৰাকী অসমীয়া হিচাপে বিশ্বৰ চিকিৎসা ক্ষেত্ৰখনত আপোনাৰ যি সুনাম, যি সুপৰিস্থিতি, সকলো অসমীয়া সেইলৈ গৌৰৱান্বিত। এগৰাকী অসমীয়া হিচাপে অসমৰ বাবে আপুনি কি কৰিব খোজে, কোনো পৰিকল্পনা আছে নেকি আপোনাৰ বাইদেউ?
0: অসমৰ বাবে বহুতেই কিবা কিবি কৰিব খোজো।
1: হয়,
0: এতিয়া অসমৰ পৰা, অসমৰ বেলেগ বেলেগ জেগাৰ পৰা বা ভাৰতৰ পৰা মোক সদায়ে মই ৰোগীৰ হোৱাটছআপ মেছেজ পাই থাকো, আৰু মই যিমান পাৰোঁ মোৰ পিনৰ পৰা সহায় সুবিধা বা সংযোগখিনি কৰাই দিওঁ যাতে তেওঁলোকে উৎকৃষ্ট ট্ৰিটমেণ্ট এটা লাভ কৰে। মোৰ এটা ইচ্ছা হৈছে যে অসমত প্ৰতিভাৰ কোনো অভাৱ নাই, গতিকে অসমৰ চিকিৎসক, গৱেষক বা উঠি অহা ছাত্ৰ ছাত্ৰীসকলে বিশ্বমানৰ গৱেষণাৰ যাতে এটা সংযোগ কৰাত সুবিধা হয়, এটা যাতে কোলাবৰেটিভ এফৰ্ট এটা সৃষ্টি কৰিব পাৰোঁ চিকিৎসা গৱেষণাৰ মাজত। আৰু মোৰ এটা সপোন হৈছে যে অসমৰ ৰোগীও যাতে বিশ্বমানৰ চিকিৎসা বা ক্লিনিকেল ট্ৰায়েলৰ সুবিধা অসমতেই লাভ কৰক, কাৰণ বহু সময়তেই হৈছে যে এই ৰোগটো ডায়েগনোজ হোৱাৰ লগে লগে অসমৰ পৰা বহুত মানুহ বাহিৰলৈ গুচি যাব লগা হয়, আৰু যিহেতু এইটো এটা দীঘলীয়া এটা পদ্ধতি হয়, বহুতৰ সেই আৰ্থিক প্ৰব্লেমো হৈ যায়, এটা ফাইনেন্সিয়েল টক্সিচিটিটো খুবেই এটা ডাঙৰ কথা। গতিকে তাৰ উপৰি ঘৰৰ বাহিৰত ক'ৰবাত থাকি ইমান দিনলৈকে এটা ট্ৰিটমেণ্ট কৰাটো এটা খুব অসুবিধাৰ কথা হৈ পৰে। গতিকে মোৰ সেইটো এটা সপোন আছে যাতে আমি সেই বিশ্বমানৰ চিকিৎসা অসমতেই নিব পাৰোঁ, যাতে ঘৰত থাকি মানুহে সেই সুবিধা লাভ কৰিব পাৰে। গতিকে মোৰ যিখিনি ধৰা জ্ঞান, অভিজ্ঞতা বা যিটো আন্তৰ্জাতিক সহযোগিতা, সেইটোৰ পৰা যদি অসমৰ মানুহৰ এটা উপকাৰ কৰিব পাৰোঁ, সেইটো এটা মোৰ খুব এটা ভাল লগা বা এটা সন্মানৰ বিষয় হ'ব।
1: শেষত আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে কিছু কথা সুধিব বিচাৰিছোঁ, আপোনাৰ বৰ্তমানৰ পৰিয়ালটোৰ বিষয়ে।
0: ব্যক্তিগত জীৱন, মই মোৰ স্বামীৰ কথা কৈছিলোঁ, পাৰ্থ প্ৰতিম শৰ্মা, তেওঁ ইঞ্জিনিয়াৰ হয়, তাৰপিছত ইয়াতে আহি বহুত বছৰ কাম কৰিলে অইল এণ্ড গেছত ছিনিয়ৰ লিডাৰশ্বিপত, তাৰপিছত তেখেতে তেওঁ নিজে নিজৰ এটা কোম্পানী খুলিলে, ইজ এন অন্টাৰপ্ৰেনৰ নাও, আৰু মোৰ ল'ৰা ক্লাছ 8 পাইছে, আৰিহান্ত গোস্বামী শৰ্মা। মোৰ পৰিয়ালটোৱেই আটাইতকৈ ডাঙৰ শক্তি, চিকিৎসা আৰু গৱেষণা যিটো মই কৈছোঁ দুয়োটাই অত্যন্ত ব্যস্ত আৰু দায়িত্বপূৰ্ণ পেচা হয়, গতিকে বহুত সময়ত দীঘলীয়া সময় কামত কটাবলগীয়া হয়, গতিকে এই যাত্ৰাটো অকলে সম্ভৱ নহ'লহেঁতেন, এই ছাপোৰ্টটো নাপালে। গতিকে মোৰ পৰিয়ালে সদায় সেইটো বুজি পাইছে, উৎসাহ দিছে বা প্ৰতিটো পদক্ষেপত মোৰ স্বামী, মোৰ ল'ৰাই এটা সহযোগ যোগাই আহিছে, আৰু সেইকাৰণে এই পেচাদাৰী জীৱন এটা পাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু এটা ডাঙৰ অৱদান মই যিটো কৈছোঁ, মোৰ মা দেউতাৰ সদায় এটা খুব উৎসাহ দি আহিছে প্ৰত্যেকটো পদক্ষেপত, আৰু এইটো মই ক'ব লাগিব মোৰ শাহু শহুৰ, তেওঁলোকো গুৱাহাটীত থাকে, ইন্দ্ৰেশ্বৰ শৰ্মা আৰু নয়ন শৰ্মা, গতিকে মা পাপায়ো সদায় খুব এটা উৎসাহ প্ৰত্যেকটো ষ্টেপতে এটা খুব সাহস এটা দি আহিছে। গতিকে ব্যস্ততাৰ মাজতো বিশ্বাস কৰোঁ যে পৰিয়ালৰ সৈতে সময় কটোৱাটো জীৱনৰ এটা অপৰিহাৰ্য অংশ এটা আছে, লগতে আৰু বহুত ভাল

0: বন্ধু, মই যিটো কৈছো আগৰ পুৰণা সেই স্কুলৰ পৰা কটন কলেজ মেডিকেল কলেজৰ বন্ধু এতিয়ালৈকে আছে। আৰু ইয়াতেও মই যিখিনি আজি এম ডি এণ্ডাৰছনত ইমান বছৰ কাম কৰিলোঁ, তাতেও এটা খুব এটা ভাল চাৰ্কেল এটা পাইছোঁ। যথেষ্ট মই ডাঙৰ সন্মানীয় ব্যক্তিৰ লগতো কাম কৰিবলৈ মই সুযোগ পাইছোঁ। মোৰ পোষ্ট ডক্টৰেল মেণ্টৰ জিম এলিছন, তেওঁ নোবেল পাইছিলে। তেওঁলোকেও এটা পৰিয়ালৰ দৰেই সদায় থিয় দিছে। মোৰ মেণ্টৰছ, মোৰ এডভাইজাৰ যোন আছিলে বা এতিয়াও যিখিনি মোৰ কলিগছ আছে, তেওঁলোকো এটা এটা ডাঙৰ ফেক্টৰ এটা মোৰ এই ব্যক্তিগত জীৱনত এতিয়া আগবাঢ়ি যোৱাত।
1: আধুনিক চিকিৎসা বিজ্ঞানৰ গৱেষণা ক্ষেত্ৰখনলৈ আপুনি ন ন অৱদান আগবঢ়াই যাওক। অসমৰ জীয়ৰী হিচাপে আমি আপোনাক লৈ গৌৰৱান্বিত। আশা কৰিছোঁ অসমীয়াক আপুনি এনেদৰেই ভৱিষ্যতেও গৌৰৱান্বিত হোৱাৰ সুযোগ দিব। বাইদেউ, আপোনালৈ অলেখ শুভকামনা যাচিলোঁ। আমাক এইখিনি সময় দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ।

ইমান পৰে লগ পাওঁ আহক শিতানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছ নিবাসী অসমীয়া চিকিৎসক বিজ্ঞানী তথা কৰ্কট ৰোগ বিশেষজ্ঞ ডাক্তৰ সংগীতা গোস্বামীৰ সৈতে সাক্ষাৎকাৰটি শুনিলে। ডাক্তৰ সংগীতা গোস্বামীৰ সৈতে কথা পাতিলে নিভাৰাণী ৰায়ে।

শ্ৰোতাসকল, আজিৰ আমাৰ বুলনি সামৰিবৰ সময়ো হৈ আহিল। আপোনালোক আটাইলৈ পুনৰ প্ৰীতি শুভেচ্ছাৰে আজিৰ বুলনি সামৰি মই নিভাই বিদায় লৈছোঁ। নমস্কাৰ।

এতিয়া শুনক আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনাবলৈ লৈছোঁ কণিকা ভট্টাচাৰ্যৰ কণ্ঠৰুটি আধুনিক গীত। শিল্পীৰ কণ্ঠত প্ৰথমে এয়া নলিনীবালা দেৱী ৰচিত এটি গীত।

আধুনিক গীত শুনিছে কণিকা ভট্টাচাৰ্যৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ শুনক অনুৰাধা দাস ৰচিত এটি গীত।

কণিকা ভট্টাচাৰ্যৰ কণ্ঠৰুটি আধুনিক গীত শুনিলে। শিল্পীৰ কণ্ঠ আধুনিক গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো ৰমেশ চন্দ্ৰ কলিতা আৰু সংগীবৃন্দৰ কণ্ঠৰ ওজাপালি।

I hate to hurry.

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাদ্য সংগীতৰ অনুষ্ঠানত শুনক নিকেতন দাসৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।

0: বাদ্য সংগীতৰ অনুষ্ঠানত নিকেতন দাসৰ হাৱাইন গীটাৰ বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, বিভিন্ন বিষয় লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। সংবিধানৰ 370 নম্বৰ অনুচ্ছেদ বাতিল কৰাৰ আজি 7 বছৰ সম্পূৰ্ণ হৈছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই আজি অসমত বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই স্থিতিস্থাপক চাহিদাই দেশৰ অৰ্থনৈতিক বিকাশত অৰিহণা যোগোৱাত সহায় কৰিছে বুলি মন্তব্য কৰে। আৰু কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাত ইছাৰাণী বৰুৱা, তানভি শৰ্মা আৰু শ্ৰিয়াংশী ৱালিছেট্টিয়ে মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। নীটৰ বিষয়ক লৈ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাকে ধৰি বিভিন্ন বিষয় লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত লোকসভা মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই প্ৰশ্নকাল আৰম্ভ কৰাৰ চেষ্টা চলায় যদিও বিৰোধী পক্ষৰ সদস্যসকলে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাৰ বিষয়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা বিবৃতিৰ দাবী জনাই হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰে। সকলো সদস্যক সদনৰ কাম কাজ নিয়াৰিকৈ পৰিচালনাত সহযোগ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে প্ৰশ্নকাল হৈছে কাৰ্যক্ৰমণিকাৰ এটা গুৰুত্বপূৰ্ণ অংশ, য'ত প্ৰতিগৰাকী সদস্যক জনসাধাৰণৰ সমস্যাসমূহ উত্থাপনৰ সুযোগ দিয়া হয়। বিৰোধী পক্ষৰ আচৰণত অসন্তুষ্টি ব্যক্ত কৰি অধ্যক্ষই সদনত প্লে কাৰ্ড প্ৰদৰ্শন অথবা শ্লোগান দিয়াটো সমীচীন নহয় বুলি উল্লেখ কৰে।
2: সংসদ চর্চা সংবাদ কে লিয়ে আপকে বিচারোঁ কে অভিব্যক্তি কে লিয়ে প্রশ্নকাল মে মহত্বপূর্ণ প্রশ্ন পুছো, কই বিভাগোঁ কে মহত্বপূর্ণ প্রশ্ন হ্যায় ওর আপ নিয়োজিত তরিকে সে পোস্টার বাজি করকে প্রদর্শন করকে সদন কি গরিমা কো ঘটানা চাহতে।

0: ৰাজ্যসভাত একে পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰথমবাৰ সদন স্থগিত ৰখাৰ পাছত দুপৰীয়া 12 বজাত পুনৰ মিলিত হোৱাৰ সময়ত সভাপতি চি পি ৰাধাকৃষ্ণনে প্ৰশ্নকাল আৰম্ভ কৰে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত কয় যে দেশৰ বিভিন্ন অংশত বাহন চলোৱা প্ৰশিক্ষণ বিদ্যালয় স্থাপন কৰা হ'ব। এনেধৰণৰ 300খন প্ৰতিষ্ঠান স্থাপনৰ বাবে চৰকাৰে ইতিমধ্যে অনুমোদন দিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে দেশত সম্প্ৰতি প্ৰায় 22 লাখ চালকৰ অভাৱ হৈ আছে। শ্ৰীগাডকাৰীয়ে চালকসকলৰ বাবে বিজ্ঞানসন্মত প্ৰশিক্ষণ প্ৰদান, বিশেষকৈ পথৰ লেনৰ নিয়মানুৱৰ্তিতা মানি চলা আৰু পথ সুৰক্ষাৰ নীতি নিয়মসমূহ মানি চলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। উপযুক্ত প্ৰশিক্ষণে পথত জীৱন বচোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলিও শ্ৰীগাডকাৰীয়ে উল্লেখ কৰে। শ্ৰীগাডকাৰীয়ে দেশত সম্প্ৰতি পথ দুৰ্ঘটনা বৃদ্ধি পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰি কয় যে প্ৰতি বছৰে পথ দুৰ্ঘটনাত প্ৰায় 1,80,000 লোকে প্ৰাণ হেৰুওৱাটো অতি দুখৰ বিষয়। চৰকাৰে পথ সুৰক্ষা বৃদ্ধিৰ বাবে উন্নত পথ ব্যৱস্থা আৰু কঠোৰ যান বাহন আইন বলবৎকে ধৰি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে বুলি তেওঁ প্ৰকাশ কৰে। প্ৰশ্নকালত বিৰোধী পক্ষৰ সদস্যসকলে ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাৰ বিষয়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা বিবৃতিৰ দাবী জনাই হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰাত সভাপতিয়ে সদনৰ কাম কাজ দিনৰ 2 বজালৈ স্থগিত ঘোষণা কৰে। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত প্ৰথমবাৰৰ বাবে সদন মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ হুলস্থূলৰ মাজতে সভাপতিয়ে শূন্যকাল আৰম্ভ কৰে। জম্মু কাশ্মীৰৰ বিজেপিৰ সাংসদ সতপল শৰ্মাই সংবিধানৰ 370 নম্বৰ অনুচ্ছেদ বাতিলৰ কথা সোঁৱৰি কয় যে 7 বছৰ পূৰ্বে এই দিনটোতে 370 নম্বৰ অনুচ্ছেদ বাতিল কৰা হৈছিল। সাংসদগৰাকীয়ে আজি দিনটো কেৱল জম্মু কাশ্মীৰৰ বাবেই নহয় বৰঞ্চ সমগ্ৰ দেশৰ বাবে ঐতিহাসিক বুলি উল্লেখ কৰে। এই সিদ্ধান্তই জম্মু কাশ্মীৰৰ উন্নয়নত নতুন শিখৰলৈ লৈ যোৱাৰ বাট মুকলি কৰিলে বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে। সংবিধানৰ 370 নম্বৰ অনুচ্ছেদ বাতিল কৰাৰ আজি 7 বছৰ সম্পূৰ্ণ হৈছে। 2019 চনৰ এই দিনটোতেই জম্মু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা 370 নম্বৰ অনুচ্ছেদ সংসদে বাতিল কৰিছিল। ইয়াৰ পূৰ্বে 370 নম্বৰ অনুচ্ছেদত উল্লেখ কৰা অনুসৰি পৃথক সংবিধান থকা জম্মু কাশ্মীৰে দেশৰ একমাত্ৰ ৰাজ্য আছিল। এয়া এটা অস্থায়ী ব্যৱস্থা আছিল যিয়ে ৰাজ্যখনক বিশেষ স্বায়ত্ত শাসনৰ অনুমতি প্ৰদান কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 370 নম্বৰ অনুচ্ছেদ বাতিলৰ পাছত জম্মু কাশ্মীৰ আৰু লাডাখৰ জনসাধাৰণ বহুল ৰূপান্তৰৰ সাক্ষী হৈছে বুলি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে দুয়োখন কেন্দ্ৰীয় শাসিত অঞ্চলত বৰ্তমান আন্তঃগাঁথনি বিকাশৰ লগতে শিক্ষা, স্বাস্থ্য, উদ্যমিতা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত সুযোগ সৃষ্টি হৈছে। তেওঁ কয় যে অঞ্চলটোৰ মহিলা, পিছপৰা সম্প্ৰদায়কে ধৰি দশকজুৰি সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত সকলো বৰ্তমান উপকৃত হৈছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই আজি অসমৰ শিৱসাগৰ জিলাৰ প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত চন্তক আৰু নেপালী খুঁটি অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ক্ষতিৰ সন্মুখীন হোৱা লোকসকলৰ সৈতে মত বিনিময় কৰে। এই পৰিদৰ্শনকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অশোক সিংহল আৰু কেশৱ মহন্ত উপস্থিত থাকে। বান পৰিস্থিতি পৰিদৰ্শন কৰি জে পি নাড্ডাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ মৰ্মে তেওঁ বান ক্ষতিগ্ৰস্ত ৰাইজৰ ওচৰলৈ আহিছে। কেন্দ্ৰীয় চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত কোনো কাৰণতে আপোচ নকৰে বুলি তেওঁ কয়। তদুপৰি বানত ক্ষতি হোৱা সম্পত্তি, বাসগৃহ আদি পুনৰ প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে ভয়াৱহ ক্ষতিৰ সন্মুখীন হোৱা লোকসকলক সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে।
1: ये बाढ़ के कारण, फ्लड के कारण जो मौन के तरफ से जो नदी आ रही है उसके माध्यम से यहाँ गांव के गांव तकलीफ में पड़ गए, बहुत ज़्यादा नुकसान हुआ है। इस दुख भरी घड़ी में हम सब आपके साथ हैं, भारत सरकार आपके साथ है। माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी ने मुझे यहाँ जायज़ा लेने के लिए भेजा है। मैं इतना ज़रूर कहना चाहता हूँ कि मुख्यमंत्री जी ने रिलीफ का काम जो बसाव के दृष्टि से आवश्यक है उसके लिए बहुत तत्परता से और प्रोएक्टिव होकर समय को ध्यान में रखते हुए पूरी तीव्र गति से यहाँ राहत पहुँचाने का काम किया है। आर्थिक दृष्टि से ये भी प्रदेश सरकार के संसाधन लगा रहे हैं, लेकिन केंद्र के तरफ से भी कोई कमी नहीं रहेगी, इस बात का मैं आपको विश्वास दिला।
0: মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে বানৰ বিভীষিকা সন্দৰ্ভত শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰা হ'ব। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীনাড্ডাই চাক্ষুষ অভিজ্ঞতা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক অৱগত কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে

0: মন্তব্য কৰে। ইয়াৰ আগেয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী কালি সন্ধিয়া অসমত উপস্থিত হয়। শ্ৰীনাড্ডাই এই ভ্ৰমণকালত ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বান সাহায্য আৰু পুনৰ সংস্থাপন সন্দৰ্ভত আলোচনা কৰিব। মন্ত্ৰীগৰাকীয়ে নাগালেণ্ডৰ মন জিলালৈ গৈ তাত বান পৰিস্থিতিৰ পৰিদৰ্শন কৰাৰ লগতে বানপীড়িত ৰাইজক সাক্ষাৎ কৰিব। ইয়াৰ পাছতে তেওঁ ডিব্ৰুগড়লৈ উভতি আহি ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হ'ব। কাইলৈ মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশলৈ গৈ ৰাজ্যখনত আকস্মিক বান আৰু ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বিস্তৰ ক্ষতিৰ বুজ ল'ব। তেওঁ ইটানগৰত অৰুণাচল প্ৰদেশ চৰকাৰৰ শীৰ্ষ বিষয়াৰ সৈতেও আলোচনাত মিলিত হ'ব। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই কৈছে যে স্থিতিস্থাপক চাহিদাই দেশৰ অৰ্থনৈতিক বিকাশত অৰিহণা যোগোৱাৰ লগতে ভাৰতক দ্ৰুত বিকাশিত অৰ্থনীতি হিচাপে পৰিগণিত কৰোৱাৰ দিশত সহায় কৰিছে। তেওঁ কয় যে চলিত বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা জুনলৈ ত্ৰৈমাসিকত দেশৰ অৰ্থনীতিয়ে আশা কৰাতকৈ ভাল ফলাফল দেখুৱাবলৈ সমৰ্থ হৈছে। আজি ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমিতিৰ সিদ্ধান্তৰ বিষয়ে সদৰি কৰি শ্ৰীমালহোত্ৰাই কয় যে আৰ বি আয়ে ইয়াৰ ৰেপ ৰেট 5.25% অপৰিৱৰ্তিত কৰি ৰখাৰ সিদ্ধান্ত লৈছে আৰু নিৰপেক্ষ স্থিতি অক্ষুণ্ণ ৰাখিছে। দক্ষিণ কোৰিয়াৰ আসানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাত ইছাৰাণী বৰুৱা, তানভি শৰ্মা আৰু শ্ৰিয়াংশী ৱালিছেত্ৰীয়ে মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। ইছাৰাণী বৰুৱাই ৰাউণ্ড অফ 32ত দক্ষিণ কোৰিয়াৰ লি চো হিক 18-21, 21-15, 7-21 গেমত পৰাজিত কৰে। তানভি শৰ্মাই চীনৰ আন কি ইউৱানক 21-16, 21-15 গেমত পৰাস্ত কৰাৰ লগতে শ্ৰীয়াংশীয়ে চীনা টাইপেৰ ইউ পো পাইক 21-15, 21-14 ব্যৱধানত পৰাস্ত কৰে। আজি মালবিকা পানচোৰ আৰু আকাংক্ষী কাশ্যপে প্ৰতিযোগিতাত অংশ ল'ব। পুৰুষৰ ছিংগলছত পূৰ্বৰ বিশ্ব ৰেংকৰ 1 নম্বৰ খেলুৱৈ কিদাম্বি শ্ৰীকান্ত, কিৰণ জৰ্জ, ৰৌনক চৌহান, সানিত দয়ানন্দ আৰু থাৰুণ মানেপল্লীয়ে প্ৰতিযোগিতাত অংশ ল'ব। পুৰুষৰ ডাবলছত ভাৰতীয় জ্যোতি কৃষ্ণ প্ৰসাদ গাৰানা আৰু পৃথি কৃষ্ণমূৰ্তি ৰয়ে থাইলেণ্ডৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বিভিন্ন বিষয় লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। সংবিধানৰ 370 নম্বৰ অনুচ্ছেদ বাতিল কৰাৰ আজি 7 বছৰ সম্পূৰ্ণ হৈছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই আজি অসমত বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় আৰু কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাত ইছাৰাণী বৰুৱা, তানভি শৰ্মা আৰু শ্ৰিয়াংশী ৱালিছেত্ৰীয়ে মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানে, পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।
1: আগবঢ়োৱা হৈছে ধনেশ্বৰ ৰয়ৰ কণ্ঠৰ লোকগীত।

0: দুক পিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহ পিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰো আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: লোকগীত শুনিছে ধনেশ্বৰ ৰায়ৰ কণ্ঠত।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই আজি শিৱসাগৰ জিলাৰ প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত চন্তক আৰু নেপালীখুটি অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ক্ষতিৰ সন্মুখীন হোৱা লোকসকলৰ সৈতে মত বিনিময় কৰে। এই পৰিদৰ্শন কালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অশোক সিংহল আৰু কেশৱ মহন্ত উপস্থিত থাকে। বান পৰিস্থিতি পৰিদৰ্শন কৰি জে পি নাড্ডাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশমৰ্মে তেওঁ বান ক্ষতিগ্ৰস্ত ৰাইজৰ ওচৰলৈ আহিছে। কেন্দ্ৰীয় চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত কোনো কাৰণতে আপোচ নকৰে বুলি তেওঁ কয়। তদুপৰি বানত ক্ষতি হোৱা সম্পত্তি, বাসগৃহ আদি পুনৰ প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে ভয়াৱহ ক্ষতিৰ সন্মুখীন হোৱা লোকসকলক সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বানৰ বিভীষিকা সন্দৰ্ভত শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰা হ'ব বুলি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী নাড্ডাই চাক্ষুষ অভিজ্ঞতা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক অৱগত কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। শ্ৰীনাড্ডাই এই ভ্ৰমণকালত ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিষয়াসকলৰ সৈতে বান সাহায্য আৰু পুনৰ সংস্থাপন সন্দৰ্ভত আলোচনা কৰিব। মন্ত্ৰীগৰাকীয়ে নাগালেণ্ডৰ মন জিলালৈ গৈ তাত বান পৰিস্থিতি পৰিদৰ্শন কৰাৰ লগতে বানপীড়িত ৰাইজক সাক্ষাৎ কৰিব। ইয়াৰ পাছত তেওঁ ডিব্ৰুগড়লৈ উভতি আহি ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হ'ব। কাইলৈ মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশলৈ গৈ ৰাজ্যখনত আকস্মিক বান আৰু ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বিস্তৰ ক্ষতিৰ বুজ ল'ব। বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰত তিনিখন নদীৰ বাঢ়নী পানীয়ে বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰিছে। গহপুৰৰ মাজেৰে বৈ যোৱা কুকুৰাজান নদীৰ চিগা মথাউৰিৰে পানী সোমাই গহপুৰ অসামৰিক চিকিৎসালয় আৰু ৰাজহ চক্ৰ কাৰ্যালয়কে ধৰি বহুকেইটা প্ৰতিষ্ঠান বুৰাই পেলাইছে। একেদৰে ব্ৰহ্মাজান নদীৰ মথাউৰি চিগাৰ ফলত খাটৰবাৰী, দৰিয়াঘাট আদি অঞ্চল প্লাবিত হৈছে। বাঢ়নী পানীয়ে বহু ঘৰ বাৰী বুৰাই পেলাইছে। ইপিনে সোলেঙি নদীৰ বাঢ়নী পানীত নবিল অঞ্চলৰ বহু খেতিপথাৰ বুৰ গৈছে। দৰং জিলাৰ মঙলদৈ ৰাজচক্ৰৰ অন্তৰ্গত বেংগাবৰা গাঁৱত নোৱা নদীৰ বাঢ়নী পানীয়ে আজি পুৱা মথাউৰিৰ প্ৰায় 10 মিটাৰ অংশ ছিঙি লৈ যায়। ইয়াৰ ফলত ঔতলা পঞ্চায়তৰ লগতে সমীপৱৰ্তী জলজলি, চমুৱাপাৰা গাঁও পঞ্চায়তৰ 30খনতকৈ অধিক গাঁও প্লাবিত হৈছে। ইতিমধ্যে জিলা প্ৰশাসনৰ বিষয়াই ঘটনাস্থলীত উপস্থিত হৈ ছিগা মথাউৰিৰ অংশটো মেৰামতিৰ প্ৰস্তুতি চলাইছে। ভাৰতৰত্ন সন্মানেৰে বিভূষিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 76 সংখ্যক পুণ্যতিথি আজি ৰাজ্যজুৰি লোক কল্যাণ দিৱস হিচাপে পালন কৰা হৈছে। 2022 বৰ্ষৰ পৰা ৰাজ্য চৰকাৰৰ উদ্যোগত এই দিনটো লোক কল্যাণ দিৱস হিচাপে পালন কৰি অহা হৈছে। এই উপলক্ষে চৰকাৰে ৰাজ্যখনৰ অৰাজপত্ৰিত কৰ্মচাৰীসকলৰ উৎকৃষ্ট সেৱাৰ বাবে ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ প্ৰদান কৰে। ইয়াৰ লগতে ভালেসংখ্যক বিষয়ালৈ প্ৰশাসন ব্যৱস্থাত দেখুওৱা পাৰদৰ্শিতাৰ বাবে কৰ্মশ্ৰী বঁটাও আগবঢ়োৱা হয়। আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ'ব। কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত গোপীনাথ বৰদলৈৰ সমাধিস্থলীত নৱগ্ৰহ শ্মশানত বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত নিউ গুৱাহাটীৰ বিধায়ক দীপ্লু ৰঞ্জন শৰ্মাই লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আৱক্ষ মূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে।

0: অনুষ্ঠানত সৰ্বধৰ্ম প্ৰাৰ্থনা, কোৰাণ, শিখ ধৰ্মগ্ৰন্থ আৰু বাইবেল পাঠ কৰা হয়। শিলচৰৰ মেহেৰপুৰ বীৰবল বজাৰৰ পৰা শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পথছোৱা 4 লেনলৈ উন্নীতকৰণৰ পৰিপ্ৰেক্ষিতত আজি কাছাৰ জিলা প্ৰশাসনে এই অংশত উচ্ছেদ অভিযান চলায়। 4 লেন প্ৰকল্পৰ বাবে ভূমি অধিগ্ৰহণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু চৰকাৰে ক্ষতিপূৰণৰো ব্যৱস্থা কৰিছে। প্ৰশাসনে ইতিমধ্যে চৰকাৰী ভূমিত অবৈধভাৱে বাস কৰা লোকক স্বেচ্ছাই সেই স্থান ত্যাগ কৰিবলৈ নিৰ্দেশ দিছে। চক্ৰ বিষয়া অৰ্ণৱ কুমাৰ বৰুৱাই সাংবাদিকৰ আগত জনোৱা মতে, ভূমি অধিগ্ৰহণৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতে বৈধ প্ৰতিষ্ঠানসমূহৰ বাবে ক্ষতিপূৰণৰ ব্যৱস্থাৰ বিপৰীতে অবৈধভাৱে বাস কৰাসকলৰ ভূমিত উচ্ছেদ চলোৱা হৈছে। ইপিনে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা অসম বিশ্ববিদ্যালয়লৈ দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকা পথছোৱা মেৰামতিৰ দাবীত আজি বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত ৰূপৰ পদক জয়েৰে অসমৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁই আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আদৰণি জনোৱা হয়। বিমানবন্দৰ কৰ্তৃপক্ষ, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীকে ধৰি বিভিন্ন দল সংগঠনে ফুলাম গামোচা, জাপি আৰু ফুলৰ থোপাৰে খেলুৱৈগৰাকীক আদৰণি জনায়। সাংবাদিকৰ আগত লাভলীনাই তৃতীয়বাৰৰ বাবে অৱতীৰ্ণ হোৱা কমনৱেলথ গেমছত এইবাৰ প্ৰথমটো ৰূপৰ পদক জয় কৰি আনন্দ প্ৰকাশ কৰে। এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অপূৰ্ব বেজবৰুৱাৰ কণ্ঠৰ দুটি আধুনিক গীত।

0: আপোনাৰ প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: শ্রোতাসকলে আধুনিক গীত শুনিছে অপূর্ব বেজবৰুৱাৰ কণ্ঠত।

এয়া আকাশবাণী তেজপুৰ। আজি বুধবাৰ 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 19 দিন, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ 5 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আমাৰ আজিৰ নিয়মীয়া অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125, এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছ আৰু নিউজন এয়াৰ এপৰ জৰিয়তেও। আমাৰ আজিৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত নিৰঞ্জন বড়ো, সমীৰ নাৰ্জাৰী, ট্ৰেন্সমিটাৰত অম্লানজ্যোতি দত্ত, পৰিবহণ ব্যৱস্থাত নয়ন দৈমাৰী আৰু ডিউটি ৰুমত কৌৰৱী গগৈৰ সৈতে প্ৰচাৰণ কক্ষত মই আপোনাৰ লগত আছোঁ চিত্ৰামণি বড়ো।

মহাত্মা গান্ধীয়ে কৈছিল, ঈশ্বৰ মানে হ'ল সত্য, সত্য মানে হ'ল শান্তি। নিঃসন্দেহে ঈশ্বৰ সত্যৰ সমৰ্থক, সত্যৰ সদায় জয় হয়।

0: এয়া আকাশবাণী তেজপুৰ। প্ৰিয় শ্ৰোতাবন্ধু, এতিয়া আপোনাৰ বাবে লৈ আহিছোঁ মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। আজিৰ অৰ্ধ আকাশ অনুষ্ঠানটিৰ মূল কথা শুনকচোন। শ্ৰোতাবন্ধু, অৰ্ধ আকাশ অনুষ্ঠানৰ মূল কথা শিতানৰ বাবে কিছু মনৰ অনুভৱ লিখি আগবঢ়াইছে কল্পনা মজুমদাৰে, পাঠ কৰিছে মনীষা গোস্বামীয়ে। আহকচোন শুনো।
1: ৰেডিঅ' অনুষ্ঠানৰ মোৰ ভাল লগা স্মৃতি। বিখ্যাত বিজ্ঞানী মাৰ্কনিয়ে বহু গৱেষণা তথা ত্যাগ স্বীকাৰ কৰি মানৱ জাতিক ইজনক সিজনৰ লগত ওচৰ চপাই দিছিল ৰেডিঅ' আৱিষ্কাৰৰ যোগেদি। তেতিয়াৰ পৰা আজিলৈকে ৰেডিঅ'ই মানুহৰ মনত মনোৰঞ্জন তথা বিভিন্ন খবৰ বিশ্বৰ ইমূৰৰ পৰা সিমূৰলৈ যোগান ধৰি আহিছে। টেলিভিশ্যনৰ প্ৰবল প্ৰত্যাহ্বানৰ বাবে ৰেডিঅ'ৰ গুৰুত্ব আজিকালি কিছু কমিছে। সৰুতে আমাৰ ঘৰত এটা ফিলিপছ কোম্পানীৰ ৰেডিঅ' আছিল। আকাশবাণী গুৱাহাটী আৰু ডিব্ৰুগড় কেন্দ্ৰৰ প্ৰথম অধিৱেশনৰ কাৰ্যসূচীসমূহ আৰম্ভ হৈছিল পুৱা 5:30 বজাৰ পৰা। অধিৱেশনৰ আৰম্ভণিতে দিনটোত কি কি অনুষ্ঠান প্ৰচাৰ হ'ব সেয়া ঘোষণা কৰা হৈছিল। সেয়া শুনিবলৈ পুৱা সোনকালেই উঠিছিলোঁ। পুৱা 6:05 দিয়া আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ভক্তিগীতি অনুষ্ঠান দেউতায়ো শুনিছিল। বৰ ভাল লাগিছিল, বিশেষকৈ বৰগীতবোৰ শুনি। পুৱা 8:30 আকাশবাণী গুৱাহাটী কেন্দ্ৰত প্ৰচাৰিত গীতিমালিকা অনুষ্ঠানটি মোৰ বৰ প্ৰিয় আছিল। এই অনুষ্ঠানটি মই সদায় শুনিছিলোঁ। মই ৰেডিঅ'ৰ পৰাই আধুনিক গীতবোৰ শিকিছিলোঁ। গীতিমালিকা প্ৰচাৰ হোৱাৰ আগতেই মই কাগজ কলম ৰেডিঅ'ৰ ওচৰত থৈ দিছিলোঁ। গীতিমালিকা অনুষ্ঠানটো অহাৰ লগে লগে ৰেডিঅ'ৰ ওচৰত বহি লওঁ আৰু ভাল লগা গীতবোৰ লিখি যাওঁ। লিখোঁতে মাজতে কিছুমান বাক্য বা শব্দ ৰৈ যায়, সেইবোৰ আকৌ যেতিয়া গীতটো প্ৰচাৰ হয় তেতিয়া লিখি গীতটো সম্পূৰ্ণ কৰোঁ। এনেকৈয়ে মই ৰেডিঅ'ৰ পৰাই আধুনিক গীত, বৰগীত, লোকগীত, বিহুগীত, দেহবিচাৰ গীত, গোৱালপৰীয়া লোকগীত আদি শিকিছিলোঁ। ধাৰাবাহিকবোৰ শুনি মোৰ বৰ ভাল লাগিছিল। ইয়াৰ উপৰিও অমৃত

0: বিদ্বানী বিদ্যার্থীৰ অনুষ্ঠান, লোকসংগীতৰ অনুষ্ঠান, অকণিৰ মেল, আইদেউৰ বোলনি, চিত্ৰগীত আদি অনুষ্ঠানসমূহ মোৰ বৰ প্ৰিয়। আইদেউ বোলনিৰ পৰাই ঊল গুঠিবলৈ আৰু ৰন্ধা বঢ়া শিকিছিলোঁ। ৰাতি সম্প্ৰচাৰিত অখিল ভাৰতীয় শাস্ত্ৰীয় সংগীত অনুষ্ঠান মই সদায় শুনো, যিহেতু মই সেই সময়ত শাস্ত্ৰীয় সংগীত শিকি আছিলোঁ। শাস্ত্ৰীয় সংগীতজ্ঞসকলৰ অনুষ্ঠানসমূহ শুনি বৰ উপকৃত হৈছিলোঁ। চিত্ৰগীত, সুৰৰ কৰণি, আকৌ শুনো আহক, এই মাহৰ গীত আদি আকাশবাণীৰ জনপ্ৰিয় অনুষ্ঠানসমূহ মোৰ খুবেই প্ৰিয়। আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰচাৰ কৰা কেইখনমান জনপ্ৰিয় নাট, যেনে ভোগজৰা, গোবৰ্ধন চৰিত, দেউতা, ঘৰত কোন আছে, সুৰংগৰ শেষত, ঘিণাই খাটোলাৰ ইতিবৃত্ত, শিপা আদি ধাৰাবাহিকভাৱে শুনিছিলোঁ, বৰ ভাল লাগিছিল। শিশুৰ বাবে প্ৰচাৰিত অকণিৰ মেল অনুষ্ঠানটি ব্যতিক্ৰম অনুষ্ঠান আছিল। শিশুসকলৰ মনোৰঞ্জন আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে এই অনুষ্ঠানটি প্ৰচাৰ কৰা হয়। এই অনুষ্ঠানত শিকোৱা মা আমি শদিয়ালৈ যামি, ঔ তুল তুল ঔ বুলবুল আদি গীতে ৰাজ্যজুৰি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হয়। সুৰংগৰ শেষত নাটকখনৰ সুৰংগৰ ভিতৰৰ পৰা অহা কুলু কুলু পানীৰ শব্দবোৰ এতিয়াও মনলৈ আহি থাকে। ইয়াৰ উপৰিও ফুটবল আৰু ক্ৰিকেটৰ কমেণ্ট্ৰী শুনি দাদাহঁতৰ কি যে চিঞৰ বাখৰ! ওচৰ চুবুৰীয়া দাদাহঁতৰ লগত দাদাহঁত আৰু ভাইটিহঁত আমাৰ ঘৰৰ কমেণ্ট্ৰী শুনিবলৈ বহি যায়। কি যে সুন্দৰ আছিল দিনবোৰ! কৃষি দৰ্শন, যুৱবাণী, নিয়োগ বাৰ্তা, আঞ্চলিক বাতৰি, খেতিৰ দিহা, এই মাহৰ অতিথি, সমিধান আদি অনুষ্ঠানবোৰ মই মাজে সময়ে শুনিছিলোঁ, বৰ ভাল লাগিছিল। মই ৰেডিঅ'টো লগাই অনুষ্ঠানবোৰ শুনি শুনি ঘৰৰ বনবোৰ কৰি যাওঁ। ৰেডিঅ'ৰ সকলো অনুষ্ঠানেই মোৰ প্ৰিয়, সেয়ে সকলোবোৰেই উল্লেখ কৰিলোঁ।
1: মোৰ কথা শীতান্তি শুনিলে, এয়া আকাশবাণী তেজপুৰ। আজিৰ অৰ্ধ আকাশ অনুষ্ঠানত এতিয়া নিবেদন কৰিছোঁ মালবিকা বৰাৰ কণ্ঠৰ অসমীয়া আধুনিক গীত। প্ৰথমেই শুনক এই গীতটি। গীতৰ কথা হীৰেণ গোস্বামী, সুৰ অৱনী ৰঞ্জন পাঠকৰ। এয়া শুনকচোন।

গীতটির কথা আছিল মালবিকা বৰাৰ আৰু সুৰ প্ৰসঞ্জিৎ লাহনৰ। শ্ৰোতাসকলে, আজিৰ অৰ্ধ আকাশ অনুষ্ঠানটিত মালবিকা বৰাৰ অসমীয়া আধুনিক গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শিল্পীৰ কণ্ঠৰ আন এটি গীত শুনকচোন। গীতটিৰ কথা গৌতম শৰ্মাৰ, সুৰ তৰালী শৰ্মাৰ।

0: আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল আমাৰ বিকাশ।
1: এক প্ৰকাৰ সে পিএম জয় অব গৰীবৰ কি জয় বন গৈ।

গীতটিৰ কথা আছিল পাৰ্বতী প্ৰসাদ বৰুৱাৰ সুৰ প্ৰণৱীৰাম বৰুৱাৰ। শিল্পীৰ কণ্ঠৰ আন এটি গীত শুনকচোন। গীতটিৰ কথা নুৰুল হক, সুৰ প্ৰসঞ্জিত লাহনৰ।

শ্রোতাসকলে আজির অর্ধ আকাশ অনুষ্ঠানত মালবিকা বৰাৰ কণ্ঠৰ অসমীয়া আধুনিক গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্রোতাসকল, খন্তেক পিছতে আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত 6 বজাত হিন্দীত আৰু 6:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব।

শ্রোতা, ইমান পরে ভক্তিমূলক গীতর অনুষ্ঠান আরাধনাত জিতাশ্রী ওজাৰ কণ্ঠৰ মাধৱদেৱ বিৰচিত বৰগীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'ব লগা অনুষ্ঠানৰ চমু আভাস। প্ৰিয় শ্ৰোতা বন্ধু, অনুষ্ঠান পৰিস্থিতিৰ পিছতে গীতালী অনুষ্ঠানত আজি আপোনাৰ বাবে আগবঢ়াম হিন্দী বোলছবিৰ গীত। আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত 6:45 সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:10 অসমীয়া বাতৰি আৰু আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত 7:00 হিন্দী, 7:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব। 7:20 আগবঢ়োৱা হ'ব যুৱক যুৱতীসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আজিৰ

অনুষ্ঠানত বিশ্বনাথ মহাবিদ্যালয় 2026 বৰ্ষৰ শ্ৰেষ্ঠ সাহিত্যিক হিচাপে সন্মানিত জ্যোতিস্মিতা দত্তৰ সৈতে হোৱা সাক্ষাৎকাৰ শুনিবলৈ পাব। আজিৰ দিনটো অনুষ্ঠানটি শুনিবলৈ পাব 7:50। 8:00 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত সংসদ সমীক্ষা শুনিবলৈ পাব। 8:15 প্ৰচাৰ কৰা হ'ব সপোন শইকীয়াৰ ৰচিত নাটক নিহকুলীয়াৰ নীলাতেজ। আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত 8:45 সমাচাৰ সন্ধ্যা আৰু 9:00 News@9 শুনিবলৈ পাব। 9:15 নিবেদন কৰা হ'ব জুবিন গাৰ্গৰ কণ্ঠৰ অসমীয়া আধুনিক গীত। 9:30 আগবঢ়োৱা হ'ব ৰাজু বৰুৱাৰ ৰচিত সংগীতালেখ্য জোনাকী বাটৰ অভিযাত্ৰী। নিশা 10:00 নিবেদন কৰা হ'ব বাৰে ৰহণীয়া অনুষ্ঠানটি। আমাৰ আজিৰ নিয়মীয়া অধিৱেশনৰ অন্ত পৰিব নিশা 10:30। শ্ৰোতাসকল, এয়াই আছিল আজি প্ৰচাৰ হ'ব লগা অনুষ্ঠানৰ চমু আভাস। এয়া আকাশবাণী তেজপুৰ। এতিয়া আপোনাৰ বাবে আগবঢ়াইছোঁ গীতালী অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত শুনক হিন্দী বোলছবিৰ গীত। প্ৰথমে এয়া অৰিজিত সিঙৰ কণ্ঠৰ আশিকী টু বোলছবিৰ এই গীতটি।

শ্রোতাসকলে গীতালী অনুষ্ঠানত হিন্দী বোলছবির গীত শুনে আছে আকাশবাণী তেজপুরের খন্তেক পিছতে আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত সন্ধ্যাৰ আঞ্চলিক বাতৰি, 7:10 অসমীয়া বাতৰি আৰু আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত 7:00 হিন্দী, 7:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ শিৱসাগৰৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন। প্ৰভাৱিত লোকসকলক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কোনো কাৰণতে আপোচ নকৰে বুলি শ্ৰীনাড্ডাৰ প্ৰকাশ। ৰাজ্যৰ বিভিন্ন অংশত ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ দহলৈ বৃদ্ধি, বিস্তীৰ্ণ অঞ্চল প্লাৱিত। উজনি অসমৰ প্ৰলয়ংকাৰী বানৰ উৎস উদ্ঘাটন কৰিবলৈ চৰকাৰৰ প্ৰতি অসম সাহিত্য সভাৰ আহ্বান। ৰাজ্যজুৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ পুণ্যতিথি আজি লোক কল্যাণ দিৱস হিচাপে পালন। আৰু কমনৱেলথ গেমছত ৰূপৰ পদক জয়েৰে অসমলৈ উভতি অহা লাভলীনা বৰগোহাঁইক বিমানবন্দৰত আদৰণি। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে সঞ্জীৱনী পাঠক। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই আজি শিৱসাগৰ জিলাৰ প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত চন্তক আৰু নেপালীখুটি অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ক্ষতিৰ সন্মুখীন হোৱা লোকসকলৰ সৈতে মত বিনিময় কৰে। বান পৰিস্থিতি পৰিদৰ্শন কৰি জে পি নাড্ডাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ মৰ্মে তেওঁ বান ক্ষতিগ্ৰস্ত ৰাইজৰ ওচৰলৈ আহিছে। কেন্দ্ৰীয় চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত কোনো কাৰণতে আপোচ নকৰে বুলি তেওঁ কয়। তদুপৰি বানত ক্ষতি হোৱা সম্পত্তি, বাসগৃহ আদিৰ পুনৰ প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে ভয়াৱহ ক্ষতিৰ সন্মুখীন হোৱা লোকসকলক সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে।
1: মুখ্যমন্ত্ৰীজীকে সাথ মে দেখ ৰহা

0: कि कितना नुकसान ये बाढ़ के कारण जो मौन के तरफ से जो नदी आ रही है उसके माध्यम से यहाँ गांव के गांव तकलीफ में पड़ गए, बहुत ज़्यादा नुकसान हुआ है, नुकसान माल का भी हुआ है, मवेशी का भी हुआ है, बहुत बड़ी संख्या में लोगों को संपत्ति का भी बहुत नुकसान हुआ है। इस दुख भरी घड़ी में हम सब आपके साथ हैं, भारत सरकार आपके साथ है। माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी ने मुझे यहाँ जायजा लेने के लिए भेजा है, मैंने यहाँ सारी स्थितियों का हेमंत विश्व शर्मा डांगोरिया जी के साथ की चर्चा की है।
1: পৰিদৰ্শনকাল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অশোক সিংহাল আৰু কেশৱ মহন্ত উপস্থিত থাকে। শ্ৰীনাড্ডাই ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিষয়াসকলৰ সৈতে বান সাহায্য আৰু পুনৰ সংস্থাপন সন্দৰ্ভত আলোচনাত মিলিত হৈছে। কাইলৈ মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশলৈ গৈ ৰাজ্যখনত আকস্মিক বান আৰু ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বিস্তৰ ক্ষতিৰ বুজ ল'ব। ইপিনে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বানৰ বিভীষিকা সন্দৰ্ভত শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰা হ'ব বুলি প্ৰকাশ কৰিছে। শ্ৰীনাড্ডাই তেওঁৰ চাক্ষুষ অভিজ্ঞতাৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰক অৱগত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। ডঃ শৰ্মাই আজি নাজিৰা সমষ্টিৰ আমগুৰি বাগানত বানৰ ক্ষয় ক্ষতিৰ বুজ লয়। তেওঁ লগতে সাহায্য শিবিৰত থকা লোকসকলৰ সৈতে মত বিনিময় কৰি সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাস দিয়ে।
2: আমগুৰি বাগানত আহিছিলো, নাজিৰা সমষ্টিৰ বাকী জাগাবিলাকতো গৈছিলো। ইয়াতে ৰাইজে বিচাৰিছে যে তেওঁলোকক ঘৰখিনি বেলেগ এটা জাগালৈকে লৈ যাবৰ কাৰণে আমি মেনেজাৰৰ লগত কথা পাতি এইটো ব্যৱস্থা কৰি দিম আৰু ঘৰখিনি বনাবৰ বাবেও তেওঁলোকক আমি পুঁজিৰ যোগান ধৰিম। বিদ্যালয় 10 তাৰিখৰ পৰা খুলিব, হয়তো গোটেইখিনি নোৱাৰিব, অকণমান আমি বেলেগ ব্যৱস্থা কৰিব লাগিব, ডিচিয়ে চিন্তা কৰিব। আহোম দলংখনৰ ওপৰতো মোক মেমৰেণ্ডাম দিছে যে দলংখন একেবাৰে বেয়া হৈ গৈছে, আমি ঠিক কৰি সকলো মানুহৰতো মাটি নাই, কিন্তু ইয়াত এটা সুবিধা আছে, এটলিষ্ট বাগানৰ পৰা আমি মাটিখিনি ল'ব পাৰিম।
1: ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বিভিন্ন অংশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 10লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে। সম্প্ৰতি গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, দৰং, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ আছে। বানত 28টা ৰাজহচক্ৰৰ 365খন গাঁৱৰ 15,342 হেক্টৰ কৃষিভূমি নষ্ট হোৱাৰ লগতে 1,22,000ৰো অধিক লোক প্ৰভাৱিত হৈছে। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 89লৈ বৃদ্ধি পাইছে। বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰত 3খন নদীৰ বাঢ়নি পানীয়ে বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰিছে। গহপুৰৰ মাজেৰে বৈ যোৱা কুকুৰাজান নদীৰ চিগা মথাউৰিৰে পানী সোমাই গহপুৰ অসামৰিক চিকিৎসালয়, ৰাজহচক্ৰ কাৰ্যালয়কে ধৰি বহুকেইটা প্ৰতিষ্ঠান বুৰাই পেলাইছে। একেদৰে ব্ৰহ্মাজান নদীৰ মথাউৰি চিগাৰ ফলত খাটৰবাৰী, দৰিয়াঘাট আদি অঞ্চল প্লাৱিত হৈছে। বাঢ়নি পানীয়ে বহু ঘৰ বাৰী বুৰাই পেলাইছে। ইপিনে সুলেঙি নদীৰ বাঢ়নি পানীত নবিল অঞ্চলৰ বহু খেতিপথাৰ বুৰ গৈছে। দৰং জিলাৰ মঙ্গলদৈ ৰাজহচক্ৰৰ অন্তৰ্গত বেংগাবৰা গাঁৱত নোৱা নদীৰ বাঢ়নি পানী আজি পুৱা মথাউৰিৰ প্ৰায় 10 মিটাৰ অংশ ছিঙি লৈ যায়। ইয়াৰ ফলত ঔটলা পঞ্চায়তৰ লগতে সমীপৱৰ্তী জলজলি চমুৱা পৰা গাঁও পঞ্চায়তৰ 30খনতকৈ অধিক গাঁও প্লাৱিত হৈছে। ইতিমধ্যে জিলা প্ৰশাসনৰ বিষয়াই ঘটনাস্থলীত উপস্থিত হৈ ছিগা মথাউৰিৰ অংশটো মেৰামতিৰ প্ৰস্তুতি চলাইছে। ইপিনে নাগালেণ্ডৰ নিপকুৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পৰা আজি পুনৰ অধিক পৰিমাণে পানী এৰি দিয়াৰ ফলত ধনশিৰি আৰু দৈয়াং নৈৰ নামনি অংশত জলপৃষ্ঠ বৃদ্ধিৰ আশংকা কৰা হৈছে। জিলা প্ৰশাসনে নদী কাষৰীয়া অঞ্চলৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। ভূটান পাৰত হোৱা প্ৰবল বৰষুণৰ ফলত ওদালগুৰি জিলাৰ শুক্লাই, ননাই, কুলচি, নোৱা, ভলগা, গুলন্দী, পাগলাদিয়া নৈৰ আদি বহাৰ ফলত বহু অঞ্চল বুৰ গৈছে। শুক্লাই নৈৰ বাঢ়নি পানীত আজি ডিমাকুছিৰ 4গৰাকী শিক্ষাৰ্থী বিদ্যালয়ৰ পৰা উভতি যোৱাৰ পথত উটি যোৱাৰ উপক্ৰম হয় যদিও পাছত স্থানীয় লোকে উদ্ধাৰ কৰি আটাইকেইজনক চিকিৎসালয়ত ভৰ্তি কৰায়। পাগলাদিয়া নৈৰ বাঢ়নি পানীয়ে মাজবাটৰ ফুহুৰাবাৰী, ডাফলাপতা পথত ঘহনীয়াৰ সৃষ্টি কৰিছে। ইপিনে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিধায়ক ভূপেন বৰা, উৎপল বৰা আৰু ঋষিৰাজ হাজৰিকাৰ সৈতে বিহপুৰীয়া সমষ্টিৰ বনপুৰি জামুগুৰি মথাউৰি পৰিদৰ্শন কৰে। এই মথাউৰিটোৰ আধা অংশ খহনীয়াত জাহ যোৱাৰ ফলত দাঁতি কাষৰীয়া অঞ্চলৰ লোকসকল আতংকিত হৈছে। অসম সাহিত্য সভাই শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ প্ৰলয়ংকাৰী বানৰ উৎস উদ্ঘাটন কৰি এই তথ্য ৰাজহুৱা কৰিবলৈ দাবী উত্থাপন কৰিছে। সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীৰ অধ্যক্ষতাত অনুষ্ঠিত কৰ্ণধাৰ সমিতিৰ সভাই এই সন্দৰ্ভত প্ৰস্তাৱ গ্ৰহণ কৰে। সাহিত্য সভাই কেইবাটাও দাবী উত্থাপন কৰি সেই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু নাগালেণ্ড চৰকাৰলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে। সাহিত্য সভাই লগতে ৰাজ্যৰ বান সমস্যাৰ ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়াৰ লগতে বানৰ বিজ্ঞানভিত্তিক স্থায়ী নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ

0: আৰু ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ দীৰ্ঘম্যাদী পুনৰ গঠনৰ বাবে বিশেষ অৰ্থনৈতিক পেকেজ ঘোষণা কৰাৰ বাবেও দাবী জনাইছে। পৰ্যটন, মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগৰ সভাপতিত্বত আজি যোৰহাট আৱৰ্ত ভৱনৰ সভাকক্ষত বিভিন্ন বিভাগৰ মুৰববীসকলৰ সৈতে জিলাখনৰ বান পৰিস্থিতিৰ সন্দৰ্ভত পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত মন্ত্ৰীগৰাকীয়ে বিভিন্ন বিভাগৰ পৰা বানত ক্ষয়ক্ষতিৰ ক্ষতিয়ান লোৱাৰ লগতে বৰ্তমান গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বুজ লয়। চৰকাৰে প্ৰদান কৰা বান সাহায্য আৰু অন্তৱৰ্তীকালীন বিত্তীয় সাহায্যৰ পৰা যাতে কোনো বান প্ৰভাৱিত লোক বঞ্চিত নহয় সেয়া নিশ্চিত কৰিবলৈ তেওঁ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে এই ক্ষেত্ৰত সকলো বিভাগক স্বচ্ছতা বজাই ৰাখিবলৈ আহ্বান জনায়। শ্ৰীমতী নেওগে বানত ক্ষতি হোৱা কৃষিভূমিৰ পুনৰ উদ্ধাৰৰ বাবে কাৰ্যপন্থা প্ৰস্তুত কৰিবলৈ কৃষি বিভাগক আৰু ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ চাফ চিকুণ তথা মেৰামতিৰ বাবে শিক্ষা বিভাগক নিৰ্দেশ দিয়ে। বানত ক্ষতিগ্ৰস্ত নামঘৰ, অংগনবাদী কেন্দ্ৰসমূহকো শীঘ্ৰে চাফ চিকুণ কৰিবলৈ বিভাগীয় লোকক পৰামৰ্শ দিয়া হয়। মন্ত্ৰীগৰাকীয়ে যোৰহাট নগৰত কৃত্ৰিম বানৰ সমস্যাৰ সমাধানৰ বাবে উপযুক্ত পৰিকল্পনাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি এই ক্ষেত্ৰত ব্যৱস্থা ল'বলৈ পৌৰসভাক নিৰ্দেশ দিয়ে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে সঞ্জীৱনী পাঠকে।
1: ভাৰতৰত্ন সন্মানেৰে বিভূষিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 76 সংখ্যক পুণ্যতিথি আজি ৰাজ্যজুৰি লোককল্যাণ দিৱস হিচাপে পালন কৰা হয়। 2022 বৰ্ষৰ পৰা ৰাজ্য চৰকাৰৰ উদ্যোগত এই দিনটো লোককল্যাণ দিৱস হিচাপে পালন কৰি অহা হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ প্ৰেক্ষাগৃহত ৰাজ্য চৰকাৰৰ দ্বাৰা আয়োজিত লোককল্যাণ দিৱসৰ কাৰ্যসূচীত জনতাৰ কল্যাণৰ হকে প্ৰশাসনীয় ব্যৱস্থাত দেখুওৱা পাৰদৰ্শিতাৰ স্বীকৃতিস্বৰূপে ৰাজ্য চৰকাৰৰ বিষয়া কৰ্মচাৰীসকলৰ 13 গোটক কৰ্মশ্ৰী বঁটা আগবঢ়োৱা হয়। তদুপৰি 10 বিষয়া ৰাজ্যিক পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ আৰু 41 জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ প্ৰদান কৰা হয়। এই উপলক্ষে চৰকাৰে ৰাজ্যখনৰ অৰাজপত্ৰিত কৰ্মচাৰীসকলৰ উৎকৃষ্ট সেৱাৰ বাবে ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ প্ৰদান কৰে। ইয়াৰ লগতে ভালে সংখ্যক বিষয়ালৈ প্ৰশাসন ব্যৱস্থাত দেখুওৱা পাৰদৰ্শিতাৰ বাবে কৰ্মশ্ৰী বঁটাও আগবঢ়োৱা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত কয় যে বৰদলৈৰ নিষ্ঠা আৰু ৰাজ্যখনৰ কল্যাণৰ প্ৰতি উৎসৰ্গিত মনোভাৱৰ বাবে এই ভূখণ্ডৰ অখণ্ডতা ৰক্ষা কৰা সম্ভৱ হৈ উঠিছিল। তেওঁৰ সাহস আৰু দেশপ্ৰেমক প্ৰতিটো প্ৰজন্মই স্মৰণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ৰাজ্যৰ বিভিন্ন জিলাত আজি লোককল্যাণ দিৱস উপলক্ষে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ স্মৃতিত শ্ৰদ্ধা জনাই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহত অনুষ্ঠিত লোককল্যাণ দিৱসত কৰ্মশ্ৰী বঁটা প্ৰদান কৰা হয়। যোৰহাট জিলা প্ৰশাসনৰ কৰ্মচাৰী সৰুপাই দাসক তেওঁৰ নিষ্ঠা, একাগ্ৰতা আৰু ৰাজহুৱা সেৱাৰ বাবে লোকসেৱা বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত জিলা আয়ুক্ত জয় শিৱানীয়ে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে। আধুনিক অসম নিৰ্মাণত গোপীনাথ বৰদলৈৰ অতুলনীয় অৱদান আৰু ভূমিকাৰ বিষয়ে তেওঁ ভাষণত আলোকপাত কৰে। এই দিৱসৰ পৰা অনুপ্ৰাণিত হৈ বৰ্তমানৰ ব্যৱস্থাত সংস্কাৰ আৰু উদ্ভাৱন আনি জনসেৱাক সৰ্বোচ্চ পৰ্যায়লৈ লৈ যাবলৈ জিলা আয়ুক্তগৰাকীয়ে সকলোকে আহ্বান জনায়। একেদৰে বিশ্বনাথ, মৰিগাঁও, বাক্সা, কামৰূপ, লখিমপুৰ, শ্ৰীভূমি, নগাঁওকে ধৰি সমূহ জিলাতে জিলা প্ৰশাসনৰ উদ্যোগত লোককল্যাণ দিৱস পালন কৰা হয়। সংবিধানৰ 370 অনুচ্ছেদ বাতিল কৰাৰ আজি 7 সম্পূৰ্ণ হৈছে। 2019 এই দিনটোতেই সংসদে জম্মু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা 370 অনুচ্ছেদ বাতিল কৰিছিল। ইয়াৰ পূৰ্বে 370 অনুচ্ছেদত উল্লেখ কৰা অনুসৰি পৃথক সংবিধান থকা জম্মু কাশ্মীৰেই দেশৰ একমাত্ৰ ৰাজ্য আছিল। এয়া এটা অস্থায়ী ব্যৱস্থা আছিল যিয়ে ৰাজ্যখনক বিশেষ স্বায়ত্ত শাসনৰ অনুমতি প্ৰদান কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 370 অনুচ্ছেদ বাতিলৰ পাছত জম্মু কাশ্মীৰ আৰু লাডাখৰ জনসাধাৰণ বহুল ৰূপান্তৰৰ সাক্ষী হৈছে বুলি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে দুয়োখন কেন্দ্ৰীয় শাসিত অঞ্চলত বৰ্তমান আন্তঃগাঁথনি বিকাশৰ লগতে শিক্ষা, স্বাস্থ্য, উদ্যমিতা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত সুযোগ সৃষ্টি হৈছে। তেওঁ কয় যে অঞ্চলটোৰ মহিলা, পিছপৰা সম্প্ৰদায়কে ধৰি দশকজুৰি সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিতসকল বৰ্তমান উপকৃত হৈছে। শ্ৰীমোদীয়ে জম্মু কাশ্মীৰ আৰু লাডাখৰ বিকাশ তথা প্ৰতিগৰাকী নাগৰিকে ডাঙৰ সপোন দেখা আৰু বিকশিত ভাৰত গঢ়াৰ বাবে অৰিহণা যোগোৱা তথা লক্ষ্য প্ৰাপ্তি সুনিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিণ্টু শৰ্মাৰ মৃত্যুদণ্ডৰ নিৰ্দেশৰ পৰিৱৰ্তন ঘটাই যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ জাৰি কৰিছে। মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱচৌধুৰীৰ খণ্ডবিচাৰপীঠে হত্যাকাৰী শৰ্মাক ভাৰতীয় দণ্ডবিধিৰ 302 ধাৰাত নিম্ন আদালতে বিহা শাস্তি বাহাল ৰাখি যাৱজ্জীৱন কাৰাদণ্ডৰ বিশেষ নিৰ্দেশ প্ৰদান কৰে। উল্লেখযোগ্য যে ৰিণ্টু শৰ্মাই 2021 চনৰ 21 আগষ্টত মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াক নিশ

0: দুর্ঘটনামুখভাবে হত্যা করেছিল। মরিগাঁও জেলার নবনিযুক্ত আয়ুক্ত সৃষ্টি সিংয়ে আজি আয়ুক্তর কার্যালয়ের সভাকক্ষত জেলার সংবাদ মাধ্যমের প্রতিনিধিসকলের সঙ্গে মত বিনিময় করে। সংবাদ মাধ্যমের লোকসকলের সঙ্গে জেলাখনের জনস্বার্থর সঙ্গে জড়িত কেবাটাও গুরুত্বপূর্ণ বিষয় আলোচনা করে। ইয়ার বিভিন্ন প্রান্ত সৃষ্টি হওয়া কৃত্রিম বানর সমস্যা, নিচাজাতীয় দ্রব্যর প্রচলন তথা কৃষকসকলের সহায় হওয়াক জেলাখন জলসিঞ্চন ব্যবস্থা অধিক শক্তিশালী করার প্রয়োজনীয়তার উপর গুরুত্ব আরোপ করে। এই ক্ষেত্রে সংবাদ মাধ্যমে রাইজৰ মাজত সঠিক তথ্যৰ প্ৰচাৰ তথা চৰকাৰী আঁচনিসমূহৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ প্ৰয়াস চলোৱাৰ বাবে তেওঁ সকলোৰে প্ৰতি আহ্বান জনায়। আমাৰ পৰৱৰ্তী বাতৰি শুনক পুল গগৈৰ পৰা।
1: ৰাজ্যৰ নৱনিযুক্ত মুখ্য তথ্য আয়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীয়ে কাইলৈ শপত গ্ৰহণ কৰিব। লোকভৱনত কাইলৈ দিনৰ 11:30 বজাত হ'বলগীয়া এটা অনুষ্ঠানত মুখ্য তথ্য আয়ুক্তগৰাকীয়ে শপত গ্ৰহণ কৰিব। পশ্চিম কাৰ্বি আংলঙৰ চিনথং পৰিষদীয় সমষ্টিৰ হাবাই ইংটি গাঁৱত প্ৰায় 6 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এখন কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ ভৱন আজি উদ্বোধন কৰা হয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা ৰংখাং বিধানসভা সমষ্টিৰ বিধায়ক তুলিৰাম ৰংহাঙে বিদ্যালয়খনৰ শুভ উদ্বোধন কৰে। 150 গৰাকী বালিকা শিক্ষাৰ্থীৰ আসন সংৰক্ষিত এই বিদ্যালয়খন দুৰ্গম অঞ্চলৰ শিক্ষাৰ্থীৰ বাবে ইতিবাচক খবৰ বুলি শ্ৰীৰংহাঙে মন্তব্য কৰে। উদ্বোধনী অনুষ্ঠানত অসম বিধানসভাৰ উপাধ্যক্ষ তথা আমৰি বিধানসভা সমষ্টিৰ বিধায়ক ডাঃ হাবে তেৰণো উপস্থিত থাকে। গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত ৰূপৰ পদক জয়েৰে অসমৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁইক আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আদৰণি জনোৱা হয়। বিমানবন্দৰ কৰ্তৃপক্ষ, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীকে ধৰি বিভিন্ন দল সংগঠনে ফুলাম গামোচা, জাপি আৰু ফুলৰ থোপাৰে খেলুৱৈগৰাকীক আদৰণি জনায়। সাংবাদিকৰ আগত লাভলীনাই তৃতীয়বাৰৰ বাবে অৱতীৰ্ণ হোৱা কমনৱেলথ গেমছত এইবাৰ প্ৰথমটো ৰূপৰ পদক জয় কৰি আনন্দ প্ৰকাশ কৰে। পৰৱৰ্তী সময়ত এছিয়ান গেমছত স্বৰ্ণ পদক জয়ৰ বাবে চেষ্টা চলাব বুলি লাভলীনাই উল্লেখ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ শিৱসাগৰৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন। প্ৰভাৱিত লোকসকলক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কোনো কাৰণতে আপোচ নকৰে বুলি শ্ৰীনাড্ডাৰ প্ৰকাশ। ৰাজ্যৰ বিভিন্ন অংশত ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 10লৈ বৃদ্ধি, বিস্তীৰ্ণ অঞ্চল প্লাবিত। উজনি অসমৰ প্ৰলয়ংকাৰী বানৰ উৎস উদ্ঘাটন কৰিবলৈ চৰকাৰৰ প্ৰতি অসম সাহিত্য সভাৰ আহ্বান। ৰাজ্যজুৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পুণ্যতিথি আজি লোক কল্যাণ দিৱস হিচাপে পালন। আৰু কমনৱেলথ গেমছত ৰূপৰ পদক জয়েৰে অসমলৈ উভতি অহা লাভলীনা বৰগোহাঁইক বিমানবন্দৰত আদৰণি। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: হিচাপে অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰা হৈছে। বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে নিম্ন সদনে কোনো ধৰণৰ আলোচনা অবিহনে বিধেয়কখন গ্ৰহণ কৰে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে বিৰোধী পক্ষৰ সদস্যসকলে অবিৰতভাৱে সদনৰ কাম কাজ বিঘ্নিত কৰাক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ বিৰোধী পক্ষৰ সদস্যসকলক সুচাৰুৰূপে চলাই নিয়াত সহযোগিতা আগবঢ়াবলৈ আহান জনায়। তেওঁ কয় যে বিৰোধী পক্ষই সদনৰ কাম কাজ হোৱাটো নিবিচাৰে আৰু সেয়েহে ইচ্ছাকৃতভাৱে বাধাৰ সৃষ্টি কৰি আহিছে। সংসদৰ কাৰ্যক্ৰমণিকা উপদেষ্টা কমিটীয়ে বিভিন্ন বিধেয়কক লৈ আলোচনাৰ বাবে পৰ্যাপ্ত সময় নিৰ্ধাৰণ কৰা স্বত্তেও বিৰোধী পক্ষৰ সদস্যসকলে সহযোগিতা নকৰা বুলি মন্ত্ৰীগৰাকীয়ে দাবী কৰে।
1: मुद्दा को लेकर के वो संसद के बाहर भी हंगामा करते हैं या चलने नहीं देते हैं। इधर ऑपोजिशन करके जिनको जितना समय दिया वो मिस यूज करना चाहते हैं हर समय। हम लोग इसको मंजूर नहीं कर सकते हैं और बाकी जो मेंबर लोग ये नोटिस दिया हुआ है उनको मौका मिलना चाहिए। हर बार एनओपी का नाम से वो खड़े होकर के एक ही मुद्दे को दिन भर उठाते रहते हैं।
0: श्री रिजिजुए কংগ্ৰেছ কমিউনিষ্ট আৰু সমাজবাদী পাৰ্টীয়ে ভগৱান ৰামৰ বিৰোধিতা কৰিছে আৰু তেওঁৰ প্ৰতি অসন্মান কৰিছে বুলি অভিযোগ তোলে। এই দলকেইটাই পূৰ্বতে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল বুলিও তেওঁ দাবী কৰে। মন্ত্ৰীগৰাকীয়ে দলকেইটাই তেওঁলোকৰ মন্তব্যৰ বাবে ক্ষমা খুজিব লাগে বুলি দাবী কৰে। ইয়াৰ পাছতো হুলস্থূলীয়া পৰিস্থিতি অব্যাহত থকাত লোকসভাৰ কাম কাজ দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত লোকসভা মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই প্ৰশ্নকাল আৰম্ভ কৰাৰ প্ৰচেষ্টা চলায় যদিও বিৰোধী পক্ষৰ সদস্যসকলে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাৰ বিষয়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা বিবৃতিৰ দাবী জনাই হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰে। শ্ৰীবিৰলাই সকলো সদস্যক সদনৰ কাম কাজ নিয়াৰিকৈ পৰিচালনাত সহযোগ কৰিবলৈ আহান জনায়। তেওঁ কয় যে প্ৰশ্নকাল হৈছে কাৰ্যক্ৰমণিকাৰ এটা গুৰুত্বপূৰ্ণ অংশ য'ত প্ৰতিগৰাকী সদস্যক জনসাধাৰণৰ সমস্যাসমূহ উত্থাপনৰ সুযোগ দিয়া হয়। বিৰোধী পক্ষৰ আচৰণত অসন্তুষ্টি ব্যক্ত কৰি অধ্যক্ষই সদনত প্লে কাৰ্ড প্ৰদৰ্শন অথবা শ্লোগান দিয়াটো সমীচীন নহয় বুলি উল্লেখ কৰে। ইয়াৰ পাছতো অচলাৱস্থা অব্যাহত থকাত অধ্যক্ষই সদনৰ কাম কাজ দিনৰ 2 বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ 579 মূল্য নিৰীক্ষণ কেন্দ্ৰই দাখিল কৰা 41 বিধ খাদ্য সামগ্ৰীৰ দৈনিক মূল্য নিৰীক্ষণ কৰি থকা হৈছে বুলি চৰকাৰে প্ৰকাশ কৰিছে। লোকসভাত আজি এটা লিখিত উত্তৰত গ্ৰাহক পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী বি এল বাৰ্মাই কয় যে পশ্চিম এছিয়া সংঘাতৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এই সংকটৰ প্ৰভাৱৰ মূল্যায়ন আৰু পৰিস্থিতি নিৰীক্ষণৰ বাবে 7টা ক্ষমতাপ্ৰাপ্ত গোট গঠন কৰিছে আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে দৈনিক মূল্যৰ ধাৰা অনুসৰি পশ্চিম এছিয়াৰ সংঘৰ্ষ আৰু গোলকীয় যোগান শৃংখলা বিঘ্নিত হোৱা সত্বেও গোটা দানাজাতীয় শস্য আৰু দাইলৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্য সুস্থিৰ হৈ আছে। দেশত 2025-26 বৰ্ষত অভিলেখ পৰিমাণৰ 3,765,63,000 টন খাদ্য শস্যৰ উৎপাদন আৰু চৰকাৰৰ ওচৰত পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰী মজুত থকাৰ বাবে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীসমূহৰ মূল্য সুস্থিৰ হৈ আছে বুলি শ্ৰীবাৰ্মাই প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে ভূ ৰাজনৈতিক সংঘাতৰ বাবে হোৱা ইন্ধনৰ বৰ্ধিত মুদ্ৰাস্ফীতিৰ পৰা উপভোক্তাসকলক সুৰক্ষিত কৰাৰ বাবে গ্ৰাহক পৰিক্ৰমা বিভাগে মূল্য নিৰীক্ষণ আৰু অত্যাৱশ্যকীয় সামগ্ৰী আইন 1955 আৰু কলা বজাৰ প্ৰতিৰোধী আইন তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান বৰ্তাই ৰখাৰ সৈতে জড়িত 1980 চনৰ আইন বলবৎ কৰাৰ উদ্দেশ্যে নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই আজি শিৱসাগৰ জিলাৰ প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত চন্তক আৰু নেপালীখুটি অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ক্ষতিৰ সন্মুখীন হোৱা লোকসকলৰ সৈতে মত বিনিময় কৰে। বান পৰিস্থিতি পৰিদৰ্শন কৰি জে পি নাড্ডাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ মৰ্মে তেওঁ বান ক্ষতিগ্ৰস্ত ৰাইজৰ ওচৰলৈ আহিছে। কেন্দ্ৰীয় চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত কোনো কাৰণতে আপোচ নকৰে বুলি তেওঁ কয়। তদুপৰি বানত ক্ষতি হোৱা সম্পত্তি বাসগৃহ আদি পুনৰ প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে ভয়াৱহ ক্ষতিৰ সন্মুখীন হোৱা লোকসকলক স্থাপনৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। পৰিদৰ্শনকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অশোক সিংহল আৰু কেশৱ মহন্ত উপস্থিত থাকে। ভাৰতীয় ৰিজাৰ্ভ বেংক আৰ বি আয়ে চলিত বিত্তীয় বৰ্ষত দেশত মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ 6.7% হ'ব বুলি অনুমান কৰিছে। আৰ বি আইৰ মুদ্ৰানীতি সমিতিয়ে ৰেপ ৰেট অৰ্থাৎ কেন্দ্ৰীয় বেংকটোৱে বাণিজ্যিক বেংকসমূহক দিয়া হ্ৰস্বকালীন ঋণৰ সুদৰ হাৰ 5.25% অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত লৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংক গভৰ্ণৰ সঞ্জয় মালহোত্ৰাই আজি কয় যে স্থিতিস্থাপক চাহিদাই দেশৰ অৰ্থনৈতিক বিকাশত অৰিহণা যোগোৱাৰ লগতে ভাৰতক দ্ৰুত বিকশিত অৰ্থনীতি হিচাপে পৰিগণিত কৰোৱাৰ দিশত সহায় কৰিছে। তেওঁ কয় যে চলিত বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা জুনলৈ ত্ৰৈমাসিকত দেশৰ অৰ্থনীতিয়ে আশা কৰাতকৈ ভাল

0: ফলাফল দেখুৱাবলৈ সমৰ্থ হৈছে। আজি ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমিতিৰ সিদ্ধান্তৰ বিষয়ে সদৰি কৰি শ্ৰীমালহোত্ৰাই কয় যে চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত দেশৰ অৰ্থনীতিৰ ফলাফল আশা কৰাতকৈও উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত ৰিজাৰ্ভ বেংকে 2026-27 বৰ্ষৰ বাবে মুঠ ঘৰুৱা উৎপাদনৰ পূৰ্বানুমান 6.7% বৃদ্ধি কৰিবলৈ বাধ্য হৈছে। তেওঁ কয় যে পশ্চিম এছিয়াৰ সংঘাতপূৰ্ণ পৰিস্থিতিয়ে বাণিজ্যৰ মূল পথসমূহ ব্যাহত কৰাৰ ফলত বিশ্ব অৰ্থনৈতিক ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে। ৰিজাৰ্ভ বেংকে 2027-28 উপভোক্তা মূল্যসূচক অনুসৰি মুদ্ৰাস্ফীতিৰ হাৰ 5.1% পৰিৱৰ্তে 5% হ'ব বুলি পূৰ্বানুমান কৰিছে। আৰ বি আইৰ গৱৰ্ণৰগৰাকীয়ে 2026-27 বৰ্ষত ঘৰুৱা অৰ্থনীতিৰ বিকাশ আশাপ্ৰদ বুলি উল্লেখ কৰি ৰপ্তানি বৃদ্ধি, সুস্থিৰ বিনিয়োগ আৰু যোগানৰ ক্ষেত্ৰত দিয়া সমস্যা দূৰ কৰাৰ ফলত বিশ্বজুৰি দেখা দিয়া অনিশ্চয়তাৰ মাজতো সামগ্ৰিক অৰ্থব্যৱস্থা শক্তিশালী হোৱা বুলি প্ৰকাশ কৰিছে। বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সভাপতিত্বত আজি পশ্চিম এছিয়া আৰু ভূ ৰাজনৈতিক সংঘাতৰ মাজতে ভাৰতীয় নাৱিকসকলৰ সুৰক্ষা মূল্যায়নৰ বাবে মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এখন বিস্তৃত বৈঠক অনুষ্ঠিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীসোণোৱালে কয় যে কেন্দ্ৰীয় চৰকাৰে সদায় ভাৰতীয় নাৱিকসকলক অগ্ৰাধিকাৰ দি আহিছে। 2014 চনৰ পৰাই ভাৰতীয় নাৱিকৰ সংখ্যা বৃদ্ধি পাই ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম নাৱিক যোগানকাৰী দেশ হিচাপে পৰিগণিত হৈছে। তেওঁ লগতে কয় যে জাহাজ যোগাযোগ কেন্দ্ৰ সঞ্চালকালয়ে 24 ঘণ্টাই দুৰ্ঘটনাৰ সতৰ্কবাণী দিয়াৰ লগতে উদ্ধাৰ কাৰ্যত সমন্বয় ৰক্ষা কৰি আহিছে। দক্ষিণ কোৰিয়াৰ আসানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ 7 গৰাকী মহিলা খেলুৱৈয়ে দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। আনমোল খাৰ্ব, মানসি সিং, ৰাক্ষিতা ৰামৰাজ, অস্মিতা চলিহা, ইশাৰাণী বৰুৱা, তন্ভি শৰ্মা আৰু শ্ৰীয়াংচি ৱালিছেট্টিয়ে তেওঁলোকৰ অভূতপূৰ্ব খেল প্ৰদৰ্শনেৰে মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। অনমোল খাৰ্বে হংকঙৰ লো চিন য়ানক 16-21, 21-17, 21-12 গেমত পৰাজিত কৰে। ৰাক্ষিতা ৰামৰাজে কোৰিয়াৰ য়ে অন য়ুক 22-24, 21-12, 21-13 গেমত পৰাস্ত কৰাৰ বিপৰীতে অস্মিতা চলিহাই জাপানৰ ৰিৰিনা হিৰোমোটোক 22-20, 21-18 গেমত পৰাস্ত কৰে। ঈশাৰাণী বৰুৱাই ৰাউণ্ড অফ 30ত দক্ষিণ কোৰিয়াৰ লি চো হিক 18-21, 21-15, 7-21 গেমত পৰাজিত কৰে। তন্ভি শৰ্মাই চীনৰ আন চি য়ুগাক 21-16, 21-15 গেমত পৰাস্ত কৰাৰ লগতে শ্ৰীয়াংশীয়ে চীনা টাইপেৰ ইউ পো পাইক 21-15 আৰু 21-14 ব্যৱধানত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। বেংকাৰ্ছ বুক এভিডেন্স বিল 2026 আজি লোকসভাত গৃহীত হয়। দেশৰ বিভিন্ন প্ৰান্তৰ 579 মূল্য নিৰীক্ষণ কেন্দ্ৰই দাখিল কৰা 41 বিধ খাদ্য সামগ্ৰীৰ দৈনিক মূল্য নিৰীক্ষণ কৰি থকা হৈছে বুলি চৰকাৰে প্ৰকাশ কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে চলিত বিত্তীয় বৰ্ষত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ 6.7% হ'ব বুলি অনুমান কৰিছে আৰু ভাৰতৰ 7 গৰাকী মহিলা খেলুৱৈয়ে কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰি পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: এফএম বেণ্ডৰ 102.4 মেগাহাৰ্টজ আৰু নিউজ অন এয়াৰ এপৰ জৰিয়তেও শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া আগবঢ়াইছো যুৱক যুৱতীসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী তেজপুৰ। আপোনালোক সকলোকে সাদৰ সম্ভাষণ জনাই মই অংকিতা বৰাই আৰু মোৰ সতীৰ্থ
1: মই তন্ময় গগৈ
0: আৰম্ভ কৰিবলৈ ওলাইছো আজিৰ যুৱ সাহিত্যৰ অনুষ্ঠানটি। আকাশবাণীৰ এই সাহিত্য অনুষ্ঠানলৈ সকলো শ্ৰোতাক আদৰণি জনাইছো। আজি অনুষ্ঠানত আমাৰ মাজত যুৱ অতিথি হিচাপে উপস্থিত আছে বিশ্বনাথ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰী শ্ৰী জ্যোতিস্মিতা দত্ত। তেখেতে বিশ্বনাথ মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ সাহিত্যিক 2026 সন্মানেৰে সন্মানিত হৈছে। সাহিত্যৰ প্ৰতি তেখেতৰ আগ্ৰহ, সৃজনশীল চিন্তা আৰু সাহিত্য চৰ্চাই ইতিমধ্যে বহুজনৰ দৃষ্টি আকৰ্ষণ কৰিছে। তেখেতক আমাৰ অনুষ্ঠানলৈ আন্তৰিক আদৰণি জনাইছো। আহক এতিয়া আৰম্ভ কৰোঁ আজিৰ সাহিত্য অনুষ্ঠান। প্ৰথমে জ্যোতিস্মিতা, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো।
1: নমস্কাৰ। মোৰ জীৱনৰ সামান্যতম অভিজ্ঞতা প্ৰকাশৰ বাবে যিকণ সুবিধা দিলে তাৰ বাবে আকাশবাণী পৰিয়ালৰ সমূহ কৰ্মকৰ্তাৰ লগতে

0: আপোনালোক দুয়োজনকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো।
1: হয়, প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম আমি, আপোনাৰ সাহিত্য যাত্ৰাৰ আৰম্ভণি কেনেকৈ হৈছিল?
0: আচলতে মোৰ সাহিত্য বুলি নহয়, প্ৰতিটো যাত্ৰাৰ আৰম্ভণি মোৰ ঘৰৰ পৰা হৈছিলে। কাৰণ এটা সুস্থ পৰিৱেশ যদি নিদিলেহেঁতেন মোৰ ঘৰখনে, এটা সুস্থ মানসিকতা যদি গঢ়ি নুতিলেহেঁতেন, মই এই যাত্ৰাত কোনো পধ্যেই আগবাঢ়ি যাব নোৱাৰিলোহেঁতেন। লগতে মোৰ দেউতা সৰুৰ পৰাই শংকৰী কলাকৃষ্টিৰ লগত জড়িত, মোৰ মায়ে লিখা মেলা কৰে, লগতে নাটক ইয়াৰ লগত জড়িত, মোৰ খুৰাও এজন অসমীয়া সাহিত্যৰ এজন বিজ্ঞ শিক্ষক, মোৰ পৰিয়ালৰ প্ৰতিজন সাহিত্য বা সাংস্কৃতিৰ ক্ষেত্ৰত জড়িত ব্যক্তি। গতিকে মই সৰুৰ পৰা তেওঁলোকক দেখি আহিছো, গতিকে সেই বস্তুটোৰ প্ৰতি মোক সকলোৱে অনুপ্ৰাণিত কৰি আহিছে, বিশেষকৈ মোৰ মা। গতিকে তেওঁলোকৰ কাৰণে মই এই যাত্ৰাত আগবাঢ়িব পাৰিছো।
2: এতিয়া মই আপোনাৰ পৰা জানিব বিচাৰিছো, যুৱ সাহিত্য বুলিলে আপোনাৰ দৃষ্টিভংগী কি, সেই বিষয়ে যদি আপুনি অকণ আমাক অৱগত কৰে।
0: আচলতে মোৰ মতে যুৱ সাহিত্য মানে এনে এটা সাহিত্য য'ত যুৱক যুৱতীসকলৰ আশা আকাংক্ষা, বিভিন্ন সংগ্ৰামেই হওক, বহুতৰ আশা থাকে, বহুতৰ সপোন থাকে, কিছুমানৰ সপোন থানবানো হৈ যায়, কিছুমানৰ সপোন আকাশলংঘী সপোন তেওঁলোকৰ পূৰণো হয়। গতিকে সেই সপোনসমূহ য'ত আমি প্ৰকাশ কৰোঁ সেয়াই যুৱ সাহিত্য। আজিকালি আমি দেখিব পাওঁ যুৱক যুৱতীসকলৰ মাজতে তেওঁলোকৰ প্ৰতিদিনে তেওঁলোকে একোকেইটা প্ৰত্যাহ্বান, প্ৰতিদিনে একোটা সম্ভাৱনাৰ সৃষ্টি হয়। যি সাহিত্যই তেওঁলোকৰ এই সম্ভাৱনাসমূহ প্ৰকাশ কৰে সেয়াই হৈছে মোৰ মতে যুৱ সাহিত্য।
1: হয়, আপোনাক লিখিবলৈ আটাইতকৈ বেছি অনুপ্ৰাণিত কৰা ব্যক্তি বা ঘটনা কি?
0: মোৰ মায়ে প্ৰতিদিনে মোক সাহিত্যৰ প্ৰতি হওক, কিবা এটা কোৱাৰ ক্ষেত্ৰত হওক, ঘৰখনৰ মোৰ অৱদান খুবেই আছে। মোৰ দেউতাই সৰুতে মই কিবা এটা যদি লিখি দিওঁ, ভুল হ'লেও তেওঁ মোক আগুৱাই যোৱাত সহায় কৰিছিলে, ভৱিষ্যতে ভাল হ'ব। আৰু ঘটনা বুলি ক'লে তেনে কোনো মোৰ ঘটনা নাই, কিন্তু মই বাস্তৱ ক্ষেত্ৰত যিখন এতিয়া ছবি দেখি আহিছোঁ, নিজৰ সমাজখনেই হওক বা বহুত সৰুৰ পৰা মোৰ মানুহৰ লগত কথা পতাৰ আগ্ৰহ বা সৰুজনৰ পৰা জ্যেষ্ঠজনলৈ যিটো আগ্ৰহ, গতিকে সেই আগ্ৰহটোৱে মোক এই লিখাত অনুপ্ৰাণিত কৰিছে। আৰু অসমীয়া ভাষাটোৰ প্ৰতি মোৰ সৰুৰ পৰাই খুব বেলেগ এটা মোহ আছে সেয়াই।
2: আজিৰ যুৱ সমাজৰ বাবে আপুনি সাহিত্য কিমান গুৰুত্বপূৰ্ণ বুলি ভাবে?
0: বৰ্তমান সময়তো সাহিত্য অতিকৈ গুৰুত্বপূৰ্ণ বুলি ক'ম, কাৰণ আজি যদি আমি সৰু অনুষ্ঠান এটাই চাব যাওঁ, নৃত্য গীতত বহুত পাৰ্গত ছাত্ৰ ছাত্ৰীসকল, তেওঁলোকত বহুত প্ৰতিযোগী আমি দেখিবলৈ পাওঁ, বহুত পাৰ্টিচিপেট কৰিবলৈ বহুত মানুহ থাকে, এতিয়া গীততে হওক নৃত্যতে হওক। কিন্তু সাহিত্য ক্ষেত্ৰত তুলনামূলকভাৱে খুব কম ছাত্ৰ ছাত্ৰীয়েহে অংশগ্ৰহণ কৰে। গতিকে সাহিত্য এইটো সময়ত যুৱক যুৱতীৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ আহিলা বুলি মই ভাবোঁ।
1: হয়, সাহিত্য আৰু সংস্কৃতিক আগুৱাই নিবলৈ মাতৃভাষা শিক্ষাৰ প্ৰয়োজনীয়তা আছে বুলি ভাবে নেকি?
0: ভাবোঁ, কাৰণ আজিকালি অসমীয়া ভাষাটোক আমি বহুত ক্ষেত্ৰত, আমি যদি কৰ্মক্ষেত্ৰতে চাওঁ, অৱহেলা কৰা দেখা যায়। অসমীয়া হিচাপে মাতৃভাষাটো ভাল পোৱাটো আমাৰ কৰ্তব্য। গতিকে প্ৰতিজনে, মই অসমীয়া বুলি কোৱা নাই, যিসকল নিজৰ নিজৰ জনগোষ্ঠীয় লোক, তেওঁলোকে নিজৰ জাতিটোৰ প্ৰতি যি ভাল পোৱা, যিটো জাতিটোৰ প্ৰতি মোহ, সেই তেওঁলোকে এই সাহিত্যৰ ক্ষেত্ৰতো সেই মোহটো দেখুৱাব লাগে। আজি বহুজন আমাৰ সাহিত্যৰ ক্ষেত্ৰত মানুহ আছে, বহু উঠি অহা চাম আছে, কিন্তু সাহিত্যৰ প্ৰতি কিছু ক্ষেত্ৰত, কোনোবা ক্ষেত্ৰত বহু মানুহক অনীহা সৃষ্টি হোৱাটো দেখা যায়। কিন্তু আমি সেইটো ক'ব শিকিব লাগিব, সাহিত্য কেৱল এখন কিতাপৰ মাজতে যে সীমাবদ্ধ সেয়া নহয়, আমাৰ মানসিকতা, আমাৰ আশা আকাংক্ষা, সেয়াও একো একোটা সাহিত্যৰ সৃষ্টি কৰিব পাৰে।
2: আমি ইতিমধ্যে জ্ঞাত যে আপুনি যিহেতু 2026 বৰ্ষৰ শ্ৰেষ্ঠ সাহিত্যিক হিচাপে আপুনি সন্মানিত হৈছে বিশ্বনাথ চাৰিআলি মহাবিদ্যালয়ৰ পৰা, আৰু আপুনি বহুতো সুন্দৰ কবিতা লিখে, আৰু ইতিমধ্যে আমি ছ'চিয়েল মিডিয়াত পঢ়িছো।
3: এইখিনিতে মই আপোনাৰ পৰা স্বৰচিত কবিতা এটি শুনিবলৈ বিচাৰিছো, আমাৰ শ্ৰোতাসকলেও শুনি ভাল পাব
0: নিশ্চয়। মই আবৃত্তি কৰিবলৈ লোৱা স্বৰচিত কবিতাৰ শিৰোনাম আচুৰ। মই তোমাক নুসুধো তোমাৰ খবৰ, শেতা পৰা চকুৰ চাৱনি, মুখৰ কৃত্ৰিম হাঁহিটোৱে মোক বহু কথা শিকাই দিলে অ বন্ধু। নহৰুষ্টো দেখুৱাই এদিন যে কৈছিলা তোমাৰ সপোনৰ কাৰেংখন সদায় ৰঙীন কৰি ৰাখিম বুলি, কল্পনাৰ অলকাতে ফুৰিছিলা পাহি। এতিয়া হয়তো তুমি হাৰি গলা, এটা সময়ত তোমাৰ ৰসাল কথা শুনিবলৈ শ্ৰোতাদৰ্শকৰতো অভাৱ নাছিল, আজি সেই তোমাৰ মুখখন ক'ত হেৰুৱালাও বন্ধু। ক'বতো নোৱাৰা মনৰ কথা, পৰিয়ালত যে লাগিব লেঠা, কেঁকুৰাৰ মোৱালীয়ে মাকক খুলি খুলি খোৱালি, তোমাক খালে তোমাৰ ৰজোগ্য সন্তানে, সন্তানৰ উচ্চাকাংক্ষিতাৰ বোজা বহন কৰি আৰু কিমান দিন ধৰুৱা হ'বা, শ টকাৰ ঠাইত হাজাৰ টকা ঢালি, আধুনিকতাৰ সিহঁতৰ বেপেৰুৱা মন নাই নাই আজি তোমাৰ নিজৰ বুলিবলৈ, পৈতৃক সম্পত্তিও দিলা আনক গুজি, আশাৰ সপোন আজি আন্ধাৰৰ বুকুত। অদ্ভুত অদ্ভুত কি বিধিৰ লীলা!

0: নাই আজি তোমার প্রত্যেক মান, আছে মাথু তিক্ততারে ভরা ভাষা। পিতৃর মান আছিল ধনর তাগিদাত, ধনর ফাঁকু খেলি তোমাক তুলাং করিলে, সে হয়তো তোমাক আজি রুমত রাখিলে। অযুত ব্যর্থতারে ভরা তোমার আজি উলঙ্গ জীবন, পরিয়ালর পুতলা নাচর পুতলা হই আর কিমান দিন সহিবা, আলুহীন কদাকার জীবন আর কিমান দিন সহিবা, আলুহীন কদাকার জীবন আর কিমান দিন সহিবা। ধন্যবাদ।
1: ধন্যবাদ, খুবই সুন্দর হয়েছে। আপনি ইমান সুন্দরকে আপনার স্বরচিত কবিতাটি পাঠ করে শুনালে। এতিয়া যেহেতু আমি আপনার সাহিত্য আলোচনা করে আছো, মানে একটা প্রশ্ন আপনার আগবাইছো, আপনি এতিয়া ভাল সাহিত্য যদি রচনা করবলে হয় আমার যুবক সামর কথাই কোলকে কি কি ক্ষেত্র অধিক গুরুত্ব দিব লাগে বলে আপনি ভাবে?
0: প্রথমতে নিজের মাতৃভাষাটোর উপর গুরুত্ব দিব লাগিব, কারণ মাতৃভাষা শুদ্ধকে উচ্চারণ করা আর ভাষার যেটু সুন্দরতা সেটু প্রথমে বুঝি পাব লাগিব, যে আমি মাতৃভাষা কিহর কারণে আমি এই সাহিত্য রচনা করছো, কিহর কারণে করছো, নিজের জাতিটোর স্বার্থতে করছো নয় জানো। গতি জাতিটোর প্রতি ভালপা থাকিব লাগিব, সাহিত্যর প্রতি ভালপা থাকিব লাগিব। লগতে মই ভাবু তেওঁলোকৰ মানসিকতারও কিছু চেঞ্জ হব লাগিব, কারণ আজিকালি সাহিত্য হবলে হলে মানুষে বুঝি নিজের লগত মিল থকা যেন পাব লাগিব, তেনে সাহিত্যহে আজির দিনত আমি গ্রহণযোগ্য বলে ভাবো। কারণ আমি প্রতিজনে আমি যেটা যুবচাম, গতি আমি যুবচামে তোমালকো সাকে উপলব্ধি করেছা কোনবাখিনি, তোমালকর নিজের লগত মিলা সাহিত্যহে তোমালকে ভাল পোৱা, বা ময়ো বিশেষকৈ এতিয়া যিখিনি ঘটনা চলি আছে মই ভাবো সেইবিলাকের উপরতে লিখিব লাগে, যাক আমি নিজক বিচাৰি পাওঁ সেই সাহিত্যর মাজত।
2: কিবা এটা লিখিবলৈ হলে আশে পাশে থকা মানুহখিনিৰ সহায় বা এটা যুগাত্মক কথাই আমাৰ বাবে ঔষধৰ দৰে কাম কৰে, এই কথাষাৰ তুমি বিশ্বাস কৰানে?
0: এইটো মই একেবাৰে বিশ্বাস কৰিছোঁ, কাৰণ মোৰ সেই প্ৰেৰণাটো যদি নহলেহেঁতেন মই আজি কিবাটো লিখাটো বাদেই কথা, মই আজি ইয়াত তোমালোকৰ ওচৰত আহি মই এটা শব্দ ক'বলৈও হয়তো মই কুণ্ঠাবোধ কৰিলোহেঁতেন কোনোবাখিনিত। গতিকে মোৰ পৰিয়ালৰ মানুহৰ পৰা আদি কৰি মোৰ আশে পাশে থকা মোৰ বন্ধু বান্ধৱী সকলোৱে মোৰ প্ৰেৰণা যোগায়। মই যদি আজি ইণ্টাৰনেটৰ কথাও কওঁ, তাত যদি দিওঁ, মই কিবা এটা যদি পোষ্ট কৰোঁ, মানুহৰ মতামতখিনি পঢ়িয়ে মোৰ ভাল লাগে। মানুহে ইমান ধুনীয়াকৈ মানুহক আগ্ৰহী কৰি তুলিব পাৰে। গতিকে মই ভাবোঁ কিবা এটা লিখক, তাৰ পাছত তেওঁলোকে পৰিয়ালক দেখাওক, যি ভুল হৈছে তেওঁলোকে ক'ব পাৰিবা, জ্যেষ্ঠজনক দেখাওক, বিজ্ঞজনক দেখাওক। গতিকে মই ভাবোঁ পৰিয়াল, ওচৰ চুবুৰীয়া সকলোৱে এই ক্ষেত্ৰত সহায় কৰে।
2: হয়, আনহাতে বহুতো কবিতাত কবিতাৰ ন্যূনতম বৈশিষ্ট্যও প্ৰকাশ নহয়, এই ক্ষেত্ৰত আপোনাৰ মতামত কি?
0: এই ক্ষেত্ৰত মই যদি ক'বলৈ যাওঁ, এয়া আচলতে আপুনি যিটো প্ৰশ্ন কৰিলে সেইটো সকলোৰে ক্ষেত্ৰত নহয়, কিন্তু কোনোবা কোনোবা ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। সেইটো আচলতে মই তোমালোকক ক'লোঁ নহয়, মানসিকতা। মানসিকতা এতিয়া সৰুতে মই যেনেকুৱা আছিলোঁ, বৰ্তমান সময়ত মোৰ ভালপোৱাবিলাক বেলেগ হোৱা হৈছে, মোৰ ৰুচিবিলাক বেলেগ হৈছে। গতিকে আৰু এটা যুৱচাম যেতিয়া বিপথে পৰিচালিত হয়, মই ভাবোঁ তেওঁ সাহিত্যৰ প্ৰতি আগ্ৰহী নোহোৱাই ভাল। যদি তেওঁ নিজকে ভাবিছে যে মই বিপথে পৰিচালিত হৈছোঁ বা মোৰ মানসিকতা সেইটো পৰ্যায় হোৱাগৈ নাই যে কাৰোবাৰ প্ৰতি মই আনুগত্য হ'ব পাৰোঁ, গতিকে তেনেকুৱা সাহিত্য বৰ্তমান নালাগে। গতিকে তেওঁৰ মানসিকতা প্ৰথমতে ভাল কৰক, তাৰ পাছত সাহিত্য বাস্তৱ ক্ষেত্ৰখন বুজি পাওক, সেয়াই আৰু।
1: এতিয়া আপোনাৰ ৰচনাৰ বিষয়ে আমি জানিব বিচাৰিছোঁ, আপুনি কি বিষয়বস্তু সাধাৰণতে লিখি ভাল পায়?
0: মই সাধাৰণতে যুবচামৰ ওপৰত লিখি ভাল পাওঁ, তাৰপাছত মই প্ৰকৃতিৰ বিষয়ে লিখি ভাল পাওঁ।
1: আপুনি কিবা কিতাপ পত্ৰ সম্পাদনাৰ কামত জড়িত হৈ আছে নেকি?
0: তেনেকুৱা সম্পাদনা বুলি ক'লে মই যেতিয়া জুনিয়ৰ কলেজত পঢ়িছিলোঁ তৰুণ চন্দ্ৰত, তেতিয়া এটা বিবেকানন্দৰ ফালৰ পৰা আমাৰ ডাইৰেক্টৰ ছাৰক এখন আলোচনী প্ৰকাশৰ বাবে দিছিলে, আৰু যিহেতু আজিকালি সাহিত্য লিখা খুব কম মানুহ আছে, ময়ো কিবা এটা চেষ্টাহে কৰিছোঁ, ময়ো সম্পূৰ্ণৰূপে পাৰিছোঁ নাই মই ক'ব নোৱাৰোঁ, কিন্তু সেইটো সময়ত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা খুব কমেই ওলালে। গতিকে মোৰ এনেকুৱা এটা পৰিস্থিতি হ'ল, মই যিখিনি লিখিছোঁ তাৰ ভিতৰতে গোটেইখিনি দিব লাগিব। মই সেইখন গোটেইখন হাতে লিখা উলিয়াইছিলোঁ আৰু তাত আমি ফাৰ্ষ্ট পজিশ্যন পাবলৈ সক্ষম হৈছিলোঁ।
1: হয়, আপোনাক ইয়াতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
0: ধন্যবাদ।
1: হয়, আপোনাৰ প্ৰিয় সাহিত্যিক কোন আৰু তেওঁক কিয় প্ৰিয়?
0: মোৰ প্ৰিয় সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱা বুলি ক'ব লাগিব, কাৰণ এতিয়াৰ ভিতৰত যদি চাবলৈ যাওঁ কৌশিক নন্দন দাৰ খুব ভাল লাগে, কারণ আমি নিজের বাস্তব ক্ষেত্রের লগত তেওঁ লিখনিখিনি আমি মিলাই চাব পাৰোঁ। কিন্তু লক্ষ্মীনাথ বেজবৰুৱা এইটো কারণে ভাল লাগে, মই সৰুৰ পৰা যেতিয়া পা প্রিয় সাহিত্যিক হিসাবে পাইছো লক্ষ্মীনাথ বেজবৰুৱাৰ বস্তু, মই এনেকুৱাকে তেখেতক অধ্যয়ন কৰিছো যে তেওঁ মোৰ প্ৰিয় সাহিত্যিকক স্থান নিদিলে মানে নহ'ব। তাৰ লগতে মই বাকীখিনিৰ কথাও ক'ব বিচাৰোঁ, অনুৰাধা শৰ্মা পূজাৰী সকলোৱে মোৰ সাহিত্য ভাল লাগে, কাৰণ সাহিত্যৰ সকলোৱে লিখাৰ ধৰণবিলাক বেলেগ বেলেগ, গতিকে সকলোৰে মানসিকতাবিলাকো বেলেগ বেলেগ, আৰু সকলোৰে মানে লিখাৰ

0: আচৰণবিলাক মোৰ যেন বাস্তৱ ক্ষেত্ৰৰ লগত মিলিছে তেনেকুৱা অনুভৱ হয়।
1: হয়, আপুনি যিহেতু জনালে পুনতে যে আপুনি শংকৰী কলাকৃষ্টিৰ লগতো জড়িত,
0: হয়
1: কেনেদৰে জড়িত ইয়াৰ লগত?
0: মোৰ কক নামধৰ্ম সমাজ অসমৰ প্ৰতিষ্ঠাপক সদস্য আছিলে, তাৰপাছত মোৰ দেউতাও মই যেতিয়াৰ পৰা দেখিছোঁ শংকৰী কলাকৃষ্টিৰ লগত ওতঃপ্ৰোতঃভাৱে জড়িত, লগতে মোৰ মাও মানে তাত প্ৰেৰণা যোগোৱাত খুব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, গতিকে মই সৰুৰ পৰাই ঘৰখনত দেখি আহিছোঁ আৰু সেইমতে মোৰ সেই শংকৰী কলাকৃষ্টিৰ ওপৰত মোৰ খুব বেলেগ এটা মোহ আছে। গতিকে মই সৰুৰ পৰাই যে নন্দোৎসৱৰ সেই কৃষ্ণটোৰ পৰাই মই শ্ৰীকৃষ্ণৰ ৰাসলীলাত অংশগ্ৰহণ কৰি অভিনয় কৰিছোঁ, লগতে মই ভাওনাৰো অভিনয় কৰিলোঁ আৰু আমাৰ ফেব্ৰুৱাৰীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ যিখন ভাওনা হৈ গ'ল ৰাজ্যিক ভিত্তিত, তাত মই সতীৰ চৰিত্ৰটি কৰিছিলোঁ, যাৰ বাবে মই খুবেই সৌভাগ্যশালী।
1: হয়, আপুনি যিহেতু জনালে সতীৰ চৰিত্ৰটি অভিনয় কৰিছিলে, যদি সতীৰ চৰিত্ৰটোৰ এটা সংলাপ আমি শুনিবলৈ পাওঁ শ্ৰোতাসকলে নিশ্চয় ভাল পাব।
0: হয়, মই দক্ষযজ্ঞ ভাওনাভাগীৰ সতীৰ চৰিত্ৰটিৰ এটি সংলাপ প্ৰক্ষেপণ কৰিব ওলাইছোঁ। শুনা শুনা পুত্ৰ নন্দী, শুনা শুনা পুত্ৰ ভিংগী, স্থিৰ কৰা মন, এদিন এদিন জন্মিলে আছে সবাৰো মৰণ, কিবা লাজে কিবা লাজে স্বামীৰ আগে দিবু দৰ্শন, পিতাৰ দুখে হব জানা আমাৰ মৰণ, নিষ্ঠুৰ নিষ্ঠুৰ পিতাই আজি কন্যাক বধ কৰে, ইহি কথা স্বামীক কহিও সত্তৰে।
2: ধন্যবাদ,
1: খুব ধুনীয়া অভিনয় কৰিছা তুমি। এতিয়া আপোনাৰ পৰা জানিব বিচাৰিম, আধুনিক প্ৰযুক্তি বা সামাজিক মাধ্যমৰ যুগত সাহিত্যৰ উদ্দেশ্য কিদৰে বৰ্তাই ৰাখিব পাৰি?
0: বৰ্তমান সময়ত সামাজিক মাধ্যম এনেকুৱা এটা মাধ্যম যাৰ জৰিয়তে আমি সাহিত্যক এটা উচ্চ স্তৰলৈ লৈ যাব পাৰোঁ। বহুতে হয়তো ইয়াত নেতিবাচক দিশো বিচাৰি পাব, কিন্তু মই নেতিবাচক দিশতকৈ ইতিবাচক দিশটোক বেছি প্ৰাধান্য দিছোঁ, কাৰণ আজি সাহিত্যৰ ক্ষেত্ৰত চাবলৈ যাওঁ বহু এনেকুৱা আৰ্থিক অৱস্থা যাৰ বেয়া, তেনেকুৱা ঘৰৰ বহুত আমি ছাত্ৰ ছাত্ৰী দেখা পাওঁ যে লিখাৰ মেলাৰ ক্ষেত্ৰত তেখেতক খুব আগ্ৰহী, কিন্তু ভাল এখন প্লেটফৰ্মৰ অভাৱত বা যিমানখিনি অৰ্থৰ প্ৰয়োজন হয় সেই অৰ্থৰ অভাৱত তেওঁলোকে হয়তো এখন কিতাপ পাব্লিছ কৰিব নোৱাৰে। গতিকে সামাজিক মাধ্যম এনেকুৱা এটা মাধ্যম যাৰ জৰিয়তে আমি খুব কম সময়তে হাজাৰ হাজাৰ মানুহৰ ওচৰত লেখাসমূহ প্ৰকাশ কৰিব পাৰোঁ। গতিকে মই ভাবোঁ সামাজিক মাধ্যমৰ ইতিবাচক দিশসমূহ এনেধৰণৰ, তাৰ লগত নেতিবাচক দিশো আমি দেখিবলৈ পাওঁ যে সাহিত্যৰ কোনোবাখিনিত যদি আমি চাওঁ, সাহিত্যৰ যিটো গভীৰতা, ভাষাৰ যিটো সৌন্দৰ্যতা, সেই সৌন্দৰ্যতাটো কোনোবা সময়ত কাৰোবাৰ সাহিত্যত যাতে লাইক শ্বেয়াৰ বা অত্যাধিক দ্ৰুত জনপ্ৰিয়তাৰ ক্ষেত্ৰত এইবিলাক যাতে হেৰাই গৈছে, সেইসমূহ আমি কেতিয়াবা দেখিবলৈ পাওঁ নেতিবাচক ধাৰণা হিচাপে।
3: হয়, সাহিত্যই সমাজ পৰিৱৰ্তনত কেনেধৰণৰ ভূমিকা পালন কৰিব পাৰে?
0: সাহিত্যই মানুহৰ মানসিকতাৰ পৰিৱৰ্তন কৰে। আমি এতিয়া যিখিনি কৰি আছোঁ কৰ্মক্ষেত্ৰ, এতিয়া মানুহখিনি আমি সময়ৰ লগে লগে আমি আগবাঢ়ি যাবই লাগিব, গতিকে এতিয়া AI আহিছে, AI প্ৰযুক্তিবিদ্যা, গতিকে মানুহ ইমানভাৱে সোমাই পৰিছে যে মানুহে ব্যস্ততাৰ পৃথিৱীখনত অকণ আঁতৰি আহিবলৈ সময় নোপোৱা হৈছে, কিন্তু সাহিত্য এনেকুৱা এটা বিষয় যি ব্যস্ততাৰ পৃথিৱীখনৰ পৰা আঁতৰি নিজক চিনি পাবলৈ শিকায়।
1: হয়, ইবুকসমূহে বাৰু সাহিত্য সৃষ্টিত বাধাৰ সৃষ্টি কৰে যেন অনুভৱ হয় নেকি আপোনাৰ?
0: একেবাৰে নহয়, কাৰণ মই তোমাক ক'লোৱে, কাৰণ একেবাৰে কম সময়ত শ্ৰোতা দৰ্শকৰ প্ৰভূয়ৰ মাজত লৈ যাব পৰা এটাই মাধ্যম আছে ইবুক। এতিয়া বহুত এনেকুৱা চাকৰি কৰা মানুহো আছে যোনে সময়ৰ অভাৱত পঢ়িব মন থাকে, কিন্তু সময়ৰ অভাৱত হয়তো এখন কিতাপ পঢ়ি শেষ কৰিব নোৱাৰে, কিন্তু আমি মোবাইলতে ধৰা ইবুকৰ সহায়তে ধৰা কিছুমান আমি পাই থাকোঁ দীঘল যিবিলাক কাহিনী থাকে সেয়া আমি থুলমূলকৈ লিখি থোৱা থাকে, তাৰ বিষয়ৰ পৰাই আমি গোটেই কাহিনীটো গম পাব পাৰোঁ, গতিকে ইবুকে মানুহক বহু ক্ষেত্ৰত সহায় কৰিছে।
1: হয়, ইবুক আৰু ছপা কিতাপৰ মাজত আপোনাৰ কোনখন বেছি প্ৰিয়?
0: মোৰ দুইখনেই প্ৰিয়, যিহেতু মই এতিয়া এইটো যুগৰ মানুহ, গতিকে মই কিতাপ যিহেতু পঢ়ি আছো, গতিকে মই কোনোবা সময়তহে দুই এখন কিতাপ পঢ়িবলৈ পাওঁ। বেছিভাগ মই আমি সাহিত্যৰ ক্ষেত্ৰতেই হওক, সংস্কৃতিৰ ক্ষেত্ৰতেই হওক, আমি মোবাইলতেই সকলোবোৰ পঢ়িব পাওঁ, গতিকে হাতত লৈ কিতাপ এখন পঢ়া আৰু মোবাইলৰ পৰা চাই পঢ়াৰ মাজতো আকাশ পাতাল পাৰ্থক্য আছে, কিন্তু তথাপিও মই যুগৰ লগত যিহেতু যুগ পৰিৱৰ্তন হ'বই লাগিব, গতিকে মই কোনোটোকে মই কম পৰ্যায় বুলি ভাবিব নোৱাৰোঁ।
1: হয়, আপুনি ভাবেনে গ্ৰাম্য পুথিভঁৰালসমূহৰ উন্নতি হ'লেহে যুৱ প্ৰজন্মৰ সাহিত্যৰ প্ৰতি আকৰ্ষিত হ'ব?
0: সেইটোতো হয়েই, গ্ৰাম্য পুথিভঁৰালসমূহৰ উন্নতি হ'ব লাগিব, কিন্তু পুথিভঁৰাল বুলি এনেকুৱা মানুহৰ এটা ভাৱধাৰা আছে যে কিতাপত পঢ়িলেহে আমি সাহিত্য পাম, কিন্তু সেইবুলি নহয়। পুথিভঁৰালৰ গুৰুত্বটোতো বৰ্তমান সময়ত কমি গৈছে, বৰ্তমান সময়ত গুৰুত্ব বৃদ্ধিৰ বাবে আমি বহুত

0: প্ৰচেষ্টা গ্ৰহণ কৰিব লাগে। কিন্তু তাৰ আগত এইটো চিনাক্ত কৰিব লাগে যে ছাত্ৰ ছাত্ৰীসকলে কিতাপখিনি পঢ়িব নাই, কেনেকুৱা ধৰণৰ কিতাপ পঢ়িব। ছাত্ৰ ছাত্ৰী এতিয়া ধৰা কৌশিক নন্দন দেৱদাৰ, সৰাপাঠ, এনেকুৱা ধৰণৰ কিতাপবিলাক মানুহ বেছি আগ্ৰহী হৈছে। মানুহ যেনেকুৱা ধৰণৰ আগ্ৰহী হৈছে, যিবিলাক কিতাপৰ প্ৰতি আগ্ৰহী হৈছে, তেনেকুৱা ধৰণৰ কিতাপবিলাক যদি পুথিভঁৰালত ৰাখে, এতিয়া মানুহৰ বহু আজিকালি দেখিব পাওঁ ডিপ্ৰেশ্যন এনজাইটিত বহুত ষ্টুডেণ্ট যায়। কিন্তু সেইবিলাকৰ পৰা আঁতৰি যিবিলাক কিতাপ মানুহৰ মন শান্তি কৰিব, মানুহক এটা সৎপথ দেখাব, তেনেকুৱা ধৰণৰ কিতাপবিলাক পুথিভঁৰালত ৰাখিব লাগে। আৰু তেনেকুৱা পুথিভঁৰাল যদি এটা হয়, নিতান্ত এখন গাঁও বুলি নহয়, এখন দেশৰ উন্নতিৰ চাবিকাঠি হ'ব। প্ৰকাশ বুলি কওঁতে, মই প্ৰথম যেতিয়া মই স্কুলত পঢ়ি আছিলো, তেতিয়া পৰুৱা আৰু মহ নামৰ এটা কবিতা লিখিছিলো, তেতিয়া মোৰ সেই স্কুলৰ আলোচনীখনতে প্ৰকাশ পাইছিলে।
1: আপুনি যিহেতু কবিতা ইমান সুন্দৰকৈ আমি আগতেও শুনিছোৱে, আকৌ পুনৰ
2: আপোনাৰ পৰা স্বৰচিত কবিতা এটি শুনিবলৈ বিচাৰিছো।
0: হয় নিশ্চয়, মই আবৃত্তি কৰিবলৈ ওলোৱা স্বৰচিত কবিতাৰ শিৰোনাম অনুভৱ। আকাশৰ কাষে কাষে শ্যামল তোমাৰ দেহা, অচল শৈল পাহাৰ পৰ্বত।

0: বহুত ষ্টুডেণ্ট যায়, কিন্তু সেইবিলাকৰ পৰা আঁতৰি যিবিলাক কিতাপ মানুহৰ মন শান্তি কৰিব, মানুহক এটা সৎপথ দেখাব, তেনেকুৱা ধৰণৰ কিতাপবিলাক পুথিভঁৰালত ৰাখিব লাগে। আৰু তেনেকুৱা পুথিভঁৰাল যদি এটা হয়, নিতান্ত এখন গাঁও বুলি নহয়, এখন দেশৰ উন্নতিৰ চাবিকাঠি হ'ব। প্ৰকাশ বুলি কওঁতে মই প্ৰথম যেতিয়া মই স্কুলত পঢ়ি আছিলোঁ তেতিয়া পৰু আৰু মোহ নামৰ এটা কবিতা লিখিছিলোঁ, তেতিয়া মোৰ সেই স্কুলৰ আলোচনীখনতে প্ৰকাশ পাইছিলে।
1: আপুনি যিহেতু কবিতা ইমান সুন্দৰকৈ আমি আগতেও শুনিছোৱে, আকৌ পুনৰ
2: আপোনাৰ পৰা স্বৰচিত কবিতা এটি শুনিবলৈ বিচাৰিছোঁ।
0: হয় নিশ্চয়, মই আবৃত্তি কৰিবলৈ ওলোৱা স্বৰচিত কবিতাৰ শিৰোনাম অনুভৱ। আকাশৰ কাষে কাষে শ্যামল তোমাৰ দেহা, অচল শৈল পাহাৰ পৰ্বত ভিন্ন নাম লৈ আছা, তোমাৰ কৃপাতেই নিৰ্মল বায়ুত বৰ্তি আছে জীৱকুল, তথাপি নুবুজে জীৱশ্ৰেষ্ঠ মানৱে কৰি আছে অত ভুল, উচ্চাকাংক্ষাৰ বলি এচাম লোকে অহৰহ গতিত তোমাক ধ্বংস কৰি তৈয়াৰ কৰিছে আৱাস ভূমি, তথাপিও দেখোন নিমাত তুমি, তোমাৰ বুকুফালি চিৰাচিৰ কৰি গঢ়ি তোলা মানৱৰ সম্পদ ৰাজি দেখি খুব খং আৰু হতাশা তুমি, নিৰলে টোকা চকু পানী, তোমাৰ সেই চকু পানীত আছে চাগৈ বহুত কথা, চাই আছা মাথো দৰ্শক হৈ অনাগত দিনৰ ধ্বংসৰ আখৰা। ধন্যবাদ।
1: ধন্যবাদ। আপুনি ইমান সুন্দৰকৈ আপোনাৰ স্বৰচিত কবিতাটি পাঠ কৰি শুনালে, লগতে আপোনাৰ আবৃত্তি কৰাৰ যি আপোনাৰ সুৰ, আপোনাৰ প্ৰকাশভংগী অতি সুন্দৰ হৈছে। আপোনাৰ
0: অশেষ ধন্যবাদ জনাইছোঁ,
1: উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এতিয়া মই যিহেতু আপুনি এজন যুৱ লেখক, গতিকে আপুনি নতুনকৈ সাহিত্য চৰ্চা আৰম্ভ কৰা যুৱক যুৱতীসকলক কি ক'ব বিচাৰে?
0: মই এটাই কথা ক'ব বিচাৰোঁ, প্ৰথমতে নিজৰ সাহিত্যটোক ভাল পোৱাটো মই বিচাৰোঁ, কাৰণ আজিকালি শিকিবই লাগিব, আমি ইংলিছ শিকিব লাগিব, আমি হিন্দী শিকিব লাগিব, কাৰণ সেয়া আমাৰ পঢ়াৰ ক্ষেত্ৰত খুবেই সহায় কৰে। কিন্তু তাৰ সমান্তৰালকৈ আমি অসমীয়া যিটো সাহিত্য, অসমীয়া ভাষাৰ যিটো সৌন্দৰ্য, সেয়া আমি বাধা হিচাপে ভাবিলে নহ'ব, কাৰণ মাধ্যম কেতিয়াও মানুহৰ বাবে বাধা হ'ব নোৱাৰে। গতিকে মই প্ৰথম কথা কওঁ, যিখিনি ষ্টুডেণ্ট পঢ়ি আছে অসমীয়া মাধ্যমৰ খিনিকো কওঁ, যাতে ভাল পাবলৈ শিকা, নিজৰ ভাষাটোৰ প্ৰতি আগ্ৰহ আনিবলৈ শিকা, আৰু মানুহৰ লগত কথা পতাটো মই বিচাৰোঁ। কাৰণ মোক মাহঁতে এটাই কয় যে সৰুৰ পৰা ডাঙৰলৈকে যেনেকৈ কথা পাতিব লাগে, ডাঙৰৰ লগত ধৰা ডাঙৰ ভাৱত কথা পাতিব লাগে, সৰুজনৰ লগত কেনেকৈ কথা পাতিব লাগে, তুমি মত বিনিময় কৰিব লাগে, মত বিনিময় কৰাৰ লগে লগে তোমাৰ মাইণ্ড ফ্ৰেছো হোৱাৰ লগতে তোমাৰ নিজৰ যিটো ভাৱধাৰা, তুমি যিটো জানিছিলা তাতকৈ হয়তো অধিক জানিব পাৰিবা জ্যেষ্ঠজনৰ পৰা, তুমি সৰুজনৰ পৰাও যিটো বস্তু তুমি নাই জনা, সৰু ক্ষেত্ৰত আমি এনেকুৱা এটা বয়স পাৰ হৈ আছোঁ, কিছুমান ক্ষেত্ৰত আমি নাজানিব পাৰোঁ, তেওঁলোকৰ পৰা আজিকালি সৰু উঠি অহা চামো জেনজি বুলি কয়, সেই চামটো তেওঁলোকে চিন্তাধাৰাৰ ক্ষেত্ৰতে হওক, আমাতকৈ বহুত দ্ৰুত বেগী সিহঁতৰ মস্তিষ্কই হওক, যিকোনো ক্ষেত্ৰতে হওক, গতিকে তেওঁলোকৰ পৰাও শিকিবলগীয়া আছে। মই এটাই কথা কওঁ, মানুহৰ লগত মত বিনিময় কৰা, তেনেকৈ এটা সাহিত্যৰ সৃষ্টি হ'ব।
3: আপুনি যিহেতু এগৰাকী শিক্ষাৰ্থীও, সাহিত্যৰ লগতে শিক্ষা জীৱন কেনেদৰে আগুৱাই লৈ গৈছা?
0: মই ভাবোঁ সাহিত্য সংস্কৃতি কেতিয়াও শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে। এতিয়া আমি পঢ়াটো বেলেগ কথা, এটা সাহিত্য এটা বেলেগ কথা, সাহিত্য মানুহৰ ৰুচি হ'ব লাগে। সাহিত্যটো যে আমি যে প্ৰতিদিনাই কিবা এটা ৰচনা কৰিব লাগিব সেয়াই নহয়, তুমি মনত কিবা এটা দুখ পাইছা, সেয়াও হয়তো তুমি লিখি পেলাই তোমাৰ দুখটো আঁতৰ কৰিব পাৰা, তুমি ওচৰত মানুহ এজন পোৱা নাই, তুমি কিতাপখন পঢ়া, তুমি ওচৰত কাৰোবাক তোমাৰ নিজৰ কথাখিনি ব্যক্ত কৰিব পৰা নাই, তুমি বস্তুখিনি লিখা, গতিকে মই ভাবোঁ লিখা মেলাৰ জৰিয়তে এইখিনি সম্ভৱ।
3: হয়, অসম চৰকাৰৰ যুৱ বতাই ভৱিষ্যত সাহিত্য সৃষ্টিৰ দিশত কেনেদৰে প্ৰভাৱ পেলাব পাৰে বুলি আপুনি ভাবে?
0: বহুত ক্ষেত্ৰতেই প্ৰভাৱ পেলাব, কাৰণ যেতিয়া মানুহে যিকোনো ক্ষেত্ৰৰ বঁটাই পায়, সেই বস্তুটোৰ প্ৰতি মানুহ বেছি আগ্ৰহশীল হৈ পৰে, আৰু বস্তুটো যেন ধৰি ৰাখিব, তাৰ যেন শিপাডাল কেতিয়াও আঁতৰাই নিদিব, সেইটো কাৰণে সেই বঁটাবিলাকৰ প্ৰয়োজন। এতিয়া আমি যদি চাবলৈ যাওঁ, খুব মহাবিদ্যালয়ৰ ক্ষেত্ৰতে হওক, বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰতে হওক, বঁটাবিলাক দিয়াৰ ব্যৱস্থা কৰিছে, কাৰণ বৰ্তমান সময়ত যাতে তেওঁলোকে এই গুৰিটো ধৰি ৰাখে, তেওঁলোকে যদি কোনোবাই ধুনীয়াকৈ কিবা এটা লিখিছে সাহিত্যৰ ক্ষেত্ৰতে হওক, সংস্কৃতিৰ ক্ষেত্ৰতে হওক, তেওঁলোকে এটা বঁটা পালে বেছি অনুপ্ৰাণিত হয়। যদি অনুপ্ৰাণিত নকৰোঁ, তেন্তে ভৱিষ্যতে তেওঁলোক মানে সাহিত্য ৰচনাৰ ক্ষেত্ৰত যাতে পিছহুহুকি নামাৰে, সেইবাবে এই খুব গুৰুত্ব আছে এই বঁটাৰ।
1: আজৰি সময়ত কি কি কৰি ভাল পোৱা?
0: আজৰি সময়ত মই কবিতাটো লিখোঁ, সেয়াটো গম পাইছাই, তাৰপাছত তাৰ লগতে মই কবিতা আবৃত্তি কৰি ভাল পাওঁ, তাৰপাছত মই পোনপ্ৰথমে ধৰ্মালোচনী শিশু বক্তা আছিলোঁ, বৰ্তমান যুৱ বক্তা হোৱাৰ সৌভাগ্য মিলিছে, তাৰ লগতে মই শংকৰী কলাকৃষ্টি ৰাস ভাওনাৰ লগত সৰুৰ পৰাই জড়িত, যিহেতু মোৰ ঘৰখন জড়িত।
1: হয়, খুব ভাল খবৰ, এইখিনিতে আমি অভিনন্দন জ্ঞাপন কৰিছোঁ।
0: ধন্যবাদ। তাৰ লগতে মই কবিতা আবৃত্তিটো কৰোঁৱেই, আৰু মই এবাৰ বিভাগীয় পৰ্যায়ত ট্ৰিপল জাম্পত চিলভাৰ মেডেল পাইছিলোঁ। গীত নৃত্য আনুষ্ঠানিক শিক্ষা নাই, তথাপিও কৰিব

0: চেষ্টা কৰোঁ আৰু।
1: যুৱ প্ৰজন্মই সাহিত্যক পেচা হিচাপে গ্ৰহণ কৰিব পাৰি নেকি ভৱিষ্যতে?
0: পাৰে, কাৰণ আজিকালি শিক্ষাৰ বাহিৰেও মানুহে বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি গৈছে। আগতে এনেকুৱা এটা কথা আছিলে যে চাকৰিয়ে কৰিব লাগিব, কিন্তু আজিকালি তেনেকুৱা এটা মহিলাৰ ক্ষেত্ৰতে হওক পুৰুষৰ ক্ষেত্ৰতে হওক তেনেকুৱা কোনো বাধা নাই। গতিকে সাহিত্যৰ ক্ষেত্ৰত এটা পেচা হিচাপে গ্ৰহণ কৰিব পাৰে, কাৰণ আজিকালি বহুজন ধৰা তুমি ফেচবুক ইনষ্টাগ্ৰাম যিবিলাক আমাৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তেও বহুতে আজিকালি যিহেতু সাহিত্য পঢ়ে তেনেকৈও আজিকালি বহুতে এটা ইনকাম কৰিব পাৰে, সেয়াও হ'ব পাৰে। এনেকুৱা ধৰণৰ কিতাপ উলিয়াব লাগিব যাৰ জৰিয়তে মানুহ মনোগ্ৰাহী হয়, যুৱ প্ৰজন্ম আগ্ৰহী হয়, তেনেকুৱা কিতাপৰ জৰিয়তেও এইটো এটা পেচা হিচাপে মানুহে ল'ব পাৰে।
2: হয়, নতুন প্ৰজন্ম পঢ়া আৰু লিখাৰ প্ৰতি কেনেকৈ আগ্ৰহী কৰিব পাৰি
0: সেইটো প্ৰথম ঘৰখনৰ পৰা হ'ব লাগিব। কাৰণ প্ৰথমে মাক দেউতাকে কিছুমানৰ এনেকুৱা হয় কেৱল পঢ়িব পাৰে, কেৱল কথা ক'ব পাৰে, লিখাটো তেওঁলোকৰ ইমান স্পীড নহয় বা শুদ্ধ নহয়, অশব্দবিলাক ভুল হয়, আখৰবিলাক ভুল হয়, বিশেষকৈ অসমীয়াৰ ক্ষেত্ৰত মই কওঁ। গতিকে প্ৰথমে মাক দেউতাকে সেইটো মন দিব লাগিব যে তেওঁলোকে পঢ়াৰ লগতে লিখাটো কৰিছেনে নাই, সেই শিপাৰ পৰাহে তেওঁলোকে এডাল বৰগছ হ'ব পাৰে। গতিকে মই ভাবোঁ প্ৰথম ঘৰখনৰ পৰা শিকিব লাগিব আৰু নিজেও ভাবিব লাগিব যে এই মই 5 মিনিটত কিমানখিনি লিখিব পাৰোঁ বা 5 মিনিটত মই কিমানখিনি কথা ক'ব পাৰোঁ। গতিকে কথা কোৱাৰ লগতে লিখাৰ মই ঘৰখনৰ পৰাই মানে আগবঢ়াৰ কথাটো ক'ব বিচাৰিছোঁ।
2: হয়, এতিয়া আপুনি কিবা বিশেষ গ্ৰন্থ কামত আপুনি জড়িত হৈ আছে?
0: যিহেতু মই বৰ্তমান পঞ্চম ষান্মাসিকৰ ছাত্ৰী, গতিকে মোৰ পঢ়াৰ লগতে এইখিনিও মই বজাই ৰাখিব লাগিব। বৰ্তমান সময়ত মোৰ গ্ৰন্থ উন্মোচনৰ কোনো পৰিকল্পনা নাই, কিন্তু মই লিখাখিনি লিখি আছোঁ, লিখাখিনি ভৱিষ্যতেও লিখি যাম, কাৰণ মই এইটো প্ৰতিশ্ৰুতিবদ্ধ নিজৰ মাজতে লৈছোঁ যে ভৱিষ্যতেও মানুহে বেয়া পালেও ভাল পালেও মোৰ পঢ়াখিনি পঢ়ুৱে ভাল পালেও বেয়া পালেও মই নিজৰখিনি যিখিনি কৰণীয় সেইখিনি মই কৰি যাম। গতিকে ভৱিষ্যতে যদি মই উলিয়াব পাৰোঁ সেই লিখাখিনিৰ জৰিয়তে মই এখন গ্ৰন্থ উন্মোচন কৰিম বুলি ভাবিছোঁ, সেয়া সময়ে ক'ব।
2: নিশ্চয় আপোনাৰ মনোবাঞ্ছাবোৰ পূৰণ হওক।
0: অশেষ ধন্যবাদ।
2: আমি ভৱিষ্যতলৈ আপোনাৰ পৰা এনেদৰে সুন্দৰ আপোনাৰ সৃষ্টি আমি পঢ়িবলৈ পাম বুলি আমি আশা ৰাখোঁ।
0: নিশ্চয়।
1: হয়, যিহেতু অনুষ্ঠানৰ সময় সীমিত, গতিকে অনুষ্ঠানৰ শেষ পৰ্যায়লৈ আহিছোঁ। আকাশবাণী তেজপুৰত উপস্থিত থাকি অনুভৱ কেনেকুৱা?
0: খুবেই ভাল লাগিছে, কাৰণ এয়া মোৰ জীৱনৰ অভিজ্ঞতা প্ৰকাশৰ প্ৰথমটো স্তৰ, গতিকে মোৰ খুবেই ভাল লাগিছে। ভৱিষ্যতেও মই আহিম বুলি মই আশা কৰিছোঁ। যিহেতু মই তেজপুৰলৈ আহিছোঁ, গতিকে উষা অনিৰুদ্ধৰ প্ৰেম কাহিনীটো সকলো জনাজাত, গতিকে মই এটা ভাওনাৰ সংলাপৰ জৰিয়তে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ।

0: ধন্যবাদ।
1: খুবই সুন্দৰ, আপুনি ইমান সাবলীনভাৱে এই সংলাপটি পৰিৱেশন কৰিলে, আৰু আমাৰ সাহিত্যৰ বিষয়ে বহুতো কথা পাতিব থাকিলে আপোনাৰ লগত। যিহেতু আমাৰ আজিৰ যুৱ সাহিত্য অনুষ্ঠানৰ সময় সীমিত, আজিৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিছে। আপুনি আপোনাৰ ব্যস্ততাপূৰ্ণ সময়ৰ বহু সময় দি আমাক আজি যুৱ সাহিত্য সম্পৰ্কে বহুতো জানিবলগীয়া তথ্য প্ৰদান কৰি আমাৰ আকাশবাণী তেজপুৰ কেন্দ্ৰৰ সমূহ শ্ৰোতা তথা যুৱক যুৱতীসকলক যথেষ্ট উপকৃত কৰিলে। আমি আশা কৰোঁ যাতে শ্ৰোতাই নিশ্চয় এই অনুষ্ঠান শুনি ভাল পাব।
0: আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ, আৰু আমি আশা কৰোঁ যে আপোনাৰ কলম যেন থমকি নৰয়, আপুনি যি ভৱিষ্যত পৰিকল্পনা কৰিছে আপোনাৰ সাহিত্যৰ সম্পৰ্কে সেইসমূহ সকলো সফল হওক।
1: নমস্কাৰ,
0: ধন্যবাদ।
1: প্ৰিয় শ্ৰোতা, আজিৰ যুৱবাণী অনুষ্ঠানৰ বিষয় আছিল যুৱ সাহিত্য। আজিৰ এই অনুষ্ঠানত কথোপকথনটিত অংশগ্ৰহণ কৰিলে বিশ্বনাথ চাৰিআলি মহাবিদ্যালয়ৰ 2026 বৰ্ষৰ শ্ৰেষ্ঠ সাহিত্যিক হিচাপে সন্মানিত ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰী জ্যোতিস্মিতা দত্তই, আজিৰ অনুষ্ঠানটিৰ আধুৰি সম্পাদনা কৰিলে তন্ময়ী গগৈ আৰু মোৰ সতীৰ্থ
2: মই অংকিতা বৰা,
1: প্ৰযোজনা আছিল প্ৰচাৰণ কাৰ্যবাহী গৌতম নাথৰ। আমি পুনৰ লগ হ'ম এই যুৱবাণী অনুষ্ঠানতে। তেতিয়ালৈকে এই অনুষ্ঠানটিৰ পৰা আজিলৈ ইমানতে বিদায় লৈছোঁ।

0: প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল আমাৰ বিকাশ।
1: এক প্ৰকাৰ সে পিএম জয় অব গৰীবৰ কি জয় বন গৈ।

0: आयुष्मान भारत प्रधानमंत्री जन आरोग्य योजना के तहत लगभग 60 करोड़ लोग बने हैं 5 लाख रुपए के मुफ्त उपचार के हकदार। अब तक 12 करोड़ से भी ज्यादा मुफ्त उपचार किए जा चुके हैं, जिससे गरीब परिवारों के चिकित्सा खर्च में लगभग 2 लाख करोड़ रुपए की बचत हुई। आज ही आयुष्मान ऐप डाउनलोड कर आयुष्मान कार्ड बनाएं। ज्यादा जानकारी के लिए 1455 पर कॉल करें।
1: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
3: এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো।

ফৰাচী লেখক ডা মোপাছাৰ জন্ম হৈছিল 1850 চনৰ আজিৰ দিনটোতেই। প্ৰসিদ্ধ ভাৰতীয় কবি শিৱমংগল সিঙৰ জন্ম হৈছিল 1915 চনৰ 5 আগষ্টত।

1914 চনৰ আজিৰ দিনটোতে ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু নৃত্য পৰিকল্পক, লেখক, স্তম্ভলেখক আৰু বিদেশী তথা জননীতিৰ বিশ্লেষক বৈশালী মহান্তিৰ জন্ম হৈছিল।

আজি গোপীনাথ বৰদলৈৰ স্মৃতি দিৱস। স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী, ৰাজনীতিৰ ক্ষেত্ৰত তেখেত মহাত্মা গান্ধীৰ অহিংস নীতিৰ সমৰ্থক আছিল। অসম আৰু অসমীয়াৰ প্ৰতি তেখেতৰ অৱদানৰ বাবে তেতিয়াৰ অসমৰ ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে তেখেতক লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰিছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত ধৰ্মৰ ভিত্তিত ভাৰত বিভাজনৰ সময়ত মুছলিম লীগে সেই সময়ৰ প্ৰধানমন্ত্ৰীৰ জৱাহৰলাল নেহৰুৰ সৈতে আলোচনা কৰি অসমখন সেই সময় পূব পাকিস্তান আৰু বৰ্তমানৰ বাংলাদেশৰ অংশ কৰিব বিচাৰিছিল যদিও বৰদলৈৰ প্ৰবল বিৰোধিতাৰ বাবে অসম বাংলাদেশৰ অংশ হোৱাৰ পৰা ৰক্ষা পৰে। অসমত গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী উচ্চ ন্যায়ালয়, গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ আদি প্ৰতিষ্ঠানত গোপীনাথ বৰদলৈৰ বহুমূলীয়া অৱদান আছে। গোপীনাথ বৰদলৈৰ চেষ্টা জনজাতি কল্যাণৰ বাবে সংবিধানৰ ষষ্ঠ অনুসূচী ৰচনা হয়। আজীৱন জনহিতকৰ কামত ৰত জনপ্ৰিয় এইগৰাকী নেতাক অসমৰ ৰাইজে লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰে। 1950 চনৰ 6 আগষ্টত তেখেতৰ মৃত্যু হয়। তেখেতলৈ জনাইছোঁ গভীৰ শ্ৰদ্ধাঞ্জলি।

গল্পকাৰ, কবি, সাহিত্যিক তথা শিক্ষাবিদ মহিম বৰাৰ আজি স্মৃতি দিৱস। অসমীয়া সাহিত্যত কাঠনিবাৰী ঘাট শীৰ্ষক গল্পৰ বাবে বিশেষভাৱে প্ৰখ্যাত মহিম বৰাৰ প্ৰকাশিত পুথিসমূহ হ'ল কাঠনিবাৰী ঘাট, দেহা গৰকা প্ৰেম, মই পিপলি আৰু পূজা, ৰাতি ফুলা ফুল, বৰযাত্ৰী, বহুভুজী ত্ৰিভুজ, মোৰ প্ৰিয় গল্প, হেৰুৱা দিগন্তৰ মায়া, পুতলা ঘৰ, এধানি মাহীৰ হাঁহি, অমৰ চকুলো, প্ৰেম, পঁয়ত্ৰিছ পুতলাৰ সাধু, তেজীমলা আদি। তেওঁৰ অনবদ্য সৃষ্টি কাঠনিবাৰী ঘাটৰ গল্পসমূহ ইতিমধ্যে ভাৰতৰ বিভিন্ন ভাষালৈ অনুদিত হৈছে। ৰাতি ফুলা ফুল গ্ৰন্থৰ বাবে 1980 চনত প্ৰকাশন পৰিষদে বঁটা লাভ কৰে। 1918 চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। 1989 চনত অসম সাহিত্য সভাৰ তেওঁ সভাপতি হৈছিল। 1900

এধানি মাহীৰ হাঁহি উপন্যাসৰ বাবে 2001 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে। 2008 চনত লাভ কৰে অসম সাহিত্য সভাৰ সাহিত্যাচাৰ্য সন্মান। তেওঁলৈও জনাইছোঁ গভীৰ শ্ৰদ্ধাঞ্জলি।

শ্ৰোতাসকল, এয়া আছিল আজিৰ ইতিহাসত ঘটা কিছু উল্লেখযোগ্য ঘটনা। এয়া আকাশবাণী তেজপুৰ।

আজিৰ দিনটো অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী তেজপুৰ। কণ্টেক্ট পিছতে আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত সংসদ সমীক্ষা শুনিবলৈ পাব।

এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছ আৰু নিউজ অন এয়াৰ এপৰ জৰিয়তেও শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া নিবেদন কৰিছোঁ সপোন শইকীয়াৰ ৰচিত নাটক নিহকুলীয়াৰ নীলা তেজ।

0: নোৱাৰে। কিন্তু
1: কিন্তু কি মা, একমাত্ৰ এটা নিৰ্দিষ্ট সম্প্ৰদায় হোৱাটোৱেই পাপৰিৰ কি দোষ মা? ভগৱানে মানুহ সৃষ্টি কৰিছে মাত্ৰ, জাত পাতৰ কুটিল ভেদাভেদ এই মানুহবোৰে সৃষ্টি কৰা। এইবোৰ কথা এবাৰ ভাবি চোৱা মা।
0: তাৰমানে তই কোনোমতেই পাপৰিক ত্যাগ কৰিব নোৱাৰ?
1: ত্যাগৰ প্ৰশ্নই নুঠে মা, কাৰণ পাপৰিক মই ভাল পাওঁ, তাইও মোক অন্তঃকৰণেৰে ভাল পায়। আমি ইজনে সিজনক এৰি থকাটো সম্ভৱ নহয় মা।
0: তেতিয়াহ'লে জন্মদাত্ৰী মাৰজনীক দুখ দিবলৈ তই কুণ্ঠাবোধ নকৰ?
1: পৰিৱৰ্তনৰ ধুমুহাই গোটেই পৃথিৱীখনকে চুই গৈছে মা। কেৱল ৰাজনীতি সমাজ নীতিতে এই পৰিৱৰ্তন বিচাৰিলে নহ'ব মা, মানসিকতাৰ পৰিৱৰ্তন হোৱাটো অতিকে বাঞ্ছনীয়। মই আহিছোঁ।
0: হঠাৎ ক'লে যাবলৈ ওলালি?
1: এটা বিশেষ কাম মনত পৰি গ'ল, সোনকালে আহিমগৈ।
2: দাদা দাদা,
0: সি ক'ৰবালৈ ওলাই গৈছে।
2: চাহ খাম বুলি কৈছিল যে।
0: কিবা বিশেষ জৰুৰী কথা এটা মনত পৰিল হেনো?
2: বুজিছো, দুয়োটাই বৰ তত্ত্বগধুৰ কথা আলোচনা কৰি থকা যেন লাগিছিল।
0: সেই পাপৰি বোলাজনীৰ প্ৰেমৰ ভূতে তাৰ মন মগজুত বাৰুকৈ থিতাপি লৈছে। কেনেকৈ যে এই সংকটৰ পৰা মুক্তি পাওঁ ক'ব নোৱাৰোঁ।
2: তুমি পাপৰিক সহ্য কৰিব নোৱাৰা কিয় মই ক'ব নোৱাৰোঁ মা। চহৰখনৰ ভিতৰতে তাই এজনী ধুনীয়া ছোৱালী, শিক্ষিতা, অধ্যাপিকাৰ দৰে এটা সন্মানীয় চাকৰিৰো গৰাকী। তেনেস্থলত
0: মনে মনে থাক, তয়ো তাৰ হৈ ওকালতি কৰিবলৈ নাহিবি। তহঁত তহঁত চব একেই।
2: সেয়া, তোমাৰ খং উঠিলেই। ব'লা চাহ বাকী থৈছোঁ, ঠাণ্ডাই হ'ব কিজানি।
0: নাখাওঁ মই চাহ এটা, তই খাগৈ।
2: হ'ব দিয়া, তোমালোকতো গৰম হৈয়ে আছা। তিনিওজনৰ ভাঙৰ ঠাণ্ডা চাহখিনি ময়ে খাই পেলাম, ব'লা। এই সময়ত আকৌ কোন আহি ওলালহি?
3: ৰ'ব দেই, গৈছোঁ।
2: আৰে মামা, তুমি এই সময়ত
4: কি হ'ল? আচৰিত হৈছ নহয়? মই তহঁতৰ সেই মনত নপৰা মোমাইটোৱে দে।
2: নহয় মানে, তুমি হঠাৎ এনেকৈ ওলাবাহি বুলি
4: ভাবিবই পৰা নাছিলি নহয়।
2: আহা আহা, বহাচোন, মই ফেনখন চলাই দিছোঁ।
4: হ'ব দে, বহিছোঁ।
5: ঘৰত পিছে তই অকলেহে আছ নেকি?
2: নহয়, মা আছে, বাথৰুমলৈ গৈছে, আৰু দাদাও অলপ আগতে ওলাই গৈছে।
5: তাকেতো, বাইক চলাই ওলাই যোৱা ল'ৰাটো ৰূপকেই হ'ব। মই সেই কেকুৰুটি দোকানখনৰ সন্মুখত দেখি তাক চিঞৰিলোঁ। নাই, সি কেৰেপেই নকৰিলে।
2: সি চাগে মনেই নকৰিলে, আৰু তুমি যে একো খবৰ খাতি নিদিয়াকৈ ওলাবাহি সি হয়তো ভাবিবই পৰা নাছিল।
5: এৰা এৰা, হ'বও পাৰে, তাতে সি এতিয়া ইঞ্জিনিয়াৰ মানুহ, ব্যস্ততা বাঢ়িবই।
2: তেনেকুৱা নহয়, ধৰিব পৰা হ'লে সি ৰ'লহেঁতেন। যিমানেই নহওক, সি তোমাৰ ভাগিনে নহয় জানো। ৰ'বা, মই মাক খবৰটো দিছোঁ। মা মা,
5: হ'ব দে, ৰচোন, আগতে তোৰ লগত কথা পাতি লওঁ। তই হ'বলা হোষ্টেলৰ পৰা একেবাৰে আহিলি?
2: অঁ মামা, মোৰ পৰীক্ষা শেষ হ'ল নহয়, আৰু ক'বলৈ গ'লে পঢ়াও শেষ হ'ল।
5: হয়নে? তেতিয়াহ'লে এতিয়া কি কৰিবি? চাকৰি কৰিবি নে বিয়াত বহিবি?
2: নাই নাই নাই নাই, বিয়া চিয়াৰ কথা ভবাই নাই, চাকৰি এটাহে বিচাৰিব লাগিব।
5: হয়নে? বেছ ভাল কথা, পিছে সময়ৰ কামটোক অৱহেলা কৰিলে নচলিব নহয়। এনেও ছোৱালীক কুৰিতেই বুঢ়ী বুলি নকয় জানো, নে কি ক?
2: মোৰ কথা হ'ব বাৰু, এতিয়া কোৱাচোন, মামীহঁতৰ ভালনে, বাবু ৰুমিহঁতৰ?
5: ভাল ভাল, সকলোৰে ভাল, আৰু সেয়েহে এইদৰে ঘপহকৈ আহি তহঁতৰ ওচৰলৈ আহিব পাৰিছোঁ।
2: আৰু গাঁৱৰ ফালে কেনেকুৱা? কিমান দিন যে হ'ল তোমালোকৰ গাঁৱলৈ নোযোৱা, মোৰ যে ইমান মনত পৰে।
5: হয়নে?
2: আগতে যে ৰুমিৰ সৈতে গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈ দুয়োজনী ঘূৰি ফুৰো, পথাৰত গৈ লেচেৰি বুটলো, সৰু নৈখনিত যে মাছ ধৰা চাওঁগৈ, ইমান যে ভাল লাগে।
5: তাৰমানে তোৰ সকলো মনত আছে ন?
2: অঁ আছে দুৱাক।
5: পিছে এতিয়া আৰু সেইখন গাঁও তই বিচাৰে নাপাবি, মানুহৰ প্ৰতি মানুহৰ মৰম চেনেহ কমি আহিল, প্ৰায়বোৰ মানুহটোৰ সেই চহৰমুখী হ'ল, খেতি খোলা কোনো মানুহে এৰিলে, যান্ত্ৰিকতাৰ মুহত পৰি মানুহ যন্ত্ৰবধ হৈ পৰিল।
0: ৰূপা ৰূপা,
2: মা,
0: ৰূপক আহিলেই নেকি?
2: নাই অহা, এয়া কোন আহিছা চোৱাহিচোন।
0: আৰে ককাইদেউ, তই আহিলি যে।
5: কিয়, মই আহিবলৈ নাপায় নেকি?
0: নহয়, মানে ঘৰত সকলোৰে ভালেই নহয়, তহঁত আকৌ ডাক্তৰক দেখুৱাবৰ সময়তহে চহৰলৈ আহ।
5: মাটিৰ কেছ লাগিলেও আহোঁ দে, পিছে এইবাৰ সেইবোৰ নাই, তহঁতলৈহে মনত।

0: পৰিহে আহিলোঁ।
1: ৰূপা, মোমায়েৰক পাই কথাত লাগিলি যে পানী এগিলাচো হ'বলৈ আনি দিব পৰা নাই।
2: অঁ, মই যাওঁ এমা, চাহ বনাওঁগৈ। কিমান দিনৰ মূৰত যে মামাক লগ পালোঁ।
0: চাওঁ, এইফালে আহচোন মাজনী, এই টোপোলাটো লৈ যা। এই মামীয়েৰেহে বৰা চাউল কেইটামান আৰু কোমল চাউল কেইটামান দি পঠিয়াইছে।
2: হয় নেকি? মই কোমল চাউল খুব ভাল পাওঁ। দাদাক দৈ আনিবলৈ কৈছোঁ ৰ'বা, বঢ়িয়া লাগিব।
0: কি কৰিবি আৰু, মোমায়েতো সেই দুখীয়া খেতিয়ক মানুহ, কেৰকেটুৱাৰ বাঁহ পাতে ভেটি হিচাপে তাকে লৈ আহিছোঁ আৰু।
2: তুমি বহা মামা, মই তোমালৈ কিবা এটা বনাওঁগৈ।
0: বাৰু,
2: ভাতটো দেৰিকৈহে খাবা।
1: হ'ব হ'ব, তই এতিয়া যা। দেখিছ ককাইদেউ, এম এ পৰীক্ষা দি আহিল, অথচ তাইৰ এতিয়াও সেই ল'ৰালীৰ স্বভাৱটো যোৱাই নাই।
0: হওক দে, তোৰ সেই ল'ৰা ছোৱালী দুটা তেওঁ উপযুক্ত হ'ল, ভাবিয়েই ভাল লাগিছেও। এতিয়া সেই দুয়োটাকে বিয়া এখন পাতি দিব পাৰিলেই তই আজৰি হ'বি, বুজিছ?
1: সেইটোৱেইটো বৰ বিপদ হৈ পৰিছে, বুজিছ? এটা চিন্তাই মোক খুলি খুলি খাব ধৰিছে।
0: মানে মানে তই কি ক'ব খুজিছ?
1: বল বল, পাকঘৰতে বহি কমগৈ। তই এটা কাম কৰ, তই মুখ হাতখন ধুই ল, ধুই পেলাই কিবা এটা খাই ল'বি।
0: অঁ বল, ভিতৰলৈ আহ।
3: আরে মামা, তুমি কেতিয়া পালাহি?
0: এ দুঘণ্টা মানে হল, বুঝছ? চাহ জলপান খাই উঠিলো। তইনো পিছে কলৈ গৈছিলি? আজিতো অফিস বন্ধয়ে।
3: এরা অফিস বন্ধ, মই ঠিকাদার এজনের সঙ্গে গাঁও এখনের পর আহিলোগৈ।
0: সাইটত কিবা কাম চলি আছে নেকি?
3: বহুদিনে পুরনি দলং এখন প্রায় জহি খহি নোহা হয়ে গৈছিল, এতিয়া সেইখন আঁতৰে পকি কৰি খাজিব লাগিব।
0: হেৰাও, এই কাঠৰ দলংবোৰ তোৰ সেই আঁতৰবৰ হল, বুঝছ? এই সিদিনা আমাৰ গাঁৱত এটা ইণ্টাৰেষ্টিং ঘটনা ঘটিল নহয়।
3: হয়নে? কি হ'ল কোৱাচোন?
0: গৰু চোৰ।
3: গৰু চোৰ?
0: কিয়? এই পেপাৰে টিভিয়ে পোৱা নাই জানো গাঁৱৰ পৰা আজিকালি কেনেদৰে গৰুবোৰ চুৰি হ'ব ধৰিছে?
3: এৰা, শুনিছোঁ শুনিছোঁ, এইদৰে গৰুবোৰ চুৰ কৰি নি একেবাৰে সীমান্ত পাৰ কৰি দিয়ে। তোমালোকৰ গাঁৱতো চুৰি হ'ল নেকি?
0: হৈছিলেই প্ৰায়। গাঁওখনৰ পৰা সেই 25টামান দমৰা চেউৰি ট্ৰাক এখনত উঠাই লৈ গাঁও পাৰ হ'ব ধৰোঁতেতো সেই কাঠৰ দলংখন ভাগি পৰিল নহয়।
3: অঁ, তাৰপাছত?
0: তাৰ পাছত আৰু তোৰ কি হ'ব, দুখীয়া গঁয়া ৰাইজ গৰু চুৰিৰ পৰা ৰক্ষা পৰিল। ড্ৰাইভাৰ হেণ্ডিমেন পলাই পত্ৰণ দিলে, গাড়ীৰ মালিকক পুলিচে ধৰি নি তোৰ সেই লকাপত ভৰাই থলে, বুজিছ? গতিকে ভাবি চাচোন, দলংবোৰ পকী হোৱাটো সকলোৱে বিচাৰে, কিন্তু কেৱল তোৰ সেই স্মাৰ্ট চিটি স্মাৰ্ট ভিলেজলৈতো নহ'ব, তোৰ সেই স্মাৰ্ট পুলিচ হোৱাটো অতিকে প্ৰয়োজন। নহ'লে সেই তোৰ সেই ঘটনা ঘটি যোৱাৰ পাছতে পুলিচ আহি তোৰ সেই আৱিৰ্ভাৱ হয়।
3: একদম ঠিক কথা কৈছা।
0: বাৰু, এতিয়া সেইবোৰ কথা বাদ দি আচল কথালৈ আহোঁতে।
3: আচল কথা মানে?
0: তই হ'লি আমাৰ একমাত্ৰ ভাগিন, বৰ্তমান শিক্ষা দীক্ষা শেষ কৰি তই স্বাৱলম্বী হৈছোঁ, গতিকে এতিয়া তোৰ সেই বিয়াখনৰ প্ৰতি আমাৰ সকলোৰে হাবিয়াস।
3: মামা, মইতো সন্যাসী হ'ম বুলি কোৱা নাই।
0: বুজিছোঁ, মাৰে ইতিমধ্যে মোক সকলো কৈছে, কিন্তু একমাত্ৰ সেইজনী ছোৱালীৰ বাবে তই?
3: মোৰ শেষ কথা মই কৈছোঁৱেই মামা, মোৰ ওচৰত হৃদয়ৰ মূল্য আটাইতকৈ বেছি।
0: বেছ কথা, বৰ ভাল কথা, ময়ো তোৰ সৈতে একমত। মাৰক মই কৈছোঁ, শংকৰ আজানৰ সম্প্ৰীতি কেৱল ৰাজনৈতিক ভাষণ হ'লেই নহ'ব, ইয়াক হাতে কামে কৰি দেখুৱালেহে প্ৰকৃততে সমাজলৈ শান্তি ঘূৰি আহিব। মনৰ গোড়ামী ত্যাগ কৰাৰ সময় ইতিমধ্যে উকলি গৈছে।
3: মামা,
0: এই ছোৱালীজনীৰ ঘৰলৈ ময়ো তোৰ সৈতে যাম, এই সম্ভৱ হ'লে তোৰ সেই দিন বাৰটোৱে ঠিক কৰি আহিমগৈ।
3: কিন্তু মা,
0: এ সেইবোৰ তই চিন্তা কৰিব নালাগে, সকলো ঠিক ঠাক হৈ যাব। মোক লৈ যাবিনে?
3: নিশ্চয় লৈ যাম মামা, নিশ্চয় লৈ যাম। দেউতাৰ অবিহনে তুমিয়েতো আমাৰ অভিভাৱক।
2: দাদা, মামাৰ সৈতে কিন্তু ময়ো যাম, পাপৰি ঘৰখন কিন্তু ময়ো দেখা নাই।
0: কেৱল তয়ে কিয়? মা আৰু যাব আকৌ, বোৱাৰীকৰ ঘৰখন চাই আহিব।
3: মামা, তুমি আগৰ ছিটতে বহাহি।
0: এ হ'ব দে, ইহঁত দুজনী দেখোন অহাই নাই নহয়।
2: মই আহিলোঁ মামা, মাজনীৰহে ইমান সময় লাগে ওলাই আহোঁতে। মা, হৈছেনে?
1: গৈছোঁ ৰ। দুৱাৰ খিৰিকীখিনিও তহঁতে চাই আহিব নোৱাৰ নহয়?
2: এই মানুহজনীৰ যে সদায় একেটাই প্ৰব্লেম, ক'ৰবালৈ ওলাই আহি ৰৈ থাকিবলৈ মই বৰ খং উঠে।
0: নহয় ৰ আইজনী, এ কথাতে কয় নহয়, বাচি খাবা জাগি শুবা, তাৰ পৰিণাম পাছত পাবা। আজিকালি যিহেতু সেই চোৰৰ উপদ্ৰৱ হৈছে, এই দিনতে তোৰ সেই তলা ভাঙি

0: बोल बोल।
1: কি হল মা?
0: দেখা নাই ভাল কাম এটাত কৰবালৈ ওলালে কোৰ আপোচ খোপা আহি আগত পৰেহি। ৰখা ৰখা ৰখাচোন, ৰূপ অলপমান বেক কৰি দে।
2: কি হল এ কলা মেকুৰীয়ে বাট কাটিবলৈ? মেকুৰীটো দেখা নাই?
0: সেইজন দেখা নাই, বিমল ডেকাৰ বোৱাৰীয়ে কাঠ বাজি। এইবিলাক কলা মেকুৰীতকৈ ভয়ংকৰ।
1: চি মা, তোমাৰো যে কথা আৰু।
2: মানুহক তেনেকৈ ক'বলৈ নাপায়ো। সন্তানহীনা হোৱাটো বা বিধৱা হোৱাটোত মানুহজনীৰ দুখ কি?
0: হলেও এইবোৰ অমংগলৰ লক্ষণ নহয় জানো?
3: একো অমংগল নহয় মা, এয়া মানুহৰ ভ্ৰান্ত ধাৰণা।
2: ইমান এখন ডাঙৰ চহৰত থাকি, এখন ডাঙৰ সমাজত বাস কৰি মনৰ পৰিধিটো ইমান সৰুকৈ নেৰাখিবিচোন।
0: মানে তই কি ক'ব খুজিছ ককাইদেউ?
2: নাৰী মুক্তিৰ কথা কৈ, সমমৰ্যাদাৰ কথা কৈ তহঁতে হয়তো মহিলা সমিতিৰ মিটিঙত ডাঙৰ ডাঙৰ লেকচাৰ দিয়, কিন্তু তহঁতৰ নাৰীয়ে জানো নাৰী আন্দোলনৰ মূল অন্তৰাই নহয়?
3: তুমি ঠিকেই কৈছা মামা, আমাৰ সমাজৰ পৰা কুসংস্কাৰবোৰ, অন্ধবিশ্বাসবোৰ এতিয়াও আঁতৰা নাই।
2: মন কৰচোন, যৌতুকৰ নামত দিনেও এজনী গাভৰু হত্যা কৰি অহা হৈছে, তাত কিন্তু আগভাগ সদায় শাহু নাইবা ননদেই লৈ আহিছে।
0: হ'ব দে, তহঁতে বহু দূৰলৈকে চিন্তা কৰি পেলাও, আৰু মোক এইদৰে নীতি শিক্ষা দিবলৈ লৈ অহা নাইতো।
2: নহয়ও, কেৱল তোৰ কথাকে কোৱা নাই, আমাৰ সমাজৰ বেছিভাগ তিৰোতাৰ মনবোৰ এতিয়াও মুকলি হোৱা নাই। আট্টালিকাত বাস কৰি ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি ঘূৰি ফুৰিলেও মনৰ মলিনতাখিনি এতিয়াও দূৰ কৰিব পৰা নাই।
0: বাপৰে ককাইদেউ, তই নাৰী সুৰক্ষাৰ আন্দোলনত নমা নাইতো?
2: নাই নাই অ, এই নাৰীক মই কি সুৰক্ষা দিম? কিন্তু তোৰ সেই গাঁৱে ভূঞে নগৰে চহৰে তোৰ সেই একেটাই ছিষ্টেম যে চলি আছে তাকেহে কৈছোঁ। বাৰু ৰূপক,
1: কি হ'ল মামা?
2: এই ছোৱালীজনী ঘৰলৈ আৰু কিমান দূৰ আছে অ?
1: নাই নাই মামা, বেছি দূৰ নাই, এই 5 মিনিটতে পাই যাম।
2: তেতিয়াহ'লে গাড়ীখন ৰখা আকৌ।
1: কিয় মামা?
2: কিয় মানে, নতুন ছোৱালীজনীৰ ঘৰলৈ সুদাহাতে যাবি নেকি? মিঠাই চিঠাই কিবা অলপ নলওঁ জানো?
1: এৰা, তোমাৰ কথাবোৰ শুনি আহোঁতে সেই কথা পাহৰিয়ে গৈছিলোঁ। ৰ'বা ৰূপালী।
3: দাদা বল, মই গৈছোঁ, তোমালোক বহা দেই মামা, আমি এতিয়া আহিছোঁ। অহ মামা,
2: কোৱা আইজনী,
3: তুমি কিন্তু আকৌ মাৰ খংটো নুঠাবা।

0: মাজনী আজি কিন্তু বহুত খোৱালা দেই, একেবাৰে পেট ভৰি গ'ল।
1: নাই নাই, কিটোনো কৰিলোঁ, আপোনালোক হঠাতে এনেকে আহিব বুলি ভবাই নাছিলো।
2: আহক অলপমান ইয়াতে বহক বৰুৱানী।
3: হ'ব হ'ব।
1: ৰূপালী আহা, আমাৰ ভিতৰলৈকে আহাচোন, আপোনালোক বহক দেই।
2: কি কৰিব, অকলশৰীয়া মানুহ, এনেকৈ কোনোবা আহিলে বৰ ভাল লাগে। দিনত তাই কলেজলৈ যায়, মই প্ৰায় অকলেই থাকোঁ।
0: হেৰা, আপুনি ৰিটায়াৰ কৰা কিমান দিন হ'ল?
2: এই দুবছৰ হৈ গ'ল। ৰেলৱেৰ চাকৰিত গোটেই জীৱনটো ঘূৰি ফুৰোতেই গ'ল। যেতিয়া ঘৰলৈ আহিলোঁ তেতিয়া আকৌ মানুহজনীয়ে মোক এৰি থৈ চিৰদিনলৈ গুচি গ'ল। ল'ৰা ছোৱালীহালক মই প্ৰায় নাপালোঁৱেই, মাকেহে সিহঁতৰ যত্ন লৈ ইমানখিনি পঢ়া শুনা কৰালে। ঘৰখনো আলু নলগাকৈ চম্ভালি আছিল।
0: ল'ৰাটো বোধকৈ সৰু।
2: হেৰা, সেই বছৰেই সি খড়গপুৰ IIT পঢ়িবলৈ গ'ল, প্ৰায় দুবছৰেই হ'বৰ হ'ল।
0: হওক, তেওঁ আপোনাৰ ল'ৰা ছোৱালী দুয়োটাই বেছ ভাল হৈছে।
2: সকলো মাকৰ যত্নতে বুলিব পাৰি চৌধুৰী। পিছে তেওঁহে একো দেখা নাপালে। মোৰ দেউতা আছিল মাছৰ মহলদাৰ, মই যেনিবা কিবাকৈ ৰেলৱেত চাকৰি এটা পাই ল'ৰা ছোৱালীহালক পঢ়াব পাৰিলোঁ।
0: ল'ৰাটো সৰু হৈয়ে আছে, এতিয়া ছোৱালীজনীৰ বিয়াখন পাতিলেই আপুনি আজৰি হৈ পৰে।
2: আপুনি ঠিকেই কৈছে, কিন্তু জনম মৰণ বিবাহ সকলো ভগৱানৰ হাতত, সময় হ'লে নিশ্চয় কিবা এটা হ'ব।
0: আপুনি হয়তো জানিবই পৰা নাই, সেই কিবাটো হোৱাবলৈকেহে আমাৰ আগমন নে কি কওঁ ৰূপক? মোৰ একমাত্ৰ ভাগিন ৰূপকলৈ যদি আপোনাৰ পাপৰিক বিচাৰোঁ, আপুনি কি ক'ব দাস?
2: মইনো কি ক'ম, অৱশ্যে সিহঁতৰ মনৰ যে মিল এটা আছে মই লক্ষ্য কৰিছোঁ, কিন্তু
0: কিন্তু কি?
2: চাওক চৌধুৰী, আপোনালোক সম্ভ্ৰান্ত ঘৰৰ এক সম্ভ্ৰান্ত পৰিয়ালৰ লোক, আৰু আমি হৈছোঁ বংশমৰ্যাদাহীন মানুহ। আমাৰ সৈতে সম্বন্ধ পাতিবলৈ যাওঁতে আপোনালোকে জানো বহু প্ৰশ্নৰ উত্তৰ দিব নালাগিব।
0: ফুপলা আভিজাত্যৰ মোৰ হেৰিবোৰ হ'ল দাস, প্ৰকৃত শিক্ষা আৰু জ্ঞান অৰ্জন।

0: জনে মানুহক সম্ভ্ৰান্ত কৰি তোলে। আৰু এই ক্ষেত্ৰত আপোনালোকৰ ঘৰখন সম্ভ্ৰান্তহীন বুলি কোনেও ক'ব নোৱাৰে।
1: সেয়া আপোনালোকৰ মহানুভৱতা, কিন্তু বৰুৱানীয়ে যে একো নকলেহে।
2: মইনো কি ক'ম, ককাইদেৱে সকলোখিনি কৈছেই, আৰু মোৰ ল'ৰা ছোৱালী দুটাও শিক্ষিত হ'ল, জ্ঞানী হ'ল, সিহঁতে নিজৰ ভৱিষ্যতটো নিজেই চিন্তা কৰিব পাৰিব।
3: মা, তুমি আচলতে কি ক'ব খুজিছা?
2: মোৰ বেলেগে ক'বলগা একো নাই ৰূপ, আন দহজনী মাকৰ দৰে ময়ো মোৰ সন্তানৰ সুখ সমৃদ্ধিকে কামনা কৰোঁ।
0: তেতিয়াহ'লে দাস, শুভেচ্ছা শীঘ্ৰম, শুভ কাম সোনকালেই কৰা উচিত, নে কি কয়?
4: কি হ'ল মামা, বৰকৈ হাঁহিছা যে?
0: আনন্দ লাগিছে, আনন্দ লাগিছে, বুজিছ? মোৰ ভাগিনৰ বিয়াখন প্ৰায় ফাইনেল হৈয়ে গ'ল।
4: কি?
0: পাপৰি মাজনীক আমাৰ ঘৰৰ লক্ষ্মী বোৱাৰী কৰি লৈ যোৱাৰ সিদ্ধান্ত এক প্ৰকাৰ হৈয়ে গ'ল, বুজিছ?
4: সঁচা? তেতিয়াহ'লে পাপৰি বাক মই এতিয়া বৌ বুলি মাতিবই পাৰোঁ, নহয়নে দাদা?
5: ইচ, কি যে কোৱা
0: পাপৰি,
4: এতিয়া লাজ কৰিছে চোৱা।
0: পাপৰি
5: কওক মামা।
0: ৰূপকে কৈছে বেলেগে হেনো তোমাৰ মতামত সুধিব লগা একোৱে নাই, তথাপি সেই সুযোগ এটা নিদিলে অন্যায় হ'ব, গতিকে কিবা ক'ব লগা আছে যদিহে?
5: নাই মামা, আপোনালোকে যি ভাল দেখে।
0: অ'কে, তেনেহ'লে দাস,
1: কওক চৌধুৰী।
0: মই এইকেইদিন ইয়াতে থাকিম, হয়তো দুই এদিনৰ ভিতৰতে ভাল দিনবাৰ এটা চাই আঙুঠি এটাকে পিন্ধাই বিয়াৰ দিনবাৰ পিছে পৰাও ঠিক কৰা যাব।
1: হ'ব, আপোনালোকে যেনেদৰে বিচাৰে, মোৰ কোনো আপত্তি নাই।
0: বেছ কথা, প্ৰয়োজন অনুসৰি কোৰ্টলৈ গৈও এংগেজমেণ্টটো পকা কৰি আহিব পাৰি।
1: নাই নাই, তেনেকৈ নক'ব, বিয়া হৈছে দুখন হৃদয়ৰ মিলনস্বৰূপ, ইয়াক আইনৰ বান্ধোনেৰে বান্ধি ৰখাৰ প্ৰয়োজন বুলি মই নাভাবোঁ। প্ৰকৃততে যদি মনৰ মিল নাথাকে, সেই সংসাৰ জানো স্থায়ী হ'ব পাৰে?
0: অতি উত্তম কথাকে কৈছে আপুনি। তেতিয়াহ'লে প্ৰতিভা, আমি এতিয়া উঠোঁ। মাজনী, অতি সোনকালে আকৌ আহি আছো দেই।
4: বৌ, দাদাক স্পেচিয়েলি কিবা ক'ব লগা আছে নেকি?
5: ধেপ, তুমি যে আৰু
0: দাস, আপোনাৰ সেই ঘৰৰ আগৰ আম গছডালত ফেঁচাই উৰুলি দিলেই, গতিকে বিয়াৰ জন লাহে লাহে কৰাই ভাল হ'ব নেকি, নে কি কয়?
1: বিয়া এৰা, ঘৰখন উদং কৰি হ'লেও ছোৱালী যেতিয়া উলিয়াই দিবই লাগিব, সংসাৰৰ নিয়ম মানিবই লাগিব, দুখ লাগিলেওতো উপায় নাই, সংসাৰ এনেকৈয়ে চলি আহিছে।
2: এতিয়াই সেৱা শুশ্ৰূষা কৰিব নালাগে, আশীৰ্বাদ কৰিছোঁ, ভগৱানে মংগল কৰিব, উঠা।

0: দেউতা
1: অ' তই ক'ৰবালৈ যাৱ হ'ব পাৰে, সাজি কাচি ওলালি যে।
0: ৰূপকৰ সৈতে অলপমান ওলাই যাম, বেছি সময় নকৰোঁ, তুমি ঘৰতে থাকিবা নহয়।
1: মই নোৱাৰোঁ, এই সন্ধিয়াখন ক'লৈ যাম আই, টিভিটো চাই বহি থাকিম আই।
0: চাহ একাপ খাবা নেকি?
1: নালাগে দে, তই আকৌ চাহ বনাবই নালাগে। অঁ সেয়া ৰূপক আহিছে হ'ব পাৰে।
0: মই আহিছোঁ দেই।
1: যা যা, বেছি পলম নকৰিবি, যা।
2: গাড়ীখনকে লৈ আহিব পাৰিলোহেঁতেন, তুমি আকৌ বাইকৰ কথাহে ক'লা।
0: এই গৰমত গাড়ীতকৈ বাইকত উঠিহে বেছি ভাল লাগে।
2: পিছে আমি ক'লৈ যাম এতিয়া?
0: তুমি যলৈকে লৈ যোৱা, মইতো বৰ্তমান তোমাৰে হৈ গ'লোঁ।
2: ঠিক আছে, তেতিয়াহ'লে আমি পুৰণা ঠাইলৈকে যাওঁ, য'ত আমি বহু সন্ধিয়া একেলগে পাৰ কৰিছিলোঁ।
0: ক'ত মানে?
2: লুইতৰ পাৰৰ সেই নিৰ্দিষ্ট শিলটোত বহি আমি যে কিমান কথা পাতিছিলোঁ, বেয়া হ'ব নেকি?
0: নট বেড, ব'লা নৈ পাৰৰ সেই নিৰ্জনতাখিনি মোৰ এনেও খুব ভাল লাগে জানা।
2: চাবা আকৌ
0: বা নৈ কাষৰ বতাহজাকে মনটো একেবাৰে প্ৰশান্ত কৰি তোলে, জোৰ পৰি যায় নহয়।
2: পৰি বহা, সৌৱা চোৱাচোন, লুইতৰ বুকুত হেঙুলীয়া ৰহণ সানি হুৰুষ্টুৱে কেনেকৈ বিদায় মাগিলে, এই দৃশ্যটো বৰ ভাল লাগে নহয়।
0: কেৱল সেয়াই নহয় ৰূপ, আজি দিনটো মোৰ জীৱনৰ বাবে এটা সুন্দৰ দিন। মোৰ যে কেনেকুৱা লাগিছে জানা, মই তোমাক বুজাব নোৱাৰোঁ ৰূপক।
2: এৰা পৰি, অৱশেষত আমি জয়ী হ'লোঁ, আমাৰ প্ৰেমৰ জয় হ'ল, আৰু এই সকলোবোৰৰ বাবে আমাৰ মামাৰ ওচৰত আমি চিৰকৃতজ্ঞ।
0: সঁচাই তেখেত এজন ব্যক্তিত্ব সম্পন্ন মানুহ, জীৱনৰ অভিজ্ঞতাৰে পুষ্ট এজন প্ৰকৃত জ্ঞানী লোক। মোৰ কিন্তু আত্মবিশ্বাস হেৰাই যোৱাৰ উপক্ৰম হৈছিল জানা।
2: মোৰ হ'লে দৃঢ়তা ঠিকেই আছিল, অগ্নিগড়ৰ মাজত ৰাখিও উষাৰ প্ৰেমক জানো।

0: অৱৰুদ্ধ কৰিব পাৰিছিল।
1: তথাপিতো আধুনিকতাৰ এই চৰম পৰ্যায়তো জাত পাত লৈ মাহঁতৰ আকুৰ গোচ মনোভাৱে মোক বিমৰ্ষ কৰি তুলিছিল। কেতিয়াবা নিজকে শেষ কৰি দিম যেন লাগিছিল।
0: চি, তেনে কথা ক'বও নাপায়, ভাবিবও নাপায়। সংঘাতে প্ৰেমৰ মাদকতা বৃদ্ধিহে কৰে। সঁচা প্ৰেম এই লুইতৰ দৰে নিৰৱধি। পৰি, কি হ'ল, তুমিচোন মৌন হৈ গ'লা। আৰু আৰু সেইদৰে আঙুঠিটো চাই আছা যে, ভাল লগা নাই নহয়?
1: ইয়াৰ শক্তি কিমান তাকে উপলব্ধি কৰিছোঁ।
0: মানে
1: এই কণমানি আঙুঠিটোৱে আজি মোক তোমাৰ সৈতে

0: एरा, बोला।
1: रास्ता भाल न होए, भाल को ढोड़ी लुआ।
0: ढोड़ी सु, बोला।
2: पापड़ी, पापड़ी। पड़ी।
3: আপুনি আহিল দাস?
4: অঁ চৌধুৰী, ওচৰৰ ল'ৰা এটাই খবৰটো দিলে, মই লগে লগে দৌৰি অহা দি আহিছোঁ।
3: হেৰা,
4: কেনে আছে ল'ৰা ছোৱালী ভাল? কেনেকৈ কি হ'ল গম পালেনি চৌধুৰী?
3: ট্ৰাক এখনে অভাৰটেক কৰিবলৈ যাওঁতেই ঘটনাটো হ'ল, পুলিচে ট্ৰাকখন জব্দ কৰিছে।
4: উহ, মোৰ মনটো বৰ বেয়া লাগিছে চৌধুৰী, সিহঁত বাৰু।
3: ধৈৰ্য ধৰক দাস, ভগৱানে সকলো ঠিক কৰিব, তেওঁৰ ওপৰতেই ভৰসা। সৌহা সৌহা, ডাক্তৰ এইফালে আহিছে।
4: ডাক্তৰ, ডাক্তৰ,
3: ডাক্তৰ।
5: ডণ্ট ৱৰি চৌধুৰী, বৰ্তমান দুয়োজনে বিপদমুক্ত বুলিব পাৰি, কিন্তু মিষ্টাৰ বৰুৱাৰ বাবে সোনকালেই কিছু তেজৰ প্ৰয়োজন।
3: তেজ?
5: হয়, অধিক ৰক্তক্ষয়ণ হোৱাৰ বাবে তেওঁক অলপ তেজৰ প্ৰয়োজন, কিন্তু ব্লাড বেংকত এ বি গ্ৰুপৰ তেজ বৰ্তমান নাই, গতিকে আপোনালোকে এই তেজৰ যোগাৰ কৰিব লাগিব, তাকো ইমিডিয়েট।
4: আৰু মোৰ ছোৱালীজনী, তাই কেনে আছে ডাক্তৰ?
5: নাও চি ইজ আউট অফ ডেঞ্জাৰ, কিন্তু
3: কিন্তু কি ডাক্তৰ?
5: তেওঁৰ মুখমণ্ডল একেবাৰে ক্ষতবিক্ষত হৈ পৰিছে, আগৰ চেহেৰা হয়তো তেওঁ কোনোদিনেই ঘূৰাই নাপাব।
4: হে ভগৱান,
3: হে, আপুনি কি কৈছে ডাক্তৰ?
5: কি কৰিব, সকলো ভগৱানৰ ইচ্ছা, আপোনালোকে সোনকালে তেজৰ ব্যৱস্থা কৰক, কুইক।
3: দা, মই আপোনাক এতিয়া কি বুলি কওঁ দা, মোৰ বুকুখন ফাটি যাব খুজিছে।
4: মই অধৈৰ্য নহওঁ চৌধুৰী, যেনেকৈ হওক তাই যে জীয়াই আছে সেয়ে মোৰ বাবে যথেষ্ট। এতিয়া বলক, ৰূপকৰ বাবে তেজৰ যোগাৰ কৰোঁগৈ। ডাক্তৰে কি ক'লে নুশুনিলে?
3: বলক
4: বলক, সোনকালে কিবা এটা কৰিব লাগিব।
6: ভগৱানে যি কৰে ভালেই কৰে, মোৰ এনেও ছোৱালীজনীক বৰকৈ ভাল লগা নাছিল, তইহে প্ৰেমত পগলা হৈ।
7: মা, ইয়া তুমি কি কৈছা?
6: ঠিকেই কৈছোঁ, যিখন মুখৰ মুহত পৰি তই উন্মাদ হৈ গৈছিলি, সেইখন মুখ ভগৱানে চিৰদিনৰ বাবে কুৎসিত কৰি তুলিলে। তই পাপৰিক পাহৰি যাৰু
7: মা।
6: অঁ, তাই তোৰ জীৱনৰ এটা বেয়া সপোন বুলি ধৰিল।
7: অসম্ভৱ, পাপৰি মোৰ জীৱনৰ প্ৰেমেই নহয়, তাইক মই আঙুঠি পিন্ধাইছো, তাই মোৰ বাগদত্তা।
8: হোমৰ তলতো বিয়া ভাঙি যোৱাৰ বহুতো দৃষ্টান্ত আছে দাদা, তই মাত্ৰ আঙুঠিহে পিন্ধাইছ, বিয়াটো পতা নাই।
7: ৰূপা, এজনী শিক্ষিতা ছোৱালী হৈ তয়ো এই কথা কৈছ?
8: হেৰা, এজনী কুৰূপা ছোৱালীৰ জীৱনৰ সংগী হৈ তই জানো সুখী হ'ব পাৰিবি দাদা?
7: ৰূপৰ ওপৰত সুখে নিৰ্ভৰ নকৰে ৰূপা, এজনী নাৰী হৈ অন্ততঃ তই এই কথা উপলব্ধি কৰিব পাৰিব লাগিছিল, প্ৰেম হৃদয়ৰ অনুভৱ, অন্তৰৰ শান্তিৰ বাবে মুখৰ সৌন্দৰ্য অপৰিহাৰ্য নহয় ৰূপা।
8: তেতিয়াহ'লে তই?
7: অঁ মা, এটা কথা ভাবি চোৱাচোন, দুৰ্ঘটনাটোত পাপৰিৰ সলনি যদি মই কুৎসিত হৈ পৰিলোহেঁতেন
8: ৰূপ,
7: আৰু আৰু তাৰ বাবে যদি তাই মোক এভইড কৰিলেহেঁতেন, তেতিয়া তোমালোকৰ কেনে লাগিলহেঁতেন? এই ঘটনাটো যদি পাপৰিৰ সলনি ৰূপালীৰ জীৱনত ঘটিলহেঁতেন
8: দাদা,
7: তেতিয়া তোমালোকৰ কেনে লাগিলহেঁতেন এবাৰ ভাবি চোৱাচোন।
8: কিন্তু সেই বুলি তই?
7: পাপৰি সেই কুৎসিত হৈ পৰা মুখখন লৈয়ে যদি মই জীৱনত সুখী হ'ব পাৰোঁ, তাইৰ উপস্থিতিয়ে যদি মোৰ হৃদয়খন ভৰাই তোলে, তাত তোমালোকৰ আপত্তি কি মা?
8: ৰূপ,
7: মোক আৰু বাধা নিদিবা মা, মই মোৰ সিদ্ধান্তত অটল, মই আহিছোঁ।
8: কি? কিন্তু এই সময়ত তেওঁ অকলে যাবৰ হ'ল।
7: পাপৰি এতিয়া হস্পিটেলৰ বিচনাত আছে মা, তাইক মই এবাৰ চাই আহোঁ মা, মই আহিছোঁ।
3: গ'লেই নেকি?
6: তাক মাৰিবলৈ ওলোৱা সেই যখিনীজনী ভূতে এতিয়াও লগ এৰা নাই, দুয়োজনী ইমান বুজালো, অথচ
3: মনে মনে থাক, বহুত হৈ গৈছে, একেখিনি কথাকে আৰু পেঘেনিয়াই নাথাকিবি।
6: ককাইদেউ,
3: উচ্চ বংশৰ ফুপুলা অভিজাত্যৰ মুহত তই উফন্দি আছ, কিন্তু তই জানিছ জানো এইদৰে চলা ফিৰা কৰি ওলাই যাব পৰা হোৱা তোৰ ল'ৰাটোৰ দেহত কাৰ তেজ প্ৰবাহিত হৈ আছে?
6: ককাইদেউ, তই কি ক'ব খুজিছ?
3: হস্পিটেলৰ বিচনাত মুমূৰ্ষ হৈ পৰি থকা নিজৰ ছোৱালীজনীকো এবাৰ নোচোৱাকৈ ৰূপকৰ বাবে তেজ বিচাৰি হাহাকাৰ কৰি ফুৰা সেই নিকুলীয়া মানুহজনে অৱশেষত নিজৰ দেহৰ তেজ দি ৰূপকক সুস্থ কৰি তুলিলে, সেইজন আন কোনো নহয় প্ৰতিভা, সেইজন হৈছে পাপৰিৰ পিতৃ হৰিচৰণ দা।
8: মামা,
3: ৰূপালী, নহ'লে হয়তো আমি ৰূপকক।
8: ককাইদেউ, ককাইদেউ, হে ভগৱান, হে ভগৱান, তই এই কথা মোক এতিয়ালৈকে কিয় কোৱা নাছিলি?
3: সেই নিকুলীয়া তেজ তোৰ

0: সন্তানৰ দেহত বৈ আছে বুলি ক'লে তই জানো সহ্য কৰিব পাৰিবি?
1: মোক আৰু লাজ নিদিবি ককাইদেউ, মোক আৰু লাজ নিদিবি। মই মোৰ ভুল বুজি পাইছো, মই সঁচাই অন্ধ হৈ পৰিছিলো ককাইদেউ।
2: মা,
1: পুৱা মৰ্যাদাৰ মুখত পৰি মই সাধাৰণ মানৱতাকণো পাহৰি গৈছিলো ককাইদেউ। ককাইদেউ, ককাইদেউ তই মোক এবাৰ পাপৰি ওচৰলৈ বল। মাতৃহীনা সেই ছোৱালীজনীৰ মূৰত মই এবাৰ হাত পুৰাই আহিলেহে মোৰ যদি উঠাই আগখন হাত পৰিব ককাইদেউ। মোক এবাৰ তই তাইৰ ওচৰলৈ যাবিনে? যাবিনে
0: ককাইদেউ?
1: অঁ ককাইদেউ, মানুহ মাতৃ ভুল হয়, ময়ো মানুহ, ময়ো ভুল কৰিছিলো। কিন্তু সেই ভুলৰ শুধৰণি কৰাৰ সুবিধাখন জানো তহঁতে মোক নিদিবি
0: ককাইদেউ। ককাইদেউ
1: ক্ষমা কৰি দে।
3: শ্ৰোতা, ইমান পৰে সপোন শইকীয়া ৰচিত নাটক নিহকলীয়াৰ নীলাতেজ নাটখনিৰ পুনৰ প্ৰচাৰ শুনিলে। বিভিন্ন চৰিত্ৰত ৰূপায়িত কৰিলে উজ্জ্বল শইকীয়া, চিমি গোস্বামী, অংকিতা শইকীয়া, মনোৰঞ্জন মহন্ত, পৰি মহন্ত, কৈলাশ কুমাৰ বৰা, অনুৰাগ শইকীয়া। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত 8:45 মিনিটৰ সমাচাৰ সন্ধ্যা আৰু 9:00 বজাত নিউজ এট 9 শুনিবলৈ পাব।

শ্রোতা, ইমান পরে জুবিন গার্গৰ কণ্ঠৰ অসমীয়া আধুনিক গীত শুনিলে। এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জ আৰু নিউজন এয়াৰেপৰ জৰিয়তেও শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া আপোনাৰ বাবে লৈ আহিছোঁ এখনি সংগীতালক্ষ্য, জোনাকী বাটৰ অভিযাত্ৰী, ৰচনা ৰাজু বৰুৱাৰ। এয়া শুনকচোন।

0: স্ত্রী
1: জাগা, জাগা নারী, নারী জাতি জাগা, নারী সেই নারী, জোনাকী বাটৰ অভিযাত্রী, জগতৰ নারী, যার দুচকুৱেদি বৈ আহে আলোকযাত্রাৰ এচেৰেঙা জ্যোতি, যার কথা কাম আৰু চিন্তা নিয়োজিত হৈ আহিছে জীৱনক সুন্দৰ কৰাৰ বাবে, জীৱনক গঢ়াৰ, সুন্দৰ কৰাৰ নারী আকাংক্ষাই উন্মোচিত কৰি আহিছে সংস্কৃতিপান মনৰ মানসিকতা।
2: নারী জোনাকী বাটৰ অভিযাত্রী, যার দুচকুত জ্বলে অৰুণ জ্যোতি, নারী সমাজৰ মমতা, শক্তি আৰু উদাৰতাই মানৱ জীৱন উদ্ভাসিত কৰি তুলিবলৈ যুগে যুগে বৰণ কৰিছে ত্যাগৰ মহিমা।

অন্তৰ সংস্কৃতিহীন মানুহৰ বাবেই সমাজে জনসাধাৰণে কষ্টৰ ভুগি হ'বলগীয়া হৈছে। আজি পৃথিৱীত অশান্তিৰ মূল কাৰণ হৈছে অন্তৰ সংস্কৃতিৰ শোক লগা অৱস্থাৰ পৰা। যি সমাজত বা দেশত অন্তৰ সংস্কৃতিৰ পূৰ্ণ বিকাশ, সেই সমাজত এদলে এদলক শোষণ নকৰে, এদলে বিলাসিতাত উটি বুৰি ফুৰি আন আন লক্ষ লক্ষক খাবলৈ নাপায়, শুকাই খিনাই মৰিবলৈ এৰি দিব নোৱাৰে, এদলে সমাজৰ ওখ আসনত বহি আন লক্ষ লক্ষক বোকাত পেলাই লৈ ৰং নাচায়। আজিৰ পৃথিৱীৰ বাহিৰখন ধুনীয়া, ভিতৰখন পচা। যি পৃথিৱীৰ মানুহৰ অন্তৰত সংস্কৃতি প্ৰতিষ্ঠা হৈছে, সেই পৃথিৱীত শোষণ নাথাকে, দলন নাথাকে, পীড়ন নাথাকে। কিন্তু আজিৰ পৃথিৱীত অন্তৰ সংস্কৃতি নাই।

0: কিন্তু বিচিত্ৰ নাৰী সমাজ। নাৰী মাত্ৰে যেন এক সামাজিক সাংস্কৃতিক বান্ধোন, স্নেহ প্ৰেম মমতা দয়া সহানুভূতিয়ে যি বান্ধোনক প্ৰতিনিয়ত কৰি আহিছে শক্তিশালী। ঘৰখন, চুবুৰীটো, গাঁওখন, সমাজখন, দেশখন সহাগৰা ৰূপেৰে চাবলৈ, পাবলৈ, গঢ়িবলৈ প্ৰয়াস কৰা নাৰীৰ শক্তি বন্দিত হৈ আহিছে যুগে যুগে।
1: সেই নাৰীৰ নিৰ্ভয়তা, শক্তিৰ ঐশ্বৰ্যৰ সন্মুখত, ভয়হীন স্বাধীনতাৰ সন্মুখত আজি কি অন্তৰ সংস্কৃতিৰ বিপৰ্যয়! নাৰীৰ দুচকুত জিলিকি উঠা জ্যোতিৰেখা, সম্প্ৰীতি, সমন্বয় আৰু বান্ধোনৰ এনাজৰীডাল অকণো বিনষ্ট নোহোৱাকৈ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ বাবে নাৰীৰ স্থিতি ক'ত?

0: আন্ধাৰৰ বিৰুদ্ধে অৰ্থাৎ দুষ্কৃতিৰ বিৰুদ্ধে যি দুষ্কৃতি অসুৰে জোনাকী বাটৰ অভিযাত্ৰীগৰাকীক পদে পদে মৰ্যাদাহীন কৰিছে, অপমানিত কৰিছে, সেই দুষ্কৃতি অসুৰক পৰাজিত কৰি সংস্কৃতিৰ যাত্ৰা অব্যাহত ৰাখিবলৈ প্ৰয়োজন সাপেক্ষে অভিনৱ জীৱনৰ সুৰ তাল লয় মানেৰে জননী জাতি অন্তিম ৰণৰ বাবে জাগি উঠিব। মূলা গাভৰু, কনকলতা, ঝান্সী দেশৰ নাৰী।
1: বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে মানুহৰ জীৱনৰ দৈনন্দিনতাৰ ৰূপান্তৰ ঘটিছে, কিন্তু বাহ্যিক ক্ষেত্ৰত সংস্কৃতিগত পৰিৱৰ্তন আহিছে, অন্তৰ সংস্কৃতিৰ ক্ষেত্ৰৰ সংস্কৃতিগত হ'ব পৰা নাই। সেয়েহে আওপুৰণি মানসিকতা তথা অন্তৰ সংস্কৃতিৰ দুৰ্বল স্থিতিৰ বাবে সমাজৰ অৰ্ধাংশ নাৰীৰ ওপৰত চলাই অহা হৈছে মৰ্যাদা হননকৰ ঘটনাবোৰ।
0: নাবালিকাজনী যিদৰে আমাৰ সমাজত সুৰক্ষিত নহয়, একেদৰে প্ৰাপ্তবয়স্কা নাৰীগৰাকীৰো নিৰ্ভয়ে ফুৰা চকা কৰাৰ ক্ষেত্ৰত স্বাধীনতাকণ নাই।

0: অৱলম্বনৰ বাবে ঘৰৰ চাৰি বেৰৰ মাজৰ পৰা ওলাই আহিছে। জীৱনক গঢ়াৰ, সুন্দৰ কৰাৰ নাৰী সমাজৰ এই আকাংক্ষাই সংস্কৃতিগত মানসিকতাক উন্মোচিত কৰিছে। সেয়ে সামন্তীয় মূল্যবোধ, কুসংস্কাৰ, অন্ধবিশ্বাস আদিয়ে দুষ্কৃতিৰ ৰূপত সংস্কৃতিৰ সৈতে আৰম্ভ কৰিছে সংঘাত। নাৰীৰ কান্দোন ভাঁহি আহিছে হাট বজাৰৰ পৰা, ঘৰ বাহিৰৰ পৰা, অনুষ্ঠান প্ৰতিষ্ঠানৰ মজিয়াৰ পৰা, নামঘৰৰ চোতালৰ পৰা।
1: এই পৰিৱেশত যে সমাজ গতিশীলতাৰ দিশত আগুৱাব নোৱাৰে, সমাজ বিকাশৰ হেঙাৰ মানুহে আঁতৰাব নোৱাৰিলে ইতিহাসে হাঁহিব আগত সময়ত। সমাজৰ অধ্যাংশৰ পূৰ্ণ বিকাশৰ বাবে স্বাধীনতাৰ প্ৰয়োজন, ভয়হীন স্বাধীনতাৰ দাবীয়ে। সেয়ে আজি চৌদিশে সৰব হৈছে নিৰ্যাতিত সময়, আহ্বান আহিছে নাৰী সমাজলৈ।

আজি মানৱ জগতত এটা সংহত চেষ্টা হ'ব ধৰিছে। পৃথিৱীৰ পৰা দুষ্কৃতিক চিৰকাললৈ নাইকিয়া কৰি পৃথিৱীত সংস্কৃতিৰ চিৰস্থায়ী আনন্দৰ ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ এই আলোকযাত্ৰাৰেই নানা অভিযান চলিছে আজি এই শতিকাত। পৃথিৱীৰ জনসাধাৰণ আজি এই আলোকযাত্ৰাৰ প্ৰধান অভিযাত্ৰী আৰু এই শতিকাৰ এইখিনিতেই অভিনৱ বিশেষত্ব। ভাৰতৰ জনসাধাৰণেও আজি এই আলোকতীৰ্থৰ যাত্ৰী হৈ ওলাল। আজি অসমত থকা অসমীয়া, বঙালী, হিন্দুস্থানী, নেপালী আৰু পৰ্বতীয়া আইদেউসকলৰ চকুত সেই অৰুণ পোহৰৰ জ্যোতিৰেখা জিলিকি উঠিছে। অসমৰ আইদেউসকল আজি জোনাকী বাটেদি আগবাঢ়িছে।

0: দেশে দেশে প্ৰান্তে প্ৰান্তে আজি আত্মপ্ৰকাশী উঠিছে নাৰী সমাজ। সমাজৰ বিকাশৰ ধাৰা অব্যাহত ৰখাৰ বাবে নাৰী সমাজৰ সমস্যামুক্ত পৰিৱেশৰ প্ৰয়োজন। নাৰী পুৰুষ নিৰ্বিশেষৰ উমৈহতীয়া মুকলিমূৰীয়া পৰিৱেশৰ নিশ্চয়তাৰ অংশ হ'ল নাৰীৰ স্বাধীনতাৰ পৰিমাণ আৰু স্তৰ।
1: নাৰী সমাজে যিকোনো সমাজতেই সামগ্ৰিক দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এনে ভূমিকাক সামাজিক স্বীকৃতি প্ৰদান আৰু নাৰী সমাজক ক্ৰমান্বয়ে উচ্চৰ পৰা উচ্চতৰ ভূমিকা পালনৰ বাবে অধিক সুযোগ সুবিধা প্ৰদান কৰাৰ মাজতেই

শ্রোতা ইমান পড়ে সংগীতালেখ্য জোনাকী বাটৰ অভিযাত্রী শুনিলে। রচনা আছিল ৰাজু বৰুৱাৰ। সংগীতালেখ্যখনিৰ কথাংশত ভাগ ললে অনামিকা বৰদলৈ বৰুৱা, অমিতাভ কলিতা আৰু জ্যোতিৰঞ্জন নাথে। সংগীতত আলিম্পন চৌধুৰী, জ্যোতিৰঞ্জন নাথ আৰু চিৰঞ্জীৱ চৌধুৰী। সংগীতালক্ষ্যখনিৰ বাণীবন্ধন আৰু সম্পাদনা আছিল চিত্ৰামণি বড়োৰ, প্ৰযোজনা পল্লৱী কলিতাৰ। শ্ৰোতাসকলে আলক্ষ্যখনিৰ পুনৰ প্ৰচাৰ শুনিলে। এয়া আকাশবাণী তেজপুৰ।

ব্ৰেণ্ডৰ গানটি শুনিলে। এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছ লগতে নিউজ অন এয়াৰ এপৰ জৰিয়তেও শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া নিবেদন কৰিছোঁ বাৰে ৰহণীয়া অনুষ্ঠানটি। প্ৰথমেই শুনক পুষ্প বৰা আৰু সংগীতসকলৰ কণ্ঠৰ এটি ৰাভা লোকসংগীত।

0: আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: আর্থিক জরুরি অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলি কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক।

0: অথবা কল কৰক টোল ফ্রী নম্বৰ 1800-420-2233 নম্বৰত।
1: শ্ৰোতা, ইমান পৰে বাৰৰহণীয়া অনুষ্ঠানত পুষ্প বৰা আৰু সংগীসকলৰ কণ্ঠৰ ৰাভা লোকসংগীত শুনিলে। এইবাৰ শুনক সংগীতা বৰঠাকুৰৰ কণ্ঠৰ এটি জ্যোতি সংগীত।

0: প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: বাৰেৰহণীয়া অনুষ্ঠানটিত এইবাৰ শুনক লালচি দলে আৰু সংগীসকলৰ কণ্ঠৰ মিচিং লোকসংগীত।

শ্রোতা, ইমান পৰে বাৰে ৰহণীয়া অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈ আছিল মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্চ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্চ, লগতে নিউজন এয়াৰ এপৰ জৰিয়তেও। এতিয়া ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30। ইয়াৰ লগে লগে আমাৰ আজিৰ নিয়মীয়া অধিৱেশনৰ ইমানতে অন্ত পৰিল। কাইলৈ আমাৰ নিয়মীয়া অধিৱেশন মুকলি কৰা হ'ব সন্ধিয়া 5:25 এই একে মিটাৰ আৰু একে বেণ্ডতে। কাইলৈ আমাৰ পুৱাৰ অধিৱেশন মুকলি কৰা হ'ব 5:55 এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত। আজি আমাৰ বিভিন্ন দায়িত্বত থকা ব্যক্তিসকল হ'ল নিয়ন্ত্ৰণ কক্ষত নিৰঞ্জন বড়ো, সমীৰ নাৰ্জাৰী, ট্ৰেন্সমিটাৰত অম্লানজ্যোতি দত্ত, পৰিবহণ ব্যৱস্থাত নয়ন দৈমাৰী আৰু ডিউটি ৰুমত কৰবী গগৈৰ সৈতে মই চিত্ৰ